নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 21 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 15 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 6 তাৰিখ। এতিয়া সময় পুৱা 5:33 গৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন এয়াৰ মোবাইল এপতো আমাৰ অনুষ্ঠান শুনিব পাৰে।

প্ৰিয় শ্ৰোতা, এতিয়া ষ্টুডিঅ'ত আছো মই মিতালী বৰবৰা। ডিউটি ৰুমত আছে সংগীতা দাস, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, দিলক চন্দ্ৰ দাস, নিয়ন্ত্ৰণ কক্ষত পপি চান্দা, বিজয় দাস, অমৰেশ কলিতা, এফ এম ট্ৰান্সমিটাৰত বিশ্বদীপ স্বৰ্গীয়াৰী। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বন্দনা।

বন্দনা অনুষ্ঠানটির মানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে প্ৰণতিনাথ বৰাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱী ৰচিত বৰগীত, শ্ৰীকান্ত কলিতাৰ কণ্ঠৰ লোকগীত, আদিত্যনাথ আৰু সংগীসকলৰ কণ্ঠৰ চিয়া গীত, নীলিমা খাতুনৰ কণ্ঠৰ এটি ভক্তিমূলক গীত আৰু উৎপলা শৰ্মাৰ কণ্ঠৰ এটি ভজন শুনিলে।

0: Football after the five-time world champions suffered a stunning 2-1 defeat to Norway in FIFA World Cup round of 16 last night. He finished his international career as the all-time leading scorer for Brazil. For Brazil, the defeat marked a seventh consecutive World Cup knockout loss to European opposition and their earliest World Cup exit since 1990. In the Wimbledon tennis, Serbia's Novak Djokovic defeated Roman Safiulin of Russia to reach the men's singles quarterfinals last night. And that's the end of this news bulletin.
1: Ea Akashbani Guwahatir Mohabahu Mukutamala
2: Swami Vivekanandoi koisil যিদৰে ব্যাপক অৰ্থত জগতৰ আদিম অৱস্থা সত্য ৰজ আৰু তম এই ত্ৰিগুণৰ সমতা এই সমতাত ব্যাঘাত আৰু সেই সমতা আকৌ লাভ কৰিবৰ সকলো সংগ্ৰামকে লৈ প্ৰকৃতিৰ বিকাশ বা বিশ্ব ব্ৰহ্মাণ্ড এই সমতা পুনৰ ঘূৰি নহালৈকে এই সংগ্ৰাম চলি থাকে তেনেকৈ আমাৰ এই পৃথিৱীত মানৱ জাতি সেইৰূপে থাকে মানে এই বৈষম্য আৰু তাৰ লগৰ অনিবাৰ্য এই সমতা লাভৰ সংগ্ৰাম থাকিবই এই সংগ্ৰামৰ ফলত পৃথিৱীৰ নানা অংশৰ জাতি উপজাতিৰ মাজত আৰু আনকি মানুহে প্ৰতি থকা প্ৰবল বিশেষত্বসমূহে এটি কান্তিৰ পৰা বেলেগ যেন দেখুৱাব গতিকে নিৰপেক্ষ বিভাগ আৰু সমতা থকা এই জগতত প্ৰতি জাতিয়েই যেন বিশেষ ধৰণৰ শক্তি সঞ্চয় আৰু বিতৰণ কৰা এটি আচৰিত যন্ত্ৰ আৰু সেই জাতিৰ আন আন শক্তিৰ মাজত সেই বিশেষ শক্তিটি সেই জাতিৰ বিশেষ লক্ষণ হৈ জিলিকি থাকে মানৱ প্ৰকৃতিৰ কোনো বিশেষ অংশৰ আলোড়ন ঘটিলেই তাৰ প্ৰভাৱ কম বেছি পৰিমাণে সকলোৱে অনুভৱ কৰিলেও যি জাতিৰ সেইটি বিশেষ লক্ষণ আৰু সাধাৰণতে যাক কেন্দ্ৰ কৰি তাৰ উদ্ভৱ হয় সেই আলোড়নে সেই জাতিৰ গভীৰতম অন্তঃস্থললৈ কঁপাই তোলে যিয়ে মানুহক আদৰ্শ লাভত সহায় কৰে সি প্ৰত্যেক মানুহৰ মনত সত্য সংসাৰী ভাৱৰ মানুহৰ মনত যি বস্তুৰ সলনি টকা আহে সেই সত্য যাৰ সলনি টকা নাহে সেই অসত্য প্ৰভুত্বৰ আকাংক্ষা থকা লোকৰ মনত যিয়েই লগৰ মানুহৰ ওপৰত সৰ্বাধিনায়ক হোৱাৰ আকাংক্ষা পূৰ্ণ কৰে সেই সত্য আন সকলোৱেই অসত্য যি জীৱনৰ বিশেষ প্ৰিয় আকাংক্ষাৰ হৃদয় স্পন্দনৰ প্ৰতিধ্বনি নতুলে তাত মানুহে একো বিচাৰি নাপায় যিবিলাকে ধন সোণ নাম নাইবা আন যিকোনো ভোগক জীৱনৰ শক্তিসমূহৰ সলনি লক্ষ্য কৰি লয় যাৰ মানত ৰণ সাজত যুদ্ধং দেহি বুলি দপ্তপাই যুদ্ধযাত্ৰা কৰাই শক্তি প্ৰকাশৰ চিন যাৰ মানত ইন্দ্ৰিয় সুখেই জীৱনৰ একমাত্ৰ সুখ তেওঁলোকৰ বাবে সত্য বিবেক আদি কথাবোৰৰ কোনো মূল্য নাই অজ্ঞান অসাম্য আৰু কামনা এই তিনিটা মানুহৰ দুখৰ কাৰণ আৰু সেইবোৰৰ প্ৰতিটিৰ লগত আনটিৰ অনিবাৰ্য সম্বন্ধ এজন লোকে আন মানুহতকৈ আনকি জন্তুতকৈ নিজকে ডাঙৰ বুলি ভাবিবৰ কি কাৰণ আছে সকলোতে একে সাম্যই বিৰাজ কৰিছে বহুতে ক'ব এই ভাৱ সন্ন্যাসীৰহে উপযুক্ত আমাৰ দৰে গৃহস্থী লোকৰ কাৰণে নহয় অৱশ্যে সংসাৰৰ নানা কাম কৰিবলগা হোৱা গৃহস্থই সম্পূৰ্ণৰূপে এই সাম্যভাৱ লাভ কৰিব নোৱাৰে কিন্তু সেই সাম্য লাভ কৰা সকলো সমাজ সমগ্ৰ মানৱ জাতি সকলো জীৱ আৰু সমুদায় প্ৰকৃতিৰ আদৰ্শ অসাম্যই মানৱ প্ৰকৃতিৰ দুখৰ কাৰণ মানৱ জাতিৰ ওপৰত অভিশাপ সকলো দুৰ্গতিৰ মূল ইয়াৰ পৰাই শাৰীৰিক মানসিক আৰু আধ্যাত্মিক সকলো বন্ধনৰ উৎপত্তি ঈশ্বৰক সকলো ঠাইতে সমভাৱে অৱস্থিত দেখি তেওঁ আত্মাৰে আত্মাক হিংসা নকৰে গতিকে তেওঁ পৰম গতি লাভ কৰে অলপ কথাতে এটা শ্লোকত এইদৰেই মুক্তিৰ বিশ্বজনীন পথ দেখুওৱা হৈছে
1: মুকুতামালা আজিৰ মুকুতামালা স্বামী বিবেকানন্দৰ বাণীৰ সজোৱা হ'ল

পরিষ্কার পরিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে। প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ শিল্পী নিশাদ এছ বক্ৰী। এটি খেয়াল ৰাগ বাহাদুৰী তৰী।

ইমান পৰে শ্ৰোতাসকলে, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিশাদ এছ বক্ৰীৰ কণ্ঠৰ বাহাদুৰী তৰী ৰাগৰ এটি খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি নিশা 9:30 দীপক কুমার শর্মা রচিত নাটক পুৱতি তৰাৰ হাঁহি প্ৰযোজনা নয়ন প্ৰসাদৰ। পুৱা 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ ষষ্ঠ খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা সোপান শিতানত সাংবাদিকতা আৰু যুৱ প্ৰজন্ম, এই বিষয়ে সাংবাদিক বিশ্বজিৎ দাসৰ সৈতে এটি কথোপকথন, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বিয়লি 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত চিপাঝাৰ অঞ্চলৰ হাতীমুৰীয়া গাঁৱত বাণীবদ্ধ কৰা অনুষ্ঠান প্ৰচাৰ কৰা হ'ব, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহাৱস্থানলৈ এই বিষয়ে আলোচনাত ভাগ ল'ব প্ৰিয়ংকা হাতীমতা আৰু সুশ্ৰী পাটোৱাৰীয়ে, আঁতৰিব মানসজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ। 6:40 ক্ৰীড়া বাৰ্তা, 7:30 ফিফা ৱৰ্ল্ড কাপ 2026 দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত মেণ্টেল হেলথ এণ্ড এৱেৰনেছ, এই বিষয়ে ডাঃ নিমি বৰগোহাঁইৰ সৈতে এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা 7 আৰু সন্ধিয়া 7 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 8:30 গীতিমালিকাৰ শিল্পী মনোৰঞ্জন গগৈ, মঞ্জুস্না গোস্বামী মহন্ত, অসীমজ্যোতি বৰুৱা, ৰিণ্টিমণি ডেকা আৰু প্ৰসন্নলাল, 9:15 জিলাৰ ৰেহৰূপ, 9:20 চিত্ৰগীত, 10:00 হাতে বাটে সুৰৰ আৱেশ, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

পুৱা 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ। দিনৰ 12:15 বজাত গীত আৰু গজল। 12:30 বজাত সুৰৰ কৰণী। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:15 বজাত মামণি গগৈ বৰুৱাৰ কণ্ঠৰ গীত। 1:20 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শান্তনু বিশ্বাসৰ কণ্ঠৰ খেয়াল ৰাগ শুদ্ধ সাৰাংগ। 1:50 বজাত নবনীতা দাসৰ কণ্ঠৰ লোকগীত শুনিবলৈ পাব। 8:00 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

বিয়লি 3:05 জুবিন গাৰ্গৰ কণ্ঠৰ গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত ডক্টৰ ৰমেশ চন্দ্ৰ গোস্বামী ৰচিত আলেখ্য থমাছ এলভা এডিশ্যনৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব, 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হয়।

সন্ধিয়া 7:35 পূবালীৰ সুৰ অনুষ্ঠানত অসীময় ইংতি আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত, নিশা 9:00 চিত্ৰগীত। আজিৰ অনুষ্ঠান পৰিচিতি ইমানেই।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আলাপ অনুরাগ
2: আভরণ মোর পুরোর মোর সোনা।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুরাগ।
2: অনুভূতি মোর তীত রহনিয়া।
1: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
0: বৰাৰ।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
4: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528
1: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে

প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ট্রেনজেনিক পশু। ট্রেনজেনিক পশু পদ্ধতিয়ে পশুপালন, পশু চিকিৎসা, দুগ্ধ উৎপাদন আদির ক্ষেত্রত গুরুত্বপূর্ণ পরিবর্তন আনিছে। উল্লেখযোগ্য যে উদ্ভিদের ক্ষেত্রত কলাকর্ষণৰ জৰিয়তে কোনো অঙ্গৰ সামান্য অংশ আনি অজস্ৰ পূৰ্ণাঙ্গ উদ্ভিদ সৃষ্টি কৰাৰ দৰে উন্নত জন্তুৰ ক্ষেত্ৰত সেয়া প্ৰযোজ্য নহয়। উল্লেখযোগ্য যে 1997 চনত স্কটলেণ্ডৰ বিজ্ঞানী ইয়ান উলমাতে ক্লনিঙৰ জৰিয়তে সৰ্বপ্ৰথম ডলি নামৰ ভেড়া পোৱালি সৃষ্টি কৰাটো আৰু তাৰ পাছৰ এনে পৰিঘটনাসমূহ উদ্ভিদৰ কলাকৰ্ষণৰ সৈতে একে নহয়, দুয়োবিধ সম্পূৰ্ণ বেলেগ। ট্ৰেনজেনিক জন্তু সৃষ্টি কৰাৰ প্ৰধান পদ্ধতি হ'ল মাইক্ৰ' ইনজেকচন পদ্ধতি। এই পদ্ধতিত কোনো জন্তুৰ নিষিক্ত ডিম্বকোষ যান্ত্ৰিক পদ্ধতিৰে স্থবিৰ কৰি লোৱা হয়। পাছত চিকিৎসকে ৰোগীৰ দেহত বেজীৰে দৰৱ ভৰাই দিয়াৰ দৰেই অতি ক্ষুদ্ৰাকাৰ বেজীৰ সহায়ত বহিৰাগত জিনবাহী প্লাজমিডৰ মিশ্ৰণ উক্ত ডিম্বকোষত ভৰাই দিয়া হয়। পাছত এই বহিৰাগত জিন উক্ত ডিম্বকোষৰ জিনম অৰ্থাৎ ক্ৰমজমৰ সৈতে সংলগ্ন হৈ পৰে। এতিয়া এই বহিৰাগত জিনযুক্ত নিষিক্ত ডিম্বকোষ সংশ্লিষ্ট জন্তু প্ৰজাতিৰ মাইকী জন্তুৰ গৰ্ভত কৃত্ৰিমভাৱে স্থাপন কৰা হয়। ইয়াৰ পাছত উক্ত ডিম্বকোষ মাতৃগৰ্ভত স্বাভাৱিকভাৱে বিভাজিত আৰু বিকশিত হৈ পূৰ্ণাংগ জন্তু পোৱালিৰ জন্ম হয়। এই ট্ৰেনজেনিক জন্তু 1982 চনত সৰ্বপ্ৰথমে ট্ৰেনজেনিক এণ্ডুৰৰ সৃষ্টি কৰা হয়। বৃদ্ধিকাৰক হৰ্মনৰ জিনৰ সৈতে মাইক্ৰ' ইনজেকচন পদ্ধতিৰে DNA সংস্থাপন কৰি ট্ৰেনজেনিক এণ্ডুৰ সৃষ্টি কৰা হৈছিল। পাছলৈ এনে পদ্ধতিৰে কুকুৰা, গৰু, গাহৰি, মাছ, শহা, পহু, ভেড়া, ছাগলী আদি গুৰুত্বপূৰ্ণ জন্তুৰ ট্ৰেনজেনিক সঁচ সৃষ্টি কৰা হয়। এনে ট্ৰেনজেনিক জন্তু সৃষ্টি কৰাৰ উদ্দেশ্য হ'ল উন্নতমানৰ মাংসবিশিষ্ট জন্তু সৃষ্টি কৰা, অতি দ্ৰুতভাৱে প্ৰয়োজনীয় আকাৰলৈ বৃদ্ধি হোৱা, বিভিন্ন ৰোগৰ প্ৰতিৰোধ শক্তি প্ৰদান কৰা ইত্যাদি। ভৱিষ্যতৰ ট্ৰেনজেনিক জন্তু সৃষ্টিৰ অন্যতম লক্ষ্য হ'ব যাতে ইবিলাকৰ দেহত মানুহৰ চিকিৎসাৰ বাবে লগা গুৰুত্বপূৰ্ণ প্ৰটিন সংশ্লেষিত হয় আৰু সংশ্লেষণৰ পাছত গাখীৰৰ সৈতে নিখৰিত হয়। এনেদৰে এক নতুন বাণিজ্যিক কৰ্মক্ষেত্ৰৰ সৃষ্টি হৈছে যাৰ নাম আণৱিক পাম বা মলিকুলাৰ ফাৰ্মিং। ইয়াৰ উপৰিও নিউক্লিয়াছ সংস্থাপন, ক্ৰমোজম সংস্থাপন আদিৰ জৰিয়তেও নতুন চৰিত্ৰ বিশিষ্ট জন্তু সৃষ্টি কৰাটো সম্ভৱ হৈছে। প্ৰথম প্ৰক্ৰিয়াত কোনো ডিম্বকোষৰ পৰা কৃত্ৰিমভাৱে নিউক্লিয়াছটো আঁতৰাই দি তাৰ ঠাইত অন্য কোনো নিৰ্বাচিত নিষিক্ত ডিম্বকোষৰ নিউক্লিয়াছ সংস্থাপন কৰা হয়। দ্বিতীয় প্ৰক্ৰিয়াত কোনো দেহজ কোষৰ নিৰ্দিষ্ট ক্ৰমোজম বা ক্ৰমোজমৰ অংশ আহৰণ কৰি সেয়া নিষিক্ত ডিম্বকোষত ভৰাই দিয়া হয়। পাছত এনে ডিম্বকোষ সংশ্লিষ্ট প্ৰজাতিৰ মাইকী জন্তুৰ গৰ্ভত স্থাপন কৰা হয়। পাছত সেয়া মাতৃগৰ্ভত স্বাভাৱিকভাৱে বিভাজিত আৰু বিকশিত হৈ নতুন চৰিত্ৰবিশিষ্ট পোৱালিৰ জন্ম হয়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল পদৰ সংখ্যা

0: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল' পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল' পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, নৰূপত আকাশবাণী। আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

बनी। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কৰিব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজি আৰু কাইলৈ ব্ৰিকছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠকৰ আয়োজন কৰা হৈছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিলক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি নৰৱে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কৰিব। ত্ৰিদেশীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ইণ্ডোনেছিয়াত উপস্থিত হ'ব। এয়া হ'ব শ্ৰীমোদীৰ চতুৰ্থবাৰৰ বাবে ইণ্ডোনেছিয়া ভ্ৰমণ তথা 2018 চনৰ মে'ত সংহত কৌশলগত অংশীদাৰিত্বলৈ দুয়োখন দেশৰ সম্পৰ্ক উন্নীত হোৱাৰ পাছত প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ। ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়াণ্টোৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে এই অংশীদাৰিত্বৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মূলতঃ জাকাৰ্টাত কেইবাটাও অনুষ্ঠানত ভাগ লোৱাৰ লগতে ইণ্ডোনেছিয়াৰ সাংস্কৃতিক আৰু ঐতিহাসিক চহৰ য়োগ্যাকাৰ্টা ভ্ৰমণ কৰিব। জাকাৰ্টাত শ্ৰীমোদীয়ে প্ৰৱাসী ভাৰতীয়সকলক উদ্দেশ্যি ভাষণ দিব। উল্লেখযোগ্য যে ভাৰতৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক খণ্ড মালাক্কা প্ৰণালীৰ নিৰাপত্তা আৰু স্থিৰতাৰ ক্ষেত্ৰত ইণ্ডোনেছিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই প্ৰণালী ভাৰত মহাসাগৰীয় ৰাষ্ট্ৰ হিচাপে কেৱল ভাৰতৰ বাবেই নহয় বৰঞ্চ গোলকীয় অৰ্থনীতিৰ বাবেও অতি গুৰুত্বপূৰ্ণ। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী তিনিদিনীয়া কাৰ্যসূচীৰে 8 জুলাইত মেলবৰ্ণত উপস্থিত হ'ব। তাত তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানেজৰ সৈতে তৃতীয় ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনত দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন বিষয়, বিশেষকৈ গুৰুত্বপূৰ্ণ খনিজ সম্পদ, চাইবাৰ সুৰক্ষা, যোগান শৃংখলাৰ স্থিতিস্থাপকতা, উন্নত প্ৰযুক্তি আদি সন্দৰ্ভত আলোচনা কৰিব। শ্ৰীমোদীয়ে লগতে ভাৰত অষ্ট্ৰেলিয়া মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত অংশগ্ৰহণ কৰি দুয়োখন দেশৰ শীৰ্ষ ব্যৱসায়িক নেতাসকলক উদ্দেশ্যি ভাষণ দিব। ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত তেওঁ দুদিনীয়া সূচীৰে 10 জুলাইত নিউজিলেণ্ডলৈ যাব। শ্ৰীমোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাকছনৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই বিগত দুবছৰত বিশেষ অগ্ৰগতি লাভ কৰা বাণিজ্য, বিনিয়োগ আৰু প্ৰতিৰক্ষা খণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে দেশখনৰ অগ্ৰণী ব্যৱসায় আৰু ক্ৰীড়াবিদসকলৰ সৈতে মত বিনিময় কৰিব। ভাৰত আৰু নিউজিলেণ্ডৰ জনসাধাৰণৰ মাজৰ শক্তিশালী সম্পৰ্ক প্ৰতিফলিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব। সহযোগিতাৰে সমৃদ্ধি দৃষ্টিভংগীৰে প্ৰতিষ্ঠা দিৱস সমাৰোহ উদযাপিত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই উপলক্ষে শ্ৰীশ্বাহে বিভিন্ন পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰে ভিতৰত 231টা শস্য মজুত ভঁৰাল, সহকাৰ ভেনৰ ভূমিপূজন, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ কলাকৰ্ষণ চৌহদৰ ভূমিপূজন, ৰাষ্ট্ৰীয় সমবায় তথ্য আধাৰ NCD 3.0 উদ্বোধন, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বোৰ্ডৰ দুগ্ধ যোগান পৰ্যালোচনা পৰ্টেল মুকলি আদি কাৰ্যসূচী আছে। এই অনুষ্ঠানতে ভাৰতীয় বীজ সহকাৰী সমিতি লিমিটেড আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। ইয়াৰ জৰিয়তে বীজ ব্যৱস্থা আৰু দুগ্ধ উৎপাদন সমবায় সমিতিসমূহৰ বাবে আৰ্হি উপনিয়ম শক্তিশালী কৰি তোলাৰ লগতে মন্ত্ৰালয়ৰ সফলতাসমূহৰ বিষয়ে আলোকপাত কৰি এখন গ্ৰন্থ উন্মোচন কৰা হ'ব। মীন, পশুপালন আৰু দুগ্ধমন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, সমবায় ৰাজ্যমন্ত্ৰী কৃষণপাল গুৰ্জৰ আৰু মুৰলীধৰ মহল এই অনুষ্ঠানত উপস্থিত থাকিব। উল্লেখযোগ্য যে বিগত 5 বছৰত মন্ত্ৰালয়ে প্ৰাথমিক কৃষি ঋণ সমিতি, সমবায় বেংক, দুগ্ধ সমবায়, নগৰীয়া সমবায়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় প্ৰতিষ্ঠান আৰু বহুৰাজ্যিক সমবায় সমিতিসমূহৰ বাবে ভালেমান পৰিৱৰ্তনশীল পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজি আৰু কাইলৈ ব্ৰিকছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ

ইয়াৰ ক্ষেত্ৰত ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হ'ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়েও আলোচনা কৰিব। ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব। 21-দিনীয়া কাৰ্যসূচীৰে এই অধিৱেশন চলিব। 10 জুলাইত ৰাজ্যখনৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অধিৱেশনৰ সময়ছোৱাত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে কালি অসম মন্ত্ৰীসভাই জৰুৰীকালীন সেৱা শক্তিশালী কৰা, ঔদ্যোগিক বিকাশ তথা প্ৰশাসন ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। গুৱাহাটীত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত কয় যে মন্ত্ৰীসভাই বিধানসভাৰ অধিৱেশনত উত্থাপন হ'বলগীয়া কেইবাখনো বিধেয়কত অনুমোদন জনায়। ইয়াৰ ভিতৰত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ স্থাপন আৰু পৰিচালন সুবিধা বিধেয়ক 2026, অসম জনবিশ্বাস বিধেয়ক 2026, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক 2026 আৰু অসম ব্যৱসায় সুচলতা সংশোধনী বিধেয়ক 2026 অন্যতম। মন্ত্ৰীসভাই 100 কোটি টকা ব্যয় সাপেক্ষে সংহত জৰুৰীকালীন সঁহাৰি ব্যৱস্থাত অনুমোদন জনায়। ইয়াৰ জৰিয়তে 112 হেল্পলাইন নম্বৰত ফোন কৰি জনসাধাৰণে তাৎক্ষণিক সহায়ৰ বাবে অনুৰোধ জনাব পাৰিব। এই ব্যৱস্থাই আৰক্ষী, অগ্নি নিৰ্বাপক আৰু স্বাস্থ্য বিভাগৰ মাজত সহযোগিতা উন্নত কৰিব। মন্ত্ৰীসভাই লগতে পৰ্যটন, ঔদ্যোগিক বিকাশ, ভূমি প্ৰশাসন আৰু খনিজ সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতৰ অধ্যক্ষতাত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা কাৰ্যগোটৰ দুদিনীয়া বৈঠক আজি কেৰালাৰ কোচিত আৰম্ভ হ'ব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বৈঠকত ব্ৰিকছ সদস্য ৰাষ্ট্ৰৰ শীৰ্ষ চৰকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰিব। বিষয়াসকলে বিভিন্ন খণ্ডত মহিলাৰ সবলীকৰণ আৰু মহিলা নেতৃত্বাধীন বিকাশৰ সৈতে সম্পৰ্কিত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত ভাগ ল'ব। উল্লেখযোগ্য যে ব্ৰিকছ মহিলা ট্ৰেকে 4টা মুখ্য বিষয়ক অগ্ৰাধিকাৰ দিছে। এইসমূহ হৈছে প্ৰশাসন আৰু নেতৃত্বত মহিলা, মহিলাৰ ডিজিটেল আৰু বিত্তীয় অন্তৰ্ভুক্তিকৰণ, মহিলা উদ্যমিতা আৰু কৌশল বিকাশ তথা জলবায়ু কাৰ্যকৰিতা, খাদ্য সুৰক্ষা আৰু পৰিপুষ্টিৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা। এই বৈঠকে অহা 8 আৰু 9 জুলাইত হ'বলগীয়া ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ বাবে শক্তিশালী ভেটি গঢ়ি তুলিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ভাৰতে ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত হ'বলগীয়া গ্ৰাহক সুৰক্ষা আইন আৰু নীতি সম্পৰ্কে আন্তঃচৰকাৰী গোটৰ বিশেষজ্ঞসকলৰ নৱম অধিৱেশনত অধ্যক্ষতা কৰিব। আজিৰে পৰা 8 জুলাইলৈ এই অধিৱেশন অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন UNCTAD-ৰ উদ্যোগত এই অধিৱেশনৰ আয়োজন কৰা হৈছে। সদস্য ৰাষ্ট্ৰ, আন্তঃৰাষ্ট্ৰীয় সংস্থা, গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ, শিক্ষাবিদ আৰু অন্যান্য অংশীদাৰসকলক এই অধিৱেশনে একত্ৰিত কৰি গ্ৰাহক সুৰক্ষা আইন আৰু নীতি সম্পৰ্কীয় ন ন বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰাৰ সুযোগ দিব বুলি গ্ৰাহক পৰিক্ৰমা আৰু খাদ্য তথা ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত নৰৱে 5 বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰোমাঞ্চকৰ খেলখনৰ প্ৰথমাৰ্ধ গোলশূন্যভাৱে পাৰ হয় যদিও খেলখনৰ দ্বিতীয়াৰ্ধত আৰ্লিং হালাণ্ডে 79 আৰু 90 মিনিটত 2টাকৈ গ'ল দি নৰৱেক শক্তিশালী স্থিতিত উপনীত কৰায়। ইয়াৰ পাছত নেইমাৰ জুনিয়ৰে খেলৰ অন্তিম সময়ত এটা গ'ল দিয়ে যদিও ষষ্ঠবাৰৰ বাবে ব্ৰাজিলৰ বিশ্বকাপ জয়ৰ সপোন ইমানতে সামৰণি পৰে। ইপিনে নৰৱেৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা 6-দিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কৰিব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত সমবায় মন্ত্ৰালয়ৰ 5ম প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব।
ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিলক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰি নৰৱে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

0: এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। এয়া শুনক আজি পুৱা।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 21 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 6 জুলাই। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ ষষ্ঠী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:44 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:14

এজন এলেহুৱা মানুহ আজীৱন মৃত হৈ থাকে, কথাষাৰ কৈছিল টমাছ ফুলাৰে। প্ৰাণীৰ পৰা মানুহৰ দেহত বিয়পি পৰা সংক্ৰামক বা ৰোগবোৰক জনৈতিক বুলি কোৱা হয়। আজি 6 জুলাই আৰু আজি উদযাপন কৰা হৈছে বিশ্ব যৌন সৃষ্টি। 1885 চনৰ 6 জুলাইত ফৰাচী বিজ্ঞানী লুই পেষ্টুৰে জলাতংক ৰোগৰ বিৰুদ্ধে প্ৰথম চিতা প্ৰদান কৰিছিল। এই অৱদানক সুঁৱৰিয়ে আজিৰ দিনটোত এই দিৱসটি উদযাপন কৰা হয়। মানুহ আৰু প্ৰাণীৰ স্বাস্থ্যৰ মাজৰ সম্পৰ্ক আৰু ইয়াৰ পৰা হ'ব পৰা বিপদৰ সম্পৰ্কে সজাগতা কৰা হয়। জনৈতিক ৰোগৰ কেইটামান প্ৰধান উদাহৰণ হৈছে ৰেবিজ বা জলাতংক, ইবোলা, বাৰ্ড ফ্লু, নিপা ভাইৰাছ ইত্যাদি। তুনকাৰ সৃষ্টি হোৱা সংক্ৰমণৰ প্ৰায় 75% ৰোগী প্ৰাণীৰ পৰা মানুহলৈ বিয়পা বুলি তথ্য পোৱা গৈছে। বিগত দশকত বিশ্বজুৰি জীৱ জন্তুৰ দ্বাৰা হোৱা আৰু বিয়পি পৰা ৰোগ আৰু সংক্ৰমণৰ ক্ষেত্ৰত বহুগুণে বৃদ্ধি পাইছে। অনুমান কৰা হৈছে যে বিশ্বজুৰি প্ৰতি বছৰে প্ৰায় 1 বিলিয়নতকৈ কম বেছি পৰিমাণে জনৈতিক ৰোগৰ গুৰুতৰ ক্ষেত্ৰত দেখা যায় আৰু প্ৰতি বছৰে প্ৰায় লাখ লোকৰ এই একেটা কাৰণতে মৃত্যু হয়। গতিকে সজাগ হৈ থাকক আৰু জীৱ জন্তুৰ পৰা বিয়পিব পৰা ৰোগসমূহৰ সম্পৰ্কে সঠিক তথ্য জানি সাৱধানতা অৱলম্বন কৰক। 2001 চনত এধানী মাহীৰ হাঁহিৰ বাবে সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছিল মহিম বৰালৈ। কবি, সাহিত্যিক, ভাষা শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লৈ নগাঁও মহাবিদ্যালয়ত কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। মহিম বৰাই জীৱনৰ বেছিভাগ সময় নগাঁৱতে পাৰ কৰে। 1979 চনত অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিল। 1944 চনত কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। নতুনকৈ খোলা নগাঁও মহাবিদ্যালয়ত নামভৰ্তি কৰে আৰু 1946 চনত নগাঁও মহাবিদ্যালয়ৰ পৰা প্ৰথম দলৰ ছাত্ৰ হিচাপে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ হয়। 1948 চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। 1952 চনত মহিম বৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰে। 1949 চনত কৰ্তব্যৰ খাতিৰত নগাঁও জিলাৰ কলিয়াবৰলৈ বদলি হৈ আহে আৰু 1950 চনত পুনৰ গুৱাহাটীলৈ আহে। গুৱাহাটীত কামৰূপ একাডেমীত শিক্ষকতা কৰাৰ উপৰিও আকাশবাণী গুৱাহাটীৰ গয়াৰ মেল অনুষ্ঠানৰ ধনবৰকায় হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে। 1953 চনত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে আৰু ইয়াৰ পাছৰ বছৰতে 1954 চনৰ অক্টোবৰ মাহত নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিষয়ৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে আৰু তেতিয়াৰ পৰা তেখেত নগাঁৱত স্থায়ীভাৱে থাকিবলৈ লয়। 1956 চনত নগাঁৱৰ পৰা প্ৰকাশ হোৱা সাহিত্য সংকলন অৰুণাচলৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰিছিল। ভাৰত চৰকাৰে 2011 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল। গল্প সমগ্ৰৰ বাবে ছগনলাল জৈন বঁটা, সম্পূৰ্ণ ৰচনাৱলীৰ কাৰণে অসম উপত্যকা সাহিত্য বঁটা আগবঢ়া হৈছিল 1998 চনত, 2014 চনত গণেশ গগৈ বঁটা আৰু 2008 চনত সাহিত্যচৰ্য উপাধি আগবঢ়োৱা হৈছিল। মহিম বৰাৰ জন্ম হৈছিল 1924 চনৰ 6 জুলাইত দৰং জিলাৰ গোপসাধাৰু চাহ বাগিচাত। ঈশান বৰুৱা অসমীয়া আবৃত্তি জগতৰ এগৰাকী পুৰুধা ব্যক্তি আছিল। তেখেতৰ কণ্ঠস্বৰ আছিল অত্যন্ত আকৰ্ষণীয়। ঈশান বৰুৱা অভিনেতা, চলচ্চিত্ৰ পৰিচালকৰ লগতে এগৰাকী সুবক্তাও আছিল। 70ৰ দশকত অসমত কবিতা আবৃত্তিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আকাশবাণী গুৱাহাটীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল ঈশান বৰুৱা। প্ৰত্যাৱৰ্তন আৰু নয়নমণিৰ দৰে বহুকেইখন চলচ্চিত্ৰৰ লগতে মঞ্চৰ নাটকৰ সৈতেও অভিনেতা হিচাপে জড়িত হৈ আছিল। 2006 চনৰ 6 জুলাইত গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ঈশান বৰুৱাৰ পৰলোকপ্ৰাপ্তি হয়। জৱাহৰলাল নেহৰু মন্ত্ৰীসভাত ভাৰতৰ প্ৰথম উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে। শ্যামাপ্ৰসাদ মুখাৰ্জী ভাৰতীয় ৰাজনীতিবিদ, বেৰিষ্টাৰ আৰু শিক্ষাবিদ। পৰৱৰ্তী সময়ত নেহৰু লিয়াকত চুক্তিৰ

0: বিৰোধিতা কৰি নেহৰু মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল। 1951 চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহযোগত ভাৰতীয় জনসংঘ দল প্ৰতিষ্ঠা কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীৰ লগতে আইনৰ ডিগ্ৰীও লৈছিল। মাত্ৰ 33 বছৰ বয়সতে কলিকতা বিশ্ববিদ্যালয়ৰ আটাইতকৈ কম বয়সৰ উপাচাৰ্য হৈছিল। শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ভাৰতৰ শিক্ষা, শিল্প আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থৈ গৈছে। ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে সংবিধানৰ বিশেষ অনুচ্ছেদ 370 বাতিল আৰু অনুমতি শাসন বিলুপ্ত কৰাৰ দাবীত শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে কাশ্মীৰত এক অভিযান আৰম্ভ কৰিছিল। 1953 চনৰ 11 মে'ত পঞ্জাৱৰ উধমপুৰত অন্তিমখন বৈঠক অনুষ্ঠিত কৰি কাশ্মীৰলৈ যোৱাৰ পথত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল। 1901 চনৰ 6 জুলাইত কলিকতাৰ এটি উচ্চ সামাজিক স্থানৰ ব্ৰাহ্মণ পৰিয়ালত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্ম হৈছিল। তেখেতৰ পিতৃ ছাৰ আশুতোষ মুখাৰ্জী আৰু মাতৃ শ্ৰীমতী যুগমায়া দেৱী। 1921 চনত প্ৰেচিডেন্সি কলেজৰ পৰা ইংৰাজীত অনাৰ্ছসহ প্ৰথম স্থান লাভ কৰাৰ পিছত শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ভাৰতীয় ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত তেখেতে বিএড বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ পদবী লাভ কৰে। ছাত্ৰ হৈ থাকোঁতে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে তেখেতৰ উপাচাৰ্য পিতৃক শৈক্ষিক পৰিকল্পনা প্ৰস্তুত কৰাত সহায় কৰিছিল। পিতৃৰ দৰে তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈছিল। 1937 চনত তৃতীয় উপাচাৰ্য শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰক কলিকতা বিশ্ববিদ্যালয়ৰ বাবে বিশ্ববিদ্যালয় গীত ৰচনা কৰিবলৈ অনুৰোধ জনায়। ধীৰাজলাল হীৰাচন্দ আম্বানী, যাগামী ধীৰুভাই আম্বানী বুলি জানো, তেখেত আছিল ভাৰতীয় উদ্যোগ আৰু বাণিজ্য জগতৰ এগৰাকী অন্যতম পথ প্ৰদৰ্শক। 1932 চনৰ 28 ডিচেম্বৰত গুজৰাটৰ চুৰহাটত জন্মগ্ৰহণ কৰা ধীৰুভাই আম্বানী অতি সাধাৰণ জীৱনৰ পৰা আৰম্ভ কৰি ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ কোম্পানীবোৰৰ ভিতৰত অন্যতম এটি কোম্পানী হিচাপে গঢ়ি তুলিছিল। 17 বছৰ বয়সত তেখেতে য়েমেনৰ এডেনচৰলৈ গৈ তাত এটা পেট্ৰল পাম্প আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত সামান্য দৰমহাৰে চাকৰি কৰিছিল। 1958 চনত তেখেত ভাৰতলৈ উভতি আহি মচলা আৰু সূতাৰ ব্যৱসায় আৰম্ভ কৰে। 1966 চনত গুজৰাটৰ নৰ্দা চহৰত প্ৰথমটো বস্ত্ৰ নিৰ্মাণ কাৰখানা স্থাপন কৰে। পৰৱৰ্তী সময়ত ইয়াৰ পৰিসৰ বৃদ্ধি কৰি পেট্ৰকেমিকেল, তেল, শোধন, দূৰসংযোগ আদি বিভিন্ন খণ্ডলৈ সম্প্ৰসাৰিত কৰিছিল। ভাৰতত প্ৰথমবাৰৰ বাবে সাধাৰণ জনতাক শ্বেয়াৰ বজাৰৰ প্ৰতি আকৰ্ষিত কৰি মূলধন সংগ্ৰহ কৰাত তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বাণিজ্য আৰু উদ্যোগলৈ আগবঢ়োৱা অৱদানৰ কাৰণে 2016 চনত মৰণোত্তৰভাৱে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰা হৈছিল। 2002 চনৰ 6 জুলাইত মুম্বাইত ধীৰুভাই আম্বানীৰ পৰলোক প্ৰাপ্তি হয়। ইতিহাসৰ বিস্তাৰত গুৰুত্ব বিচাৰিলে পাওঁ ফৰাচী বিজ্ঞানী লুই পেষ্টিয়ৰে জলাতংক ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিছিল 1885 চনত। নেতাজী সুভাষ চন্দ্ৰ বসুৱে প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক জাতিৰ পিতাৰূপে সম্বোধন কৰিছিল 1944 চনত। নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, সমালোচক সত্যপ্ৰসাদ বৰুৱাদেৱে লিখা ধৰালৈ যিদিনা নামিব সৰক নাটখন ৰেডিঅ'যোগে প্ৰচাৰ হৈছিল। অল ইণ্ডিয়া ৰেডিঅ'যোগে প্ৰচাৰ হোৱা প্ৰথমখন অসমীয়া নাট আছিল ধৰালৈ যিদিনা নামিব সৰক। 500 বছৰীয়া পৰ্তুগীজ শাসনৰ শিকলি চিঙি মোজাম্মিকে স্বাধীনতা লাভ কৰিছিল 1975 চনত। মেক্সিকোৰ চিত্ৰশিল্পী ফ্ৰিডা কাৰ্লৰ জন্ম হৈছিল 1907 চনত। জাৰ্মান পদাৰ্থবিজ্ঞানী গিয়ৰ্গ চিমনমৰ মৃত্যু হৈছিল 1854 চনত। বিখ্যাত ফৰাচী কথা সাহিত্যিক গীদা মোপাছাঁৰ মৃত্যু হৈছিল 1893 চনত। ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ টমাছ মোৰেৰ মৃত্যু হৈছিল 1945 চনত। সাহিত্যৰ নবেল বঁটা বিজয়ী আমেৰিকান লেখক উইলিয়াম ফকনাৰৰ মৃত্যু হৈছিল 1962 চনত। ফৰাচী উপন্যাসিক ক্লড চাইমনৰ মৃত্যু হৈছিল 2005 চনত। আকাশবাণী গুৱাহাটীৰ গৌৰৱ। আকাশবাণীৰ ৰাষ্ট্ৰীয় বাৰ্ষিক পুৰস্কাৰত 1981 চনত সবিন মেধিৰ দ্বাৰা ৰচিত আৰু ৰমেন চৌধুৰীৰ দ্বাৰা প্ৰযোজিত সৃষ্টিৰ অংকুৰ নামৰ সংগীতালক্ষ্যখনে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। ইয়াৰ পিছত একজন সুখায় নীলু চক্ৰৱৰ্তীৰ প্ৰযোজনাত 1981 চনতে উদ্ভাৱনামূলক শিতানত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাৰিকৰী দক্ষতাৰ বাবে 1982 আৰু 1984 চনতো পুৰস্কৃত হৈছিল। সৃষ্টিৰ অংকুৰত কথাংশত ভাগ লৈছিল সতীশ দাস আৰু ৰীণা চৌধুৰীয়ে। গীতসমূহত ভাগ লৈছিল নৰেন দাস, সবিতা দাস, প্ৰতিমা পাণ্ডে, স্নেহলতা দাস, অনিমা দাস আৰু মহেশ মহন্তই। প্ৰযোজনা সহযোগী আছিল নীলু চক্ৰৱৰ্তী।
1: পুৰণি কালত অসমৰ বেপাৰ বাণিজ্যৰ একমাত্ৰ পথ আছিল নদী। নাৱৰে ভটিয়াই গৈ উজনিৰ সাউদে বেপাৰ বণিজ কৰিছিল ভাটিৰ দেশত। তেনে কোনো এক সাউদৰ কোঁৱৰে ডিঙা বেহাবলৈ যাওঁতে ভাটিৰ ৰাজকুঁৱৰীৰ সৈতে হোৱা প্ৰেম প্ৰণয়ৰ পৰশত সৃষ্টি হ'ল কিছুমান গীতৰ।

0: অতীত মহিমাৰ গৌৰৱেৰে গৌৰৱান্বিতা ভাৰতৰ নুমলীজী অসমীয়াই অমৰাৱতীৰ শ্ৰেষ্ঠ কাননতকৈও সুন্দৰ।
1: তোমাৰ অম্লান ৰূপ তটিনী পাৰত দেখি কঁপিছিল শতকবিহীয়া, গান গাই প্ৰাণৰ ভাষাৰে দুয়োটৰ ঢৌ লিখি সোণৰ চেকুৰা দেখি সোৱণশিৰিত বহি ৰচিছিল জীৱনৰ যৌৱনৰ গান।

0: চঞ্চলা পৃথিবী গাভৰু সুবাসেৰে মতলীয়া হৈ উৰ্বৰতাৰ প্ৰামাণিক তথ্য বিচাৰি ব্যাকুল হ'ল। মেঘ বীৰ্য স্নাত বজ্ৰকঠোৰ ধৰিত্ৰীৰ উষ্ণ কোমল দেহত সৃষ্টিৰ বীজ প্ৰবাহিত হ'ল।
1: দাৰ মাৰি ভাগৰি পৰা প্ৰভু হোৱা প্ৰাণে প্ৰিয়াৰ কোমল হাতৰ পৰশ বিচাৰি বাউল হৈ পৰে। সপোনৰ ছয়াময়া খেল খেলি চিলমিল স্বপ্ননীল ঢল হৈ প্ৰিয়াহি তপত চুম্বন যাচে গোপনে মনত। পোৱাৰ আকাংক্ষাই নাৱৰীয়াক দুগুণ উৎসাহ দি বাহুত যোগায় শক্তিৰ আশ্বাস।

0: সন্মোহন যাদুর স্পর্শত বিরাট সৃষ্টির মহা উৎসবত আমি ব্যক্তি বিশেষ সামান্য অঙ্কুর মাথন।
1: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। এপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত এপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ শিশুর পৰা জ্যেষ্ঠ নাগরিক সকলরে বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
2: বুকিংর আজই ফোন করক 9957568450-ত।
3: এপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুৱাহাটী। সুস্থ জীবনৰ বিশ্বস্ত লগৰী।
4: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়,
4: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈ বৰ ভাল কথা,
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। বিধানসভা অধিৱেশনৰ প্ৰাক্ষণত কেইবাখনো আইন সংশোধনৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ। অসম আৰক্ষীৰ 112 ফোন নম্বৰ আধুনিক ৰূপত সজাই তুলিবলৈ 97.90 কোটি টকাৰ পুঁজিত অনুমোদন। থাকিব মোবাইল পুলিচ ষ্টেচন, 1000 ড্ৰাইভাৰ, 200খন গাড়ী। দেৰগাঁও লাচিত বৰফুকন একাডেমী হ'ব কণ্ট্ৰল ৰুম, সামৰি ল'ব ফায়াৰ ব্ৰিগেড, আৰক্ষী, স্বাস্থ্য বিভাগক। সামাজিক মাধ্যমযোগে স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ কাৰ্যবিধিত বড়ো ভাষাৰ ব্যৱহাৰৰ প্ৰত্যাহাৰ গ্ৰহণ কৰা নাই। সদনত প্ৰয়োগ হ'ব অসমীয়া, ইংৰাজী, বড়োৰ লগতে হিন্দীও। অত্যাধুনিক বৈদ্যুতিক ব্যৱস্থাৰে উজ্বলিব মহানগৰী। গুৱাহাটীৰ ভূপৃষ্ঠৰ তলেৰে হ'ব বিদ্যুৎ সংযোগ। 200 কোটি টকীয়া পুঁজিৰে APDSLৰ অভিলাষী প্ৰকল্প DPR প্ৰস্তুত কৰি প্ৰেৰণ কৰা হৈছে কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়লৈ। প্ৰথম পৰ্যায়ত সামৰি লোৱাৰ পৰিকল্পনা পল্টন বজাৰৰ স্কুৱেৰ, GS ৰোড, MG ৰোড, ভৰলুমুখ নতুন পদক্ষেপে লাঘৱ কৰিব বৈদ্যুতিক দুৰ্ঘটনাকে ধৰি বিভিন্ন আশংকাক। গুৱাহাটীৰ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ 3টা পৰ্যায়ত বেটকো

আছিলে সঞ্চালকালয়সমূহ স্থানান্তৰৰ নিৰ্দেশ, উত্তৰ পূব দক্ষতা কেন্দ্ৰত চি এম ফ্লাইট আঁচনিৰ অধীনত পৰীক্ষাৰ্থীৰে মত বিনিময়। শিক্ষামন্ত্ৰী বিত্তমন্ত্ৰী সাক্ষাৎ মাধ্যমিক বিদ্যালয় একত্ৰিত প্ৰাথমিক শিক্ষক সন্থাৰ সমকামৰ সমমৰ্যাদাৰ অৰ্হতাসম্পন্ন স্নাতক পদলৈ উন্নীত কৰাৰ দাবী। ৰাজ্যত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ, অসমত গড়ে হ্ৰাস 37% বৰষুণ। দীৰ্ঘ 34 বছৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আগবঢ়াইছিল সেৱা, অৰণ্য বন্যপ্ৰাণী সুৰক্ষা নীৰৱ যোদ্ধা জয়মালাৰ চিৰবিদায়। এবছৰ ধৰি হৈ আছিল চিকিৎসাধীন, বহু দুৰহ অভিযান, বাঘৰ সন্মুখীন হৈও সাহসিকতাৰ দিছিল পৰিচয়, অন্তিম ক্ষণত গাৰ্ড অৱ অনাৰেৰে সন্মান বন বিভাগৰ। সৰ্থেবাৰীত 9,500 বিঘা ভি জি আৰ পি জি আৰ ভূমি সন্দেহজনক নাগৰিকৰ দখলত, গোবিন্দপুৰৰ দখলকাৰী শীঘ্ৰে উচ্ছেদৰ ইংগিত মুখ্যমন্ত্ৰীৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বি এডত নামভৰ্তিক লৈ ভয়ংকৰ কেলেংকাৰী, আসন নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতিৰে লাখ লাখ টকা সংগ্ৰহ, স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ উপসভাপতিক গ্ৰেপ্তাৰ, কেইবাজনো পলাতক। আমেৰিকাত কৰ্মৰত ছখনকৈ দেশৰ কৃষি অভিযান্ত্ৰিক উপদেষ্টা কৃষিবিজ্ঞানী ড প্ৰশান্ত কুমাৰ কলিতাৰ বিয়োগ। পাৰাগুৱেৰ কঠিন পৰীক্ষাত উত্তীৰ্ণ ফ্ৰান্স, উত্তপ্ত মেচত 70 মিনিটত এমবাপেৰ একমাত্ৰ গ'ল। ফিফা বিশ্বকাপত ফৰাচী বিপ্লৱ, চলিত প্ৰতিযোগিতাত খেলিছে ফ্ৰান্সত জন্মগ্ৰহণ কৰা 99গৰাকী ফুটবলাৰে। সোণৰ বুটৰ যুঁজত পিছ পৰিছে ৰণাল্ডো, মেছি এমবাপেৰ পিছে পিছে কেন আৰু হালন। প্ৰস্তুত আজিৰ পৰা নিৰ্দিষ্ট সময় শেষ হৈছিল, আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মাৰ পৰা ইমানতে সামৰিছো, নমস্কাৰ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: মোৰ সংগীত যাত্ৰা। অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ ষষ্ঠ তথা শেষ খণ্ড।
2: পূজা ডাঙৰীয়া নমস্কাৰ।
3: নমস্কাৰ।
2: আমি আপোনাৰ সংগীত যাত্ৰাৰ ষষ্ঠ আৰু শেষ খণ্ডত উপনীত হৈছোঁ। ইয়াৰ আগে আমি গীতৰ বিভিন্ন ধাৰাৰ আপুনি পৰিৱেশন কৰা বিভিন্ন গীতৰ কথা পাতিলোঁ। তাৰপিছত আজি এই শেষ খণ্ডত আমি দুটা কথা পাতিব লৈছোঁ। এটা হৈছে আপুনি কিছু পৰিমাণে সমবেত কণ্ঠৰ গীত আদিতো অংশগ্ৰহণ কৰিছে, আধুনিক গীত তাৰমানে এইবিলাক, আৰু তাৰ লগতে আপোনাৰ নৃত্য, এই কথাটো আমি খুব বেছিকৈ পতা হোৱা নাই। প্ৰথমতে কওকচোন আপুনি যে আমাক প্ৰথমে কি শুনাব, অকণমান শুনি লওঁ আপোনাৰ কণ্ঠত কিবা।
3: মহাপ্ৰাগ মাধৱদেৱৰ নামঘোষাৰ
2: হয়
3: অমূল্য ডুলৰ চন্দ্ৰ সুৰ মই গাব খুজিছোঁ,
2: অকণমান গাই শুনাওক আমাক।

0: তাৰপিছত কওক, আপুনি এই টি ভক্তি ৰসত আপ্লুত হৈ থকাৰ মাজতেই মাজে মাজে আপুনি গীতৰ অন্য ধাৰলৈও গৈছে। যে আমি নাও খেলৰ গীতৰ কথা যোৱাবাৰ পাতিছোঁ, নাও খেলৰ গীততো কিছু পৰিমাণে ভক্তিৰ আছে, ৰস আছে, অৰ্থাৎ কৃষ্ণক সাৰথি কৰি লৈ নাওখন আগুৱাই যায় সেইখিনি গাইছে। তাৰপিছত কিন্তু আপোনাৰ অন্য কিছুমান গীতত দেখিছোঁ, বিশেষকৈ যিবিলাক আপুনি বৃন্দ গীত গাইছে, সমবেত কণ্ঠৰ গীত গাইছে, সেইবিলাকত দেশপ্ৰেমমূলক এই ধৰণৰ ধাৰাত আপুনি কিছু গীত গাইছে, কওকচোন সেই দিশটোলৈ আপুনি কেনেকৈ আহিল? সেইটো এটা সম্পূৰ্ণ বেলেগ দিশ।
1: মই এনেতো বৰগীত শিল্পী বাৰু বৰপাতালৈ জানে, কিন্তু মডাৰ্ণ গোৱা বুলি নাজানে। কিন্তু মই এনেই 2000 চনত হেমেন দাস বুলি আপোনালোকৰ ইয়াৰে ৰেডিঅ' লোকগীতৰ বিহাই,
0: হয়
1: তেওঁ মানে সুৰক আৰু আৰু তেওঁ মানে সংগীত পৰিচালক ভাল। তেওঁ আমাৰ ৰুদ্ৰবোৰৰ কেছেটখন তেওঁৱে নিজে পৰিচালনা কৰিছে আৰু তেওঁ নিজে ৰুদ্ৰবোৰৰ গানবিলাকক তেওঁ স্বৰলিপি কৰিছে। আৰু সেই আলমতে আমি 2000 চনত আমাৰ বৰপেটাত সেই সময়ত আমাৰ ডিষ্ট্ৰিক্টৰ DC আছিল যোন স্বপ্নলীল বৰুৱা, তেওঁ কিবা ক'লে এনেকৰি যে এখন অক্ষয় মিশ্ৰ ছাৰক দিলে, তেওঁ ক'লে যে এখন সংগীতালেখ্য কৰিব লাগে। তেওঁ পুৰুষোত্তম দাসৰ ওপৰত, তেওঁ পুৰুষোত্তম দাস সুন্দৰ সুন্দৰ গীত আছে, তেওঁৰ ওপৰত আমি সংগীতালেখ্য কৰিলোঁ। কৰাৰ পিছত তাতে কৰাৰ পিছত জনপ্ৰিয় হয়, আমি গুৱাহাটীতো কলাক্ষেত্ৰত কৰিলোঁ, ৰবীন্দ্ৰ ভৱনত কৰিলোঁ। তাৰপিছত এওঁ কৈছে যে আমাৰ দেউতাকৰ নামত আমাৰ ৰুদ্ৰপুৰাৰ গীত তেওঁ আমি তাতে হেৰি কৰিলোঁ, গালোঁ। বৰপেটাতো সংগীত পৰিচালনা কৰিছিল আমাৰ হেমেন দাসে। গতিকে সেই সময়ৰ পৰা মোৰ উৎসুক হ'ব।

0: নলবাৰীত দহোঁ কিছুমান সেই সময়ৰ পৰাই মই তাৰমানে আৰম্ভসমূহ তাৰে পৰা হৈছে। তাৰে গালোঁ আৰু ইফালে কেছেটো কৰোঁ লগত, কিন্তু মই আচলতে মডাৰ্ণৰ শিল্পী নহয়, কিন্তু সহযোগী শিল্পী লগত গোৱা হিচাপে মই গাইছোঁ আৰু।
1: আপুনি বিভিন্নজনৰ লগত একেলগে গাইছে?
0: কেইদিনমান আগতে মই আমাৰ অম্বিকা গিৰা চৌধুৰীক গীতৰ সংকলনত অংশগ্ৰহণ কৰিছিলোঁ একেলগে। বহুত বেলেগ বেলেগ শিল্পী আছে, মোকো মাতিছিল, মোৰ ভয়েচটো অলপ ডাঙৰ বোলে, সেইকাৰণে অলপ সহায় হয়, তেনেকুৱা ধৰণে মোক মাতিলে। সেনেকুৱা চৰ্চা মাজে মাজে আমাৰ কোৰাছ চৰচ হ'লে আমাক মাতে আৰু, এনেকুৱা ধৰণে মই অংশগ্ৰহণ কৰোঁ এনেকুৱা ধৰণে। সেনেকৈ অলপমান মানে এককভাৱে নাগালেও লগ হৈ কিনে গাওঁ আৰু।
1: আধুনিক গীতৰ ধাৰত লৈ আপুনি আহিছে, হয়। এতিয়া কওকচোন, আপুনি আমাৰ নৃত্যৰ দিশটো, আপুনি মঞ্চত পৰিৱেশন কৰিছে, নৃত্যৰ আপুনি বিভিন্ন প্ৰশিক্ষণো দিছে, নৃত্যৰ দিশটোত আপোনাৰ ভূমিকা কি কওকচোন? কি কি নৃত্যত আপুনি সাধাৰণতে
0: সত্ৰীয়া শিল্পী হিচাপে, বেলেগ আধুনিক নৃত্য নাই, সত্ৰীয়া শিল্পী হিচাপে মই ভোটা নৃত্য নাচিছোঁ। প্ৰথম মই আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ সৰুপেটাত এখন জিলা সাহিত্য সভা হৈছিল, তাত মই গ্ৰুপ মই নিজে তাৰমানে পৰিচালনা কৰি নিজে মই নাচি বাকী মই পাঁচজন আমি একেলগে নাচিছিলোঁ, সেই মোৰ আৰম্ভণি। আগতে এনে নাচিছিলোঁ যে ইমান, কিন্তু কৃষ্ণ নৃত্য মই গুৱাহাটীতো এনে নাচিছোঁ, আমি ছয়জন গ্ৰুপ হৈ নাচিছিলোঁ। বা এনে বাহিৰত আমি আমাৰ সংঘৰ পৰা আমি বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিব যায়, আগতে কৈছোঁ আপোনালোকক, তাতে ঝুমুৰা নৃত্য, চালি নৃত্য, ঝুমুৰা নৃত্য মই আগতে কৈছোঁ, মই মাদ্ৰাজত ডাঙৰ ষ্টেজত নাচিছোঁ ঝুমুৰা নৃত্য। গতিকে সেয়া
1: আপুনি দশাৱতাৰ নাচিছে?
0: 81ত মই দশাৱতাৰ মই এনে হেৰিত নচা নাই, মই ওজাপালিত নাচিছোঁ, আমাৰ ওজাপালিতে দশাৱতাৰ নৃত্য হয়, এতিয়া সেইটো নাচিছোঁ। আৰু ভোটালটো মই এতিয়া মই নানাচোঁ, মই পৰিচালনা কৰি বিভিন্ন ঠাইলৈ মই লৈ যাওঁ। মই 2005 চনত ডাঙৰ 2005 চনত আমাৰ কাজিৰঙা ফেষ্টিভেল হস্তি মহোৎসৱ হৈছিল, তাত সেই মই প্ৰধানমন্ত্ৰী আছিল কি বুলি কয় মনমোহন সিং, তেওঁ অহা কথা আছিল, এই কোনোবা এটা পাৰ্টিক দিছিল তাৰমানে, মোকো দিছিল যে ভোটাল নৃত্যটো 50 জনে নাচিব লাগে। মই এমাহ ৰিহাৰ্চেল দি তাত মই নচুৱাইছিলোঁ ভোটাল নৃত্য, হলিও নচুৱাইছিলোঁ, হলিও গাইছিলোঁ, আমি আৰু নাও খেলোঁ, 6খন নাও একেলগে তাত
1: কৰিছিলোঁ।
0: তেনেকুৱা ধৰণে এতিয়া তেনেকুৱা আছোঁ। এতিয়া সেইদিনা অলপ দিনতে আমাৰ গৃহমন্ত্ৰী, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী আছিল, তেওঁৰ সময়তে মই ভোটালৰ গ্ৰুপ এটা নচুৱাইছিলোঁ, তাৰপিছত আৰু এনেকুৱা ধৰণে কৰি কৰি আছোঁ ধৰক।
1: হয়, আপুনি এতিয়াও নাচত নিজে অংশগ্ৰহণ কৰেনে?
0: মই নাচত অংশগ্ৰহণ নকৰোঁ, মই
1: পৰিচালনা কৰিছে, এনেই গীত আৰু
0: দেখা লৰা ওলাইছে আজিকালি।
1: হয় হয় হয় হয়, মানে
0: নাচোঁ, এতিয়া ওজাপালি নাচোঁ, বিভিন্ন অনুষ্ঠানতো যদি মাতে নাচোঁ আৰু।
1: হয়, কিন্তু এই গীত আৰু নৃত্যৰ ভিতৰত আপোনাক বেছি আকৰ্ষণ কৰা দিশ কোনটো, নৃত্য নে গীত?
0: গীতটো বেছি ভাল পাওঁ।
1: হয় হয়,
0: আৰু এনে সত্ৰ আমাৰ অংকীয়া ভাৱত মই সূত্ৰধাৰ নাচিছোঁ, প্ৰথম 9 চনত আমাৰ গুৱাহাটীত হৈছিল কলাক্ষেত্ৰত, তাতে মই সূত্ৰধাৰ নাচিছিলোঁ, সূত্ৰধাৰ নাচিছোঁ, সূত্ৰৰ পাঠটো কৈছোঁ আৰু একেলগে নাচিছোঁ,
1: হয়,
0: আৰু গীতৰ গোটেইখিনি অংশ মই গাইছোঁ।
1: এতিয়াও যেতিয়া আপুনি অংকীয়া নাটসমূহত অংশগ্ৰহণ কৰে শিল্পী হিচাপে, মানে আপুনি, মই ঠিক ভাও লোৱা হিচাপত নহয়, আপুনি গীতৰ পৰিৱেশন এতিয়াও কৰি আছে?
0: কৰি আছোঁ,
1: কিন্তু লাইভ গায় আপোনালোকে?
0: আমি লাইভ গাই, আমাৰ তেনেকুৱা গীত কিছুমানে কৰে যে নৃত্যত, আজিকালি কৰে নৃত্যবিলাকত মানে চিডি বজাই দিয়ে, কিন্তু আমাৰ অংকীয়া ভাওনাবিলাক নাই, আমি লাইভ গাব লাগিব।
1: হয়,
0: ৰেডিঅ'তো আপোনালোকে ৰেডিঅ'তো কৰিছোঁ, মই আমি কালিজামন নাটক ৰামবিজাই মই প্ৰথম ইয়াতে হেৰি কৰিছোঁ, মিউজিক ডিৰেকশ্যন কৰিছোঁ, কালিজামন নাট কৰিছোঁ, তাৰপিছত পত্নী প্ৰসাদখন কৰিছিলোঁ, পত্নী প্ৰসাদকে প্ৰচাৰ নহ'ল, কিবা কি হ'ল নাজানো আৰু,
1: মানে বিভিন্ন অংকীয়া নাটক
0: ৰূপী ধাৰণ কৰিছোঁ, এটা কৰিছোঁ।
1: হয়, অংকীয়া নাটত আপুনি আকাশবাণীটো কৰিছে, মঞ্চটো বিভিন্ন মঞ্চত আপুনি গীত পৰিৱেশন কৰিছে, আৰু আপুনি এই যে গীত নৃত্য এই দুটাৰ চৰ্চাৰ মাজেৰে আপুনি অসমৰ বাহিৰেও বাহিৰৰ মঞ্চলৈ গৈছে, আপুনি ক'ত ক'ত গৈছে?
0: প্ৰথম আপোনাক ক'লোৱে যে মই 81ত মাদ্ৰাজত গৈছিলোঁ, সেইবাৰ আজিকালি চেন্নাই জাগত মাদ্ৰাজ আছিল, তাত সেই আমি 11জন শিল্পীয়ে আমাৰ এখন সামন্তহৰণ নৃত্য নাটিকা কৰিছোঁ, থিয়নাম কৰিছোঁ, হোলী কৰিছোঁ, ভোটাল কৰিছোঁ, দশাৱতাৰ নৃত্য আৰু চালি ঝুমুৰা, এনেকুৱা আমি গোটেইকেইজনে 11জনে কৰিছোঁ অলপ ভাগ ভাগ কৰি, গতিকে তাত কৰিছোঁ। তাৰপিছত আৰু চাব লগা সময় হ'লে চেন্নাইত আৰু এবাৰ গৈছোঁ, বাংগালোৰত গৈছোঁ, কলিকতাত গৈছোঁ, কলিকতা সংগীত নাটক একাডেমীত ধৰিলোঁ, মই বৰগীতৰ প্ৰগ্ৰেম কৰিছোঁ আৰু এই লোক সংগীতৰ প্ৰগ্ৰেম, লোকগীতো তাতে গাইছোঁ, তাতে এনেকৰি আমাৰ যোগেশ ভৰালী আদি কৰি কিছুমান গীত তেওঁ তাতে মই গাইছোঁ। আৰু ইফালে নৰ্থ ইষ্টৰ আপোনালোকৰ চেইন ছিষ্টেম প্ৰগ্ৰেম এটা আছিল, চেইন প্ৰগ্ৰেমৰ দ্বাৰাই মই ইফালে মণিপুৰী ইম্ফলত, আগৰতলাত, নগাঁৱত, গুৱাহাটীত এনেকৈ প্ৰগ্ৰেম কৰিছিলোঁ হোলী আৰু ভোটাল, এনেকুৱা বিভিন্ন ঠাই হেৰিত কৰিছোঁ, মধ্যপ্ৰদেশত কৰিছোঁ, কেৰেলা।

0: কৰিছোঁ, গতিকে ইভিন আৰু বিভিন্ন ঠাই মুঠতে আৰু মই ইমান মনত নাই, দিল্লীতো বহুতবাৰ কৰিছোঁ, যিহেতু অংকীয়া নাম ভাওনা কৰিছোঁ দিল্লীত, এনেকৈ এনেকুৱা ধৰণে কৰি আছোঁ, এতিয়াও কৰি আছোঁ আৰু, বল শক্তি অলপ আছে নোহোৱা নহয়,
1: নিশ্চয় নিশ্চয় কৰি থাকিম আৰু, আছে আপুনি কৰি যাব পাৰিব। এতিয়া এই যে আপোনালোকে ধৰকচোন বিভিন্ন নৃত্য বৰগীতো কৰিছে, তাৰপিছত অংকীয়া ভাওনাও কৰিছে, তাৰ লগত বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰিছে, বাহিৰত এনে কিবা আপোনাৰ কেনেকুৱা মনোভাৱটো যে কোনটো ধাৰাক তেওঁলোকে বেছি মানে দৰ্শকৰ পৰা সঁহাৰি বেছি পায়?
0: অঁ, তেওঁলোকে অংকীয়া ভাওনা ভাল পায়, মই চাইছোঁ, বৰগীতো শুনি ভাল পায়, নহ'লে তেওঁলোকে সেই কৰে মানে প্ৰগ্ৰেমত এইবাৰ ভাল হ'লে নেক্সট বাৰ দিয়ে। মই এইবাৰ প্ৰথম সংগীত নাট্য একাডেমীৰ আমাৰ শাখাটো সত্ৰীয়াকনতো 8 চনত আহিছিল, গুৱাহাটীত এষ্টাব্লিছ হৈছিল, তাৰপৰা মই প্ৰথম সেই 9 চনত বৰগীত প্ৰথম মই যাবলৈ গালোঁ, মই ইয়াতে মই নিজে নাচিছোঁ, মোক ভাল পায় তেওঁলোকে আৰু বৰগীতৰ প্ৰগ্ৰেম এটা দিলে, 3 দিন হৈছিল, 3 দিনৰ শেষৰ দিনৰ শেষৰ বৰগীতটো মই গাইছোঁ, তাতে আপলোড হ'ল, তাৰপিছত আমাক নাটক দিলে, সেইখন নাটকখন কৰিলোঁ, কৰি তেওঁলোকে ভাল পালে আৰু, কালিও দামখন কৰিছিলোঁ, খুব ভাল পাইছিল, মানে সেই কৃষ্ণমূৰ্তি হাজৰিকা আছিল আমাৰ, দুলালয় ছাৰ আছিল ডিৰেক্টৰ, তেওঁলোকে খুব ভাল পাইছিল মোক, মানে মিউজিক সেই অনুষ্ঠানত তেওঁ হেৰি আছিল আমাৰ ৰাজু দাস, তেওঁ এতিয়া ডিৰেক্টৰ সংগীত নাট্য একাডেমীৰ আমাৰ নৰ্থ ইষ্টৰ, এইটো আপ্লুত হৈছিল, তেওঁ ইমান ভাল পাইছিল আৰু, গতিকে সেই যাত্ৰা আৰু, আগতে অংকীয়া নাট কৰিছোঁ আমি, 200 টকাতে অংকীয়া নাট কৰিছোঁ আমাৰ, এনেকুৱা আমাৰ সত্ৰত নামঘৰত অনুষ্ঠানত কৰিব লাগে কৰিছোঁ এইবিলাকত, কিন্তু চৰকাৰীভাৱে 2009 চনৰ পৰা আৰম্ভ হৈছোঁ।
1: আৰু আপুনি কৰ্মশালাৰ লগত জড়িত, কৰ্মশালাত মূলতঃ বৰ্তমান আপুনি শিক্ষাৰ্থীসকলক কি বিষয়ত প্ৰশিক্ষণ দিয়ে?
0: মই কৰ্মশালাত মই ভোটালৰ দিছোঁ বহুত বহুত ঠাইত, মই আমাৰ বৰপেটা জিলাৰ আমাৰ সৰভোগত আমাৰ কেন্দ্ৰীয় বিদ্যালয় এটা আছে, তাতে মই মানে ভোটালৰ ট্ৰেইনিং দিছোঁ, 2 বাৰ দিছোঁ মই, তাৰপিছত বৰগীতৰ ট্ৰেইনিং দিছোঁ, এনে বিভিন্ন ঠাইত বিজনীত দিছোঁ, বৰপেটাত দিছোঁ, নগাঁৱত দিছোঁ, কোনো ফোনতে গাই দিব গাই দিওঁ মই, মই ইমান হেলা নকৰোঁ,
1: মানে সেই
0: ৰিচাৰ্জ কৰিব আহে কিছুমানে,
1: প্ৰভাত শৰ্মা যিটো আপোনাক কৈছিলে চাইকেলত গৈ থাকে, সেইটো ধাৰা এতিয়াও আছে,
0: এতিয়াও আছে, মই দিওঁ, মই নানা কিছুমানে মোৰ আহে ৰিচাৰ্জ কৰিব, চাৰিখিনি আমাৰ গাই দিয়ক অলপ আপোনাৰ পৰা শিকিবা কৈছোঁ, বৰ কথা নাই, ফোনতে গাই দিওঁ আৰু আহে বৰপেটাত আহে বাবাৰ গৈ মই তেতিয়া গাই দিওঁ তেনেকুৱা।
1: ঠিক আছে, ওজা ডাঙৰীয়া, আপোনাৰ এই প্ৰচেষ্টা অব্যাহত থাকক, আপুনি কৰ্মশালাত ছাত্ৰ ছাত্ৰীক শুদ্ধকৈ বৰগীত কেনেকৈ গায় এইটো প্ৰশিক্ষণ দি যাওক, তাৰ লগতে আপুনি অন্যান্য যিবিলাক ধাৰাৰ লগত জড়িত, ওজাপালি হওক, নৃত্যৰ লগত হওক, এই গোটেইবিলাক গীতৰ লগত আপুনি জড়িত হৈ আছে, আপুনি সেই গোটেইখিনি ধাৰা চলাই যাওক, আপোনাৰ যিটো শিল্পী জীৱন সেই শিল্পী জীৱনৰ আৰু বেছি অগ্ৰগতি হওক সেইটো কামনা কৰিছোঁ। আজি আমি সামৰাৰ আগতে আপোনাৰ এটা সংকলনত আপুনি অম্বিকা গিৰি ৰায়চৌধুৰীৰ গীত এটিত আপুনি অংশগ্ৰহণ কৰিছে, জাক জাক জাক ভাৰত সন্তান, আপোনাৰ এই গীতটিৰে আমাৰ এই 6টা খণ্ডৰ এই আলোচনা, এই আমাৰ যিটো সাক্ষাৎ, তাৰ আমি সামৰণি মাৰিম। আপোনাক শেষৰবাৰৰ কাৰণে নমস্কাৰ জনাইছোঁ।

মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ তথা শেষ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ আৰু এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: যিটো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি ল'ম। আইডিয়া, ইয়াতেই পাৰ্টি কৰিম, পিজ্জা পাৰ্টি, ইয়ে। তোমাৰ কাৰ্ড আৰু পিন দিয়া, মোৰ কাৰ্ডৰ ডিটেইলছ মই মোক নিজেই দি দিম।
5: RBI কয় আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
4: বাই গাৰ্লছ, কোন ফালে গৈছা?
6: শুনা নাই? নো শ্বেয়াৰিং।
5: RBI কয় জানি লওক, সতৰ্ক হওক।
7: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
8: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
7: পিছে এনে যত্ন ক'ত পালি?
8: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
7: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
8: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
7: অঁ, সঁচাকৈ বৰ ভাল কথা,
8: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
9: কৈ কৈ ভাগৰি গলো। কি হল? নতুন কিট বেগ লাগে। তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
10: কৰেক্ট।
9: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা। 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গ'ল না নতুন কিট বেগ।
11: RBI কয়
12: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত RBI অম্বুডছমেন।
13: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষণিক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পুলক গগৈ। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব। একৈশদিনীয়া কাৰ্যসূচীৰে এই অধিৱেশন চলিব। 10 জুলাইত ৰাজ্যখনৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অধিৱেশনৰ সময়ছোৱাত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে কালি অসম মন্ত্ৰীসভাই জৰুৰীকালীন সেৱা শক্তিশালী কৰা, ঔদ্যোগিক বিকাশ তথা প্ৰশাসন ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয় যে অসম আৰক্ষীৰ 112 নম্বৰ সেৱাৰ আধুনিকীকৰণৰ বাবে 97 কোটি 90 লাখ টকা প্ৰদানত অসম মন্ত্ৰীসভাই অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে আৰক্ষী, অগ্নি নিৰ্বাপক আৰু স্বাস্থ্য বিভাগৰ মাজত সমন্বয় সুদৃঢ় কৰি 24 ঘণ্টাই জনসাধাৰণক জৰুৰীকালীন সেৱা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। এই ব্যৱস্থাৰ অধীনত 200খন বাহনক ভ্ৰাম্যমান আৰক্ষী থানাৰ আৰ্হিত গঢ়ি তোলা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মন্ত্ৰীসভাই বিশ্বনাথ চাৰিআলিত আমূলৰ এটা দুগ্ধ প্ৰক্ৰিয়াকৰণ গোট স্থাপনৰ বাবে 33 বিঘা ভূমিৰ আবণ্টনত অনুমোদন জনায়। এই পদক্ষেপে ৰাজ্যৰ দুগ্ধ উদ্যোগক শক্তিশালী কৰাৰ উপৰি দুগ্ধ উৎপাদনকাৰীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি ডঃ শৰ্মাই মত প্ৰকাশ কৰে। মন্ত্ৰীসভাই বিধানসভাৰ অধিৱেশনত উত্থাপন হ'বলগীয়া কেইবাখনো বিধেয়কতো অনুমোদন জনায়। ইয়াৰ ভিতৰত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিধেয়ক, অসম জনবিশ্বাস বিধেয়ক 2026, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক 2026 আৰু অসম ব্যৱসায় সুচলতা সংশোধনী বিধেয়ক 2026 অন্যতম। মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যত অগৰৰ ব্যৱসায়ক শৃংখলাবদ্ধ কৰাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা, বিমল বৰা আৰু জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত এখন কেবিনেট সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয়। এই সমিতিয়ে অগৰৰ ব্যৱসায়ক সুশৃংখলিত কৰি কৃষকসকলক উপকৃত কৰাৰ স্বাৰ্থত কাম কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে উদ্যোগ, কৃষি আৰু বন বিভাগে এই সমিতিৰ অধীনত একেলগে কাম কৰিব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে পশ্চিম এছিয়াৰ সংকটৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে অপ্ৰয়োজনীয় ব্যয় হ্ৰাসৰ বাবে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰতো মন্ত্ৰীসভাই অনুমোদন জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজি আৰু কাইলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হ'ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়েও আলোচনা কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূৰ কৰাৰ বাবে উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিএড পৰীক্ষাৰ নামত জালিয়াতি কৰাৰ অপৰাধত ডিব্ৰুগড় আৰক্ষীয়ে কালি স্নাতকোত্তৰ মহিলা ছাত্ৰৰ একতা সভাৰ উপসভাপতি মাধুৰ্য চেতিয়াক গ্ৰেপ্তাৰ কৰে। ছাত্ৰগৰাকীয়ে বিএডৰ যোগ্যতা পৰীক্ষাত পাছ কৰাই দিয়াৰ নামত কেইবাগৰাকীও পৰীক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ তুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্থানীয় আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে এই অভিযোগৰ ভিত্তিত ছাত্ৰগৰাকীক গ্ৰেপ্তাৰ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।

এইবাৰ শুনাবলৈ লৈছো মঞ্জুস্না গোস্বামীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অনিল কলিতাৰ, প্ৰযোজনা মলয় সূত্ৰধৰৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়?

0: হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে,
1: তাৰ মানে
0: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
0: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ
0: এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো অসীম জ্যোতি বৰুৱাৰ কণ্ঠৰেটি গীত। গীতৰ কথা অৰ্চনা তালুকদাৰৰ, প্ৰযোজনা পংকজ শৰ্মাৰ।

গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক প্ৰসন্নলালৰ কণ্ঠৰেটি গীত, গীতৰ কথা গীতা হাতীকাকতিৰ, প্ৰযোজনা প্ৰসেনজিৎ ফাংচুৰ।

আজি নিশা 9:30 বজাত শুনিবলৈ পাব দীপক কুমাৰ শৰ্মা ৰচিত নাটক পুৱতি তৰাৰ হাঁহি, প্ৰযোজনা নয়ন প্ৰসাদৰ।

দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰাত সোপান শিতানত সাংবাদিকতা আৰু যুৱ প্ৰজন্ম এই বিষয়ে সাংবাদিক বিশ্বজিৎ দাসৰ সৈতে এটি কথোপকথন। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

বিয়লি 5:25 গয়া শ্রোতার অনুষ্ঠানত সিপাঝাৰ অঞ্চলৰ হাতীমুৰিয়া গাঁৱত বাণীবদ্ধ কৰা অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। পুৱা 9:20 শুনিবলৈ পাব চিত্ৰগীত, 10:00 হাতে বাটে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
2: डाउनलोड वेव्स OTT ऐप नाउ एंड वॉच फॉर फ्री।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ, অসম মন্ত্ৰীসভাৰ জৰুৰীকালীন সেৱা শক্তিশালীকৰণ, ঔদ্যোগিক বিকাশ তথা প্ৰশাসন ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ, বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা ব্যৱহাৰৰ সিদ্ধান্ত, গুৱাহাটীত আজি আৰু কাইলৈ ব্ৰিকছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰব্বীসকলৰ বৈঠক আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত 5 বাৰৰ চেম্পিয়ন ব্ৰাজিলক পৰাস্ত কৰি নৰৱেৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ।

নমস্কাৰ, বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হ'ব। একৈশ দিনীয়া কাৰ্যসূচীৰে চলিবলগীয়া এই অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। 10 জুলাইত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে কালি অসম মন্ত্ৰীসভাই জৰুৰীকালীন সেৱা শক্তিশালী কৰা, ঔদ্যোগিক বিকাশ তথা প্ৰশাসন ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয় যে অসম আৰক্ষীৰ 112 নম্বৰ সেৱাৰ আধুনিকীকৰণৰ বাবে 97 কোটি 90 লাখ টকা প্ৰদানত অসম মন্ত্ৰীসভাই অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে আৰক্ষী, অগ্নি নিৰ্বাপক আৰু স্বাস্থ্য বিভাগৰ মাজত সমন্বয় সুদৃঢ় কৰি 24 ঘণ্টাই জনসাধাৰণক জৰুৰীকালীন সেৱা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। এই ব্যৱস্থাৰ অধীনত 200খন

0: দুশটা মোবাইল পুলিশ স্টেশন যত নেকি 112 ফোন করার লগে লগে তারপরা অপারেটরে ইনস্ট্রাকশন দিব আর পুলিশ স্টেশন বা পুলিশ গাড়ি কেখন ঘটনাস্থলীত গৈ উপস্থিত হব। এই গোটেই কামটো করিবর কারণে আমাক 1000 জন ড্রাইভার লাগিব, 200 গাড়ি কেবাটাও শিফটড হব, 200 গাড়ি লাগিব, আমাক সফটওয়্যার লাগিব আর কন্ট্রোল রুমত এনি টাইম বহি থাকিব কারণে 200 গৰাকী লড়া ছোৱালী লাগিব। এই 200 গাড়ি 24/7 ই অ্যাক্টিভ হয়ে থাকিব।
1: মন্ত্রীসভায় বিশ্বনাথ চাৰিআলিত আমূলৰ এটা দুগ্ধ প্ৰক্ৰিয়াকৰণ গোট স্থাপনৰ বাবে 33 বিঘা ভূমিৰ আবণ্টনত অনুমোদন জনায়। এই পদক্ষেপে ৰাজ্যৰ দুগ্ধ উদ্যোগক শক্তিশাল কৰাৰ উপৰি দুগ্ধ উৎপাদনকাৰীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি ডঃ শৰ্মাই মত প্ৰকাশ কৰে। মন্ত্ৰীসভাই বিধানসভাৰ অধিৱেশনত উত্থাপন হ'বলগীয়া কেইবাখনো বিধেয়কতো অনুমোদন জনায়। ইয়াৰ ভিতৰত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিধেয়ক 2026, অসম জনবিশ্বাস বিধেয়ক 2026, অসম পৰ্যটন বিধেয়ক 2026 আৰু অসম ব্যৱসায় সুচলতা সংশোধনী বিধেয়ক 2026 অন্যতম। মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যত অগৰৰ ব্যৱসায়ক শৃংখলাবদ্ধ কৰাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা, বিমল বৰা আৰু জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত এখন কেবিনেট সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয়। এই সমিতিয়ে অগৰৰ ব্যৱসায়ক সুশৃংখলিত কৰি কৃষকসকলক উপকৃত কৰাৰ স্বাৰ্থত কাম কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে উদ্যোগ, কৃষি আৰু বন বিভাগে এই সমিতিৰ অধীনত একেলগে কাম কৰিব বুলি উল্লেখ কৰে।
0: ৰাজ্যত অগৰ ব্যৱসায় ইয়াক শৃংখলিত কৰা আৰু খেতিয়কসকল যাতে ইয়াৰ পৰা উপকৃত হয় তাৰ ওপৰত অধ্যয়ন কৰি চৰকাৰক পৰামৰ্শ দিবলৈ পীযুষ হাজৰিকা, বিমল বৰা আৰু জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত এখন কেবিনেট কমিটি কৰা হৈছে। তেওঁলোকে অগৰ ব্যৱসায়ীসকলৰ লগতো কথা পাতিব, খেতিয়কৰ লগতো কথা পাতিব আৰু ভাৰত চৰকাৰৰ লগতো কথা পাতি এই ব্যৱসায়টো শৃংখলিত কৰাৰ উদ্দেশ্যে খেতিয়কসকলে যাতে লাভ কৰিব পাৰে সেই ধৰণে গোটেই ব্যৱস্থাটো সুন্দৰ কৰাৰ বাবে উদ্যোগ বিভাগ, কৃষি বিভাগ আৰু ফৰেষ্ট বিভাগে যাতে একেলগে কাম কৰিব পাৰে তাৰ কাৰণে আজি আমি এখন কেবিনেট কমিটিও গঠন কৰি দিছো।
1: মুখ্যমন্ত্ৰীয়ে কয় যে পশ্চিম এছিয়াৰ সংকটৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে অপ্ৰয়োজনীয় ব্যয় হ্ৰাসৰ বাবে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰতো মন্ত্ৰীসভাই অনুমোদন জনাইছে। অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত লোৱা হৈছে। বাজেট অধিৱেশনৰ পৰাই বিধানসভাত হিন্দী ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত বিধানসভাৰ সাধাৰণ উদ্দেশ্য সমিতিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয় যে হিন্দী ৰাষ্ট্ৰভাষা হোৱাৰ হেতু ইয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বিধানসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে ইংৰাজী, অসমীয়া আৰু বড়ো ভাষাৰ উপৰি বিধানসভাৰ লগত হিন্দী ভাষা ব্যৱহাৰ কৰা হ'ব বুলি জানিবলৈ দিয়ে। ইপিনে বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্ৰক্ৰিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে বড়ো ভাষা অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু স্বকীয় পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ। এই ভাষাই বড়ো সমাজৰ ইতিহাস, পৰম্পৰা আৰু আশা আকাংক্ষা বহন কৰাৰ লগতে ৰাজ্যৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক ঐক্য অধিক সুদৃঢ় কৰিছে বুলি তেওঁ কয়। ৰাজ্য চৰকাৰে বড়ো ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজি আৰু কাইলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠকৰ আয়োজন কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হ'ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তি ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়ে আলোচনা কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণাপত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সকলো প্ৰতিনিধিক বৈঠকলৈ আদৰণি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে এখন মাদক দ্ৰব্য মুক্ত সমাজ গঢ়াৰ দিশত ভাৰতে উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে আৰু আজিৰ বৈঠকে এই সমস্যা সমাধানৰ ক্ষেত্ৰত ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা সুদৃঢ় কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

0: গুৱাহাটীৰ সৰুসজাইত থকা সদৌ অসম মইনা পাৰিজাতৰ কেন্দ্ৰীয় কাৰ্যালয়ত কালি 76 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। শৈশৱকালৰ মাদকতা উপভোগ কৰাৰ লগতে শিশুসকলৰ সুপ্ত প্ৰতিভা বিকশিত কৰাৰ ক্ষেত্ৰত সদৌ অসম মইনা পাৰিজাতে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত বিজ্ঞান প্ৰযুক্তি তথা সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থকাৰ লগতে ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাতো ভাগ লৈ বিভিন্ন সাংগঠনিক বিষয় সম্পৰ্কে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে আমি পোহৰ বিচাৰি যাওঁ মূল মন্ত্ৰক সাৰথি কৰি সদৌ অসম মইনা পাৰিজাতে অনাগত সময়তো নতুন চিন্তা চৰ্চাৰে সমাজ গঠনৰ মহৎ যাত্ৰা অব্যাহত ৰখাৰ কামনা কৰে। সভাত সদৌ অসম মইনা পাৰিজাতৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন জিলাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যসকল উপস্থিত থাকে। হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে গোৱালপাৰা বন সংমণ্ডলে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। হাতীৰ লগত আন জীৱ জন্তুৰ সৈতে সহাৱস্থান কৰি জীৱন নিৰ্বাহ কৰাৰ উপায় সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিয়াৰ উদ্দেশ্যে সংমণ্ডলটোৱে এইবাৰ যুৱ গজমিত্ৰ নামেৰে এখন নতুন আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিৰ জৰিয়তে জিলা বন বিভাগে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বন বিভাগে পৰিচালনা কৰা পঞ্চৰত্ন ইক' কেম্পলৈ আনি জীৱ জন্তুৰ সৈতে সহাৱস্থানেৰে জীৱন নিৰ্বাহ সম্পৰ্কে ব্যৱহাৰিক জ্ঞান দিয়াৰ ব্যৱস্থা কৰিব। জিলা বন বিভাগে এই আঁচনি ধাৰাবাহিকভাৱে চলাই নিব বুলি বন সংমণ্ডল প্ৰাধিকাৰী তেজস মৰিস্বামীয়ে প্ৰকাশ কৰিছে।
1: যুৱা গজমিত্ৰ স্কিম এইটো হয় কি আমাৰ প্ৰত্যেক হপ্তাহত এটা স্কুল আমাৰ ইয়াতে পঞ্চৰত্ন ইক' কেম্পত অনা হ'ব। 40 ষ্টুডেণ্টছ ইয়াতে অনা হ'ব। ইটছ লাইক এ ফান এণ্ড লাৰ্ণ ইভেণ্ট, মানে একদিনৰ কাৰণে গোটেই মানে বাচ্চাবিলাক ফান কৰিব। ইয়াতে এক্টিভিটি আছে, বহুত খেলিব, লগতে অলপ শিকিব যে কনজাৰ্ভেশ্যন ওপৰত, হাতী মানুহৰ কো এক্সিষ্টেঞ্চৰ ওপৰত কেনেকৈ মানে একেলগে থাকিব লাগিব, কি কৰিব লাগিব, এইবিলাকো শিকিব। তো আজি আমাৰ প্ৰথম গ্ৰুপ আছে, তেওঁ মানে বহুতখিনি এক্টিভিটিও কৰিছে, বহুত খেলিছেও, বহুত মানে মস্তিও কৰিছে। চ' আই থিংক এইটো ছাকচেছ।
0: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বি এড পৰীক্ষাৰ নামত জালিয়াতি কৰাৰ অপৰাধত ডিব্ৰুগড় আৰক্ষীয়ে কালি স্নাতকোত্তৰ মহিলা ছাত্ৰ একতা সভাৰ উপসভাপতি মাধুৰ্য চেতিয়াক গ্ৰেপ্তাৰ কৰে। ছাত্ৰগৰাকীয়ে বি এডৰ যোগ্যতা পৰীক্ষাত পাছ কৰাই দিয়াৰ নামত কেইবাগৰাকীও পৰীক্ষাৰ্থীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ তুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্থানীয় আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে এই অভিযোগৰ ভিত্তিত ছাত্ৰগৰাকীক গ্ৰেপ্তাৰ কৰে। অৱশ্যে এই ঘটনাৰ সৈতে জড়িত আন এজন ছাত্ৰ পলাতক হৈ আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে ডিব্ৰুগড় আৰক্ষীয়ে কালি সন্ধিয়া গোপন সূত্ৰৰ ভিত্তিত জিলাখনৰ বৰবৰুৱাৰ কুমাৰণীচিগাত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে। ডিব্ৰুগড়ৰ উপ আৰক্ষী অধীক্ষক আৰ্ছদ ৱাছিম আহমেদৰ নেতৃত্বৰ দলটোৱে অভিযান চলাই সৰবৰাহকাৰীকেইটাৰ কবলৰ পৰা ড্ৰাগছ ভৰ্তি ভালেমান প্লাষ্টিকৰ কণ্টেইনাৰ জব্দ কৰে। ইয়াৰ লগতে তেওঁলোকে সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা এখন স্কুটি জব্দ কৰে। আটক কৰা লোক দুজনক বৰবৰুৱাৰ বিচিত্ৰ হাজৰিকা আৰু নলবাৰীৰ পংকজ দাস বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। বৰপেটা জিলাৰ মন্দিয়াৰ মৰাপাট বজাৰৰ সমীপত যোৱা নিশা সংঘটিত অগ্নিকাণ্ডত 5খন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বৈদ্যুতিক বিজুতিৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি মন্দিয়া আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত সদৰি কৰিছে। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও কেইবালাখ টকাৰ সম্পত্তি জুইত জাহ যায়। ডিব্ৰুগড় জিলাৰ মৰাণ খটখটিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে শিশু, মহিলাসহ আন 5গৰাকী লোক আহত হয়। দুখন বাহনৰ মাজত মুখামুখি খুন্দা লগাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত নৰৱে 5বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰোমাঞ্চকৰ খেলখনৰ প্ৰথমাৰ্ধ গলশূন্যভাৱে পাৰ হয় যদিও খেলখনৰ দ্বিতীয়াৰ্ধৰ আৰ্লিং হালান্দে 79 আৰু 90 মিনিটত দুটাকৈ গল দি নৰৱেক শক্তিশালী স্থিতিত উপনীত কৰায়। ইয়াৰ পাছত নেইমাৰ জুনিয়ৰে খেলৰ অন্তিম সময়ত এটা গল দিয়ে যদিও ষষ্ঠবাৰৰ বাবে ব্ৰাজিলৰ বিশ্বকাপ জয়ৰ সপোন ইমানতে সামৰণি পৰে। ইপিনে নৰৱেৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে সংগীতা শৰ্মাই।
2: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ফিফা বিশ্বকাপৰ বিভিন্ন বা বাতৰিৰ লগতে পেট্ৰলত ইথানল মিশ্ৰণৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ, আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন, 2026 বৰ্ষৰ প্ৰাগ চীনে এৱাৰ্ডছ প্ৰদান আদি ভিন ভিন বাতৰিয়ে প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। দৈনিক জনভূমি কাকতে ভাৰতৰ ক্ষেপণাস্ত্ৰত হেন চকু

0: চীনৰ শিৰোনামেৰে ম্যানমাৰ সীমান্তত চীনে 5000 কিলোমিটাৰলৈকে চকু ৰাখিব পৰা ৰাডাৰ স্থাপনৰ বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে গ্ৰীণ বাছত মধ্যভোগীয়ে চলাইছে লুণ্ঠন শিৰোনামৰ বাতৰিটোত প্ৰধানমন্ত্ৰীৰ অভিলাষী প্ৰকল্পক লৈও ৰাজ্যিক পৰিবহণ নিগমত গোপন অংক চলাৰ বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে বিধানসভাৰ প্ৰতীক চিহ্নৰ পৰা প্ৰত্যাহাৰৰ খবৰে বিটিচি জ্বলোৱাৰ এটা বাতৰি বড়ো ভাষাক লৈ উঠিল পৃথক ৰাজ্যৰ দাবী শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূৰ কাকতৰ শিৰোনাম খামেনীৰ শেষকৃত্যত ট্ৰাম্প বধৰ্পণ, লক্ষ লক্ষ লোকৰ আলী খামেনীক শোকাকুল বিদায়। অসমীয়া খবৰ কাকতে কাজিৰঙাৰ কিংবদন্তী তহলদাৰী হাতী জয়মালাক ৰাজকীয়ভাৱে চিৰবিদায় জনোৱাৰ এটা বাতৰি আলোকচিত্ৰসহ বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। গুৱাহাটীত ভূপৃষ্ঠৰ তলেৰে হ'ব বিদ্যুৎ সংযোগ শিৰোনামেৰে অত্যাধুনিক বৈদ্যুতিক ব্যৱস্থাৰে মহানগৰীক উজ্বলাই তোলাৰ অভিলাষী প্ৰকল্পৰ বিষয়ে নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰি পৰিৱেশন কৰিছে। কৃষি বিভাগে সমগ্ৰ ৰাজ্যতে 1 কোটি উদ্যান শস্যৰ পুলি বিনামূলীয়াকৈ বিতৰণ কৰাৰ লক্ষ্য লোৱাৰ এটা বাতৰি আমাৰ অসম কাকতে অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ৰাজ্যিক মন্ত্ৰীসভাই 24 ঘণ্টাই কাৰ্যক্ষম জৰুৰীকালীন সঁহাৰি আন্তঃগাঁথনি স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ এটা বাতৰি প্ৰকাশ কৰিছে। দ্য আছাম ট্ৰিবিউন কাকতে বিশ্বকাপ ফুটবলে গ'লৰ উপৰি মানুহৰ মন মেজাজ সুস্থ কৰাৰ লগতে সমাজক একত্ৰিত কৰি কিদৰে ৰূপান্তৰ সাধন কৰিছে সেই সংক্ৰান্তীয় এটা বাতৰি বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: এতিয়া শুনক বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সময়ছোৱাত অসম আৰু মেঘালয়ত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। ইপিনে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ। অসম মন্ত্ৰীসভাৰ জৰুৰীকালীন সেৱা শক্তিশালীকৰণ, ঔদ্যোগিক বিকাশ তথা প্ৰশাসন ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা ব্যৱহাৰৰ সিদ্ধান্ত। গুৱাহাটীত আজি আৰু কাইলৈ ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত 5 বাৰৰ চেম্পিয়ন ব্ৰাজিলক পৰাস্ত কৰি নৰৱেৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। ইয়াৰ পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পুনৰ বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুখ।
1: নমস্কার, জিলাৰ ৰেহৰূপত আজি শুনক বঙাইগাঁও জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে বঙাইগাঁৱৰ পৰা আমাৰ সংবাদদাতা তেজেশ ত্ৰিপাঠী। বঙাইগাঁও জিলাৰ একমাত্ৰ নিচামুক্তি কেন্দ্ৰই যোৱা এবছৰ ধৰি সীমিত সুবিধাৰ মাজেৰে নিচাত আসক্ত ৰোগীক বিনামূলীয়া সেৱা আগবঢ়াই জিলাখনত সুস্থ সমাজ গঢ়াৰ আগভাগ লৈছে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
2: বৰপেটা জিলাৰ ভেৰালডি ৰুৰেল ডেভেলপমেণ্ট এছ'চিয়েচন নামৰ সামাজিক বেচৰকাৰী সংগঠনটোৱে বঙাইগাঁও চহৰৰ শ্বহীদ বেদীৰ ওচৰত ভাড়াত লোৱা গৃহ এটাত যোৱা বছৰৰ জুন মাহৰ পৰা নিচামুক্তি কেন্দ্ৰ মুকলি কৰি ড্ৰাগছ আৰু সুৰাত আসক্ত ৰোগীসকলক বিনামূলীয়া চিকিৎসাৰে নিচা আসক্তিৰ পৰা মুক্ত কৰোৱাৰ সেৱা আগবঢ়াই আছে। কেন্দ্ৰটোত বৰ্তমান মুঠ 15 নিচা আসক্ত ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা থকাৰ উপৰি ইয়াত 2 পৰামৰ্শদাতা, 2 নাৰ্ছ আৰু 1 চিকিৎসকে সেৱা আগবঢ়াই আছে। মুঠ 22 কৰ্মচাৰীয়ে পৰিচালন কৰা কেন্দ্ৰটোত কমেও এমাহৰ পৰা সৰ্বাধিক 3 18 পৰা 45 বয়সৰ নিচা আসক্ত ৰোগীক নিচামুক্তিৰ চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হয়। জিলাখনত যোৱা বছৰৰ পৰা এই সুবিধা উপলব্ধ হোৱাত ইয়াৰ বহু পৰিয়ালে নিচা আসক্ত সদস্যৰ চিকিৎসা বিনামূলীয়াকৈ আৰু সহজতে কৰাব পাৰিছে। সেয়ে জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু সমাজ কল্যাণ বিভাগে নিচামুক্তি কেন্দ্ৰটোক সকলো প্ৰকাৰে সহযোগ কৰি আছে।
1: ৰাজ্যৰ বনমন্ত্ৰী হিচাপে জয়ন্ত মল্লবৰুৱাই দায়িত্ব লোৱাৰ পাছৰে পৰা বঙাইগাঁও জিলাত বন বিভাগ পূৰ্বতকৈ অধিক সক্ৰিয় হোৱা দেখা গৈছে। এই বিষয়ে সবিশেষ শুনক আমাৰ বঙাইগাঁৱৰ সংবাদদাতা তেজেশ ত্ৰিপাঠীৰ পৰা।
2: যোৱা কেইদিনমানৰ পৰা বঙাইগাঁও জিলাৰ বন বিভাগে ঠায়ে ঠায়ে অবৈধ কাঠ ফলা কল জব্দ কৰা দেখা গৈছে।

0: ইমান দিনে জিলাখনত সক্ৰিয় হৈ থকা বন মাফিয়াৰ বিৰুদ্ধে বন বিভাগে কঠোৰ ব্যৱস্থা লোৱা ৰাইজে দেখা পোৱা নাছিল। যদিও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন বিভাগৰ দায়িত্ব পোৱাৰ পাছত জিলাখনৰ বন বিভাগ অধিক তৎপৰ হয়। কিছুদিন পূৰ্বে বঙাইগাঁৱৰ চিপনচিলাত বন বিভাগে ওচৰৰে কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ মূল্যৱান গছ কটা কেইজনমান যুৱকক আটক কৰি তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ মাজতে বঙাইগাঁৱৰ এজন ৰাজনীতিকৰ হস্তক্ষেপত বন ধ্বংসকাৰী যুৱক কেইজনক গছ কটাৰ শাস্তি হিচাপে কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ এটা অংশত গছপুলি ৰোপণ কৰিবলৈ দিয়া হয়। প্ৰথম দিনা যুৱককেইজনে ৰাইজৰ সহযোগত কেইডালমান গছপুলি ৰোপণ কৰিয়ে গছ কটা শাস্তিৰ পৰা ৰেহাই পায়। সেয়ে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গছ কটা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কেনেধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে ইয়াৰ অপেক্ষাত আছে বঙাইগাঁও ৰাইজ।
1: বঙাইগাঁও পৌরসভা এলাকার বাসিন্দার পৰা সম্পত্তি কর, জাবর সংগ্রহ কর আর খোয়াপানীর কর আদায়ের ক্ষেত্রত আত্মসহায়ক গোটর মহিলাসকলে মুখ্য ভূমিকা লওয়া দেখা গৈছে। এই বিষয়ে সবিশেষ শুনক আমার সংবাদদাতার পৰা।
0: মুঠ 25খন ওয়ার্ডযুক্ত বঙাইগাঁও পৌরসভার অধিকাংশ বাসিন্দাই বহু বছর ধরে সম্পত্তি কর আদায় দিয়া নাছিল। পৌরসভার কর সংগ্রহ দায়িত্ব থকা কর্মচারীসকলেও পৌর এলাকার বাসিন্দার পৰা বকেয়া সম্পত্তি কর সংগ্রহ করাত ব্যর্থ হওয়ার পৌরসভা কর্তৃপক্ষই মহিলা আত্মসহায়ক গোটর এসাম সদস্যর সহায় বিচারে। সেই অনুসরি 2023 চনত বঙাইগাঁও পৌরসভা আর নগরীয় জীবিকা অভিযানের আত্মসহায়ক গোটর মাজত এখন বুঝাবুঝি চুক্তি স্বাক্ষর হয়। এই চুক্তিমতে আত্মসহায়ক গোটৰ 37গৰাকী মহিলাই এই পৌৰসভাৰ কৰ সংগ্ৰহ কাৰ্যত নিয়োজিত হয়। ইয়াৰে 9গৰাকীয়ে 5% কমিছনৰ বিনিময়ত সম্পত্তি কৰ, 24গৰাকীয়ে 15% কমিছনৰ বিনিময়ত জাবৰ কৰ আৰু 4গৰাকী মহিলাই 10% কমিছনৰ বিনিময়ত খোৱা পানীৰ কৰ সংগ্ৰহ কৰি আছে। ইয়াৰ উপৰি পৌৰ এলেকাৰ বাসিন্দাৰ বকেয়া সম্পত্তি কৰো এই সকলো মহিলাই সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
1: কৃষি প্রযুক্তি ব্যবস্থাপনা সংস্থার উদ্যোগত বঙাইগাঁও জেলার উত্তর শালমৰা মহকুমা কৃষি বিষয়ার কার্যালয়ত কৃষকসকলের মাজত কৃষি সামগ্রী বিতরণ করা হয়। এই বিষয়ে সবিশেষ শুনক আমার সংবাদদাতা তেজেশ ত্রিপাঠীর পৰা।
0: জিলাখনত সংহত কৃষি পদ্ধতিৰ প্ৰসাৰ কৰা, কৃষকসকলৰ আয় বৃদ্ধি কৰা আৰু বৈজ্ঞানিক উপায়েৰে শাক পাচলি খেতি কৰাত উদগনি যোগোৱাৰ লক্ষ্যৰে জিলাখনৰ সৃজন গ্ৰাম আৰু তাপাত্তাৰী উন্নয়ন খণ্ডৰ কৃষকসকলৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। অনুষ্ঠানত হিতাধিকাৰী কৃষকসকলৰ মাজত খাকী কেম্পবেল প্ৰজাতিৰ হাঁহৰ পোৱালি আৰু উন্নত মানৰ পাৰ্ভনী ক্ৰান্তি প্ৰজাতিৰ ভেন্দিৰ বীজ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। কাৰ্যসূচীত উপস্থিত বিভাগীয় বিষয়াসকলে উৎপাদনশীলতা বৃদ্ধি, কৃষি ব্যৱস্থাৰ বিবিধকৰণ আৰু নিজৰ জীৱিকাৰ মান উন্নত কৰাৰ উদ্দেশ্যে কৃষকসকলক বৈজ্ঞানিক পদ্ধতিৰে হাঁহ পালন কৰিবলৈ আৰু উন্নত প্ৰণালীৰ শাক পাচলিৰ খেতি কৰিবলৈও বিশেষভাৱে উৎসাহিত কৰে।
1: জিলাৰ এহৰূপ শুনিলে, কাইলৈ পুৱা 9:15 পুনৰ লগ পাম আন এখন জিলাৰ এহৰূপৰ সৈতে। নমস্কাৰ।
2: জিলাৰ ৰেহৰূপ শুনিলে, আজি বঙাইগাঁও জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল বঙাইগাঁৱৰ পৰা আমাৰ সংবাদদাতা তেজেশ ত্ৰিপাঠী। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছো চিত্ৰগীত অনুষ্ঠানত। প্ৰথমে শুনক জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত দীনবন্ধু ছবিৰ পৰা।

চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাইছো আজহাৰ ছবিৰ এটি গীত, কণ্ঠ অৰিজিত সিং আৰু অন্তৰা মিত্ৰৰ।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে ময়ো এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক ৰাহত ফতেহ আলী খানৰ কণ্ঠত নমস্তে লণ্ডনৰ লণ্ডন ছবিৰ এটি গীত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হিয়াৰ দাপোনত তোমাৰ এই ছবি, ছবিৰ এটি গীত শুনাইছো জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠত।

0: চিত্ৰগীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হাতে বাটে সুৰৰ আৱেশ, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছো। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
3: মই ৰিংকু তালুকদাৰ।
2: হয়, আপুনি ক'ত থাকে?
3: মই ধনেশগুৰি এই নৰকাউৰ পাৰত। হয়,
2: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
3: মই মানে এই ফুলৰ ব্যৱসায় গণেশ মন্দিৰৰ ওচৰত।
2: হয়,

0: ব্যৱসায় কেনে চলি আছে এতিয়া?
1: ব্যৱসায় একেবাৰে বেয়া।
0: কিয়?
1: একদম মানে বতৰৰ বেয়া আৰু মানুহৰ অভাৱো হৈছে, তো অভাৱৰ কাৰণে এনেকুৱা হৈছে।
0: আপুনি কেতিয়া আহে ইয়ালে?
1: মই 9টামান বাজাত আহোঁ।
0: আৰু কেতিয়া উভতি যাওঁ?
1: মই 12টা চাৰে 12টাত যাওঁ, পিছবেলা নাহোঁৱে।
0: আপোনাৰ ঘৰত কোন কোন আছে?
1: মই আছোঁ, মোৰ মিষ্টাৰ আছে, মোৰ ল'ৰাটো আছে,
0: পঢ়ি আছে নিশ্চয়।
1: পঢ়ি আছে।
0: আপুনি এই ব্যৱসায়টো কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে?
1: ব্যৱসায়টো মানে হ'ল মোৰ 18 বছৰমান হ'ল। 18 বছৰমান
0: এই ফুলবোৰ ক'ৰ পৰা আনে?
1: বেপাৰীয়ে দিব।
0: বেপাৰী দিবলৈ আহে?
1: বেপাৰী দিব আহে, ৰাতিপুৱাই থৈ যায় টেবুলতে। ৰাতিপুৱাই দি থৈ যায়, আমি আহি কেলে দোকানখন খোলোঁ আৰু।
0: আপোনাৰ ইয়াৰ পৰা কিমান মুনাফা হয়?
1: বেছি লাভ নহয়।
0: এতিয়াতো উত্তপ গৰম হৈছে, গতিকে এই সময়ছোৱাত আপুনি কিদৰে থাকে মানে?
1: আপুনি কালিও অহা নাই, পৰহিও অহা নাই, একেবাৰে অভাৱ হৈ গৈছে আমাৰ, জানো? বহুত কষ্ট হৈছে, ঘৰ ভাড়া দিব লাগে 4000, ল'ৰাটো কলেজত বিয়ে পঢ়ি আছে, বহুত কষ্ট। মিষ্টাৰেতো চকুৰ মানে প্ৰব্লেম,

0: নমস্কাৰ, হাতে পাতি সুৰৰ আবেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব, আপোনাৰ নাম কওক।
1: মোৰ নাম সুৰজ।
0: আপুনি ক'ত থাকে?
1: মই ইয়াতে থাকোঁ, পি ডব্লিউ কেম্পাছ।
0: আপুনি কি কৰ্মৰ সৈতে বৰ্তমান ব্যস্ত?
1: কৰ্মটো বাইদেউ মই চব কামেই কৰোঁ, ঝাৰু মাৰা কিবা চাফ চিকুণ, আৰু মই সেইকেইটা কাম কৰি ভাত খাওঁ। মই
0: কিমান বছৰ হ'ল গুৱাহাটীলৈ অহা?
1: মই ইয়াতে জন্ম পাইছোঁ বাইদেউ।
0: আপোনাৰ ঘৰত কোন কোন আছে?
1: ঘৰত আপোনাৰ মা দেউতা নাই, বাকী চব আছে।
0: আপোনাৰ ভাই ভণ্টি আছে? তেওঁলোকে কি কৰে?
1: সৰু বাইদেউটো এনেই হাজিৰা কামেই কৰে আমাৰ নিচিনা, আমি চুইপাৰ মানুহ, আমি যি পাওঁ তাকে কাম কৰোঁ বাইদেউ, সেইকেইটা কাম কৰি আমি চলোঁ আৰু।
0: কেনে চলি আছে জীৱন?
1: জীৱনটো মানে ভগৱানৰ আশীৰ্বাদেদি ভালেই চলি আছে, বেয়া হোৱা নাই আৰু। কেতিয়াবা দিয়ে ওপৰৱালাই কাম, কেতিয়াবা নিদিলে আৰু বেয়া নাপাওঁ আৰু। কপালত যি লিখন আছে সেইটোৱে আমি পাম, কপালত সেইটোৱে আৰু বাইদেউ।
0: বিভিন্ন ধৰণৰ মানুহ লগ পায়, কিছুমানে ভালকৈ আপোনালোকক সন্মান কৰে, কিছুমানে বেয়াকৈ পইচা দিছোঁ কামটো কৰিবই লাগিব তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে। আপোনাৰ তেতিয়া বেয়া লাগে নে নালাগে?
1: বেয়া মানে এইটো ভগৱানৰ ওপৰত এৰি দিওঁ আৰু, কিজানি আমাৰে কিবা দুখ হৈছে কিজানি, যে আমি কাম কৰোঁতে কিজানি কিবা আমাৰ হাতেদি কিবা ভুল হৈ যাব পাৰে, সেইটো কাৰণে মালিকে কিবা আমাক বেয়া পাবও পাৰে। এনেইতো মালিককেইটাতো আমাক বেয়া

0: একেতো নকয় কোনো হেৰি কাম কৰিছোঁ, কিছুমানে একাজ ভাতো দিছে, ঘৰত বহাই পেলাই খুৱাইছে, গামোচাও দিছে, সন্মানো দিছে, ৰেচপেক্টো দিছে আৰু হাজিৰাখিনিও দিছে। আৰু কিছুমান মানুহ খং উঠিলেও আমি বেয়া নাপাওঁ, কিয় আজি খং উঠিছে কালি আকৌ মাতিবই কামত, আজি য'ত ধৰক 700 টকা দিছে কালি 200 টকা খাই লৈ বেছিকৈ দিয়ে আৰু, আমি সেনেকৈ মনত ৰাখি নাথাকোঁ। আমি হাজিৰা কৰা মানুহ, সেই মানুহকেইটাৰ লগতে মিলিজুলি চলিব লাগিব। কেতিয়াবাতো মানুহ খঙো কৰে, কেতিয়াবা মানুহ বেয়াও পায়, সেইবিলাক আৰু আমি মনত খাম নাৰাখোঁ বাইদেউ।
1: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি, এইদৰে চলি যাওক। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিত কি গান শুনিব বিচাৰে?
0: মইতো বাইদেউ হিন্দী গান ভাল পাওঁ।
1: ঠিক আছে, ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, এইবাৰ শুনোচোন আহক দিল সে ছবিখনৰ পৰা এ আৰ ৰহমানে কণ্ঠদান কৰা এই গীতটি।

0: নমস্কাৰ। আতে বাতে সুৰৰ বিষ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়?
1: মোৰ কালিবৰা, ইয়াৰে গুৱাৰে কালিবৰা। মোৰ নাম কমল কমল ৰাজবংশী।
0: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
1: বিজনেছত লাগি আছোঁ, নিজৰ মামাই হয় তেখেতৰ লগত।
0: ব্যৱসায় কেনে চলি আছে এতিয়া?
1: ব্যৱসায় ভাল বেয়াৰ মাজত তেনেকুৱা।
0: মই জানিব বিচাৰিছোঁ আপোনাৰ ঘৰখনৰ বিষয়ে। আপোনাৰ ঘৰত কোন কোন আছে?
1: মোৰ ঘৰত মা দেউতা আৰু মই অকলে।
0: এতিয়াতো গৰম বেছি দিছে, গতিকে এই সময়ছোৱাত আপুনি কিদৰে মানে নিজকে ঠাণ্ডা কৰি ৰাখিছে?
1: নিজকে ঠাণ্ডা মানে গৰমটো বহুত বহুতে পৰিছে, তাৰ মাজতে আছোঁ আৰু তেনেকৈয়ে। মেছ উপায় নাই আৰু, তেনেকৈ থাকিব লাগিব। বিজনেছ কৰা যিহেতু বিজনেছৰ লাগি আছোঁ, চ' গৰম ঠাণ্ডাটো থাকিবই সদায়।
0: আপোনাৰ ব্যৱসায়টোত এই গৰমে অকণমান প্ৰভাৱ পেলাইছেনে নাই?
1: অসুবিধা হয়, বহুত অসুবিধা হয়।
0: কাৰণ কণীও আছে আপোনাৰ দোকানত, গতিকে কণীবোৰ চাগে নষ্ট হয়।
1: বেয়া হয় গৰমত, আপোনাৰ মালটো অলপ কম কৰি অনা হয়, বেয়াও ওলায় বহুত।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গান শুনিব বিচাৰে?
1: জুবিনৰ গান এটা বজাই দিলে হ'ল আৰু।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলো। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ। হাতে বাটে সুৰৰ আৱেশ অনুষ্ঠানটি শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: क्यों ना अपनाएं खुशियां, अपना कर मनोदर्पण। कॉल करें 844-844-0632 पर और पाएं NCERT द्वारा अपनी शैक्षिक व भावनात्मक समस्याओं का समाधान।
1: अभी आपने सुना ये कार्यक्रम, इस पर हम आपसे प्रतिक्रियाओं की अपेक्षा करेंगे, जरूर लिख भेजिएगा।
2: और श्रोताओं, अब इसी के साथ हमारा उमंग कार्यक्रम यहीं पर समाप्त होता है। तो अजीत
1: और विमलेश को उमंग कार्यक्रम की तकनीकी टीम के साथ कल तक के लिए आज्ञा दीजिए। कल फिर मिलेंगे। नमस्कार।
3: उमंग उमंग उमंग उमंग।
4: ईमान पढ़े राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषद द्वारा प्रायोजित अनुष्ठान उमंग शुनिले आकाशवाणी गुवाहाटीर महाबाहु।
5: বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।
4: আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক দিনৰ 11 বজাৰ আঞ্চলিক বাতৰি।
6: এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। 21 দিনীয়া কাৰ্যসূচীৰে চলিবলগীয়া এই অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। 10 জুলাইত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ইয়াৰ পূৰ্বে বিধানসভালৈ অহাৰ সময়ত শাসকীয় পক্ষৰ বিধায়কসকলে সাংবাদিকৰ আগত এইবাৰ বাজেট অধিৱেশন ফলপ্ৰসূ হ'ব বুলি আশা প্ৰকাশ কৰে। দুলীয়াজানৰ বিধায়ক তথা মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহ এই বাজেটত পূৰণ কৰিবলৈ চেষ্টা কৰা হ'ব বুলি উল্লেখ কৰে। ইপিনে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে গুৱাহাটী আৰু শিৱসাগৰ নগৰৰ কৃত্ৰিম বানৰ বিষয়ত চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰাৰ উদ্দেশ্যে বিধানসভালৈ লাইফ জেকেট পৰিধান কৰি আহে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিধায়কগৰাকীয়ে গুৱাহাটী মহানগৰীৰ দীৰ্ঘদিনীয়া কৃত্ৰিম বানৰ সমস্যা সমাধান কৰাত চৰকাৰ বিফল হোৱা বুলি অভিযোগ তোলে। অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত লোৱা হৈছে। বাজেট অধিৱেশনৰ পৰাই বিধানসভাত হিন্দী ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত বিধানসভাৰ সাধাৰণ উদ্দেশ্য সমিতিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয় যে হিন্দী ৰাষ্ট্ৰভাষা হোৱা হেতু ইয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বিধানসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ উপৰি বিধানসভাৰ লগত হিন্দী ভাষা ব্যৱহাৰ কৰা হ'ব বুলি জানিবলৈ দিয়ে। ইপিনে বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্ৰক্ৰিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। ৰাজ্য চৰকাৰ বড়ো ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আজি বাজেট অধিৱেশনৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিধানসভাৰ পূৰ্বৰ অধ্যক্ষ তথা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে বড়ো ভাষা সম্পৰ্কীয় বিতৰ্কৰ অন্ত পেলাবলৈ আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠকৰ আয়োজন কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হ'ব।

কত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়ে আলোচনা কৰিব। ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণাপত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সকলো প্ৰতিনিধিক বৈঠকলৈ আদৰণি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে এখন মাদক দ্ৰব্য মুক্ত সমাজ গঢ়াৰ দিশত ভাৰতে উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে আৰু আজিৰ এই বৈঠকে এই সমস্যা সমাধানৰ ক্ষেত্ৰত ব্ৰিকছ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা সুদৃঢ় কৰিব। ডিব্ৰুগড় জিলাৰ দুলীয়াজান শাখা লেখিকা সংস্থাৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন

0: প্ৰজ্বলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভ হোৱা অধিৱেশনত পৰৱৰ্তী কাৰ্যকালৰ বাবে মিতালী মহন্তক সভাপতি আৰু ছায়ামণি দত্তক সম্পাদক হিচাপে লৈ 21জনীয়া এখন সমিতি গঠন কৰা হয়। অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত দুলীয়াজান শাখাৰ লেখিকা সংস্থাৰ মুখ্য উপদেষ্টা সংগীতা বৰুৱাই ভাষণ দিয়ে। এই অনুষ্ঠানতে সংস্থাৰ মুখপত্ৰ কৰণী দুলীয়াজান সাহিত্য সভাৰ সভাপতি ডঃ অজিত শইকীয়াই উন্মোচন কৰে। অধিৱেশন উপলক্ষে আয়োজন কৰা মদিৰা শইকীয়া ভূঞা সোঁৱৰণী কাব্যগ্ৰন্থ প্ৰতিযোগিতাত ব্যঞ্জনাবাদ শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে বৈদ্যব্ৰাইট বুঢ়াগোহাঁইক প্ৰথম পুৰস্কাৰ প্ৰদান কৰা হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ইংলেণ্ডে মেক্সিকোক 3-2 গলৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাত যোৱা নিশা নৰৱে 5 বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰোমাঞ্চকৰ খেলখনৰ প্ৰথমাৰ্ধ গলশূন্যভাৱে পাৰ হয় যদিও খেলখনৰ দ্বিতীয়াৰ্ধত আৰ্লিং হাৰলেণ্ডে 79 আৰু 90 মিনিটত 2টাকৈ গল দি নৰৱেক শক্তিশালী স্থিতিত উপনীত কৰায়। ইয়াৰ পাছত নেইমাৰ জুনিয়ৰে খেলৰ অন্তিম সময়ত এটা গল দিয়ে যদিও ষষ্ঠবাৰৰ বাবে ব্ৰাজিলৰ বিশ্বকাপ জয়ৰ সপোন ইমানতে সামৰণি পৰে। ইপিনে নৰৱেৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত বৰষা কলিতা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, বিবেক শৰ্মা, আনোৱাৰ আলী, ট্ৰান্সমিটাৰৰ দায়িত্বত অজয় আনন্দ, মিতুল গগৈ, বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত নিখিল শৰ্মা আৰু ষ্টুডিঅ'ত মই চয়নিকা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পৰাগমালা লাইভ। আগবঢ়াব গুণপ্ৰভা বৰায়।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ সোপান অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতাকে বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপানলৈ মই স্নেহা পাঠকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানৰ বিষয়বস্তু হিচাপে আমি বাছি লৈছোঁ সাংবাদিকতা আৰু যুৱ প্ৰজন্ম এই বিষয়টোক। আৰু এই আলোচনাটিৰ বাবে সমল ব্যক্তি হিচাপে আমি আমন্ত্ৰণ জনাই আনিছোঁ অসমীয়া খবৰৰ মুখ্য সম্পাদক, বিশিষ্ট নাট্যকাৰ, কবি, নিবন্ধকাৰ বিশ্বজিৎ দাস ডাঙৰীয়াক। আপোনাক অনুষ্ঠানলৈ স্বাগতম।
2: ধন্যবাদ। মই পুনতেই কেৱল অসম নহয়, ভাৰতবৰ্ষৰ সমগ্ৰ পৃথিৱীৰ এগৰাকী বিখ্যাত শিল্পী, আমি অসমবাসীয়ে গৌৰৱ কৰিব পৰা জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ বাবে আমি পুনতেই তেওঁ স্মৃতিত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ।
1: হয়, তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। অনুষ্ঠানৰ আৰম্ভণিতে আমি জানিব বিচাৰিছোঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সংবাদ মাধ্যমক। সংবাদ মাধ্যমে সমাজৰ বিকাশৰ ক্ষেত্ৰত বা সামাজিক বিকাশৰ ক্ষেত্ৰত কি ধৰণে অৰিহণা যোগাব পাৰে আৰু এই ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকা কি হোৱা উচিত, আপুনি কি ভাবে?
2: মই পুনতেই আপোনাক এটা কথা স্পষ্ট কৰি দিওঁ যে যদিও আমি সংবাদ মাধ্যমক বা প্ৰেছক ফোৰ্থ পিলাৰ বুলি কওঁ, আচলতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি সাংবিধানিকভাৱে একো বিষয় নাই। গোটেই কনচেপ্টটো, গোটেই ধাৰণাটো হৈছে এটা কাল্পনিক ধাৰণাহে। যেনেকৈ গণতন্ত্ৰৰ তিনিটা স্তম্ভ বিধানমণ্ডল, লেজিছলেচাৰ, কাৰ্যপালিকা এক্সিকিউটিভ আৰু ন্যায়পালিকা জুডিচিয়াৰী, এই তিনিটা সাংবিধানিক প্ৰদত্ত বিষয়। কিন্তু চতুৰ্থ স্তম্ভ বুলি কোনো নিৰ্দিষ্ট সাংবিধানিক বিষয় নাই, ইয়াক কাল্পনিক এটা স্তম্ভ। তথাপিও এই কাল্পনিক স্তম্ভটোকে আমি চতুৰ্থ স্তম্ভ হিচাপে আমি ইমান বছৰে মানি আহিছোঁ, গ্ৰহণ কৰি আহিছোঁ। কিন্তু আমি যদি কওঁ যে গণতন্ত্ৰৰ এই চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম, আচলতে ই এক জনতাৰ ৰক্ষা কৰা এটা কবচ, এটা স্তম্ভ। ই গণতন্ত্ৰৰ ৰক্ষাৰ এটা স্তম্ভ,
1: জনতাৰ কণ্ঠ।
2: এই জনতাৰ কণ্ঠ হিচাপে সংবাদ মাধ্যমে গণতন্ত্ৰৰ হকে, জনতাৰ হকে কাম কৰি আহিছে। চৰকাৰৰ যিখিনি দুখ ক্ৰুটি এই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদ মাধ্যমে আঙুলিয়াই দিয়ে, আৰু বিৰোধী পক্ষৰো কোনখিনি কাম কৰিব লাগে নালাগে এটা শক্তিশালী ইতিবাচক দিশত সংবাদ মাধ্যমে পালন কৰি আহিছে। আৰু মই ভাবোঁ যে আপাতত এইখিনিয়ে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি, ফোৰ্থ পিলাৰ্ছ অৱ ডেমক্ৰেচি বুলি আমি এই সংবাদ মাধ্যমক অভিহিত কৰি আহিছোঁ।
1: আৰু সংবাদ মাধ্যমৰ বিকাশৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই কি ধৰণে অৰিহণা যোগাব পাৰে, আপুনি কি ভাবে?
2: সংবাদ মাধ্যমৰ ক্ষেত্ৰত বা এই ক্ষেত্ৰত, যিকোনো ক্ষেত্ৰত কোৱা হয় যে আজিৰ যুৱক বা আজিৰ তৰুণ প্ৰজন্মৰ কাইলৈ দেশৰ ধৰণে, যে যুৱ প্ৰজন্মৰ হাততে যিকোনো এখন ৰাষ্ট্ৰ

0: এটা জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰে। আৰু সেইকাৰণে যেতিয়া সংবাদ মাধ্যমত যুৱ শক্তি থাকিব, সিমানেই আমাৰ দেশৰ গণতন্ত্ৰ শক্তিশালী হ'ব, সংবাদ মাধ্যম শক্তিশালী হ'ব। আৰু সংবাদ মাধ্যম এনেকুৱা এটা মাধ্যম, এনেকুৱা এটা স্তৰ, এনেকুৱা এটা ক্ষেত্ৰ যি অকল সমাজ বুলি নহয়, সামগ্ৰিকভাৱে এখন ৰাষ্ট্ৰ, এটা জাতিৰ দিক নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে আৰু অনাগত দিনতো থাকিব। আৰু সেইকাৰণে আমি ভাবোঁ যেতিয়া যুৱ প্ৰজন্ম এই চতুৰ্থ স্তম্ভৰ সৈতে জড়িত হৈ থাকিব, সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ থাকিব, মই ভাবোঁ যে সিমানে আমাৰ দেশ, আমাৰ জাতি, আমাৰ সমাজ ব্যৱস্থা শক্তিশালী হৈ থাকিব। আৰু এনে কাৰণতে যুৱ প্ৰজন্মই যেতিয়া সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ থাকিব প্ৰত্যক্ষ বা পৰোক্ষভাৱে, মই ভাবোঁ যে আমাৰ গণতন্ত্ৰৰ যিটো অতন্ত্ৰ প্ৰহৰী স্বৰূপ, এইটো সিমানে শক্তিশালী হ'ব।
1: হয়, তেওঁলোক সচেতন হ'ব লাগিব, এই সম্পৰ্কে তেওঁলোক জাগ্ৰত হ'ব লাগিব যে কি হৈ আছে, কি হোৱা নাই, তেওঁলোকে জানিব লাগিব কথা।
0: হয়,
1: আৰু সাংবাদিকতাৰ ক্ষেত্ৰত নতুন প্ৰজন্মই বা যুৱ প্ৰজন্মই কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে বুলি আপুনি ভাবে?
0: মই এই ক্ষেত্ৰত এটা কথা কওঁ যে সাংবাদিকতাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ কি প্ৰত্যাহ্বান। পৃথিৱীত এনেকুৱা এটা প্ৰফেশ্যন বা বৃত্তি বা সেৱা নাই য'ত প্ৰত্যাহ্বান নাই। পৃথিৱীৰ প্ৰত্যেকটো সেৱাতে, প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যাহ্বান বা চেলেঞ্জ আছে আৰু থাকিবই। মই বিশেষকৈ কৈছোঁ যে সংবাদ মাধ্যমৰ ক্ষেত্ৰত, আমি যিহেতু সংবাদ মাধ্যমৰ কথা পাতি আছোঁ, প্ৰেছৰ কথা কৈ আছোঁ, যে জাৰ্ণেলিজিম ইজ দ্য হায়েষ্ট লেভেল অফ মষ্ট চেলেঞ্জিং জব। সাংবাদিকতাৰ ক্ষেত্ৰখনত এইটো হৈছে যে পৃথিৱীৰ অন্যতম চেলেঞ্জিং আৰু টাফেষ্ট এটা বৃত্তি বা এটা সেৱা বা এটা প্ৰফেশ্যন। মই এই ক্ষেত্ৰত ভাবোঁ যে শিক্ষকতাৰ পাছতে, টিচিঙৰ পাছতে, সাংবাদিকতাই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ এটা টাফেষ্ট আৰু চেলেঞ্জিং প্ৰফেশ্যন। আৰু সেইকাৰণে কোনোবাই যদি চখত বা গ্লেমাৰ মুহত যদি সাংবাদিকতাৰ ক্ষেত্ৰখনত আহিম বুলি ভাবিছে বা জড়িত হ'ম বুলি ভাবিছে, আমাৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ এইটোৱে বা আহ্বান যে তেনেকুৱা গ্লেমাৰৰ সপোন দেখি পেলাই সাংবাদিকতাৰ ক্ষেত্ৰখনত নহাটোৱে উত্তম। পৃথিৱীত বিভিন্ন ক্ষেত্ৰ আছে, বিভিন্ন সেৱা আছে, বিভিন্ন প্ৰফেশ্যন আছে, সেইবিলাকৰ ক্ষেত্ৰত জড়িত হওক। সাংবাদিকতাত কোনো গ্লেমাৰ নাই আচলতে, যদিও বাহিৰৰ পৰা ভাবে যে জাক জমকতা সাংবাদিকতা, এইটো যে সাংবাদিকতাৰ ক্ষেত্ৰখনত ইমান গ্লেমাৰ নাই, যিমান চেলেঞ্জ আছে, যিমান প্ৰত্যাহ্বান আছে, সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা মানসিকতা, শাৰীৰিক আৰু মানসিকভাৱে যদি প্ৰস্তুত নহয়, তেনেহ'লে মইতো ভাবোঁ যে কোনেও সাংবাদিকতাৰ ক্ষেত্ৰখনত আহিব নালাগে, অহাটো উচিত নহয়। সাংবাদিকতাৰ প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো মুহূৰ্তত কেৱল প্ৰত্যাহ্বান আছে, ইয়াত জাক জমকতা, গ্লেমাৰ নাই। বহুতে ভাবে যে ইয়াতে গ্লেমাৰ আছে, সাংবাদিক হ'লে ইমানখিনি সুবিধা পায়, এইটো আছে, সেইটো বাহিৰৰহে দৃষ্টি। ভিতৰখন ইমানে প্ৰত্যাহ্বানমূলক, ইমানে কঠিন, গতিকে সেইকাৰণে মই ভাবোঁ যে যুৱ প্ৰজন্মই যদি কোনোবাই ভাবিছে যে সাংবাদিকতাৰ ক্ষেত্ৰখনত আহিম বা জড়িত হ'ম, ভাল কথা, আদৰণি জনাওঁ, কিন্তু লগে লগে তেওঁ এইটোও মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব যে মই পৃথিৱীৰ এটা অন্যতম প্ৰত্যাহ্বান ভৰা বৃত্তিৰ ক্ষেত্ৰত জড়িত হ'ব গৈ আছোঁ। যিহেতু পৃথিৱীৰ এটা অন্যতম প্ৰত্যাহ্বান ভৰা এটা বৃত্তি, গতিকে তাৰ কাৰণে সকলো ধৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি হ'বই লাগিব যুৱ প্ৰজন্ম।
1: তেওঁলোক মানসিকভাৱে সাজু হৈ আহিব লাগিব,
0: মানসিক আৰু শাৰীৰিকভাৱে। মানসিক কেৱল যে সেই প্ৰত্যাহ্বানটো যে মানসিকভাৱে হ'ব লাগিব সেনেকুৱা নহয়, শাৰীৰিকভাৱে। মই সৰু উদাহৰণ এটা দিছোঁ যে সৌসিদিনা আমাৰ মাজৰ পৰা, আমাক উকা কৰি থৈ যোৱা, অসমক উকা কৰি থৈ যোৱা জুবিন গাৰ্গৰ প্ৰসংগত মই ক'ব খুজিছোঁ যে বাতৰি এটা পৰিৱেশন কৰাৰ কাৰণে যি মিডিয়ামেই নহওক কিয়, প্ৰিণ্ট হ'ব পাৰে, ইলেক্ট্ৰনিক হ'ব পাৰে, ব্ৰডকাষ্টিং ৰেডিঅ' হ'ব পাৰে, বা অন্যান্য ডিজিটেল যি প্লেটফৰ্মেই নহওক কিয়, সেই ধৰণৰ এটা বাতৰি পৰিৱেশন কৰাৰ কাৰণে, বাতৰি এটা প্ৰস্তুত কৰাৰ কাৰণে, সেই ঘটনাস্থলীৰ পৰা, এয়াৰপৰ্টৰ পৰাই হওক, সৰুসজাই ষ্টেডিয়ামেই হওক, কাহিলীপাৰাটোৰ বাসভৱনতে হওক, বা আজি সোণাপুৰৰ সেই স্থলীতেই হওক, সেই কৃত্যস্থলীয়ে হওক, এই যে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰ'দ, বতাহ, বৰষুণ কাটি কৰি, এয়া সাধাৰণ কথা নহয়, 10 ঘণ্টা, 15 ঘণ্টা, 8 ঘণ্টা থিয় হৈ ৰ'দ, বতাহ, বৰষুণ, খোৱা লোৱা বাদ দি হেজাৰ হেজাৰ লাখ লাখ মানুহৰ মাজত থিয় দি থাকি এটা বাতৰি সংগ্ৰহ কৰাটো, সেই বাতৰিটো সম্প্ৰচাৰ কৰাটো, বা আহি লিখাটো, স্ক্ৰিপ্ট লিখাটো, বা প্ৰিণ্ট মিডিয়াৰ ক্ষেত্ৰত সেই বাতৰি আহি লিখাটো ইমান সহজ কথা নহয়। গতিকে শাৰীৰিক আৰু মানসিক

0: এটা ক্ষেত্ৰতে সাজু হৈ থাকিব লাগিব।
1: হয়, এতিয়া আপুনি কি ভাবে যে আজিৰ প্ৰজন্মই পৰম্পৰাগতভাৱে ধৰক বাতৰি কাকত চলি আহিছে বা তাৰ পাছত ৰেডিঅ' আহিল, তাৰ পাছত টেলিভিশ্যনো আহিল, বৰ্তমান সামাজিক মাধ্যমো আহিছে, এতিয়া আপুনি কি ভাবে যুৱ প্ৰজন্মই বাতৰিৰ মাধ্যম হিচাপে কোনটোক প্ৰাধান্য দিছে বৰ্তমান?
0: ইয়াত বিভিন্ন কথা জড়িত হৈ আছে যে ৰূপান্তৰেহে জগত ধুনীয়া কৰে। আমাৰ জ্যোতি ককাইদেউ তাহানিতে কৈ গৈছিলে, ৰূপান্তৰ সমাজত আহিব, ৰূপান্তৰৰ ঢৌ, ৰূপান্তৰৰ বতাহ আহিবই, কিন্তু সেই ৰূপান্তৰখিনিক আমি ইতিবাচকভাৱে গ্ৰহণ কৰিব লাগিব। আজিৰ পৰা 50 বা 100 বছৰ আগতে সাংবাদিকতাৰ যিটো ধাৰা আছিল বা যিটো ব্যৱস্থা আছিলে বা যিটো ছিষ্টেম আছিলে, আজি নিশ্চিতভাৱে 100 বছৰ পিছত সেই ধাৰাটো নাই, বা আৰু 50 বছৰ পিছত হয়তো আৰু সেই ধাৰাটো নাথাকিব। এই যে সময়ৰ লগত সংবাদ মাধ্যমৰ ধাৰা সলনি হৈ আহিছে, আমি প্ৰতিটো ধাৰা, প্ৰতিটো স্তৰ ইতিবাচক দিশত আৰু প্ৰত্যাহ্বান হিচাপে ল'ব লাগিব। আজিৰ পৰা 30-40 বছৰ আগতে কোনোবা এটা অঞ্চলৰ পৰা এটা বাতৰি গুৱাহাটী বা দিল্লী বা হেডকোৱাৰ্টাৰ অফিচলৈ প্ৰেৰণ কৰাটো যিমান কষ্টকৰ আছিল, এখন ফটো পঠোৱাটো, আজি সেইটো ভাতৰ লগত পানী খোৱাৰ নিচিনা সহজ হৈছে।
1: ছেকেণ্ডৰ কথা,
0: মাইক্ৰ ছেকেণ্ডৰ কথা। গতিকে সেইধৰণে প্ৰিণ্ট মিডিয়া, ছপা মাধ্যমৰ, তাৰপিছত ব্ৰডকাষ্টিং ৰেডিঅ', দূৰদৰ্শন, তাৰপিছত প্ৰাইভেট চেনেল আহিলে, ডিজিটেল মিডিয়াম আহিলে, এতিয়া সামাজিক মাধ্যম, এনেকে বিভিন্ন স্তৰত তথ্য প্ৰযুক্তিৰ যিমানে উত্তৰণ হৈছে, সংবাদ মাধ্যমৰ ক্ষেত্ৰখনো সিমানে সলনি হৈ গৈ আছে। গতিকে যুৱ প্ৰজন্মই যেতিয়া এই মাধ্যমটোৰ সৈতে জড়িত হ'ব বা হৈ আছে, তেতিয়া তেওঁলোকে এই যে স্তৰবিলাক আছে, যে এই স্তৰবিলাকৰ সৈতে তেওঁলোকে তথ্য প্ৰযুক্তিৰ জ্ঞান আজিৰ দিনত, মই আজি সাম্প্ৰতিক সময়ত কৈছোঁ, সাম্প্ৰতিক সময়ত যদি কোনোবা সাংবাদিক হ'বলৈ আহে, যি মাধ্যম, মই মাধ্যমটো নকওঁ, ছপা মাধ্যমেই হওক, বৈদ্যুতিন মাধ্যমেই হওক, ব্ৰডকাষ্টিং ৰেডিঅ'ই হওক, বা অন্যান্য মাধ্যম, ডিজিটেল মাধ্যমেই হওক, যি মাধ্যমতেই সাংবাদিকতা কৰিব নাহক কিয়, এতিয়া তেওঁ তথ্য প্ৰযুক্তিৰ দিশৰ পৰাও সেই জ্ঞানখিনি কিন্তু লাগিব। আজিৰ দিনত যদি তথ্য প্ৰযুক্তিৰ জ্ঞান নাথাকে, তথ্য প্ৰযুক্তিৰ যদি কাৰিকৰী যিবিলাক দিশ, সেইখিনিৰ তেওঁ যদি স্কিল নহয়, তেনেহ'লে আজিৰ দিনত সাংবাদিকতা কৰাটো অত্যন্ত কঠিন, অবাস্তৱ বা অকল্পনীয় মই বুলি ভাবোঁ।
1: এতিয়া যিহেতু তথ্য প্ৰযুক্তিৰ ভিত্তিতেই পৃথিৱীখন চলি আছে, বাতৰিৰ মাধ্যমো এই ধৰণে সলনি হৈছে, গতিকে নিশ্চয় সকলোৱে আটাইখিনি বিষয়ৰ জ্ঞান থকাটো জৰুৰী নতুন প্ৰজন্মৰ, বা যিসকল এই ক্ষেত্ৰত জড়িত হ'ব বিচাৰিছে। এতিয়া আজিৰ প্ৰজন্মটোক সামাজিক মাধ্যমৰ দাস বুলি ক'ব পাৰি। এতিয়া চাৰিওফালে ঘটি থকা ঘটনাবোৰৰ বাতৰিও প্ৰায়ভাগেই বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে সংগ্ৰহ কৰা দেখা যায়। এতিয়া সামাজিক মাধ্যম সংবাদ প্ৰচাৰকৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ পৰা পৰম্পৰাগতভাৱে চলি অহা মূল সুঁতিৰ সংবাদ মাধ্যমে কিবা প্ৰত্যাহ্বানৰ মুখামুখি হৈছে বুলি আপুনি ভাবে নেকি?
0: হয়, এইটো মই আপোনাৰ কথাখিনিক একেখাৰতে অস্বীকাৰ নকৰোঁ। সামাজিক মাধ্যমে বহু ক্ষেত্ৰত প্ৰত্যাহ্বান আনিছে, কিন্তু তাৰ লগত মই এটা কম, স্থায়িত্বৰ কথা কম। এতিয়া সামাজিক মাধ্যম আৰু সাংবাদিকতা সম্পূৰ্ণভাৱে আপুনি একাকাৰ কৰিব নোৱাৰে। আজিৰ যুগত হয়তো এটা আনটোৰ পৰিপূৰক বুলিও সম্পূৰ্ণ ৰূপত আপুনি ক'ব নোৱাৰে, প্ৰয়োজন আছে। এতিয়া ফ্ৰী প্ৰেছৰ কনচেপ্ট আহিছে, মুক্ত সাংবাদিকতাৰ ধাৰণা এটা আহিছে, এতিয়া গোটেই পৃথিৱীজুৰি এটা মুক্ত সাংবাদিকতাৰ ধাৰণা আহিছে। আগৰ দিনত কোনোবা এজনে, মই আগতেও কৈছোঁ যে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত মই কৈছোঁ, এই যে সাংবাদিক বুলি ক'লে আমাক সংবিধানে, ভাৰতীয় সংবিধানে কোনো এজন সাংবাদিকৰ বাবে প্ৰিভিলেজ বা বিশেষ অধিকাৰ দি থৈ যোৱা নাই। ভাৰতীয় সংবিধানৰ 19 অনুচ্ছেদত যিটো বাক স্বাধীনতা আমাক দি থৈ দিছে, আৰ্টিকল 19ত, যে ফ্ৰীডম অফ স্পীচ বা ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন, আমি সেইটোকে সাংবাদিকসকলে, আমি সাংবাদিকৰ অধিকাৰ হিচাপে গ্ৰহণ কৰিছোঁ, আমাৰ যিহেতু বিশেষ অধিকাৰ নাই। গতিকে আজিৰ দিনত প্ৰত্যেকজন নাগৰিকে তেওঁৰ মনত উদয় হোৱা যিকোনো বিষয় সন্দৰ্ভত মত প্ৰকাশ কৰিব খুজিছে, মত প্ৰকাশ কৰাৰ ইচ্ছা প্ৰকাশ কৰে, তেনে ক্ষেত্ৰত এটা বৈদ্যুতিন মাধ্যমত, ছপা মাধ্যমত বা ৰেডিঅ'ত সকলো সময়তে সেই কথাখিনি সম্প্ৰচাৰ কৰাটো, প্ৰকাশ কৰাটো সম্ভৱপৰ নহয়, আৰু নোহোৱা কাৰণে কৰিছে কি, সামাজিক মাধ্যমত তেওঁলোকে প্ৰকাশ কৰে। কিন্তু এটা অসুবিধাজনক কথাটো হ'ল কি, এই যে ফ্ৰী প্ৰেছ বা মুক্ত সাংবাদিকতা বা সামাজিক মাধ্যম, সামাজিক মাধ্যমত যিকোনো ব্যক্তিয়ে পৃথিৱীৰ যিকোনো স্থানৰ পৰা তাক লিখি দিব পাৰে বা প্ৰকাশ কৰিব পাৰে, ভিডিঅ'ই হওক বা তেওঁৰ লেখনিৰ জৰিয়তে হওক, তেওঁৰ মনৰ

0: কথাখিনি, তেওঁ ইচ্ছাৰ কথাখিনি ক'ব পাৰে। কিন্তু এটা সংবাদ প্ৰতিষ্ঠানত, যিকোনো মাধ্যম, সি ডিজিটেলেই হওক, সি প্ৰিণ্টেই হওক, ইলেক্ট্ৰনিকেই হওক, বাতৰি এটা যেতিয়া ৰাইজৰ মাজলৈ দিয়া হয়, বিভিন্ন পৰ্যায় অতিক্ৰম কৰি তাৰ বিশ্বাসযোগ্যতা থাকিব লাগিব, নহ'লে সেই সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাটোৱে নোহোৱা হ'ব। গতিকে যিকোনো এটা প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ পৰা, বিশেষকৈ এটা যেতিয়া বাতৰি প্ৰকাশ বা সম্প্ৰচাৰ কৰা হয়, বিভিন্ন স্তৰ পাৰ হৈয়ে সেই বাতৰিটো ৰাইজৰ মাজলৈ যায়। যদিহে কিবা কাৰণত সেই বাতৰিটোৰ কিবা ক্ৰুটি বিচ্যুতি থাকে, ভুল থাকে, দোষ থাকে, তেতিয়াহ'লে সেই দায়িত্ব সংবাদ মাধ্যমে ল'বলগীয়া হয় আৰু নোহোৱা কৰাটো অসুবিধা মানুহ হাতত থাকি যায়। এতিয়া সামাজিক মাধ্যমত মনৰ ইচ্ছামতে ভুল, শুদ্ধ, অশুদ্ধ, সেইটোৱে সমাজত কি বিৰূপ প্ৰতিক্ৰিয়া কৰিব নকৰিব একো নাই, ঘৰত বহিয়ে বা যিকোনো স্থানৰ পৰাই কৈ দিব পাৰে। গতিকে মইতো ভাবোঁ যে সামাজিক মাধ্যম এটা অংশ হ'ব পাৰে সংবাদ মাধ্যমৰ, কিন্তু ইয়ে সম্পূৰ্ণ পৰিপূৰক বুলি
1: হ'ব নোৱাৰে,
0: এটা কমপ্লিট জাৰ্নেলিজিম বুলি আমি ক'ব নোৱাৰোঁ। সামাজিক মাধ্যম লাগিব, প্ৰয়োজন আছে, ইয়াক কোনেও অস্বীকাৰ কৰিব নোৱাৰে, কিন্তু সিয়ে এটা সাংবাদিকতাৰ পূৰ্ণাংগ ৰূপ কিন্তু দিব নোৱাৰে, ই সম্ভৱ নহয়। কিয়, তাত যে এটা সংবাদৰ যিটো পৰিৱেশন কৰাৰ ক্ষেত্ৰত যিবোৰ নীতি নিয়ম ধৰ্ম থাকে, সামাজিক মাধ্যমৰ ক্ষেত্ৰত সেইবিলাক নাথাকে। এতিয়া ক'ৰবাত এটা দুৰ্ঘটনা ঘটিলে সামাজিক মাধ্যমত যিকোনো এজন ব্যক্তিয়ে কৈ দিব পাৰে মুহূৰ্তৰ ভিতৰত যে এই দুৰ্ঘটনাটোত 10 লোক নিহত হ'ল বুলি। আচলতে 10 হ'লনে, 3 হ'লনে, 5 হ'ল, যেতিয়া প্ৰিণ্ট বা ইলেক্ট্ৰনিক বা ৰেডিঅ' বা অন্যান্য প্ৰতিষ্ঠিত বা স্বীকৃতিপ্ৰাপ্ত ডিজিটেল মাধ্যমে যেতিয়া প্ৰকাশ কৰিব, 100 চিন্তা চৰ্চা কৰিব, তথ্য সংগ্ৰহ কৰিব, একদম উৎসৰ পৰা যে আচলতে দুৰ্ঘটনাটোত 3 মৰিছে নে 10 মৰিছে, তেতিয়া বাতৰিটো পৰিৱেশন কৰোঁতে হয়তো সময় লাগিব পাৰে, কিছু সময়, কাৰণ তেওঁলোকে তথ্যৰ বিশ্বাসযোগ্যতাটো চালি জাৰি
1: চায়,
0: সত্য নিৰূপণ কৰে। কিন্তু সামাজিক মাধ্যমত যিকোনো ব্যক্তিয়ে যিহেতু ক'ৰবাত শুনিলে যে 10 নিহত হ'ল বুলি, তেওঁ লিখি দিলে 10 নিহত, কিন্তু বাতৰি কাকত এখনে সেই কামটো কৰিব নোৱাৰে, টেলিভিশ্যন চেনেল এটাই সেই কামটো কৰিব নোৱাৰে, বা ৰেডিঅ' এটা সেই কামটো কৰিব নোৱাৰে। গতিকে সেইকাৰণে সামাজিক মাধ্যমৰ পৰা তথ্য, মানে কি, ইনফৰ্মেশ্যন পাব পাৰি, কিন্তু সেই ইনফৰ্মেশ্যনখিনি কিমান দূৰ সত্য, কিমান নিখুঁত, কিমান বিশ্বাসযোগ্য, তাক প্ৰতিষ্ঠিত সংবাদ মাধ্যমে চালি জাৰি চাব লাগে আৰু চোৱাটো উচিত।
1: গতিকে সংবাদ মাধ্যমৰ পৰম্পৰাগত যিটো ৰূপ, তাৰ ঠাই সামাজিক মাধ্যমে সম্পূৰ্ণৰূপে কেতিয়াও ল'ব নোৱাৰে,
0: নোৱাৰে।
1: সাংবাদিকতাক পেচা হিচাপে ল'ব খোজা নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতী আছে, তেওঁলোকৰ বাবে আপুনি কি পৰামৰ্শ আগবঢ়াব, তেওঁলোকে কেনেধৰণে আগবঢ়া উচিত এই ক্ষেত্ৰত?
0: মই পৰামৰ্শৰ সলনি মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ। মই যিহেতু অকণমান আগতে ক'লোঁ যে জাৰ্নেলিজিম ইজ দ্য মষ্ট টাফেষ্ট এণ্ড চেলেঞ্জিং প্ৰফেশ্যন ইন দ্য ৱৰ্ল্ড, শিক্ষকতাৰ সমানে সাংবাদিকতাও অত্যন্ত প্ৰত্যাহ্বানমূলক এটা বৃত্তি,
1: দায়িত্বপূৰ্ণ।
0: কোনোবাই যদি সেৱা বুলি কয়, মই ভাবোঁ যে সেৱাতকৈ বৃত্তি বুলি, প্ৰফেশ্যন বুলি কোৱাটোহে উচিত বুলি ভাবোঁ। আৰু যিহেতু আটাইতকৈ এটা কঠিন প্ৰত্যাহ্বানমূলক, গতিকে ইয়াত দায়বদ্ধতাটো থাকিব লাগিব তেওঁৰ, আৰু এই ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাৰ কাৰণে তেওঁৰ যিটো মানসিক দৃঢ়তা, সেই মানসিক দৃঢ়তাটো থাকিব লাগিব। মানসিকভাৱে দৃঢ় নহ'লে, প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা মানসিকতা নাথাকিলে, মই ভাবোঁ যে কোনেও সাংবাদিক হ'ব নোৱাৰে। সাংবাদিক মানে কেৱল এটা বাতৰি লিখা বা বাতৰি প্ৰস্তুত কৰা বা ভইচ অভাৰ দিয়া বা বুমটো আগত লৈ এটা ঘটনাৰ ধাৰা বিৱৰণী দিয়াটোৱে কেৱল সাংবাদিক বা সাংবাদিকতা নহয়। সাংবাদিকতাৰ পৰিসৰ ইমান বেছি বহল, ইমান বেছি বিস্তৃত, তাক এটা বাক্যত কেতিয়াও প্ৰকাশ কৰিব নোৱাৰে। যিহেতু ইমান বহল পৰিসৰৰ এটা বৃত্তি, গতিকে এই বৃত্তিটোৰ সৈতে জড়িত হ'বলৈ হ'লে অধ্যয়ন লাগিব, অধ্যৱসায় লাগিব, একাগ্ৰতা লাগিব, সাধনা লাগিব, আৰু কষ্ট কৰিব পৰা, কষ্ট সহিষ্ণু গুণ। মই এটা সৰু উদাহৰণ দিছোঁ, যিকোনো ক্ষেত্ৰত, সংবাদৰ যিকোনো এটা ক্ষেত্ৰ হ'ব পাৰে, এটা বাতৰি সংগ্ৰহ কৰোঁতে কেতিয়াবা কাৰোবাৰ 2-3 মাহ 4 মাহো লাগিব পাৰে। এনেকুৱা নহয় যে মই 10 মিনিটৰ ভিতৰত এটা বাতৰি সংগ্ৰহ কৰিছোঁ, সেইটো বাতৰি ঠিক আছে। কোনোবা এটা বাতৰি 10 মিনিটৰ ভিতৰত সংগ্ৰহ হ'ব পাৰে, আৰু কোনোবা এটা বাতৰি 2-3 মাহ 4 মাহ 5 মাহ 6 মাহ ধৰিও সংগ্ৰহ কৰিবলগীয়া হ'ব পাৰে, বা এবছৰো হ'ব পাৰে। এই যিটো একাগ্ৰতা সেই বাতৰিটোৰ তথ্যখিনি সংগ্ৰহ কৰাৰ কাৰণে, সেই একাগ্ৰতাৰ কাৰণে তেওঁ অধ্যয়ন লাগিব, সহনশীল হ'ব লাগিব, তেওঁৰ ধৈৰ্য হ'ব লাগিব, আৰু মানসিকভাৱে প্ৰচুৰ শক্তিশালী হ'ব লাগিব। দ্বিতীয়তে, চাপোজ কোনোবাই কেমেৰাৰ জৰিয়তে এটা

0: ঘটনা দাঙি ধৰিব খুজিছে, কেমেৰাৰ এখন ফটোৰে তেওঁক সেই কামটো কৰিব খুজিছে, ফটো জাৰ্ণেলিজিম আমি যাক কওঁ। উদাহৰণ আছে, 3-4 দিন একেৰাহে গছত উঠি এখন ফটোৰ কাৰণে অপেক্ষা কৰি থাকে এগৰাকী ফটো সাংবাদিকে। এইখিনি সাধাৰণ কথা নহয়। এখন ফটো লোৱাৰ কাৰণে গছৰ ওপৰত উঠি 4-5 দিন ৰৈ থকাটো এটা সাধাৰণ কথা নহয়। তেনেকুৱা সাংবাদিক আমাৰ অসমতে আছে এখন ফটো লোৱাৰ কাৰণে। এইটো ভৰ বাৰিষাৰ দিনত যেতিয়া সকলো মানুহে নিৰাপদ ঠাইত আশ্ৰয় লৈ থাকে, তেতিয়া সাংবাদিকে নিজৰ জীৱনটোকো তুচ্ছ কৰি এখন টুলুঙা নাওত উঠি বাতৰি সংগ্ৰহৰ কাৰণে যায়। গতিকে সেইখিনি কষ্ট কৰিব পৰা, বা এতিয়া হঠাৎ ঘটনা এটা ঘটিল, সেই ঘটনাখিনি মোৰ যদি অধ্যয়ন একেবাৰে নাথাকে, ইয়াত স্কাই ইজ দ্য লিমিট, আকাশখনেই সীমাৰ নিচিনা জ্ঞানৰ পৰীক্ষা, যে মই এইটো বিট কৰিম, মই স্পৰ্টছ বিট কৰিম, মই পলিটিকেল বিট কৰিম, মই কালচাৰেল বিট কৰিম, বিটৰ কনচেপ্টটো দেৰিলৈকে আহিব সেইজন সাংবাদিকৰ কাৰণে। প্ৰথমতে তেওঁ অভাৰঅল সামগ্ৰিকভাৱে তেওঁ ক্ষেত্ৰখনৰ এই জানিব লাগিব। তাৰপিছত তেওঁ যেতিয়া প্ৰথমতে MBBS, তাৰপিছত যেনেকৈ স্পেচিয়েলিষ্ট হয়, যে কোনোবা মেডিচিনত যায়, কোনোবা গাইনিত যায়, কোনোবা অৰ্থপেডিক্স চায়, কিন্তু প্ৰথমতে তেওঁ MBBS ডিগ্ৰীধাৰী হ'ব লাগিব চিকিৎসকজন। একেদৰে সাংবাদিকতাৰ ক্ষেত্ৰখনতো মই ভাবোঁ যে প্ৰথমতে তেওঁ অভাৰঅল জ্ঞান, পৰিসৰৰ এই যিটো নলেজ, জ্ঞান, এইখিনি আয়ত্ত কৰিব লাগিব। তাৰপিছত তেওঁ যেতিয়া দেখিব যে নহয়, মই স্পৰ্টছ বিটটো ভাল পাম, মই কালচাৰেল বিটটো ভাল পাম, মই পলিটিকেল বিটটো ভাল পাম, তেতিয়া তেওঁ এই বিটবিলাক ল'ব। কিন্তু প্ৰথম অৱস্থাত তেওঁ সামগ্ৰিকভাৱে, এতিয়া বহু ক্ষেত্ৰত দেখা যায় যে যুৱ প্ৰজন্ম, আজিৰ ক্ষেত্ৰত মই কাকো দোষাৰোপ নকৰোঁ, ইয়াত দুটা কথা আছে। আজিকালি বিভিন্ন কলেজ, বিশ্ববিদ্যালয় বা বিভিন্ন প্ৰতিষ্ঠানত, অসম হওক, ভাৰত হওক, পৃথিৱীত বিভিন্ন বিশ্ববিদ্যালয় বা শিক্ষানুষ্ঠানে ডিগ্ৰী দিয়ে, ভাল কথা। আমি সাংবাদিকতাৰ যিখিনি একাডেমিক নলেজ সেইখিনি অৰ্জন কৰাটো খুব ভাল কথা, আদৰণীয় লাগে। কিন্তু প্ৰেক্টিকেল ফিল্ডখন আকৌ বহু পৰিমাণে বেলেগ। মই ক্লাছৰুমত শিকা, বিশ্ববিদ্যালয় হওক বা শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ মাজত, শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজত শিকা যিখিনি সাংবাদিক সম্পৰ্কত, সাংবাদিকতা সম্পৰ্কত যিখিনি কথা বতৰা, সেই শিকাৰ জ্ঞানখিনিৰ সৈতে বাস্তৱ পৃথিৱীৰ সাংবাদিকতাৰ ক্ষেত্ৰখন কিন্তু বহুত প্ৰভেদ আছে। গতিকে মই ভাবোঁ যে কোনোবাই এই বৃত্তিটোৰ সৈতে, কোনোবাই ভাবে যে মই জাৰ্ণেলিজিম বা মাছ কমিউনিকেশ্যনত ফাৰ্ষ্ট ক্লাছ পাইছোঁ, গ'ল্ড মেডেলিষ্ট, মই 80%, 90% হ'ব পাৰে, তেওঁ খুব চোকাও হ'ব পাৰে, সাংঘাতিক চোকা হ'ব পাৰে, তেওঁ 95% লৈ আহিব পাৰে। কিন্তু সেই 95%ৰ নলেজ শ্ৰেণীকোঠাৰ বা সেই ডিগ্ৰীটোৰ, মাষ্টাৰ ডিগ্ৰীটোৰ বা ডিগ্ৰীটোৰ, বিশেষকৈ সাংবাদিকতাৰ ডিগ্ৰীৰ কথা কৈছোঁ, সেইটোৰ সৈতে বাস্তৱ পৃথিৱীখন, যে সেই ষ্টুডেণ্টজনে যেতিয়া কালি স্নাতকোত্তৰ ডিগ্ৰী লৈ আহিব সাংবাদিকতাৰ ক্ষেত্ৰখনত, তাৰপিছত তেওঁ এটা বাতৰি সংগ্ৰহৰ কাৰণে যেতিয়া দেখিব যে 100 কিলোমিটাৰ তেওঁ খোজকাঢ়ি যাব লগা হৈছে, তেওঁ মানসিকভাৱে প্ৰস্তুত নে? যদি কেতিয়াবা এনেকুৱা হ'ব পাৰে যে এটা বাতৰিৰ কাৰণে 100 কিলোমিটাৰ খোজকাঢ়ি যাবলগীয়া হ'ব পাৰে, 3 দিন লঘোণে ভোকে থাকিবলগীয়া হ'ব পাৰে এটা বাতৰিৰ কাৰণে, যদি সেইখিনি তেওঁ মানসিকভাৱে প্ৰস্তুত নহয়
1: কষ্ট কৰাৰ বাবে,
0: মই ভাবোঁ যে তেনে ডিগ্ৰীয়ে এজন সৎ, নিখুঁত বা প্ৰকৃত সাংবাদিকৰ জন্ম দিব নোৱাৰে। সেই কাৰিকৰী জ্ঞানখিনি লাগিব, থকাটো ভাল, উচিত বুলি মই ক'ম আজিৰ দিনত। কিন্তু তাৰ সমানে বাস্তৱ পৃথিৱীখনৰ লগতো থিয়ৰি আৰু প্ৰেক্টিকেল,
1: বাস্তৱ অভিজ্ঞতা
0: লাগিব।
1: আৰু একোটা বাতৰি যেতিয়া তেওঁলোকে প্ৰস্তুত কৰিব, এই ক্ষেত্ৰত তেওঁলোকে কি কি দিশত মূলত গুৰুত্ব দিয়া উচিত?
0: প্ৰথমতে বাতৰিৰ ক্ষেত্ৰত যেতিয়া আমি আলোচনা কৰিম, প্ৰথমতে তথ্যটো নিৰ্ভুলভাৱে আয়ত্ত কৰা হ'ব লাগিব। কিমান পৰিমাণ, বহু ক্ষেত্ৰত আমি দেখোঁ যে তথ্যটো নিৰ্ভুল নহ'বও পাৰে কেতিয়াবা সময়ৰ কাৰণে, কিন্তু বহু ক্ষেত্ৰত তেওঁ সেই তথ্যটো কি ধৰণে নিৰ্ভুলভাৱে উৎসৰ পৰা, চৰ্চৰ পৰা কি ধৰণে তথ্যটো আয়ত্ত কৰিব, সেইটো সেই সাংবাদিকজনৰ নিজৰ আন এক প্ৰতিভা। বহু ক্ষেত্ৰত মই এটা উদাহৰণ দিছোঁ, যে বহুতৰ এটা ধাৰণা যে আজি গুৱাহাটীত কোনোবা এক্স নামৰ এটা সংগঠন বা এটা ৰাজনৈতিক দল বা এজন ব্যক্তিয়ে এখন সংবাদমেল সম্বোধন কৰিলে। বহুতৰ ধাৰণা এইটোৱে থাকে যে যিহেতু সংবাদমেল এখন দিছে, সেইটোৱে বাতৰি হয়। প্ৰেছ কনফাৰেন্স মে বি এ চৰ্চেছ অফ নিউজ, এটা উৎস হ'ব পাৰে, কিন্তু সেইটোৱে কোনোবাই সংবাদমেল এখন সম্বোধন কৰিল কাৰণে সেইখিনিয়ে কিন্তু বেদৰ বাণী হ'ব নোৱাৰে। তেওঁ কি উদ্দেশ্যত, কি কাৰণত সেই কথাখিনি ক'লে, সেই তথ্যখিনি দাঙি ধৰিছে, মই ভাবোঁ তাতেও আমি ক্ৰছ চেক কৰি চোৱা উচিত।

0: তাক আমি পুঙ্খানুপুঙ্খভাৱে আলোচনা কৰা উচিত। আৰু সমান্তৰালভাৱে তেওঁ যদি এটা কথা কৈছে, তেওঁ যদি কাৰোবাৰ আৰু কোনোবা এ টানি আনিছে, আমি পৰাপক্ষত যিমান দূৰ সম্ভৱ আমি এৰ মতামত লোৱাটো উচিত। এক্সে যদি এৰ বিষয়ে কৈছে, আমি একেটা বাতৰিতে সেই এৰ কথাটো যিমান দূৰ সম্ভৱ দিয়াটো উচিত বা দিয়াটো বাঞ্ছনীয়,
1: নিৰপেক্ষ হ'বলৈ চেষ্টা কৰা উচিত।
0: নিৰপেক্ষ, বহু ক্ষেত্ৰত নিৰপেক্ষতাক লৈ কথাটো আহে যদিও, যিহেতু সাংবাদিকতাৰ লগত এথিক্সৰ কথা জড়িত হৈ আছে, নৈতিকতাৰ কথা জড়িত হৈ আছে, গতিকে মই ভাবোঁ যে সাংবাদিকে বাতৰি পৰিৱেশন কৰাৰ সময়ত যি মাধ্যম হওক, তেওঁ যিমান দূৰ সম্ভৱ গোটেইটো বোথ ছাইড পজিটিভ নিগেটিভ তেওঁ চালি জাৰি চোৱা উচিত। আৰু তাৰপিছত যেতিয়া দেখিব হয় আজিৰ দিনত এইটো আহি গৈছে যে কোনে কিমান ফাষ্ট ব্ৰেকিং নিউজ দিব পাৰে,
1: প্ৰতিযোগিতা চলে,
0: এই ব্ৰেকিং নিউজৰ প্ৰতিযোগিতাত বহু সময়ত হয় কি, কেতিয়াবা সম্পূৰ্ণ অসত্য বাতৰি যায়, কেতিয়াবা অৰ্ধসত্য যায়, আৰু কেতিয়াবা হয়তো একেবাৰে বিভ্ৰান্তিকৰ এটা এই হৈ যায়। তাৰ কাৰণটোৱে হৈছে প্ৰতিযোগিতামূলক, যে মই কাম কৰি থকা সংবাদ প্ৰতিষ্ঠানটোৱে যদি এইটো বাতৰি দিব নোৱাৰোঁ, অইন দুটা সংবাদ প্ৰতিষ্ঠানে যেতিয়া দিব, তেতিয়া মোৰ প্ৰফেচনেল ক্ষেত্ৰত, মোৰ ব্যক্তিগত ক্ষেত্ৰতো মোৰ অসুবিধা আহি যায়। গতিকে তেতিয়া দৌৰা দৌৰিকে কিবা এটা এইটো যিটো হোৱাটো অনুচিত, কিন্তু প্ৰতিযোগিতাৰ নিগনি দৌৰে, প্ৰতিযোগিতাৰ নিগনি দৌৰে এনেকুৱা এটা পৰ্যায় পাইছে যে কোনোবাই যদি এটা নিউজ ব্ৰেক কৰিছে, লগে লগে বাকীবিলাকেও, বিশেষকৈ ইলেক্ট্ৰনিক মিডিয়াত বা ডিজিটেল মিডিয়াত এই বস্তুটো আৰম্ভ হৈছে বা চলি আছে, অকল অসম বুলি নহয়, ভাৰত বুলি নহয়, সমগ্ৰ পৃথিৱীত এইটো। গতিকে তাত সুবিধাও আছে অসুবিধাও আছে, বহু সময়ত সেইটো যেতিয়া চালি জাৰি চাবলগীয়া হয়, যদিহে সঁচাকৈ সেই তথ্যখিনি অশুদ্ধ আছিলে, তেতিয়া মই দিবলগীয়া তথ্যখিনি অইন সংবাদ প্ৰতিষ্ঠানত যেতিয়া দুঘণ্টা আগতে পাব, তিনি ঘণ্টা আগতেই পাব, কাৰণ মই আগতেও কৈছোঁ এতিয়া আৰু সেৱা হৈ থকা নাই, যিহেতু বৃত্তি প্ৰফেশ্যন, মোৰ প্ৰফেশ্যনটোত হৈছে কি, যোগ্য ভোগ্য বসুন্ধৰা, ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট, মই যদি এই প্ৰফেশ্যনটোৰ সৈতে ফিটেষ্ট হ'ব নোৱাৰোঁ, যোগ্য হৈ উঠিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ প্ৰফেশ্যনটোৰ ক্ষেত্ৰত মই তিষ্ঠি থকাটো অসুবিধা। গতিকে মই ফিটেষ্ট হ'ব যোৱাৰ কাৰণে মই নিগনি দৌৰ এটা আৰম্ভ কৰি দিয়াৰ লগে লগে বহু সময়ত আমি পাঠকক হওক, শ্ৰোতাক হওক, দৰ্শকক হওক, আমি কেতিয়াবা বিভ্ৰান্তিকৰ বাতৰি দিবলগীয়া হয়, অসত্যত বাতৰি দিওঁ, অৰ্ধসত্য বাতৰি দিওঁ, যিমান দূৰ পাৰি। সেইকাৰণে কৈছোঁ যে অধ্যয়ন থাকিলে, অধ্যৱসায় থাকিলে, চ'ৰ্চ যথেষ্ট শক্তিশালী কৰিব পাৰিলে বহু ক্ষেত্ৰত ইয়াৰ পৰা হাত সাৰিব পাৰি বা পৰা যায়।
1: আৰু কেতিয়াবা এই ধৰণৰ বিভ্ৰান্তিকৰ বাতৰিয়ে সমাজত অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনাও আছে,
0: নিশ্চিতভাৱে এনেকুৱা যিকোনো বিভ্ৰান্তিকৰ বাতৰিয়ে সমাজত সুদূৰ প্ৰসাৰে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হ'ব পাৰে, ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি আহিব পাৰে, এনেকুৱা বিভ্ৰান্তিকৰ অৰ্ধসত্য বা এইটো। গতিকে সেইকাৰণে আমি পৃথিৱীৰ যিকোনো বৃত্তিতকৈ সাংবাদিকতাৰ বৃত্তিটো এইকাৰণে অধিক বেছি দায়িত্বশীল, মৰ্যাদাপূৰ্ণ, গুৰুত্বপূৰ্ণ, যে সাংবাদিকে প্ৰকাশ কৰা, সম্প্ৰচাৰ কৰা বা দিয়া এটা বাতৰিয়ে যিকোনো মুহূৰ্ততে এখন সমাজ থানবান কৰি দিব পাৰে, এখন ৰাষ্ট্ৰ থানবান কৰি দিব পাৰে, সমাজত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব পাৰে। গতিকে সেইকাৰণে আমি প্ৰতিটো খোজত এশবাৰ সাৱধান হ'ব লাগে আৰু হোৱাটো উচিত।
1: সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত সাংবাদিকৰ
0: সাংবাদিকে অকলেই এখন সমাজ আগুৱাই লৈ যাব নোৱাৰে।
1: আৰু এই ক্ষেত্ৰত যুৱ প্ৰজন্ম সচেতন হ'ব লাগিব, তেওঁলোক যদি এই ক্ষেত্ৰত আগবাঢ়ি আহিব খুজিছে, তেওঁলোকে মনত ৰাখিব লাগিব যে সাংবাদিকতা এক দায়িত্বপূৰ্ণ কাম, আৰু আটাইখিনি কথা চালি জাৰি চাইহে তেওঁলোক এই দিশত আগবঢ়া উচিত। খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি, এই বিষয়টো সন্দৰ্ভত আপুনি খুব সুন্দৰকৈ আটাইখিনি কথা বিশ্লেষণ কৰি আৰু লগতে ইমানখিনি ব্যস্ততাৰ মাজতো আপুনি আমাক ইমানখিনি সময় দিলে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ।
0: আৰু আপোনাকো ধন্যবাদ যে এনেকুৱা এটা খুব সুন্দৰ বিষয় আলোচনাৰ কাৰণে আজি আমাক যে আমন্ত্ৰণ কৰি আনিলে, সেইবাবে আকাশবাণী গুৱাহাটীৰ এই অনুষ্ঠানৰ হৈ মই আপোনাকো আমাৰ ফালৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।
1: হয়, আপোনাকো ধন্যবাদ। প্ৰিয় শ্ৰোতা, সোপান অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে অনুষ্ঠানৰ পৰা আজিৰ অতিথি বিশ্বজিৎ দাস ডাঙৰীয়াৰ সৈতে মই স্নেহা পাঠকে বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমানপৰে শ্ৰোতাসকলে সোপান অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। অনুষ্ঠানটি আগ ধৰি আগবঢ়ালে স্নেহা পাঠকে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা

আমাৰ যুৱবাণীৰ পৰা শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: जानकारी से संकेत मिले हैं कि रूस बड़े हमले की तैयारी कर रहा है। फीफा विश्व कप में आज इंग्लैंड ने मेक्सिको को 3-2 से हरा दिया और क्वार्टर फाइनल में जगह पक्की कर ली। ब्राजील के दिग्गज फुटबॉल खिलाड़ी नेमार जूनियर ने अंतर्राष्ट्रीय फुटबॉल से संन्यास ले लिया है। ऑस्ट्रेलिया ने आईसीसी महिला टी20 क्रिकेट विश्व कप का खिताब जीत लिया है। फाइनल में लंदन के लॉर्ड्स क्रिकेट ग्राउंड में ऑस्ट्रेलिया ने इंग्लैंड को 7 विकेट से पराजित किया। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেইবাটাও বিষয়ৰ আলোচনা বিচাৰি ব্যৰ্থ হোৱাৰ পাছত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীৰ সদন ত্যাগ। অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত। গুৱাহাটীত আজিৰে পৰা ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ দুদিনীয়া বৈঠক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত মেক্সিকোৰ বিৰুদ্ধে 3-2 ইংলেণ্ডৰ জয়লাভ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয় ক্ৰমশঃ বন্ধ হোৱা, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰা আদি বিভিন্ন বিষয়ৰ আলোচনা বিচাৰি ব্যৰ্থ হোৱাৰ পাছত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই কংগ্ৰেছ আৰু ৰাইজৰ দলসহ বিৰোধীয়ে সদন ত্যাগ কৰে। আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। AIUDFও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভাস্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভাস্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। এই সন্দৰ্ভত আমাক জনাইছে বিধানসভাত উপস্থিত থকা আকাশবাণীৰ প্ৰতিনিধি অৰুণিমা গোস্বামীয়ে।
2: বিধানসভাৰ আজিৰ কাৰ্যক্ৰমণিকা প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয়। আৰম্ভণিতে কংগ্ৰেছৰ বিধায়ক ডাঃ আছিম মহম্মদ নাজাৰে চাহ বাগিচাৰ ভূমিপত্তা বিতৰণ আৰু চাহ শ্ৰমিকসকলৰ মজুৰি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। বিধায়কগৰাকীয়ে চাহ বাগিচাৰ শ্ৰমিকসকলক মাটিৰ ভূমিৰ পত্তা আবণ্টনৰ বাবে চৰকাৰে কি ধৰণে পদক্ষেপ লৈছে সেই বিষয়ে জানিবলৈ বিচাৰে। উত্তৰত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 30 টকাকৈ বৃদ্ধি কৰা হৈছে বুলি জানিবলৈ দিয়ে। লগতে চাহ শ্ৰমিকক ভূমি অধিকাৰ প্ৰদানৰ আইনৰ অধীনত 206 চাহ বাগিচালৈ প্ৰথম পৰ্যায়ত 28,831 পট্টা বিতৰণ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে আৰু দ্বিতীয় পৰ্যায়ত 114,000 পৰিয়ালক পট্টা দিয়াৰ বাবে জৰীপ চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ পাছতে বিধায়ক হিমাংশু শেখৰ বৈশ্যই ৰাজ্যৰ চহকী ঐতিহ্যপূৰ্ণ সংস্কৃতি সংৰক্ষণৰ বাবে চৰকাৰে কেনেধৰণৰ পদক্ষেপ লৈছে সেই বিষয়ে জানিবলৈ বিচাৰে আৰু মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে চৰকাৰে এই বিষয়ে পদক্ষেপ লৈছে আৰু পাঠ্যক্ৰমত জনজাতীয় বিষয় অন্তৰ্ভুক্ত কৰিবলৈ কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে বুলি সোধা আন এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে শিক্ষা বিভাগৰ জৰিয়তে এই বিষয়ে পদক্ষেপ লোৱাৰ বাবে বিবেচনা কৰা হৈছে।
1: উল্লেখযোগ্য যে 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজি পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হয়। এই 21-দিনীয়া অধিৱেশনত মুঠ 16 বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে গুৱাহাটী আৰু শিৱসাগৰ নগৰৰ কৃত্ৰিম বানৰ বিষয়ত চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰাৰ উদ্দেশ্যে বিধানসভালৈ আজি লাইফ জেকেট পৰিধান কৰি আহে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিধায়কগৰাকীয়ে গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাত চৰকাৰ বিফল হোৱা বুলি অভিযোগ তোলে। অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত লোৱা হৈছে। বাজেট অধিৱেশনৰ পৰাই বিধানসভাত হিন্দী ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত বিধানসভাৰ সাধাৰণ উদ্দেশ্য সমিতিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয় যে হিন্দী ৰাষ্ট্ৰভাষা হোৱাৰ হেতু ইয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি বিধানসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ উপৰি বিধানসভাৰ লগত হিন্দী ভাষা ব্যৱহাৰ কৰা হ'ব বুলি জানিবলৈ দিয়ে। ইপিনে বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্ৰক্ৰিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। আজি বাজেট অধিৱেশনৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিধানসভাৰ পূৰ্বৰ অধ্যক্ষ তথা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে বড়ো ভাষাৰ সম্পৰ্কীয় বিতৰ্কৰ অন্ত পেলাবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কৰিব। ত্ৰিদেশীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ইণ্ডোনেছিয়াত উপস্থিত হ'ব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়াণ্টোৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজধানী জাকাৰ্টাত কেইবাটাও অনুষ্ঠানত ভাগ লোৱাৰ লগতে ইণ্ডোনেছিয়াৰ সাংস্কৃতিক আৰু ঐতিহাসিক মহানগৰ য়োগাৰ্টাত ভ্ৰমণ কৰিব। জাকাৰ্টাত শ্ৰীমোদীয়ে প্ৰৱাসী ভাৰতীয়সকলক উদ্দেশ্যি ভাষণ দিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী তিনিদিনীয়া কাৰ্যসূচীৰে 8 জুলাইত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানেজৰ সৈতে তৃতীয় ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে লগতে ভাৰত অষ্ট্ৰেলিয়া মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত অংশগ্ৰহণ কৰি দুয়োখন দেশৰ শীৰ্ষ ব্যৱসায় নেতাসকলক উদ্দেশ্যি ভাষণ দিব। ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত তেওঁ দুদিনীয়া সূচীৰে 10 জুলাইত নিউজিলেণ্ডলৈ যাব। শ্ৰীমোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই বিগত দুবছৰত বিশেষ অগ্ৰগতি লাভ কৰা বাণিজ্য, বিনিয়োগ আৰু প্ৰতিৰক্ষা খণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে দেশখনৰ অগ্ৰণী ব্যৱসায় আৰু ক্ৰীড়াবিদসকলৰ সৈতে মত বিনিময় কৰিব। ভাৰত আৰু নিউজিলেণ্ডৰ জনসাধাৰণৰ মাজৰ শক্তিশালী সম্পৰ্ক প্ৰতিফলিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিক্স ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠকৰ আয়োজন কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিব। এই আলোচনাত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে চোৰাংচোৱাৰ তথ্য বিনিময় আৰু কাৰ্যকৰী সমন্বয় শক্তিশালী কৰা, সামৰ্থ্য বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধি আদি বিষয়ত গুৰুত্ব দিয়া হ'ব। বৈঠকত অংশগ্ৰহণকাৰীসকলে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ ক্ষেত্ৰত দেখা দিয়া ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰকে ধৰি ন ন প্ৰত্যাহ্বান দূৰ কৰাৰ বিষয়ে আলোচনা কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লৰ্ডছত অনুষ্ঠিত ফাইনেলত অষ্ট্ৰেলিয়াই ইংলেণ্ডক 7 উইকেটত পৰাস্ত কৰি খিতাপ জয় কৰে। অষ্ট্ৰেলিয়াই 151 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ এটা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। অষ্ট্ৰেলিয়াৰ হৈ বেন মুথিয়ে সৰ্বাধিক 66 ৰাণ কৰে। বেন মুথিক প্লেয়াৰ অব দ্য মেচ, প্লেয়াৰ অব দ্য টুৰ্ণামেণ্ট ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ইংলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত নেট চাইভাৰ ব্ৰাণ্টৰ 58 আৰু ফ্ৰেয়া ক্ৰেম্পৰ 44 ৰাণৰ সহায়ত 150 ৰাণ সংগ্ৰহ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ইংলেণ্ডে মেক্সিকোক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাত যোৱা নিশা নৰৱেৰ 5 বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰোমাঞ্চকৰ খেলখনৰ প্ৰথমাৰ্ধ গ'লশূন্যভাৱে পাৰ হয় যদিও দ্বিতীয়াৰ্ধত আৰ্লিং হালণ্ডে 79 আৰু 90 মিনিটত 2টাকৈ গ'ল দি নৰৱেক শক্তিশালী স্থিতিত উপনীত কৰায়। ইয়াৰ পিছত নেইমাৰ জুনিয়ৰে খেলৰ অন্তিম সময়ত 1টা গ'ল দিয়ে যদিও ষষ্ঠবাৰৰ বাবে ব্ৰাজিলৰ বিশ্বকাপ জয়ৰ সপোনৰ ইমানতে সামৰণি পৰে। ইপিনে নৰৱেৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰে। ডিব্ৰুগড় জিলাৰ দুলিয়াজান শাখা লেখিকা সংস্থাৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন কালি দিনজোৰা কাৰ্যসূচীৰে দুলিয়াজানৰ ৰোটাৰী সমূহীয়া কেন্দ্ৰত অনুষ্ঠিত হয়। পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভ হোৱা অধিৱেশনত পৰৱৰ্তী কাৰ্যকালৰ বাবে মিতালী মহন্তক সভাপতি আৰু ছায়ামণি দত্তক সম্পাদক হিচাপে লৈ 21-জনীয়া এখন সমিতি গঠন কৰা হয়। অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত দুলিয়াজান শাখাৰ লেখিকা মুখ্য উপদেষ্টা সংগীতা বৰুৱাই ভাষণ দিয়ে। এই অনুষ্ঠানতে সংস্থাৰ মুখপাত্ৰ কৰণী দুলিয়াজান সাহিত্য সভাৰ সভাপতি ডঃ অজিত শইকীয়াই উন্মোচন কৰে। অধিৱেশন উপলক্ষে আয়োজন কৰা মদিৰা শইকীয়া ভূঞা সোঁৱৰণী কাব্যগ্ৰন্থৰ প্ৰতিযোগিতাত ব্যঞ্জনাবাদ শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে বৈদ্যব্ৰাইট বুঢ়াগোহাঁইক প্ৰথম পুৰস্কাৰ প্ৰদান কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেইবাটাও বিষয়ৰ আলোচনা বিচাৰি ব্যৰ্থ হোৱাৰ পাছত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীৰ সদন ত্যাগ। অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত। গুৱাহাটীত আজিৰে পৰা ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ দুদিনীয়া বৈঠক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ

0: প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত মেস্কিকোৰ বিৰুদ্ধে 3-2 গ'লত ইংলেণ্ডৰ জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু গীত আৰু গজল অনুষ্ঠানটিৰ আৰম্ভণিতে শুনোৱা হওক হৰিহৰণৰ কণ্ঠত এটি গজল।

शाकिया जाए कहाँ हम तेरे मैं खाने से हरिहरणर कण्ठत गजलटी শুনিলে অনুষ্ঠানত এবাৰ শুনোৱা হওক জগদীপ সিংৰ কণ্ঠত আন এটি গজল।

চিঠি নাকৈ সন্দেশ জগজিৎ সিঙৰ কণ্ঠত গজলটি শুনিলে। শ্ৰোতাসকলে গীত আৰু গজল অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো চনু নিগমৰ কণ্ঠত এটি গীত।

গীত আৰু গজল অনুষ্ঠানৰ শেষত সেয়া শুনিলে সোনু নিগমৰ কণ্ঠৰ গীত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো সুৰৰ কৰণী। এই অনুষ্ঠানৰ আৰম্ভণিতে আজি শুনো আহক ৰুণুমী ভট্টাচাৰ্যৰ কণ্ঠত শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ ৰচিত এই গীতটি।

সুৰৰ কৰণী অনুষ্ঠানৰ আৰম্ভণিতে শুনিলে ৰুণুমী ভট্টাচাৰ্যৰ কণ্ঠৰ গীত। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দীপক কলিতাৰ কণ্ঠত এটি গীত। গীতৰ কথা পৰাগ কুমাৰ ভট্টাচাৰ্যৰ।

দীপক কলিতাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক ৰুণুমি ঠাকুৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ হেমেন হাজৰিকাৰ।

ৰুণুমী ঠাকুৰৰ কণ্ঠৰ গীতটি শুনিলে। সুৰৰ কৰণি অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো সুৱেশ বৰদলৈৰ কণ্ঠত এটি গীত, গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

0: ফুলালে আকাশ, ফুল ফুলিলেই বতাহ আৰু গান শুনিলেই মনত পৰে তোমাৰ স্মৃতিৰ জোনাক, ইয়াত দুলালে আকাশ।
1: সুৱেজ বৰদলৈৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনো আহক সুনীল দেৱ আৰু ৰেণুকা বৰুৱাৰ দ্বৈত কণ্ঠত এটি গীত। গীতৰ কথা প্ৰাণেশ্বৰ কলিতাৰ।

সুনীল দেৱ আৰু ৰেণুকা বৰুৱাৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ দ্বৈত কণ্ঠৰ এই গীতটি।

খগেন মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এবাৰ শুনোৱা হওক জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত, গীতৰ কথা হেমন্ত গোস্বামীৰ।

জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক জ্ঞানদ কাকতিৰ কণ্ঠত এটি গীত, গীতৰ কথা পদ্ম বৰকটকীৰ।

জ্ঞানদা কাকতিৰ কণ্ঠৰ গীতটি শুনিলে সুৰৰ কৰণী অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো জয়ন্ত হাজৰিকাৰ কণ্ঠত ভূপেন হাজৰিকাৰ কথা আৰু সুৰেৰে এটি গীত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে মিনতি গগৈ বৰুৱাৰ কণ্ঠত দুটি গীত। শিল্পীৰ কণ্ঠত প্ৰথমে শুনাবলৈ লোৱা গীতৰ কথা প্ৰশান্ত বৰদলৈৰ।

শ্ৰোতাসকলে আধুনিক গীত শুনি আছে মিনতি গগৈ বৰুৱাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

ইমান পৰে শ্ৰোতাসকলে মিনতি গগৈ বৰুৱাৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে প্ৰশান্ত বৰদলৈ আৰু দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত শুনোৱা হওক শান্তনু বিশ্বাসৰ কণ্ঠত খেয়াল ৰাগ শুদ্ধ শাৰংগ।

0: ইমানপুৰী শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শান্তনু বিশ্বাসৰ কণ্ঠত খেয়াল শুনিলে। ৰাগ আছিল শুদ্ধ চাৰাং। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী।

সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছদিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ ৰাওনা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষকে ধৰি বিভিন্নজনে ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জয়ন্তী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ইংলেণ্ডে মেচপ্ৰিকোক 3-2 গলৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছদিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ ৰাওনা হৈছে। ৰাওনা হোৱাৰ আগমুহূৰ্তত দিয়া এটা বিবৃতিত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ 6-8 জুলাইলৈকে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবৱো ছুবিয়ান্তোৰ আমন্ত্ৰণক্ৰমে দেশখন ভ্ৰমণ কৰিব। এই ভ্ৰমণে দুয়োখন দেশৰ মাজত থকা বিস্তাৰিত কৌশলগত অংশীদাৰিত্ব অধিক সুদৃঢ় কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ দেশখনত থকা ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব আৰু ৰাষ্ট্ৰপতি ছুবিয়ান্তোৰ সৈতে য়োগাকাৰ্টাত থকা প্ৰমবানন মন্দিৰ চৌহদ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি প্ৰবৱো ছুবিয়ান্তোৰ সৈতে দ্বিপাক্ষিক আলোচনাতো মিলিত হ'ব। ইণ্ডোনেছিয়াৰ পৰা ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী 3-দিনীয়া কাৰ্যসূচীৰে 8 জুলাইত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী এণ্ঠনি আলবানেজৰ সৈতে তৃতীয় ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে লগতে ভাৰত অষ্ট্ৰেলিয়া মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত অংশগ্ৰহণ কৰি দুয়োখন দেশৰ শীৰ্ষ ব্যৱসায়ী নেতাসকলক উদ্দেশ্যি ভাষণ দিব। এই ভ্ৰমণে ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰি তুলিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ প্ৰতিৰক্ষা, নিৰাপত্তা, বাণিজ্য, বিনিয়োগ, শিক্ষা, জটিল প্ৰযুক্তি, ক্ৰীড়া, জনসংযোগ আদি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। তেওঁ মেলবৰ্ণৰ প্ৰৱাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব। ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত তেওঁ দুদিনীয়া সূচীৰে 10 জুলাইত নিউজিলেণ্ডলৈ যাব। শ্ৰীমোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী খ্ৰীষ্টোফাৰ লাকছনৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই বিগত দুবছৰত বিশেষ অগ্ৰগতি লাভ কৰা বাণিজ্য, বিনিয়োগ আৰু প্ৰতিৰক্ষা খণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে দেশখনৰ অগ্ৰণী ব্যৱসায় আৰু ক্ৰীড়াবিদসকলৰ সৈতে মত বিনিময় কৰিব। ভাৰত আৰু নিউজিলেণ্ডৰ জনসাধাৰণৰ মাজৰ শক্তিশালী সম্পৰ্ক প্ৰতিফলিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিকছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ অপব্যৱহাৰ ৰোধ কৰাৰ গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ বাবে ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি আৰু এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্কনেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। তেওঁ লগতে কৃত্ৰিম ড্ৰাগছ, নতুন মনোসক্ৰিয় পদাৰ্থ আৰু সামুদ্ৰিক পথেৰে ড্ৰাগছ সৰবৰাহৰ নতুন পদ্ধতি আৰু এই সন্দৰ্ভত নিয়মীয়া তথ্য আদান প্ৰদানৰ বাবে ব্ৰিকছ ৰাষ্ট্ৰৰ এটা নিয়মীয়া ভাৰ্চুৱেল গোট গঠনৰ পোষকতা কৰে। ইয়াৰ বাবে যুটীয়া আইন বলবৎ কৰাৰ পোষকতা কৰে। ভাৰতৰ প্ৰতিনিধিয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণৰ কথা অৱগত কৰে। ইয়াৰ লগতে কঠোৰ আইন বলবৎ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাসমূহতো গুৰুত্ব আৰোপ কৰে। ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণাপত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয় ক্ৰমশঃ বন্ধ হোৱা, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰা আদি বিভিন্ন বিষয়ৰ আলোচনা বিচাৰি ব্যৰ্থ হোৱাৰ পাছত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই কংগ্ৰেছ আৰু ৰাইজৰ দলসহ বিৰোধীয়ে সদন ত্যাগ কৰে। আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়

0: বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। এআই ইউ ডি এফেও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নিৰ্বাচন আয়োগে আজি বিহাৰ, গুজৰাট আৰু মধ্যপ্ৰদেশৰ তিনিটা বিধানসভা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জাননী জাৰি কৰিছে। উপ নিৰ্বাচন হ'বলগীয়া সমষ্টিকেইটা হৈছে বিহাৰৰ বাংকীপুৰ, গুজৰাটৰ মাঞ্জলপুৰ আৰু মধ্যপ্ৰদেশৰ দাতিয়া। উপ নিৰ্বাচনৰ বাবে অহা 13 জুলাইলৈকে মনোনয়ন পত্ৰ গ্ৰহণ কৰা হ'ব আৰু 14 জুলাইত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব। অহা 30 জুলাইত সমষ্টিকেইটাত ভোটগ্ৰহণ কৰা হ'ব। বিহাৰৰ বাংকীপুৰ সমষ্টিত বিজেপিৰ সভাপতি নীতিন নবীন সংসদলৈ নিৰ্বাচিত হোৱাত সেই সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। ইফালে গুজৰাটৰ মঞ্জলপুৰ সমষ্টিত যোগেশ ভাই নৰন দাস পেটেলৰ বিয়োগৰ বাবে সমষ্টিটোত পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। মধ্যপ্ৰদেশৰ দাতিয়া সমষ্টিত ৰাজেন্দ্ৰ ভাৰতীৰ বিধায়ক পদ খাৰিজ কৰাৰ পাছত খালী হৈ থকা আসনখনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। উপ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষকে ধৰি বিভিন্নজনে ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ আজি 125 সংখ্যক জয়ন্তী উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি উপৰাষ্ট্ৰপতি ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কয় যে শিক্ষাবিদ, দূৰদৰ্শী নেতা তথা ৰাষ্ট্ৰ নিৰ্মাতা ডঃ মুখাৰ্জীয়ে ভাৰতৰ শিক্ষা, ৰাজনীতি আৰু গণতান্ত্ৰিক যাত্ৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডঃ মুখাৰ্জীৰ জয়ন্তীত শ্ৰদ্ধা জনাই তেওঁৰ সাহসিকতা, জাতীয়তাবাদ আৰু নিস্বাৰ্থ সেৱাৰ শাশ্বত উদাহৰণ বুলি উল্লেখ কৰে। এই উপলক্ষে লিখা এটা প্ৰবন্ধত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৰাজহুৱা জীৱন অখণ্ড ভাৰতৰ প্ৰতি তেওঁৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰমাণ আছিল। তেওঁ কয় যে দেশ বিভাজনৰ সময়ত পশ্চিমবংগ ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থকাটো নিশ্চিত কৰাৰ বাবে ডঃ মুখাৰ্জীয়ে দৃঢ়তাৰে থিয় দিছিল আৰু ইয়াৰ পাছত জম্মু কাশ্মীৰক ভাৰতৰ অভিন্ন অংশ কৰি ৰখাত শক্তিশালী স্থিতি গ্ৰহণ কৰিছিল। জম্মু কাশ্মীৰৰ পৰা 2019 চনত সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ আৰু 35ক অনুচ্ছেদ বাতিল কৰাটো তেওঁৰ ত্যাগৰ প্ৰতি সমুচিত শ্ৰদ্ধাঞ্জলি আছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে বিশিষ্ট চিন্তাবিদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। শ্ৰীশ্বাহে কয় যে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ৰাষ্ট্ৰ প্ৰথম ধাৰণাক নিজৰ জীৱনৰ দিক নিৰ্দেশক কৰি লৈছিল। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ডঃ মুখাৰ্জীৰ জীৱন, ৰাষ্ট্ৰীয় সেৱা আৰু ৰাষ্ট্ৰীয় একতাৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাৰ অনুপ্ৰেৰণামূলক উদাহৰণ বুলি ব্যাখ্যা কৰে। ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জয়ন্তী উপলক্ষে আজি বিয়লি 5 বজাৰ পৰা কলকাতাৰ মিলন মেলা প্ৰাংগণত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত সুৰ, সংগীত আৰু ৰাষ্ট্ৰ আৰু সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ দ্বাৰা ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি সংগীতময় শ্ৰদ্ধা জনোৱা হ'ব। লগতে ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ 125 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি আৰু তেওঁৰ জীৱনৰ সৈতে জড়িত বস্তুবিশেষৰ প্ৰদৰ্শনী কৰা হ'ব। ভেনিজুৱেলাত 24 জুনত হোৱা দুটা বিধ্বংসী ভূমিকম্পত মৃত্যুৰ সংখ্যা 3,342লৈ বৃদ্ধি হৈছে। এই দুৰ্যোগত 16,740ৰো অধিক লোক আহত হয় আৰু 17,000ৰো অধিক লোক গৃহহীন হৈছে। দেশখনৰ সংসদ নেচনেল এছেম্বলিৰ অধ্যক্ষ জৰ্জ ৰনড্ৰিগেজে কয় যে এই পৰ্যন্ত 6,662গৰাকী লোকক উদ্ধাৰ কৰা হৈছে। দেশখনত 24 জুনৰ এই 7.2 আৰু 7.5 ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্প দুটাৰ পাছত কমেও 995টা আফটাৰ শ্বকৰ জোকাৰণি অনুভূত হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ইংলেণ্ডে মেক্সিকোক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাত যোৱা নিশা নৰৱে 5 বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ইপিনে নৰৱেৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছদিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ ৰাওনা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষকে ধৰি বিভিন্নজনে ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জয়ন্তী উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ইংলেণ্ডে মেক্সিকোক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: ইমান পৰে শ্ৰোতাসকলে নবনীতা দাসৰ কণ্ঠত দুটি লোকগীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
4: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপাহাৰ সমাচাৰ শুনিবলৈ পাব।
1: Good afternoon. This is Akashvani and I am Valsa Williams with the Midday News.

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাত আজি বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি

0: সৃষ্টি কৰে। আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়া বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। এ আই ইউ ডি এফেও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভাস্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভাস্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। আজি সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰণক উপাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু বি পি এফ দলে ডঃ তেৰণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে তিনিখন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয়। সদনত আজি কেইবাখনো প্ৰতিবেদন দাখিল কৰা হয়। ইয়াৰ লগতে অসম বিধানসভাৰ সদস্যৰ প্ৰয়োজনীয় অৰ্হতাহীনতা দূৰীকৰণ সংশোধনী অধ্যাদেশ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই বিবৃতি প্ৰদান কৰে। ইয়াৰ পাছতে এই বিষয়টো সন্দৰ্ভত এখন বিধেয়ক আৰু অসম সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰা হয়। ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰীয়া সমষ্টিত কাইলৈ এই উদ্যানখন নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বন বিভাগে চোৱা চিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব। বিধানসভাত বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰীগৰাকীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত সেউজভূমি সংৰক্ষণ সন্দৰ্ভত প্ৰকাশ কৰে। উদ্যানখনৰ অপতৃণ আঁতৰ কৰাৰ নামত সেউজভূমি হ্ৰাস পাইছে নেকি বুলি বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব দিয়ে। তদুপৰি উদ্যানখনলৈ পৰ্যটকৰ আগমন বৃদ্ধিৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ অপব্যৱহাৰ ৰোধ কৰাৰ গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ বাবে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি আৰু এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্ক নেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণাপত্ৰ গ্ৰহণেৰে এই বৈঠকৰ সামৰণি পৰিব। বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বিজ্ঞানসন্মত পদ্ধতিৰে বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান নিশ্চিত কৰা, শেহতীয়া বান গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ উদ্দেশ্যে আজি ধেমাজি জিলাৰ জোনাইত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই সন্দৰ্ভত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া জ্ঞান শৰ্মাই এইদৰে কয়।
1: আজি তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বানত ক্ষতিগ্ৰস্ত কৃষকসকলৰ পৰ্যাপ্ত তেওঁলোকক সা সুবিধা প্ৰদান কৰা, কৃষিৰ ঋণ যিসকল বান ক্ষতিগ্ৰস্ত গ্ৰহণ কৰিছিলে তেখেতসকলৰ কৃষি ঋণ মাফ কৰা আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ কাৰণে আজি আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।
0: এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক জুবিন গাৰ্গৰ কণ্ঠত দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনি আছে জুবিন গাৰ্গৰ কণ্ঠত।

0: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই ঘণ্টাৰ মুখ্য বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদকদ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা 6-দিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কৰিব। নিৰ্বাচন আয়োগে আজি দেশৰ 3খন ৰাজ্য ক্ৰমে বিহাৰ, গুজৰাট আৰু মধ্যপ্ৰদেশৰ 3টা বিধানসভা সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জাননী জাৰি কৰিছে। উপ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষকে ধৰি বিভিন্নজনে ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জয়ন্তী উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। ভেনিজুৱেলাত 24 জুনত হোৱা 2টা বিধ্বংসী ভূমিকম্পত মৃত্যুৰ সংখ্যা 3,342লৈ বৃদ্ধি পাইছে। এই দুৰ্যোগত 16,740ৰো অধিক লোক আহত হয় আৰু 17,000ৰো অধিক লোক গৃহহীন হৈছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ইংলেণ্ডে মেক্সিকোক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আমাৰ এই ঘণ্টাৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।
1: লাকে আকাশবাণী গুৱাহাটী মহাবাহু দনমালিয়া দুণ্ঠু লামজিৰৰ জিগলংপ লামজিৰ কেথান পঞ্জীয়া বাং মিল্টন টেৰাং লামজিৰ আঠে পি কে ইংলং আৰু

0: বড়ো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত, বিধায়ক ডঃ হাবে তেৰণক উপাধ্যক্ষ নিৰ্বাচিত, মানস ৰাষ্ট্ৰীয় উদ্যানৰ সেউজ ভূমি সংৰক্ষণ কৰাৰ বাবে বিশেষ পদক্ষেপ, গুৱাহাটীত ব্ৰিক্স ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত স্পেইন আৰু পৰ্তুগাল মুখামুখি। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰে। আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ আলোচনা বিচাৰে। AIUDFEও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দল সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। আজি সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰণক উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু BPF দলে ডঃ তেৰণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে 3খন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয়। ডঃ হাবে তেৰণক শুভেচ্ছা জ্ঞাপন কৰি মন্ত্ৰী অতুল বৰাই এইদৰে কয়।
2: উপাধ্যক্ষৰ দৰে সন্মানীয় পদত অধিষ্ঠিত হোৱাৰ বাবে তেখেতক অসম গণ পৰিষদ বিধায়িনী দলৰ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন জনাইছো। এগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰ, পাহাৰীয়া জিলাখনৰ এগৰাকী উচ্চ শিক্ষিত কাৰ্বি যুৱক, এই আসনখনত অধিষ্ঠিত হোৱাটো আমাৰ আটাইৰে কাৰণে গৌৰৱৰ বিষয় আৰু বিশেষকৈ পাহাৰীয়া জিলাখনৰ কাৰণে। মই তেখেতক আন্তৰিক শুভেচ্ছা জনাইছোঁ। এগৰাকী যুৱ বিধায়ক, অভিজ্ঞতা সম্পন্ন বিধায়ক, মই ভাবোঁ যে তেখেতৰ যি দায়িত্ব, সেই দায়িত্ব নিশ্চয় অতি গুৰুত্ব সহকাৰে ল'ব। এগৰাকী ডেপুটি স্পীকাৰৰ কৰিব পৰা বহুতখিনি কাম আছে, বিধানসভাত যথেষ্টখিনি কাম আছে আৰু বিধানসভাৰ বাহিৰতো।
1: সদনত আজি কেইবাখনো প্ৰতিবেদন দাখিল কৰা হয়। ইয়াৰ লগতে অসম বিধানসভাৰ সদস্যৰ প্ৰয়োজনীয়তা, অৰ্হতাহীনতা দূৰীকৰণ সংশোধনী অধ্যাদেশ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই বিবৃতি প্ৰদান কৰে। ইয়াৰ পাছতে এই বিষয়টো সন্দৰ্ভত এখন বিধেয়ক তথা অসম সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰা হয়। ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক 1খনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰীয়া সমষ্টিতো কাইলৈ এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বন বিভাগে চোৱা চিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি

0: কৰিব পাৰিব। বিধানসভাত বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্নৰ উত্তৰত বনমন্ত্ৰীগৰাকীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত সেউজভূমি সংৰক্ষণ সন্দৰ্ভত প্ৰকাশ কৰে। উদ্যানখনৰ অপতৃণ আঁতৰ কৰাৰ নামত সেউজভূমি হ্ৰাস পাইছে নেকি বুলি বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত বনমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। তদুপৰি উদ্যানখনলৈ পৰ্যটকৰ আগমন বৃদ্ধিৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ বনৰক্ষীসকলৰ ভাট্টা সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: অসমৰ ৱাইল্ড লাইফত কাম কৰা যিসমূহ এই তৃণমূল পৰ্যায়ৰ কৰ্মী আছে, তেওঁলোকৰ যি অদম্য সাহস আৰু যি ধৰণে বিভাগটোৰ কাৰণে জীৱন দিয় কাম কৰি আছে, সেয়া কিন্তু সঁচাকৈ প্ৰশংসনীয়। আজি অসমৰ বনাঞ্চল ৰক্ষা কৰাৰ মূল নায়কে হ'ল তেওঁলোক। আজি কাজিৰঙা বা মানাহত আমাৰ মহিলা ফৰেষ্ট গাৰ্ডসকলেও 15 কিলোমিটাৰ 20 কিলোমিটাৰ দিনটোত খোজকাঢ়ি সেই বনাঞ্চলখনক প্ৰটেকশ্যন দিবৰ কাৰণে, মানুহ আৰু জীৱ জন্তুৰ সমন্বয় ৰক্ষা কৰিবৰ কাৰণে প্ৰতিটো সময়ত কাম কৰে। গতিকে যদি তেনেকুৱা কোনোবা ফৰেষ্ট গাৰ্ডে পাবলগীয়া টাইগাৰ প্ৰজেক্টৰ কিবা ভাট্টা পোৱা নাই, ইমিডিয়েটলি তাৰ ওপৰত মই খবৰ লৈ মই ইমিডিয়েটলি জানি ল'ম।
0: কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ অপব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি আৰু এই সন্দৰ্ভত দৃঢ় স্থিতি হ'ব লাগিব। তেওঁ ডাৰ্ক নেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণেৰে এই বৈঠকৰ কাইলৈ সামৰণি পৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ দাবী জনাইছে। ৰাজ্যৰ বিভিন্ন জিলাত পৰিষদে এই সন্দৰ্ভত অৱস্থান ধৰ্মঘট এটি কাৰ্যসূচী হাতত লৈছে। বজালী জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এই সন্দৰ্ভত 4 দফীয়া দাবী উত্থাপনেৰে 2খন পৃথক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। পৰিষদৰ সভাপতি লক্ষেশ্বৰ দাস আৰু সাধাৰণ সম্পাদক ৰাজীৱ বায়ন স্বাক্ষৰিত স্মাৰকপত্ৰত অসমৰ বান গৰাখহনীয়াৰ ফলত কৃষি, অৰ্থনীতি, যোগাযোগ ব্যৱস্থা আৰু জনজীৱনত পৰা ব্যাপক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হয়। লগতে বান গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান আৰু কৃষি ঋণ সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ দাবী উত্থাপন কৰা হয়। কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকত গুৰুতৰভাৱে অসুস্থ হৈ কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মধুপুৰ সত্ৰ, উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়ানে জনোৱা মতে, যোৱা প্ৰায় এসপ্তাহ ধৰি জ্বৰত আক্ৰান্ত হৈ স্বাস্থ্যৰ অৱনতি ঘটা সত্ৰাধিকাৰগৰাকীক কালি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি সমন্বয়ৰক্ষী সমিতিৰ তৎপৰতাত সত্ৰৰ ভকতসকলে তেওঁৰ চিকিৎসাৰ তদাৰক কৰি আছে। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি জিতেন্দ্ৰনাথ প্ৰধানী আৰু সাধাৰণ সম্পাদক দীপক দাসে সত্ৰাধিকাৰগৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে তেওঁৰ চিকিৎসাৰ বাবে চৰকাৰক সহায় আগবঢ়াবলৈ আহ্বান জনাইছে। কোকৰাঝাৰ জিলাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু চিখনা জহলাও ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা সৰলভাঙা নদীৰ পাৰত দুষ্প্ৰাপ্য গুইহাপ নিধনৰ অপৰাধত 2জন লোকক গ্ৰেপ্তাৰ কৰা হয়। সীমা সশস্ত্ৰ বাহিনীৰ জোৱান আৰু উল্টাপানী বন সংমণ্ডলৰ কৰ্মচাৰীৰ যুটীয়া অভিযানত যোৱা নিশা লোক দুজনক গ্ৰেপ্তাৰ কৰা হয়। 2জন অভিযুক্তক অধিক তদন্তৰ বাবে কোকৰাঝাৰৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হৈছে। ওদালগুৰি জিলাৰ খৈৰাবাৰীত আজি গাঁওৰক্ষী বাহিনীৰ এখন সভা অনুষ্ঠিত হয়। ভেৰগাঁও মহকুমা আৰক্ষী বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এই সভাত গাঁওৰক্ষী বাহিনীৰ সদস্যসমূহক সক্ৰিয় হৈ অসামাজিক কাম কাজৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিবলৈ উৎসাহিত কৰা হয়। সভাত চৰকাৰৰ তৰফৰ পৰা যোগান ধৰা ছাতি সদস্যসকলৰ মাজত বিতৰণ কৰা হয়। 5 বাৰৰ চেম্পিয়ন ব্ৰাজিলে অপ্ৰত্যাশিতভাৱে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। যোৱা নিশা নৰৱেৰ বিৰুদ্ধে খেলা প্ৰি কোৱাৰ্টাৰ ফাইনেলত 2-1 গ'লৰ ব্যৱধানত ব্ৰাজিল পৰাস্ত হয়। এই জয়ৰ জৰিয়তে নৰৱে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি পুৱা অনুষ্ঠিত।

0: তো প্রি কোৱাৰ্টাৰ ফাইনেলৰ আন এখন খেলত ইংলেণ্ডে মেক্সিকোক 3-2 গলৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ আজি নিশা 12:30 বজাত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত স্পেইন আৰু পৰ্টুগাল মুখামুখি হ'ব। আনহাতে কাইলৈ পুৱা 5:30 বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত। বিধায়ক ডঃ হাবে তৰণক উপাধ্যক্ষ নিৰ্বাচিত। মানস ৰাষ্ট্ৰীয় উদ্যানৰ সেউজভূমি সংৰক্ষণ কৰাৰ বাবে বিশেষ পদক্ষেপ। গুৱাহাটীত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদকদ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত স্পেইন আৰু পৰ্টুগাল মুখামুখি। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত লগতে নিউজ অন এআইআৰ মোবাইল এপযোগে। প্ৰিয়শ্ৰোতা, আমাৰ এতিয়াৰ অনুষ্ঠানসমূহৰ সৈতে বিভিন্ন দায়িত্বত আছে ডিউটিৰ মত লীনা বৰা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, মনোজ হাজৰিকা আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ডিটুৰিমৰ সহায়কাৰী ৰমেন বৰুৱা আৰু ষ্টুডিঅ'ত আছো মই পুলকিতা বৰুৱা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু গয়াশ্ৰোতাৰ অনুষ্ঠান।
2: সমূহ গয়াশ্ৰোতাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো দৰং জিলাৰ চিপাজাৰৰ হাতীমুৰীয়া গাঁৱত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান।
3: মই বৰ্তমান উপস্থিত আছো দৰং জিলাৰ হাতীমুৰীয়া অঞ্চলত আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে এগৰাকী উদ্যমী কৃষক। মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম।
4: নমস্কাৰ,
3: আপোনাৰ পৰিচয়টো জনাব।
4: নমস্কাৰ, মোৰ নাম শ্ৰী পুতুল চহৰীয়া, গাঁও হাতীমুৰীয়া, কিন্তু হাতীমুৰীয়াৰ পৰা 1 কিলোমিটাৰ দূৰত এখন মোৰ পাম ঘৰ, গতিকে ইয়াতে মোৰ খেতি পথাৰ গৰু ছাগলী সকলোবিলাক আছে।
3: যিহেতু আপুনি কৃষি কাৰ্যৰ সৈতে জড়িত, অকণমান জনাওকচোন আপুনি কি কি খেতি কৰে।
4: প্ৰধান ধান খেতি, তাৰ পিছত উপৰা শাক পাচলি, সৰিয়হৰ খেতি আৰু উদ্যান আছে, আপোনাৰ তামোল খেতি আছে, কলৰ খেতি আছে, আটাইখিনিয়ে কৰোঁ, কম বেছি আৰু আটাইখিনিয়ে আছে। আমাৰ গৰু আছে, এতিয়া বৰ্তমান খিৰতী গাই আছে 3জনী।
3: আপোনাৰ খেতিৰ বাবে মাটি কিমান?
4: মাটি নিজাববীয়া মাটি আমাৰ কম যদিও 14 বিঘা মাটি মই খেতি কৰোঁ।
3: 14 বিঘা মাটি খেতি কৰোঁ।
4: মাগুৰি বদ ধান কিবা কিবি, এতিয়া তাৰ উৎপাদনটো কম দেখা পালো, এতিয়া আমি নাৰ্চাৰীৰ পৰা লওঁ।
3: কি কি ধানৰ খেতি কৰোঁ?
4: এতিয়া প্ৰধান আমি ৰঞ্জিতটো কৰোঁ, তাৰপিছত আমি বনি মানে এইটো ৰঞ্জিত বনি বুলিয়ে কয় সেইটো কৰোঁ, আৰু আমাৰ থলুৱা আপোনাৰ জহা মানে জহা তুলসী জহা বুলি কওঁ সেইটো কৰোঁ, তাৰপিছতে আইজুংটো, আমি এইখিনিয়ে মোৰ খেতি মানে মানে খেতিৰ মোৰ মানে বিধান এইখিনি।
3: ধান খেতি কৰোঁতে সাৰ নিশ্চয় প্ৰয়োগ কৰে, সাৰ প্ৰয়োগ কৰাৰ কথা অকণমান জনাওকচোন, কেনেধৰণে আপুনি সাৰ প্ৰয়োগ কৰে?
4: মই তেনেকুৱা খেতি নহয়, মই ৰাসায়নিকটো ব্যৱহাৰ নকৰোঁ, মোৰ নিজৰ গৰু যথেষ্ট আছে, ছাগলী যথেষ্ট আছে, সেইবোৰ আমি এতিয়া বৰ্তমান আপুনি গ'লে দেখা পাব, আটাইখিনি আমি জমাই থৈ দিছোঁ। আমি সময়ত তাৰমানে 4-5 চাহ হাল ধোৱাৰ পিছত সেই বস্তুটো আমি তাতে মানে সিঁচি দিওঁ, সেয়ে আমাৰ সাৰ। অবিশ্বাসে কৰিব আজিৰ যুগত, কাৰণ যিহেতু ৰাসায়নিক নহ'লে মানুহ খেতিয়ে নকৰে, কিন্তু মই দদ হওক চৰা হওক যিটো মই হেৰি কৰোঁ সৰিয়হ কৰোঁ তাতো নিদিওঁ।
3: যিহেতু আপুনি জৈৱিক পথাৰে আপুনি সাৰ প্ৰয়োগ কৰে, কেতিয়াবা এনে আপোনাৰ ধান খেতি নষ্ট হৈছে নেকি?
4: নাই নাই,
3: এতিয়ালৈ আপোনাৰ হোৱা
4: নাই? নাই, কিন্তু অধিক হৈছে, অধিক
3: প্ৰয়োগ কৰাৰ পাছত আপোনাৰ অধিক হৈছে। গতিকে আপোনাৰ এইখিনি কথাৰ পৰা মই এইখিনি নিশ্চিত যে জৈৱিকভাৱেও সাৰ প্ৰয়োগ কৰিলে আজিকালিৰ খেতিয়কে লাভৱান হ'ব পাৰে ৰাসায়নিক সাৰ প্ৰয়োগ কৰাতকৈ।
4: হয়, ৰাসায়নিক ব্যৱহাৰ কৰিলে দেখিছো আমাৰ আশে পাশে পোকেটো নহয়, পোকেটো ধৰে, কিন্তু ফাৰ্ষ্ট টাইম তেওঁলোকে ভালকে খেতি উঠোৱা দেখা পাইছোঁ, কিন্তু 1-2-3 বছৰ পিছত তাত উৎপাদনটো কমি যায়, সেই মাটিডৰাত নিশ্চয় কিবা এটা হয়
3: সাৰ প্ৰয়োগৰ ফলত, নিশ্চয় মাটিখিনি
4: তাৰ ৰাসায়নিক প্ৰয়োগ কৰাৰ কিছুমান নিয়ম আছে, কিন্তু তেওঁলোকে হয়তো নাজানে অধিক হয়তো পৰিমাণ তাতে প্ৰয়োগ কৰিছে কৰাৰ।

0: কাৰণে যিখিনি তেওঁলোকে পাব লাগে পোৱা নাই। এতিয়া ধৰক বৰষুণে আপুনি দেখা পাইছে ইয়াতে যিমান পৰিমাণৰ তাৰমানে সাৰ প্ৰয়োগ কৰিব লাগে তাৰ তিনিগুণে বেছি কৰিছে মোৰ দৃষ্টিত দেই। আমি ধৰক দেখা পাই থাকোঁ, মই যিহেতুকে ব্যৱহাৰে নকৰোঁ, কিন্তু সেই এনেকৈ তাৰমানে মাটিডৰা বেয়া হয় বুলি মই ভাবোঁ আৰু, সেইকাৰণে মই ৰাসায়নিকটো ব্যৱহাৰ নকৰোঁ।
1: যিহেতু আপুনি ধান খেতি কৰে, ধান খেতিৰ পৰা আপোনাৰ উৎপাদন কেনেকুৱা
0: হয়? এতিয়া যোৱাবেলি মই ধান মোৰ এটা মানে এইটো মানে ৰাফ হিচাপ মানে হেৰি আৰু পাৰ বিঘা 18 মোনকে পাই গৈছোঁ।
1: আপুনি যিমানখিনি আপোনাৰ খৰচ হৈছে ধান খেতি কৰোঁতে তাতকৈ আপুনি বহু পৰিমাণে হয়তো লাভ হৈছে
0: কমও মানে এটা মই চাইকেলজি চাইছোঁ মানে হেৰি কৰি মনেদি ভাবি চাইছোঁ মানে মই যিখিনি তাতে প্ৰয়োগ কৰিছিলোঁ তাৰ দুগুণ এক্সট্ৰা মানে আয় হৈছে আৰু জমা হৈছে এনেকুৱা।
1: ধান খেতি কৰোঁতে যে হাল বাই, আপুনি হাল গৰুৰে বাই নে ট্ৰেক্টৰ?
0: আগত বাইছিলোঁ, এইটোতে এতিয়াতো দেখিছে আধুনিক। এতিয়া তাৰমানে মই যোৱাবেলি গৰু বেচিছোঁ, তাৰপিছত কিন্তু হাল বায়ে কৰিছিলোঁ, যদিও ট্ৰেক্টৰ মানে বোৱা যায় কিন্তু লাষ্টত আমি হালেদি ফিনিচিং কৰি খেতিটো কৰিছিলোঁ। কিন্তু এতিয়া দেখিলোঁ যে মানে নোৱাৰোঁ, হাল বাবলৈ মানে এনেকুৱা হৈছে আৰু ৰাইজৰে নাই, গতিকে এতিয়া তাৰমানে ট্ৰেক্টৰেদিয়ে কৰা যায়। এতিয়া আমি মাটিবিলাক বাম, ফাৰ্ষ্ট টাইম বাই আমি আকৌ অসমৰমান বাই থ'ম, অসমৰ বামতে দুচা দুচা বাই থ'ম, থোৱাৰ পিছত এমাহ পেলাই থ'ম, থৈ আমি আকৌ এমাহৰ পিছত আকৌ 3-4 চাহ বাই এই গোবৰটো পেলাই খেতি ধৰালোঁ গম তেনেকুৱা।
1: ধান খেতিৰ বিষয়ে ভালেখিনিও জনালে, এতিয়া মই জানিব বিচাৰিছোঁ আপুনি যিহেতু অন্য শস্যৰ খেতি কৰা বুলিও কৈছে, আপুনি জনাওকচোন কিহৰ কিহৰ খেতি কৰে আপুনি?
0: হয়, এইবেলি বৰ্তমান মই আপোনাৰ মিছা কোৱা হ'ব, এইবেলি মোৰ কিবা এটা অসুখত পৰি আছোঁ, বিশেষ খেতি নাই, কিন্তু মই আটাইবোৰে কৰোঁ, জিকা, ভোল, ভেন্দি, শাক পাচলি যিখিনি খেতি আছে মোৰ আটাইখিনি কৰোঁ, মোৰ সেই হিচাপে সুবিধা আছে 3 বিঘা এইটো মোৰ ওখ জেগা, এইখিনি সেইখিনিত মই কৰি মই মানে হেৰি মোৰ দুজনী ছোৱালী, এজনী ধৰ মানে বিয়া পাছ কৰিলে, তেখেতে নাৰ্ছিং কিবা এটা কৰি আছে এতিয়া আকৌ চৰকাৰী, সৰুজনী 10th, মই সেইখিনিৰ ওপৰত জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক মই পৰিচালনা কৰি আছোঁ। হয়, আৰু বেলেগ মোৰ একো নাই, আৰু এই যে আছে মানে সিহঁতি গাই আছে জাৰ্চি এজনী আৰু বাকী দুজনী
1: গৰুৰ কথা নিশ্চয় সুধিম।
0: হয়,
1: আপুনি এই যিখিনি পাচলিৰ খেতি কৰোঁ বুলি ক'লে, সেই পাচলিৰ খেতি কৰোঁতে আপুনি সঁচ ক'ৰ পৰা লয়?
0: আচ্ছা, এইখিনি আমাৰ থলুৱা তাৰমানে শাকৰ বিধান আমি নিজৰ থাকে, এইটো আমাৰ থলুৱা সেইটো আমি ৰাখি থাকোঁ, এইটো মানে ৰি কৰি থাকোঁ মানে এই যোন মানে লাই শাক বুলি কওঁ, আৰু বাকী যিটো পালেং শাক এইটো আমি মানে নাৰ্চাৰীৰ পৰা কৰোঁ, পালেং শাক আছে আছে আমাৰ এচি পা ধৰক বহুত দূৰ নহয়, গৰুকুটি বহুত দূৰ নহয়, ওচৰতে ওচৰতে আছে আমাৰ, লাগ বুলি কি পাওঁ এইখিনি বস্তু আমি বিচাৰি গ'লে সুবিধাখিনি এইখিনি আছে। আৰু ভোল জিকা তাৰমানে থলুৱা জাতটো আছে, এতিয়া মই এতিয়া নমলীয়াকৈ কৰিছোঁ, থলুৱাটো নমলীয়াকৈ হয়, এইটো আমাৰ শালি বুলি কওঁ, সেই জিকাটো এতিয়া মোৰ হ'ব, মোৰ অসুখ হৈ আছে যদিও মই মানুহ আনি মানে চাংটো কৰা হ'ব, এতিয়া কিন্তু পুলিবিলাক হৈ উঠিছে মানে এইটো লোকেল মানে জিকা বুলি কয় আৰু এইটো তেনেকুৱা। আৰু যিটো এটা হাইব্ৰিড বুলি কয় সেইটো আমি নাৰ্চাৰীৰ পৰা কৰোঁ, নাৰ্চাৰীৰ পৰা আনো, কিন্তু জাতটোৱে হাইব্ৰিড, কিন্তু মোৰ খেতিটো হাইব্ৰিড নহয়, মই অকল গোবৰে থাকিব গুৰত হে, আৰু ধৰক তাতে পোক পৰিছে গতিকে মই তাতে বেলেগ ব্যৱস্থা কৰোঁ। হয়,
1: যিহেতু আপুনি পাচলিৰ খেতি কৰে বহলভাৱে আপুনি পাচলিৰ খেতি কৰে, উৎপাদন নিশ্চয় আপোনাৰ বহুত, সেই উৎপাদনখিনি আপুনি কেনেদৰে বিক্ৰী কৰে নে নিজৰ বাবে ৰাখে?
0: নাই নাই, সেইখিনি বিক্ৰী নকৰিলে মই কেনেকে ছোৱালী বিএ পাছ কৰাম, গতিকে মই এইখিনি বহুত কষ্ট কৰা হয় বাৰু, ইয়াতে মই তাৰমানে খেতি কৰোঁ চিপাজত মানে ডেইলি চিপাজত মানে বজাৰ পাওঁ, কিন্তু আমাৰ বস্তুখিনি আগত যায় আগতীয়াকৈ মানে গ্ৰাহক পাওঁ, নিজে লৈ যাওঁ, নিজে লৈ যাওঁ, গাখীৰ লৈ যাওঁ, লগত দৈ লৈ যাওঁ, অলপ দৈ থৈ দিওঁ, তাৰ লগতে শাক পাচলি অলপ থাকিল, কিবা কিবি থাকিল সেনেকে।
1: যিহেতু আপুনি উল্লেখ কৰিলে গাই গৰু আছে,
0: হয়,
1: আপোনাৰ গৰু কেইজনী?
0: গৰু বৰ্তমান 9জনী।
1: ছাগলী আছেনে?
0: ছাগলী আছে 15-18টামান থাকিব লাগে,
1: গৰুৰ পৰা আপোনাৰ উৎপাদন কেনেকুৱা?
0: গৰুৰ উৎপাদন বেয়া নহয় বাৰু, খিৰতি বৰ্তমান মই 3টা আছে, তেওঁলোকৰ মানে যিজন জাৰ্চি 2 বেলিৰ ভিতৰত 6 লিটাৰমান গাখীৰ আছে, হয় মানে এইটো মানে হেৰি জাৰ্চি নহয় দেই, এইটো আমাৰ থলুৱা জাৰ্চি, কৰ্চ বুলি কয়, কৰ্চ কৃত্ৰিমতা যি কৰা এইটো, আৰু মানে আপোনাৰ এই লোকেল আছে এই দুজনী, তেওঁলোকৰো 2 লিটাৰমানকৈ ওলায়,
1: মুঠ আপোনাৰ 8 লিটাৰ গাখীৰৰ উৎপাদন ভালেখিনি, সেই গাখীৰখিনি বিক্ৰীৰ বাবে নিশ্চয়
0: হয় চিপাজাৰত লৈ যোৱা হয়, ঘৰত 1 লিটাৰমান লাগে।
1: হয়, আৰু ছাগলীৰ বিষয়ে কওকচোন, ছাগলী কেইজনী আছে?
0: ছাগলী এতিয়া মানে পোৱালি দি ভিতৰত 18টা মান আছে।
1: 18টা ছাগলী।

0: হয় এতিয়া বিক্ৰী কৰিব হৈছে, পঠা ছাগলী আছে আৰু পাঠি ছাগলী কিছুমান আছে, বিক্ৰী কৰিব হৈছে।
1: কেনেকুৱা মূল্যত
0: বিক্ৰী? এটা 3500 এনেকুৱাকৈ পোৱা যায়।
1: আপোনাৰ যিহেতু গৰু বা ছাগলী বহু পৰিমাণতে আছে, তেওঁলোকৰ শুশ্ৰূষা আপুনি কেনেকৈ কৰে?
0: এই আপোনাক ক'লো ৰাতিপুৱাতে এইবিলাক তাৰমানে কৰিলোঁ, কৰি কেনে আকৌ বেচা কিনে কৰিব শিৱাজাৰত যাওঁ। শিৱাজাৰৰ পৰা আহি আকৌ আহি কেনে মানে দূৰাই দিয়া পানী খুওৱা তেনেকুৱা কৰা যায়। ঘৰৰ পৰা আহে মানুহ কেতিয়াবা, আহি তেওঁলোকক অলপ সহায় কৰে। মানুহৰ বিশেষ নাই, আমি তিনিটাই
1: ঘৰৰ মানুহখিনিও আপোনাক সহায় কৰে।
0: ঘৰৰ মানুহ আৰু মালিকিনী আহে আৰু।
1: হয়, মই এইখিনিতে এটা কথা জানিবলৈ বিচাৰিছো যে আজিকালি যিসকল কৃষক আছে সেইসকলক আমাৰ অসম চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া দেখা যায়। হয়, আপুনি কেতিয়াবা তেনেকুৱা প্ৰশিক্ষণ লৈছে?
0: আমাৰ ইয়াতে আহিছিলে 2-3 বাৰ আমি লৈছিলো বাৰু প্ৰশিক্ষণ।
1: এইটো খেতিৰ বাবে নে গৰু
0: ছাগলী? খেতিৰ বাবে
1: গৰু ছাগলী পালনৰ বাবে কেতিয়াও আপুনি প্ৰশিক্ষণ লোৱা নাই?
0: নাই, তেনেকুৱা মই লোৱা নাই।
1: ঘৰুৱাভাৱে নিজে
0: সৰুৰ পৰা ধৰ দেউতাহঁতেও কৰিছিলে, তেওঁলোকক লক্ষ্য কৰি আমি তাৰমানে এনেকে
1: খেতিৰ বাবে যিটো প্ৰশিক্ষণ লোৱা বুলি ক'লে সেইটো কেইদিনীয়া আছিলে?
0: এইটো নাই, এদিনীয়া আছিলে।
1: আৰু আজিকালি সচৰাচৰ দেখা যায় যে খেতি কৰোঁতে কৃষকসকলে নিজৰ মাটিডৰা ভাল নে বেয়া, গুণাগুণ কেনেকুৱা পৰীক্ষা কৰা দেখা যায়। আপুনি কেতিয়াবা পৰীক্ষা কৰিছে নেকি?
0: বহুত দেৰি হৈছে, আমাৰ পৰীক্ষা কৰা হৈছিলে, বহুত দেৰি হৈছে, গতিকে এতিয়া এইটো আপোনাৰ কম 8 বছৰ হৈ গৈছে, তেতিয়াৰ পৰা আমাৰ এইবিলাক আৰু পৰীক্ষা কৰা হোৱা নাই।
1: এই 8 বছৰ আগতে আপোনাৰ যি ফল মানে পাইছিলে, নিশ্চয় আপুনি সুফল পাইছে, সেইবাবে আপুনি এতিয়ালৈকে?
0: নাই, এতিয়ালৈকে আমাৰ ঠিকে আছে,
1: ঠিকে কৃষি কাৰ্যৰ সৈতে।
0: মেইন কথা মই এটা উপলব্ধি কৰিছো, মই ৰাসায়নিক প্ৰয়োগ নকৰোঁ। ৰাসায়নিক কিন্তু প্ৰয়োগ কৰিলে এইটো জানিব আপুনি মাটিডৰা নিশ্চয় অলপ ইফাল ইফাল হয়।
1: প্ৰথম অৱস্থাত যদিও ভাল ফল ধৰে, পাছলৈ গুণাগুণ কমি যায়।
0: আপোনাক কৈছো, আমাৰ ওচৰত দেখিছো তেনেকুৱা, তেওঁলোকে ধুনীয়া ফল পাইছিলে, এতিয়া দেখা নাযায়।
1: হয়, নিশ্চয় আপুনি খুব সুন্দৰ কথা কৈছে, ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ কেনেদৰে জৈৱিক সাৰ প্ৰয়োগ কৰি ভাল খেতিডৰা ভালকৈ খেতি কৰিব পাৰি, খুব সুন্দৰকৈ আপুনি জনালে। মই আশা কৰিছো আমাৰ যিসকল কৃষক বন্ধু আছে, গয়া শ্ৰোতা অনুষ্ঠানৰ যিসকল শ্ৰোতা আছে, আপোনাৰ এই কথাখিনিৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব। আৰু আপোনালৈ অশেষ ধন্যবাদ, আপুনি এইদৰে আপোনাৰ কৃষি কাৰ্যৰ সৈতে জড়িত হৈ থাকক। অনুষ্ঠানত এইবাৰ শুনক কৃষ্ণকান্ত নাথৰ দ্বাৰা পৰিৱেশিত এটি চিয়া গীত।
2: মোৰ নাম শ্ৰী কৃষ্ণকান্ত নাথ, গাঁও দক্ষিণ চুবুৰী।

0: ইমান পৰে শ্ৰোতাসকলে, দৰং জিলাৰ চিপাঝৰৰ হাতীমৰীয়া গাঁৱত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানটি শুনিলে। আমাৰ আজিৰ গঞাশ্ৰোতাৰ অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

শ্রোতাসকলক প্রথমে জানাবলৈ লৈছো আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠান সূচীৰ বিষয়ে। আজি নিশা 9:30 বজাত দীপক কুমাৰ শৰ্মা ৰচিত নাটক পুৱতি তৰাৰ হাঁহি, প্ৰযোজনা নয়ন প্ৰসাদৰ। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহৱস্থানলৈ, এই বিষয়ে আলোচনাত ভাগ ল'ব প্ৰিয়ংকা হাতীমতা আৰু সুৰশ্ৰী পাটোৱাৰীয়ে, আগ ধৰিব মানসজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ। 6:40 বজাত ক্ৰীড়া বাৰ্তা, 7:30 বজাত ফিফা ৱৰ্ল্ড কাপ 2026 দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 8:02 বজাত পৰিয়াল কল্যাণ অনুষ্ঠানত মেণ্টেল হেলথ এণ্ড এৱাৰনেছ, এই বিষয়ে ডাঃ নিমি বৰগোহাঁইৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 7:05 বজাত বৃন্দগান, 7:20 বজাত আকৌ শুনোৱা হওক। 7:35 বজাত পূবালীৰ সুৰ অনুষ্ঠানত অসীময় ইংতি আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত, 9:00 বজাত অসমীয়া বোলছবিৰ গীত অনুষ্ঠান চিত্ৰগীত, 9:15 বজাত বিধানসভাত আজিৰ দিনটো। এয়া আছিল আমাৰ আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সূচীৰ বিষয়ে। এইখিনিতে শ্ৰোতাসকলক জনাবলৈ লৈছো আমাৰ কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সূচীৰ বিষয়ে। কাইলৈ পুৱা 10:00 বজাত জীৱন সুৰভি অনুষ্ঠানত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল বৰ্মনৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব।

দুপৰীয়া 12:30 বজাত আইদৰ বুলতি অনুষ্ঠানত দৰং জিলাৰ বালিপুটাৰ নয়নমণি নামতি দলৰ শিল্পীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। সন্ধিয়া 5:20 বজাত চাহগছৰ মাজে মাজে অনুষ্ঠানত গোলকীয় উষ্ণতা বৃদ্ধি, জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি। এই বিষয়ে সুশীল কুমাৰ সুৰীৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ অঞ্জু দাসৰ লগতে ৰিজু নায়কৰ চুটিগল্প আৰু সাধন টিগা আৰু সহশিল্পীসকলে পৰিৱেশন কৰা ঝুমৰ। নিশা 8:02 বজাত খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা ৱৰ্ল্ড কাপ 2026 এই বিষয়ে আলোচনাত ভাগ ল'ব জিতেন শৰ্মা, নয়ন প্ৰসাদ আৰু সৌৰভ কুমাৰ বৰাই। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দুপৰীয়া 12:15 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ খণ্ড। সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য কৃষক

পদকৰ তেজে ধোৱা ইতিহাস পথৰুঘাট। আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱী, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 5:55 জ্ঞান বিজ্ঞান, পুৱা 7 বজাত আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 ৰূপালী লহৰ, অনুষ্ঠানটিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 8:30 গীতিমালিকাত অপৰ্ণা দত্ত চৌধুৰী, দিলীপ দাস, গীতাঞ্জলি কায়ন, জয়প্ৰকাশ মেধি আৰু মালবিকা বৰাৰ কণ্ঠৰ গীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী
2: বিদ্যাৰ্থীৰ অনুষ্ঠান।

0: সমূহ ছাত্রছাত্রীলৈ প্রীতি আর শুভেচ্ছা জানাই আজি অনুষ্ঠান মুকলি করছো। তোমালোকলৈ আগবঢ়াইছো এয়া রূপক টমাস আলভা এডিশন। রূপকখনি তোমালোকলৈ যুগুতাই দিছে ডক্টর রমেশ চন্দ্র গোস্বামীয়ে। শুনো আহা টমাস আলভা এডিশনের দ্বিতীয় খণ্ড।
1: ১৮৬৪ চনত তেওঁ ৰেলৰ কামবোৰ এৰি দি কানাডাৰ ষ্ট্ৰেটফৰ্ড নামৰ জংচন এটাত টেলিগ্ৰাফাৰ হিচাপে কামত সোমাইছিল। তাততো বেছদিন থাকিব নোৱাৰিলে।
2: কিয় মামা?
1: তেওঁ টেলিগ্ৰাফ অফিচতে এটা পৰীক্ষাগাৰ খুলি পৰীক্ষা চলাই গৈছিল। বিভাগীয় পৰিদৰ্শকে তাত আপত্তি কৰা নাছিল। ৰাতি যাতে এডিছনকে ধৰি কোনো টেলিগ্ৰাফাৰ টোপনিত নপৰে সেই উদ্দেশ্যে পৰিদৰ্শকে এটা নিয়ম কৰিছিল। নিয়মটো অনুযায়ী প্ৰত্যেকেই প্ৰতি ঘণ্টাৰ মূৰে মূৰে প্ৰধান দপ্তৰলৈ এটা সংকেত পঠাই থাকিব লাগিছিল।
2: বুজিলোঁ, এওঁ টোপনি আহিছিল।
1: তেওঁ ঘূৰিছিল কি ঘণ্টাই ঘণ্টাই সংকেত পঠাই থকা কামটো হাতেৰে নকৰি তাৰ বাবে এটা যন্ত্ৰ আৱিষ্কাৰ কৰি তাকে কামত লগাইছিল আৰু তেওঁ আৰামত পৰীক্ষাগাৰত ব্যস্ত হৈ পৰিছিল।
3: বাহ, মজাৰ কথা।
1: কিন্তু হলে কি হ'ব, অসময়ত প্ৰধান দপ্তৰে তেওঁলৈ বাৰ্তা পঠাই কোনো উত্তৰ নাপাইছিল, গতিকে তেওঁ পৰীক্ষাগাৰ আঁতৰাই দিছিল।
4: এৰা, সেইকাৰণেহে তেওঁ চাকৰি এৰি দিছিল।
3: পিছে তেওঁকতো পইচা লাগিবই।
1: নিশ্চয় পইচা লাগিবই। বাৰু, তোমালোকে বষ্টন নামৰ ঠাই এখনৰ নাম শুনিছা?
2: শুনিছো।
3: আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ঠাই।
1: প্ৰায় 5 বছৰ কাল ওটো টেলিগ্ৰাফাৰ হিচাপে কাম কৰাৰ পাছত তেওঁ 1868 চনত বষ্টনলৈ গ'ল। তাতে এটা চাকৰিত সোমাল।
3: গৱেষণাৰ কাম এই পেলালে নেকি বাৰু?
1: এৰিব কিয়, তাতে তেওঁ অফিচটোত পঁইতাচোৰাৰ উৎপাত দেখি পঁইতাচোৰা মৰা বৈদ্যুতিক ফান এখন সাজি উলিয়ালে। প্ৰয়োজন দেখি এটা ভোট ৰেকৰ্ডাৰ যন্ত্ৰ আৱিষ্কাৰ কৰিলে আৰু তাতোকৈ এটা ডাঙৰ আৱিষ্কাৰ কৰিলে। আগতে এডাল টেলিগ্ৰাফৰ তাঁৰেদি মাত্ৰ এটাহে বাৰ্তা পঠাব পৰা গৈছিল। তেওঁ গৱেষণা কৰি কৰি এডাল তাঁৰেদি প্ৰথমে 2টা, তাৰপিছত 4টা আৰু শেষত 6টাকৈ বাৰ্তা অনা নিয়া কৰিব পৰা কৰিলে।
3: কেৱল আৱিষ্কাৰ আৰু আৱিষ্কাৰ, কাম আৰু কাম।
4: চাকৰি বা ধন ঘটাত মন নিদিছিল হ'বলা?
1: বষ্টনৰ চাকৰিটোত তেওঁ নাথাকিল। 1869 চনৰ মাজভাগত অৰ্থাৎ বষ্টনত এবছৰমান চাকৰি কৰাৰ পাছত তেওঁ নিউয়ৰ্ক পালেগৈ। তেতিয়া তেওঁৰ হাতত প্ৰায় ফুটাকৰি এটাও নাই।
2: তেনেহ'লে কেনেকৈ চলিব?
1: অতিপাত কষ্ট হৈছিল তেওঁৰ। খাবলৈ পইচা নাই, থাকিবলৈ ঠাই নাই, কেনেবাকৈ এখন বেটাৰীৰ দোকানৰ ঠেক কোঠালি এটাত তেওঁ কেইটামান দিন কটালে।
4: ইমান প্ৰতিভা থকা লোকেনো চাকৰি নাপাবনে?
1: পালে, চাকৰি পালে। গোল্ড ইণ্ডিকেটৰ কোম্পানী নামৰ কোম্পানী এটাত কিছুদিন কাম কৰিলে, দৰমহা $300। সেইকালত বেয়া দৰমহা নহয়।
3: গৱেষণাৰ কাম একা
1: এৰি পেলোৱাৰ প্ৰশ্নই নুঠেৰিমি। টেলিগ্ৰাফীৰ গৱেষণাত তেওঁ অধিক মনোযোগ দিলে। তাতো নতুন আৱিষ্কাৰ অব্যাহত থাকিল।
3: আৰু কি আৱিষ্কাৰ কৰিলে?
1: আগতে টেলিগ্ৰাফীৰ বাৰ্তাবোৰ হাতেৰে লিখি যাব লগা আছিল, তেওঁ সেইবোৰ নিজে নিজে ছপা হৈ ওলোৱাৰ ব্যৱস্থা আৱিষ্কাৰ কৰিলে।
4: তেন্তে আৰু ভাল চাকৰি পাব লাগে দেখোন।
1: ঠিক

0: কৰি নহলেও তেওঁৰ দক্ষতাৰ বাবে এবছৰৰ ভিতৰতে তেওঁ বহু ধন আৰ্জিব পাৰিলে।
1: মামা অলপ বহলাই ক'বানে?
0: গোল্ড ষ্টক এক্সচেঞ্জ টেলিগ্ৰাফ কোম্পানী নামৰ এটা কোম্পানী আছিল। ই বজাৰ দৰৰ খবৰ আদান প্ৰদানৰ ব্যৱসায় চলায়। এডিছনে উদ্ভাৱন কৰা এটা উন্নত কৌশলে কোম্পানীটোৰ ব্যৱসায় বহু গুণে বাঢ়ি যোৱাত সহায় কৰিছিল আৰু তাকে দেখি কোম্পানী এডিছনক $40,000 ধন দি দিয়ে পক্সিছ হিচাপে।
2: একে কবই তেওঁ সোণৰ দুৱাৰ মুকলি হ'ল দেখোন।
0: কথাটো মিছা নহয়। আৰু সেই ধনেৰে তেওঁ 3খনকৈ দোকান, অফিচ, পৰীক্ষাগাৰ আৰু কাৰখানা খুলিলে। কাৰখানাত নিজৰ পেটেণ্টৰ বহু বস্তু উভৈ নদী কৰি সাজি উলিয়ালে।
1: পৰীক্ষাগাৰত গৱেষণাও নিশ্চয় চলি থাকিল।
0: চলি থাকিল। 1871-72 চনত তেওঁ আন এটা ডাঙৰ কাম কৰিলে। কেইবছৰমান পূৰ্বে ক্ৰিষ্টোফাৰ চোলছ নামৰ মানুহ এজনে এটা টাইপৰাইটাৰ আৱিষ্কাৰ কৰিছিল। এডিছনে তাৰ বহু উন্নতি সাধি উলিয়ালে। সেই আৰ্হিটোকে লৈ ৰেমিংটন নামৰ কোম্পানীটোৱে সুন্দৰ টাইপৰাইটাৰ সাজি উলিয়াইছিল।
2: এইবোৰলৈ চাই বুজিব পাৰি যে তেওঁ চাকৰি কৰাতকৈ জীৱনজুৰি গৱেষণা কৰাই ভাল আছিল, নহয়নে?
0: তাকেই কৰিছিল তেওঁ। 1876 চনত নিউ জাৰ্চিৰ মেনলো পাৰ্ক নামৰ সৰু গাঁও এখনৰ ওচৰত এটা বেছ ডাঙৰ পৰীক্ষাগাৰ তেওঁ নিৰ্মাণ কৰায় আৰু তাতে ইটোৰ পৰা সিটোকৈ বহুত আৱিষ্কাৰ কৰি গৈ থাকে।
3: যেনে মামা
0: আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ নাম তোমালোকে নিশ্চয় শুনিছা।
3: হয়, শুনিছো।
0: কেইবছৰমান আগতে গ্ৰাহাম বেলে যি টেলিফোন আৱিষ্কাৰ কৰিছিল সি সিমান কাৰ্যকাৰী নাছিল। এডিছনে তাৰ ভালেখিনি সাল সলনি কৰিছিল আৰু তাৰ ফলতহে ফোনত কথা বতৰাবোৰ স্পষ্টকৈ শুনাটো সম্ভৱ হৈছিল।
2: এটা কথা মনত পৰিছে বুইছ?
0: কি কোৱাচোন বাইদেউ?
2: গ্ৰামোফোন যে, এই গ্ৰামোফোন টমাছ আলভা এডিছনে আৱিষ্কাৰ কৰিছিল যেন পাওঁ, নহয়নে?
0: তেওঁ আৱিষ্কাৰ কৰিছিল। অৱশ্যে তেওঁৰ যন্ত্ৰটোক ফোনোগ্ৰাম বুলিহে জনা গৈছিল। 1877 চনত তেওঁ ফোনোগ্ৰাম আৱিষ্কাৰ কৰিছিল।
1: মোৰো ফোনোগ্ৰাম আৱিষ্কাৰৰ বিষয়ে পঢ়া মনত পৰিছে।
0: তেনেহ'লে কোৱাচোন, ফোনোগ্ৰামত একেবাৰে প্ৰথমতে শুনিবলৈ পোৱা কথাখিনি কি আছিল?
1: হেৰি নেকি, মেৰি হেড এ লিটল লেম্প।
0: একেবাৰে শুদ্ধ হৈছে, মেৰি হেড এ লিটল লেম্প।
3: ফোনোগ্ৰামত গানো শুনিব পাৰি নেকি মামা?
0: পাৰি মানে ঘাইকৈ গান শুনিবৰ বাবেইতো ব্যৱহাৰ কৰা হৈছিল।
3: আমি দেখোন ফোনোগ্ৰাম দেখাই নাই।
0: ক'ত দেখিবা, সেইবোৰ যন্ত্ৰ আজিকালি নচলাই হৈ পৰিছে।
2: ৰিমিঅ, অকণমান আন্ধাৰ আন্ধাৰ লাগিছে অ'।
1: ৰ'বা মা, লাইটটো জ্বলাই দিছোঁ।
0: পাই গৈছোঁ। এই লাইট যে জ্বলাইছা, মানে ঘূৰণীয়া বাল্বৰ লাইটটো,
1: সেয়াও আলভা এডিছনৰ আৱিষ্কাৰ নেকি?
2: ময়ো ক'ৰবাত পঢ়িবলৈ পাইছোঁ।
0: 20শতিকাৰ আৰম্ভণিতে আৰ্ক লেম্প নামে এবিধ চাকি ওলাইছিল।
3: বিজুলীৰে জ্বলিছিল নে মামা?
0: বিজুলীৰে জ্বলিছিল। সেইটো আৱিষ্কাৰ কৰিছিল উইলিয়াম ৱালাছ নামৰ মানুহ এজনে। এই চাকিয়ে বৰ বেছি তাপ উৎপন্ন কৰিছিল, গোন্ধাইছিলো বেয়াকৈ।
3: বিজুলী চাকিও গোন্ধাই নে?
0: সেইকাৰণেতো এডিছন বহি থাকিব নোৱাৰিলে। তেওঁ 1878 চনত মেনলো পাৰ্কত থকা নিজা পৰীক্ষাগাৰত একাণপতীয়াকৈ কামত লাগিল। সেই সময়ত যিসকল লোকে বিজুলী সম্পৰ্কে ভালদৰে জানিছিল তেওঁলোকে ভাবিছিল যে উত্তাপ আৰু গোন্ধ কমাই পেলোৱাটো অসম্ভৱ। তেওঁলোকে এডিছনক ভেঙুচালি কৰিবলৈ ধৰিলে।
3: কেনে মানুহ সেইবোৰ?
0: কিন্তু মেনলো পাৰ্কৰ যাদুকৰ আলভা এডিছনে কামটো কৰিহে এৰিলে। আজি যে বাল্বটোৰ ভিতৰত তাঁৰ এডাল পকাই থোৱা থাকে,
1: ফিলামেণ্টডাল নে?
0: এৰা, ফিলামেণ্টডাল সেয়া তেওঁৰেই আৱিষ্কাৰ। ঘূৰণীয়া সেই বাল্বটো তেওঁৰেই সৃষ্টি। বাৰু কোৱাচোন, ফিলামেণ্টডালৰ বাহিৰে বাল্বটোৰ ভিতৰত কি থাকে?
3: কি থাকিব আৰু, বায়ু থাকে আকৌ?
1: নাই নাই, একোৱেই নাথাকে।
0: ঠিক কথা কৈছা। ইংৰাজীত তাক ভেকুৱাম বোলা হয়। বায়ু থাকিলে ফিলামেণ্টডাল পুৰি যায়। সেই সত্যটো ধৰা পেলাবলৈ এডিছনে বহুবাৰ বিভিন্ন ধৰণে পৰীক্ষা কৰিব লগা হৈছিল।
3: মানুহটো কেৱল পৰীক্ষা আৰু পৰীক্ষা,
2: নহ'লেনো ইমান ডাঙৰ আৱিষ্কাৰ কেনেকৈ কৰিব?
0: এডিছনে বাল্বৰ পৰা বায়ু বাহিৰ কৰি কৰি পৰীক্ষা কৰি যাওঁতে 1879 চনৰ মাজভাগত কৃতকাৰ্য হৈছিল।
1: মানে আজিৰ নিচিনা এনে বাল্বটো আৱিষ্কাৰ কৰিব পাৰিছিল?
0: কম তাপ আৰু বেছি পোহৰ দিয়া দুৰ্গন্ধ নথকা লেম্পটো সৃষ্টি কৰিছিল।
1: মামা, তেওঁ আৰু কি আৱিষ্কাৰ কৰিছিল? মই এজন মনতে পেলাব পৰা নাই।
0: তেওঁৰ আৱিষ্কাৰৰ হিচাপ দিয়া মোৰ বাবে সম্ভৱ নহয়। হ'লেও আৰু দুটামান ডাঙৰ আৱিষ্কাৰৰ কথা কওঁ। ওঠৰশ একাশী বিৰাশী চনত তেওঁ পৃথিৱীৰ প্ৰথম

0: বিজুলী চালিত ৰেলগাড়ী আৱিষ্কাৰ কৰে আৰু 1891 চনত এডিছনে কাইনেটোস্কোপ নামৰ এটা সঁজুলি উলিয়ায়।
1: কাইনেটোস্কোপ যে ই কি কাম কৰে?
0: ইয়াৰ দ্বাৰা গতিশীল ছবি পৰ্দাত পেলাই চাব পৰা যায়।
2: মানে চিনেমাৰ দৰে নেকি মামা?
0: একেবাৰে ঠিক। পিছে চিনেমা বুলিলে আমি যি বুজো তাত ছবিৰ লগতে মাত কথাও থাকে। তেওঁ ছবিৰ লগতে কথা উলিয়াব পাৰিছিল ঠিকেই, কিন্তু তাত বাৰুকৈ সফল হ'ব পৰা নাছিল। বাৰু তোমালোকে প্ৰথম মহাযুদ্ধৰ কথা শুনিছানে?
2: শুনিছো।
0: কেতিয়া হৈছিল বাৰু?
1: 1914 চনৰ পৰা 1918 চনলৈকে।
0: প্ৰথম মহাযুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে তেওঁক গুৰুত্বপূৰ্ণ কামত নিয়োগ কৰিছিল। তেওঁ যুদ্ধত ব্যৱহাৰ কৰিব পৰা কিছুমান ৰাসায়নিক পদাৰ্থ প্ৰস্তুত কৰিব লগা হৈছিল।
3: এইবাৰ আৰু নিজৰ গৱেষণা গ'ল চাগে।
0: ক'ত যাব, তাতো তেওঁ 40টামান এনেকুৱা সৰু বৰ আহিলা আৱিষ্কাৰ কৰিলে যিবোৰ যুদ্ধৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছিল। আৰু তাৰ ভিতৰত এটা আছিল পানীৰ তলত কথা শুনা ব্যৱস্থা। সেই ব্যৱস্থাৰে চলি গৈ থকা টৰ্পেডো আৰু ছাবমেৰিন ধৰা পেলাব পাৰি।
1: মামা
0: কোৱা ৰেমি,
1: ছাবমেৰিন কি বুজো, কিন্তু টৰ্পেডো?
0: অ' টৰ্পেডো, টৰ্পেডো হৈছে এবিধ আগ্নেয়াস্ত্ৰ। ই পানীৰ তলেদি গৈ জাহাজ ধ্বংস কৰি দিব পাৰে। তেওঁৰ আৰু এটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰ আছে। তেওঁ এনে এবিধ সন্ধান চাকি আৱিষ্কাৰ কৰে যিয়ে পানীৰ তলতো পোহৰ দিয়ে।
3: এই যাদুকৰজনে জীৱনত ইমান কাম কেনেকৈ কৰিছিল?
0: কেনেকৈ কৰিছিল মানে কৰিছিল সময়ৰ সদব্যৱহাৰ কৰি। তেওঁ দিনটোৰ 24 ঘণ্টাৰ ভিতৰত মাত্ৰ 4-5 ঘণ্টাহে শুইছিল, বাকী কেৱল কাম কাম আৰু কাম।
3: ইমান কাম কৰি কৰি স্বাস্থ্য বেয়া নহৈছিল নে?
0: স্বাস্থ্য তেওঁৰ বেছ ভালেই আছিল। সেয়েহে 84 বছৰ বয়সলৈকে অৰ্থাৎ মৃত্যুৰ সময়লৈকে এডিছনে একেদৰে ব্যস্ত হৈ কটাইছিল। অহ, কথা কৈ কৈ বহুত সময় কটাই দিলোঁহে তোমালোকৰ লগত। এতিয়া উঠো আৰু দিয়া।
3: চাহ একাপ খাবি নেকি আৰু?
0: পাৰি।
1: বাৰু মামা, আমি বৰ ভাল পালোঁ। এডিছনে দি যোৱা লাইটৰ পোহৰত এতিয়া আমি পঢ়োগৈ।
2: ময়ো আহিলোঁ মামা।
0: বাৰু বাৰু যোৱা হওক, আকৌ কেতিয়াবা আমি লগ পাম দেই।
2: হ'ব,
0: মই এতিয়া তোমালোকৰ মাৰ আইডিয়া চাহ খাম।

ছাত্র ছাত্রীসকল, ইমান পৰে তোমালোকে ৰূপক টমাছ আলভা এডিশ্যনৰ দ্বিতীয় তথা শেষ খণ্ডটি শুনিলা। ৰূপকখনি তোমালোকৰ বাবে যুগুতাই দিছিল ডক্টৰ ৰমেশ চন্দ্ৰ গোস্বামীয়ে। বিভিন্ন চৰিত্ৰত ভাগ ললে মাক বন্তি বৰপূজাৰী, ৰিমি প্ৰশ্ৰয়া কৌশিক, ৰণ্টু চিন্তুমণি ফুকন আৰু মামাৰ ভূমিকাত অৱনী বৰা। ৰূপকখনি প্ৰযোজনা কৰিলে চন্দ্ৰিমা শৰ্মাই। আজিলৈ আমাৰ সময় হৈ আহিছে। পুনৰ তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

0: বিদ্যার্থী অনুষ্ঠানটি শুনিলে।
1: আলাপ অনুরাগ, আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
2: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 6 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত। বিধায়ক ডঃ হাবে তেৰণক উপাধ্যক্ষ নিৰ্বাচিত। সদনত ধেমাজিৰ বান আৰু গৰাখহনীয়া সন্দৰ্ভত বিধায়ক ভুৱন পেগুৰ আলোকপাত। গোলাঘাটত আজি বিশ্ব জুনচিছ দিৱস উপলক্ষে পশুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ৰোগসমূহৰ ক্ষেত্ৰত সজাগতা সভা। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত স্পেইন আৰু পৰ্টুগাল মুখামুখি। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰে। আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। AIUDFও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। আজি সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰণক উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু BPF দলে ডঃ তেৰণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে 3খন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয়। সদনত আজি কেইবাখনো প্ৰতিবেদন দাখিল কৰা হয়। ইয়াৰ লগতে অসম বিধানসভাৰ সদস্যৰ প্ৰয়োজনীয় অৰ্হতাহীনতা দূৰীকৰণ সংশোধনী অধ্যাদেশ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই বিবৃতি প্ৰদান কৰে। ইয়াৰ পাছতে এই বিষয়টো সন্দৰ্ভত এখন বিধেয়ক তথা অসম সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰা হয়। ধেমাজি জিলাত হোৱা শেহতীয়া বান আৰু গৰাখহনীয়াৰ ফলত হোৱা ক্ষতি সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি আজি জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে সদনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। জোনাইৰ দিখাৰী, চিমেন, চিলে আদি পাহাৰীয়া নৈৰ ভয়ংকৰ বানত ক্ষতি হোৱা জিলাখনৰ ভালেসংখ্যক গাঁৱৰ পৰিৱেশ স্বাভাৱিক হোৱা নাই বুলি বিধায়ক শ্ৰীপেগুৱে উল্লেখ কৰে। ইফালে বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বিজ্ঞানসন্মত পদ্ধতিৰে বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান নিশ্চিত কৰা, শেহতীয়া বান গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ উদ্দেশ্যে আজি ধেমাজি জিলাৰ জোনাইত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই সন্দৰ্ভত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া জ্ঞান শৰ্মাই এইদৰে কয়।
2: আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বানত ক্ষতিগ্ৰস্ত কৃষকসকলৰ পৰ্যাপ্ত তেওঁলোকক সা সুবিধা প্ৰদান কৰা, কৃষিৰ ঋণ যিসকল বান ক্ষতিগ্ৰস্ত গ্ৰহণ কৰিছিলে তেখেতসকলৰ কৃষি ঋণ মাফ কৰা আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ কাৰণে আজি আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছো। ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত এবাৰ বানপানী অহা নাই, প্ৰলয় আহিছে। আৰু এই প্ৰলয় অহাৰ মূল কাৰণটোৱে হৈছে অৰুণাচলৰ বিভিন্ন প্ৰান্তত 102টাকৈ যি সৰু ডাঙৰ বৃহৎ নদী বান্ধ নিৰ্মাণ কৰি আছে, তাৰ কাৰণে এনেধৰণৰ দুৰ্যোগ হৈছে বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি অনুভৱ কৰিছো।
1: এই ধৰ্মঘট কাৰ্যসূচীৰ অন্তত

0: সংগঠনটোৰ কৰ্মীসকলে কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ জোনাই সমজিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ পৃথকে পৃথকে প্ৰেৰণ কৰে। গোলাঘাটত আজি বিশ্ব জুনোচিছ দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে জিলা স্বাস্থ্য বিভাগে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ বহিৰ্বিভাগত এটা সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগীক ৰোগীৰ আত্মীয় অভিভাৱক তথা সাধাৰণ ৰাইজৰ মাজত জুনোচিছ অৰ্থাৎ পশুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ৰোগসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। এই উপলক্ষে জিলা মহামাৰী বিশেষজ্ঞ, জিলা মিডিয়া বিশেষজ্ঞ আৰু অনুজীৱ বিজ্ঞানীয়ে ৰাইজক ৰেবিছ, বাৰ্ড ফ্লু, চুৱাইন ফ্লু, লেপ্টোস্পাইৰচিছ, জাপানীজ এনকেফেলাইটিছ আদি বিভিন্ন জুনোচিছ ৰোগৰ বিষয়ে অৱগত কৰে। এনে ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্য বিভাগৰ সৈতে সহযোগিতা কৰাৰ আহ্বান জনায়। লগতে স্বাস্থ্যকৰ জীৱন যাপন, ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা, পোহনীয়া জন্তুৰ নিয়মীয়া টীকাকৰণ, চাফ চিকুণকৈ ৰখা, নিৰাপদ খাদ্য গ্ৰহণ, হাত ধোৱাৰ অভ্যাস আৰু পশুৰ সৈতে ব্যৱহাৰৰ সময়ত প্ৰয়োজনীয় সাৱধানতা অৱলম্বনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। জিলা চিকিৎসালয়ৰ উপৰি জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰতো আজি বিশ্ব জুনোচিছ দিৱস পালন কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম নাগালেণ্ড সীমান্তৱৰ্তী গোলাঘাট জিলাৰ মেৰাপানীৰ সৰুপানী অঞ্চলত আজি নাগালেণ্ড প্ৰশাসনৰ লোকে 300টা পৰিয়ালৰ পিয়ল কৰা কাৰ্যক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় লোকে দাবী কৰা মতে অসমৰ ভূখণ্ডত নাগালেণ্ড প্ৰশাসনে চলোৱা এই কাৰ্যত অঞ্চলটোৰ আৱাসীসকলৰ মাজত অসন্তোষ পৰিলক্ষিত হয়। আনহাতে পিয়ল কৰিবলৈ অহা লোকসকলে স্থানীয় লোকসকলক নাগালেণ্ডৰ ফালৰ পৰা বিদ্যুৎ যোগানসহ বিভিন্ন সা সুবিধা প্ৰদান কৰা হ'ব বুলি অৱগত কৰাৰ কথা জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে উপযুক্ত তদন্ত আৰু চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে। নাগালেণ্ডৰ তৰফৰ পৰা কৰা পিয়ল সন্দৰ্ভত স্থানীয় আৱাসী এগৰাকীয়ে এইদৰে কয়।
1: 10 নম্বৰ ৱাৰ্ড, মই হেৰি ঘৰত নাছিলোঁ ৰাতিপুৱা সময়ত, তো এতিয়া পিয়ল কৰিছে কোৱা শুনিছোঁ আৰু ময়ো চাইছোঁ মোৰ নিজৰ ঘৰতো কৰিছে, কিন্তু এতিয়া মই নোপোৱাৰ আগতে এতিয়া আহি গ'ল, নাম্বাৰ দি থৈ গৈছে। কেইজন আহিছে মই নাপালোঁৱেই। গাঁওখনত কিমান মানুহ আছে, আগতে 360 কিমানটা আছিলে, এতিয়া আকৌ নতুনকৈ উঠিছে, গোটেই কি ঘৰতে কৰিছে, মানে এইখিনি যিটো এলেকাত মানে এইডোখৰত আছে সিমানটোত কৰিছে আৰু। কিমানটা কৰিছে সেইটো ইমান ভালকৈ গমো নাপাওঁ মই। নগাবিলাক একো কৈ যোৱা মানে মানে লগ নাপালোঁ যে, সেইটো কাৰণে কৈছে কিছুমানক সুবিধা দিম, কাৰেণ্ট দিম এনেকুৱা বুলি কৈছে। আৰু ইতিমধ্যেতো আমাৰ কাৰেণ্ট হৈ আছে ইয়াত অসমৰ পৰা, কাৰেণ্ট চলাই আছোঁ, সা সুবিধা লৈ আছোঁ আৰু ৰাস্তা পদূলিও হৈ আছে বাৰু, আগৰ আজিলৈকে নহয় আগতো পাই আছিলোঁ বাৰু।
0: ইপিনে অসম নাগালেণ্ড সীমা সমস্যাক লৈ আজি গোলাঘাট জিলাৰ সৰুপথাৰত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। সৰুপথাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত চুটীয়া ছাত্ৰ সন্থাসহ 5টা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। সীমান্তত নগাৰ আগ্ৰাসন ৰোধ কৰাৰ দাবীত চুটীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা সৰুপথাৰ সমজিলা কাৰ্যালয়লৈ হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদী সমদল উলিওৱা হয়। প্ৰতিবাদকাৰীসকলে সীমান্তবাসীৰ জীৱন তথা সম্পত্তি নিৰাপত্তা নিশ্চিত কৰাত জিলা প্ৰশাসন ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি এই সমস্যা শীঘ্ৰে সমাধান কৰাৰ দাবী জনায়। ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত চাংমাই গাঁৱৰ পৰা আলফাৰ সৈতে সম্পৰ্ক থকাৰ অপৰাধত আজি টিংখাং আৰক্ষীয়ে মনদীপ চাংমাই নামৰ এজন লোকক জেল হাজোতলৈ প্ৰেৰণ কৰে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদিয়ে যুৱকজনক আটক কৰাৰ পাছত তদন্ত কৰে। তদন্ত প্ৰক্ৰিয়াৰ অন্তত ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি যুৱকজনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰীয়া সমষ্টিতো কাইলৈ এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বন বিভাগে চোৱা চিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব। বিধানসভাত বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্নৰ উত্তৰত বনমন্ত্ৰীগৰাকীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত সেউজ ভূমি সংৰক্ষণ সন্দৰ্ভত প্ৰকাশ কৰে। উদ্যানখনৰ অপতৃণ আঁতৰ কৰাৰ নামত সেউজ ভূমি হ্ৰাস পাইছে নেকি বুলি বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত বনমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। তদুপৰি উদ্যানখনলৈ পৰ্যটকৰ আগমন বৃদ্ধিৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলিও তেওঁ উল্লেখ কৰে। যোৰহাট জিলাৰ তিতাবৰৰ নআলি তিনিআলিত সংঘটিত এটা পথ দুৰ্ঘটনাত তিতাবৰ জালুকনীৰ চাউলকৰা গাঁৱৰ ভোগেশ্বৰী বুঢ়াগোহাঁই নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়। গাড়ীৰ পৰা নামি ৰাস্তা পাৰ হ'বলৈ লওঁতেই পিছফালৰ পৰা অহা এখন মটৰচাইকেলৰ খুন্দাত মহিলাগৰাকীৰ মৃত্যু হয়। পাছত আৰক্ষীয়ে মটৰচাইকেল আৰোহী যুৱক অশোক ঠাকুৰক আটক কৰে। পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিলে অপ্ৰত্যাশিতভাৱে

ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। যোৱা নিশা নৰৱেৰ বিৰুদ্ধে খেলা প্ৰি কোৱাৰ্টাৰ ফাইনেলত 2-1 গলৰ ব্যৱধানত ব্ৰাজিল পৰাস্ত হয়। এই জয়ৰ জৰিয়তে নৰৱে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আজি পুৱা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ আন এখন খেলত ইংলেণ্ডে মেক্সিকোক 3-2 গলৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ আজি নিশা 12:30 বজাত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত স্পেইন আৰু পৰ্টুগাল মুখামুখি হ'ব। আনহাতে কাইলৈ পুৱা 5:30 বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত। বিধায়ক ডঃ হাবে তেৰণক উপাধ্যক্ষ নিৰ্বাচিত। সদনত ধেমাজিৰ বান আৰু গৰাখহ

0: 12:30 প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত স্পেইন আৰু পৰ্টুগাল মুখামুখি। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাজ্যলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ কৃষি আৰু বন্যপ্ৰাণীৰ সংঘাতৰ পৰা সহৱস্থানলৈ এই বিষয়ে এটি আলোচনা।
2: কৃষি জগতৰ প্ৰতিজন শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ অনুষ্ঠানটি। শ্ৰোতাবন্ধু কুশলে আছে নিশ্চয়। আজি আমি আপোনালোকৰ মাজলৈ এটি অন্যতম গুৰুত্বপূৰ্ণ আৰু সময় উপযোগী বিষয়বস্তু লৈ আহিবলৈ যত্ন কৰিছোঁ। আজি আমাৰ বিষয়টি হৈছে কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহৱস্থানলৈ। আজি এই বিষয়ে আলোচনা কৰিবৰ বাবে আমাৰ মাজত উপস্থিত আছে ৰাণীস্থিত পশ্চিম অসম জেনেটিক ৰেঞ্জৰ আঞ্চলিক বন বিষয়া প্ৰিয়ংকা হাতীমতা বাইদেউ। বাইদেউ আপোনাক স্বাগতম জনাইছোঁ।
3: ধন্যবাদ।
2: আজি আমাৰ মাজত উপস্থিত আছে গুৱাহাটীস্থিত বশিষ্ঠ বন্যপ্ৰাণী সংমণ্ডলৰ আঞ্চলিক বন বিষয়া সুৰশ্ৰী পাটোৱাৰী বাইদেউ। আপোনাক স্বাগতম জনাইছোঁ।
3: ধন্যবাদ।
2: হয়, যিহেতু আমি আজি কৃষি আৰু বন্যপ্ৰাণীৰ বিষয়ে আমি আলোচনা কৰিম, প্ৰথমতে আমি প্ৰিয়ংকা হাতীমতা বাইদেউৰ পৰা জানিব বিচাৰিম যে মানুহ আৰু বন্যপ্ৰাণী সংঘাত বুলি ক'লেনো আমি আচলতে কি বুজি পাওঁ আৰু ইয়াৰ কাৰণসমূহ কি কি, আপুনি অলপমান বুজাই কওকচোন।
3: হয়, মানুহ আৰু বন্যপ্ৰাণী দুয়োটাই প্ৰাকৃতিৰ অংশ হয়, কিন্তু মানুহৰ জনসংখ্যা বৃদ্ধি আৰু বন্যপ্ৰাণী সুৰক্ষা আইনৰ জৰিয়তে বন্যপ্ৰাণীৰো জনসংখ্যা বৃদ্ধি হৈ গৈ আছে, যাৰ ফলত সঘনাই বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত হোৱা পৰিলক্ষিত হৈছে। যিহেতু জনসংখ্যা বাঢ়িলেও বাসস্থান বৃদ্ধি কৰাটো সম্ভৱ নহয়, গতিকে এই ক্ষেত্ৰত যেতিয়া বন্যপ্ৰাণীয়ে নিজৰ এলেকাৰ পৰা বাহিৰলৈ ওলাই গৈ জনবসতি অঞ্চলত প্ৰৱেশ কৰে তেতিয়াই সংঘাতৰ সৃষ্টি হয়। ইয়াৰ কাৰণসমূহ বিভিন্ন হ'ব পাৰে, যেনে ধৰক নগৰীকৰণৰ ফলত বনাঞ্চল ধ্বংস কৰা হৈছে যাৰ ফলত বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস হৈছে আৰু বন্যপ্ৰাণীয়ে মানুহ থকা বসতি অঞ্চলত প্ৰৱেশ কৰিছে। দুই নম্বৰতে আহিলে বন্যপ্ৰাণীৰ খাদ্যৰ অভাৱ, যাৰ ফলত খেতিপথাৰলৈ গৈ খাদ্য নষ্ট কৰে বন্যপ্ৰাণীয়ে। তাৰ পাছত আহিছে কৰিডৰ অঞ্চলসমূহ। কৰিডৰ মানে হৈছে বন্যপ্ৰাণী সঘনাই যিবিলাক ৰাস্তাত অহা যোৱা কৰে সেইবিলাকক কৰিডৰ বুলি কোৱা হয়, আৰু সেই কৰিডৰ অঞ্চলসমূহত মানুহে বসতি কৰিবলৈ লৈছে। লগতে যিবিলাক ৰেলৱে লাইনবিলাকতো মানুহে ঘৰ সাজিবলৈ লৈছে, তাৰ ফলত সঘনাই মানুহৰ লগত সংঘাত পৰিলক্ষিত হয়। তদুপৰি অসম হৈছে বানপানী অধ্যুষিত ৰাজ্য, গতিকে বানপানীৰ সময়ত জীৱ জন্তুৱে যেতিয়া বাট পথ হেৰুৱাই পেলাই জনবসতি অঞ্চলত প্ৰৱেশ কৰে তেতিয়া সংঘাতৰ সৃষ্টি হয়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হৈছে আজিকালি মানুহৰ সহনশীলতাৰ অভাৱ। যেতিয়া বন্যপ্ৰাণী মানুহৰ বসতি কৰা অঞ্চলত প্ৰৱেশ কৰে তেতিয়াই মানুহে ধৰক শিলগুটি দলিওৱা বা বিভিন্ন ধৰণে ভয় ভাবুকিৰ সৃষ্টি কৰা, এইবিলাক কৰাৰ কাৰণে বন্যপ্ৰাণীবিলাকে কি কৰে, ঘৰ ধ্বংস কৰাৰ লগতে খেতি বাতি অনিষ্ট কৰে। এইখিনি
2: হয়, খুব সুন্দৰকৈ আপুনি গোটেই কথাখিনি অৱতাৰণা কৰিলে। এতিয়া মই সুৰশ্ৰী বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। মানুহ আৰু বন্যপ্ৰাণী সংঘাতৰ ক্ষেত্ৰত আমাৰ কৃষকসকলে বা সাধাৰণ জনসাধাৰণে আচলতে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব পাৰে বা তেওঁলোক কেনেধৰণে সাৱধান হ'ব পাৰে?
4: হয়, এতিয়া যিহেতু আমি অলৰেডি প্ৰিয়ংকা বাইদেউ ক'লে যে আমি যিটো হিউমেন এনিমেল কনফ্লিক্ট হয় বা বন্যপ্ৰাণী আৰু মানুহৰ মাজত যিটো সংঘাত হয়, তাত যিহেতু এইটো এটা গুৰুত্বপূৰ্ণ সমস্যা, ইয়াত অকল আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰে বন বিভাগৰেই দায়িত্ব নাথাকে। তাত আমি যিখিনি ক্ষতিগ্ৰস্ত হোৱা মানুহ, কমন পিপল, যিখিনি জেনেৰেল পিপল, তাহাঁতৰ অকণমান দায়িত্ব থাকে। তেওঁলোকৰ দায়িত্ব পোনপ্ৰথমতে আমি যেতিয়া এনেকুৱা ধৰণৰ সংঘাতৰ কথা পাতোঁ তেতিয়া আমি সচৰতে আচলতে আমি যিটো এটা সচেতনতাৰ অভাৱ যিটো বা ধৰক প্ৰশিক্ষণৰ অভাৱ, তেনেকুৱা ধৰণৰ আমি কথা কিছুমান গুৰুত্ব দিয়া উচিত। সচেতনতা বুলি ক'লে এতিয়া বিভিন্ন মাধ্যমেৰে সচেতনতা হেৰি প্ৰচাৰ কৰা হয়, মানুহে কি কৰিব লাগিব, তেওঁলোকে কেনেদৰে সহায় কৰিব পাৰে আমাৰ বিভাগক। ধৰক এতিয়া মানুহে বনাঞ্চল সংৰক্ষণৰ কাৰণে সহায় কৰিব লাগিব, যেনে আমি ধৰক অবৈধ গছ কটা বা বন ধ্বংস কৰা, তেনেকুৱা ধৰণৰ কামবোৰ বন্ধ হ'ব লাগিব। মানুহে সেইখিনি কথাত গুৰুত্ব দিব লাগিব আৰু নিজেই নকৰিও আনকো আমি সজাগ কৰিব লাগিব মানুহখিনিয়ে, বা ধৰক বন্যপ্ৰাণীক উত্তেজিত নকৰিব লাগিব। যিধৰণে প্ৰিয়ংকা বাইদেউ অলৰেডি ক'লে যে বন্যপ্ৰাণী যিহেতু জনবসতি অঞ্চললৈ সোমাই আহিছে।

0: সেইখিনি সময়ত মানে বহু ক্ষেত্ৰত মানে পৰিলক্ষিত হয় যে মানুহে খুব হাই উৰুমিৰ সৃষ্টি কৰে, বিভাগক জনোৱাৰ লগতে তেওঁলোকে কি কৰে, আপোনালোকৰ ধৰক শিলগুটি দলিয়াইছে বুলি কৈছে, বা আজিকালি খুব এটা হেৰি হৈছে যে মানুহ মানে প্ৰশাসন অহাৰ আগতেই তেওঁলোকে বস্তুবোৰ নিজে মেনেজ কৰিবলৈ চেষ্টা কৰে, ধৰক ফোনটো উলিয়াই ভিডিঅ' উলিয়াই পিনি ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰিলে, বা ধৰক এটা ঘেৰাও কৰে। চ' সেই যিখিনি বন্যপ্ৰাণী আছে তেওঁলোকে মুভ কৰিবলৈ দিগদাৰি পায়। চ' তেওঁলোকে আমাক এইধৰণে সহায় কৰিব পাৰে বিভাগক, কাৰণ বিভাগৰ যিহেতু আমাৰ প্ৰধান প্ৰব্লেম এটা হৈছে কি আমাৰ মানুহ কম, সেইটো কাৰণে আমাক ধৰক এতিয়া যিখিনি পাব্লিক আছে পাব্লিকৰ খুব প্ৰয়োজন আমাক, তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰব্লেম যেতিয়া সৃষ্টি হয় মানে বন্যপ্ৰাণী হাতীয়ে হওক বা বেলেগ ধৰণৰ ধৰক বনৰীয়া জীৱ জন্তু যদি খেতিপথাৰলৈ সোমাই আহিছে বা জনবসতি অঞ্চললৈ সোমাই আহিছে, তেতিয়া মানুহখিনিয়ে সজাগতাৰ লগতে তেওঁলোকে এটা যিমান পাৰে এটা ছেফ ডিষ্টেন্স মেইনটেইন কৰিব লাগে, যিমান পাৰে আঁতৰলৈ গৈ দূৰৰ পৰা আমাক সহায় সহযোগিতা কৰিব লাগে। লগতে তেওঁলোকে আৰু যিহেতু আমাৰ মই যিহেতু ক'লোঁ যে মানুহ কম আমাৰ ডিপাৰ্টমেণ্টৰ,
1: তেতিয়া
0: যোগাযোগটো কৰিবই লাগে। লগতে আপোনাৰ তথ্য দিয়া, এতিয়া আমাৰ এটা ইনফৰ্মাৰ নেটৱৰ্ক এটা বনিব লাগে, মানে কেনেকুৱা হয় আমাৰ বিভাগক যিখিনি লোকেল মানুহ আছে তেওঁলোকে আমাক ইনফৰ্ম কৰে, এনেকুৱা ধৰণৰ হ'লে তাৎক্ষণিকভাৱে যে তেওঁলোকে আমাক ইনফৰ্ম কৰে। লগতে বিভিন্ন ধৰক এতিয়া কৃষকসকলে তেওঁলোকে কি কৰিব পাৰে, তেওঁলোকৰ যিটো কৃষিৰ পদ্ধতি অকণমান সলনি কৰিব পাৰে, তেওঁলোকে ধৰক বিভিন্ন ধৰণৰ কৃষি অল্টাৰনেটিভ চ'ৰ্চ, যেনে ধৰক যিবোৰে জীৱ জন্তুক মানে আকৰ্ষিত নকৰে তেনেকুৱা ধৰণৰ, যেনে ধৰক এতিয়া জলকীয়াৰ খেতি হওক বা যিবোৰ আমি চিট্ৰাছি ফ্ৰুটছ যিবোৰ আছে ধৰক নেমুৰ নেমুজাতীয় বা যিবোৰ কাঁইটীয়া, তেনেকুৱা ধৰণৰ কিছুমান ক্ৰপছ তেওঁলোকে লগাব পাৰে, যিটোৰ থ্ৰু মানে এলিফেণ্টছ হওক বা তেনেকুৱা ধৰণৰ হাতী হওক বা তেনেকুৱা জীৱ জন্তু যাতে এট্ৰেক্ট নহয় আৰু আঁতৰি থাকে। লগতে আমাৰ বিভাগৰ সৌৰ ফেন্সিঙৰ সুবিধাটোও আছে।
1: খুব সুন্দৰকৈ আপুনি কথাখিনি অৱতাৰণা কৰিছে। এতিয়া আমি সততে শুনি থকা এটা ঘটনা হৈছে বান্দৰৰ উপদ্ৰৱ। আমাৰ অসমৰ বিভিন্ন গাঁওসমূহৰ চুকে কোণে এতিয়া আমি বান্দৰৰ উপদ্ৰৱৰ কথা শুনিবলৈ পাওঁ। বান্দৰৰ উপদ্ৰৱৰ কাৰণে বহু কৃষকে ৰবি শস্যৰ পৰা লাহে লাহে তেওঁলোকে মন আঁতৰাই পেলাই খাৰিফ বা অন্যান্য শস্যৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিব লগা হৈছে। এই ক্ষেত্ৰত বান্দৰৰ উপদ্ৰৱৰ পৰা বাচিবৰ কাৰণে কৃষকসকলে কেনেধৰণে আগবাঢ়িব পাৰে বা কি কি কাৰ্যপন্থা আছে অলপমান জনাওকচোন।
2: আপুনি এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে। গাঁও অঞ্চলতেই নহয়, নগৰ বা আজিকালি প্ৰায়বোৰ অঞ্চলতে বান্দৰৰ উপদ্ৰৱ দেখা পোৱা গৈছে। ই এক ভয়াৱহ পৰ্যায়লৈ গতি কৰিছে, কিন্তু বান্দৰৰ উপদ্ৰৱ ৰোধ কৰিবলৈ যিকোনো এটা উপায়েৰে কেতিয়াও ইয়াক ৰোধ কৰিব নোৱাৰি। ইয়াৰ কাৰণে বিভিন্ন উপায় ল'ব লগা হয়। যেনে ধৰক, আমি কিছুমান বান্দৰে নোখোৱা খেতি কৰিব পাৰোঁ, জলকীয়া হওক, আদা, হালধি, এইবিলাকৰ খেতি। দুই নম্বৰতে আহিলে আমি কম বিদ্যুৎ চালিত যিবিলাক ফেন্সিং, সেই ফেন্সিঙৰ ব্যৱস্থা কৰিব পাৰি। বান্দৰক ভয় দেখাবৰ কাৰণে কিছুমান মানুহৰ আকৃতিৰ পুতলা, টিন, ড্ৰাম বা ৰিফ্লেক্টিভ টেপ ব্যৱহাৰ কৰিব পাৰি। কিছুমান জৈৱিক উপায় যেনে ধৰক নিম তেল বা জলকীয়াৰ গুড়ি, এইবিলাক যদি বান্দৰ অহা যোৱা কৰা ৰাস্তাত ব্যৱহাৰ কৰা হয় তেতিয়া অহা যোৱাটো কিছু পৰিমাণে কম হয়। আৰু তদুপৰি যিখিনি গাঁৱৰ মানুহ থাকে তেওঁলোকৰ যিটো কমিউনিটি এফৰ্ট, তেওঁলোক একেলগ হৈ পেলাই পহৰা দিয়া কামটো কৰিব পাৰে। লগতে বিকল্প খাদ্য হিচাপে মানে বান্দৰৰ কাৰণে হাবি জংঘলত কিছুমান আমি ফল মূলৰ খেতি কৰিব পাৰোঁ। তদুপৰি ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972ৰ আধাৰত বান্দৰৰ ৰিচাৰ্চ মেকাক, যিটো আমাৰ অসমীয়া বান্দৰ, তাক শ্বেডিউল 2 অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াক হত্যা কৰাটো অফেন্স এগেইনষ্ট ৱাইল্ড লাইফ বুলি গণ্য কৰা হয় আৰু ইয়াৰ বাবে জৰিমনাৰ লগতে কাৰাদণ্ড হিচাপত 3-7 বছৰ পৰ্যন্ত জেইল হ'ব পাৰে। বেছি বান্দৰে যদি বেছি অনিষ্ট কৰে তেতিয়াহ'লে তেওঁ মানুহে বন বিভাগৰ অনুমতি লৈ বান্দৰৰ ৰিলোকেশ্যন, যেনে ধৰক বাসস্থান স্থানান্তৰকৰণ বা ষ্টেৰিলাইজেশ্যনৰ ব্যৱস্থা কৰিব পাৰে, কিন্তু স্বেচ্ছাই বান্দৰক হত্যা কৰাটো একেবাৰে অবৈধ।
1: হয়, খুব সুন্দৰকৈ কৈছে। আচলতে আমাৰ কৃষক ৰাইজো এই ক্ষেত্ৰত যথেষ্ট সচেতন হ'ব লগা আছে। আপুনি খুব সুন্দৰকৈ উল্লেখ কৰিলে যে আমি যিখিনি বিকল্প খেতি, যেনেকৈ ভূত জলকীয়া বা আমি বিভিন্ন ধৰণৰ কাঁইটীয়া গছসমূহৰ বিষয়ে ক'লে, সেইসমূহৰ খেতিলৈ আমি যাব পাৰোঁ, যিসমূহ আচলতে বান্দৰে নিজৰ খাদ্য হিচাপে গ্ৰহণ নকৰে। এতিয়া অন্য এটা সচৰাচৰ শুনি থকা কথা হৈছে হাতীৰ উপদ্ৰৱ। অসম যিহেতু এখন অসমৰ বনাঞ্চলৰ সংখ্যা যথেষ্ট বেছি, তেনে এটা প্ৰেক্ষাপটত অসমত হাতীৰ উপদ্ৰৱৰ কথাও বিভিন্ন সময়ত শুনিবলৈ পোৱা যায়। এই ক্ষেত্ৰত হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ

0: বাবে আপোনালোকে কেনেকুৱা ধৰণৰ কাৰ্যপন্থা হাতত ল'ব বা আমাৰ কৃষক ৰাইজক কেনেধৰণে আপোনালোকে আগবাঢ়ি যাবলৈ উপদেশ প্ৰদান কৰিব?
1: হাতী আৰু মানুহৰ সংঘাতো এক এৰাব নোৱাৰা সমস্যা। যেনেদৰে আমি মাহৰ মূৰত বা সপ্তাহত হোটেলত গৈ এসাঁজ খাই আহোঁ, ঠিক তেনেদৰে বন্য জীৱ জন্তুবিলাকেও নিজৰ জেগাৰ পৰা, নিজৰ এলেকাৰ পৰা বাহিৰত মানুহ থকা বসতি অঞ্চলত প্ৰৱেশ কৰে। তাৰ ফলত সঘনাই মানুহৰ লগত সংঘাত পৰিলক্ষিত হয়। গতিকে এই হাতী আৰু মানুহৰ যি সংঘাত, এইটো দিনক দিনে বৃদ্ধি পাবলৈ গৈছে, যিহেতু হাতীৰ সংখ্যাও যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এই হাতী মানুহৰ সংঘাত কিছু পৰিমাণে একেবাৰে নিৰ্মূল কৰিব নোৱাৰি আচলতে, কিন্তু কিছু পৰিমাণে ৰোধ কৰিব পাৰি। তাৰ কাৰণে আমি কিছুমান ব্যৱস্থা হাতত ল'ব পাৰোঁ। যেনে ধৰক, আমি জনসাধাৰণক, আমাৰ বন বিভাগে জনসাধাৰণক সচেতন আৰু সজাগ কৰিব লাগে, যাতে তেওঁলোকে হাতীৰ লগত সহাৱস্থান কৰিব পাৰে। দুই নম্বৰতে আহিলে ইলেক্ট্ৰিক বা ছ'লাৰ ফেন্সিং। ই এক বিজ্ঞানসন্মত কাৰ্যকৰী ব্যৱস্থা, যাৰ দ্বাৰা ইতিমধ্যে বহু পৰিমাণে সংঘাত কম কৰিব পৰা গৈছে। তাৰপাছতে আহিলে ক্ষেত্ৰৰ চাৰিওফালে মৌচাক বা বি হাইভ ফেন্সিং। মৌ পালন কৰিলে কি হয়, হাতীয়ে সাধাৰণতে মৌৰ যিটো কুণকুণনি, সেই কুণকুণনিক বহুত বিৰক্তি পায়। লগতে
0: মৌমাখিয়ে আচলতে হাতীৰ আগমনৰ পৰা তেওঁলোকক আঁতৰাই ৰাখে।
1: হয় হয়। তাৰপিছতে আহিছে কাঁইটীয়া কিছুমান গছ, যেনেকৈ ধৰক নেমু টেঙাৰ খেতি বা জলকীয়াৰ খেতি, এইবিলাক কৰিলে সেই জেগালৈ হাতী প্ৰৱেশ নকৰে। হাতী খেদিবৰ কাৰণে টিং, ড্ৰাম বা চিলি পাউডাৰ, মানে জলকীয়াৰ যিটো গুড়ি, সেইটো ব্যৱহাৰ কৰিব পাৰি। আৰু বিকল্প হিচাপে বন বিভাগে হাতীৰ কাৰণে কিছুমান খাদ্য, যেনে ধৰক কুঁহিয়াৰ, কলগছৰ খেতি ইত্যাদি কৰিব পাৰে।
0: হয়, সেই যিখিনি বিকল্প খাদ্যৰ কথা ক'লে, সেইখিনি চৰকাৰীভাৱে বন বিভাগে আচলতে তেনেকুৱা ধৰণৰ খেতি কৰি যাতে হাতী বা অন্যান্য জীৱ জন্তুসমূহে খাদ্য লাভ কৰিব পাৰে,
1: যাতে বাহিৰলৈ যাব নালাগে,
0: যাতে কৃষক ৰাইজৰ খাদ্য শস্যসমূহ অনিষ্ট নকৰি আচলতে তেওঁলোকে তেওঁলোকৰ বাবে প্ৰস্তুত কৰা খাদ্য শস্যসমূহৰ ওপৰতে নিৰ্ভৰ হ'ব পাৰে। গতিকে খুব সুন্দৰ পদক্ষেপৰ বিষয়ে আপুনি উল্লেখ কৰিলে। এতিয়া আমি সচৰাচৰ দেখা পাওঁ যে যিসমূহ বনাঞ্চলৰ প্ৰান্তীয় কৃষক, য'ত বনাঞ্চলৰ কাষত তেওঁলোকে খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত বিভিন্ন সময়ত তেওঁলোকৰ পশুধন অথবা বিভিন্ন ধৰণৰ খেতি বাতি অনিষ্ট কৰা দেখা পোৱা যায়। গতিকে তেনে পশুধন বা খেতি বাতি অনিষ্ট কৰা এটা পৰ্যায়ত কৃষকজনে বিভাগৰ পৰা বা প্ৰশাসনৰ পৰা কিবা তেনেকুৱা ধৰণৰ ক্ষতিপূৰণ পোৱাৰ ব্যৱস্থা আছে নেকি, সেই বিষয়ে অলপ জনাওক।
2: হয়, অসমত বন্যপ্ৰাণীৰ ফলত হোৱা যিবোৰ ক্ষতি আছে, তাৰ বাবে আমাৰ বিভাগৰ ফালৰ পৰা কিছু ব্যৱস্থা আছে, ক্ষতিপূৰণৰ ব্যৱস্থা কিছু কৰা হৈছে, যিটো বহু সময়ত কি হয়, কৃষক সমাজ অৱগতও নহয় বা হয়তো বহুত সময়ত তেওঁলোকে নোপোৱা এচিষ্টেঞ্চৰ বাবে তেওঁলোকে এইবোৰৰ পৰা অকণমান তেওঁলোক আঁতৰি থাকে। হয়, বন বিভাগে এনেকুৱা ধৰণৰ কিছুমান ক্ষতিপূৰণ পৰিচালনা কৰি আহিছে, যাতে মানুহে ক্ষতিৰ পিছতো কিছু হ'লেও অন্ততঃ আৰ্থিক সহায় পায়। যেনে ধৰক, এতিয়া কেতিয়াবা কি হয়, মানে মানুহ কৃষি লগতে আপোনাৰ ক্ৰপ ডেমেজটো হৈছে, লগতে কি হয়, মানুহৰ মৃত্যুও হৈছে, তেনেকুৱাও হৈছে। এতিয়া বহু ক্ষেত্ৰত কি হয়, আমাৰ যিখিনি ফৰেষ্ট এৰিয়া আছে, যিখিনি বনাঞ্চল আছে, তাত বহু সময়ত ৰেষ্ট্ৰিকশ্যন থাকে, যোৱাটো নিষেধ থাকে। বহু সময়ত কি হয়, তেনেকৈ যিখিনি পশুধন থাকে, তেওঁলোক ধৰক ঘাঁহ খাবলৈ হওক বা চৰিবলৈ হওক, তেনেকৈ ৰেষ্ট্ৰিক্টেড এৰিয়াত গুচি যায়। আৰু তেনেকুৱা ক্ষেত্ৰতো কেতিয়াবা তেনেকুৱা ধৰণৰ পশুধন মৃত্যুমুখত পৰে। তেনেকুৱা ক্ষেত্ৰত, মৃত্যুৰ ক্ষেত্ৰতো কিছু পৰিয়ালক আৰ্থিক সহায় দিয়া হয়। এনেকুৱা ক্ষেত্ৰত যেতিয়া তেনেকুৱা ক্ৰপ ডেমেজেই হওক বা পশুধনেই ধৰক আপোনাৰ বিনষ্ট হৈছে, তেতিয়া লগে লগে তাৎক্ষণিকভাৱে 24 hours ভিতৰত, এদিনৰ ভিতৰতে দেৰি নকৰি তেওঁলোকে যিটো নিয়াৰেষ্ট যোনটো ডিপাৰ্ট, মানে
0: স্থানীয়
2: বন বিষয়া, লগতে মানে যিকোনো ধৰণৰ হয়, হয়তো ৰেঞ্জ অফিচ হ'ব পাৰে বা বিট অফিচ হ'ব পাৰে, যিকোনো তেনেকুৱা এজন অফিচাৰক তেওঁলোকে কণ্টেক্ট কৰিব লাগে। আৰু ইয়াতো এটা আপোনাৰ ক্ৰাইটেৰিয়া আছে যে তেওঁলোকে সেই সোনকালে, যিমান সোনকালে জনাইছে, তাৰপিছত এটা ভেৰিফিকেশ্যন কৰা হয়। ইয়াত বিভিন্ন ধৰণৰ বিভাগ মানে হ্যাঁ জড়িত হয়ে থাকে, কোঅর্ডিনেট করে, যে ধরো এটা আমার বন বিভাগ থাকবই, কৃষি বিভাগও থাকলে, আর আপনার ভেটেনারি ডিপার্টমেন্টও থাকব, ধরো এটা যদি পশুধন মৃত্যুমুখত পড়ে তেনে ক্ষেত্রত, সো হেনেকা আছে। এটা ফসলের কারণেও কিছু ক্ষতিপূরণ পায়, ঘর বাড়ি যদি আপনার যে আমি দেখবলে পাও, ধরো এই গড়ভঙা অঞ্চলতে হোক বা এনেকা ধরনের যখন আমার গুয়াহাটিতে যখন আছে হাতি

0: এই উপদ্রব খুব বেছি বেছি এইটো কাৰণেই, কাৰণ আমি আগতে আলোচনা কৰি আহিছোঁ যে হাতী হওক বন্যপ্ৰাণীখিনিয়ে এতিয়া বৰ্তমান বাসস্থানলৈ গতি কৰিছে, কাৰণ পপুলেশ্যন বাঢ়িছে বা তেওঁলোকৰ হেবিটেটটো ফ্ৰেগমেণ্ট হৈছে, খাদ্য বিচাৰি তললৈ আহে। তেতিয়া আমি মানুহখিনিয়ে কি কৰিব লাগিব? এতিয়া ধৰক এনেকুৱা ধৰণৰ ঘৰ বাৰীও বিনষ্ট হৈছে, এনেকুৱা ক্ষেত্ৰতো তেওঁলোকৰ ধৰক ডিপেণ্ডজ আপন কিমানখিনি ক্ষতি হৈছে তাৰ ওপৰত ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনাৰ খেতি নষ্টই হওক বা পশুধনেই হওক তাৰ ওপৰত ভিত্তি কৰি ডিপেণ্ড কৰে। 10,000ৰ পৰা আদি কৰি আপোনাৰ 4,00,000-5,00,000 পৰ্যন্ত এককালীন সাহাৰ্য দিয়াৰ কম্পেনচেশ্যন হয়, যিটো ক্ষতিপূৰণ দিয়াৰ এটা ব্যৱস্থা আছে। কিন্তু তেওঁলোকে তাৎক্ষণিকভাৱে বিভাগক জনাব লাগিব, জনাব লাগিব।
1: খুব সুন্দৰকৈ আপুনি আচলতে কথাখিনি ক'লে। এতিয়া আমাৰ আজিৰ আলোচনাৰ মাজতে এটা খুব সুন্দৰ কথা অৱতাৰণা হৈছিলে যে আমাৰ বন্যপ্ৰাণীসকলৰ বাবে আমি পৃথককৈ বিকল্প খেতি কৰা, সেই বিকল্প খেতিৰ জৰিয়তে বন্যপ্ৰাণীসকলৰ যাতে আমাৰ কৃষক ৰাইজৰ খেতি নষ্ট নকৰাকৈয়ে তেওঁলোকে জীয়াই থাকিব পাৰে, গতিকে সেই দিশত আগবঢ়া। আৰু তাৰ লগত সামঞ্জস্য থকা এটা বিষয় হৈছে যে কৃষি বনানীকৰণ, যে যিসমূহ বনাঞ্চলৰ প্ৰান্তীয় ঠাই আছে সেই ঠাইসমূহত তাৰ কৃষিজাত সামগ্ৰীসমূহৰ লগতে অন্যান্য বজাৰত মূল্য থকা বৃক্ষসমূহ, যিসমূহৰ ধৰি লওক শাল, চেগুন, বনচুম, তিতাচপা এনেকুৱা ধৰণৰ গছসমূহৰ যথেষ্ট বজাৰ মূল্য আছে। গতিকে কৃষি আৰু বন দুয়োটা বিষয়ক একত্ৰিত কৰি কৃষক ৰাইজে আগবাঢ়ি গ'লে তেওঁলোকে কেনেধৰণে আগবাঢ়ি যাব পাৰিব তাৰ বিষয়ে অলপমান জনাওকচোন।
2: কৃষি বনানীকৰণ হৈছে এক লাভজনক আৰু স্থায়ী ব্যৱস্থা। যেতিয়া এজন কৃষকে একেডৰা মাটিতে কৃষি শস্য, বহুমূলীয়া গছ ৰোপণ আৰু পশুপালন কৰে, তেতিয়া তেওঁ কি হয়, ধীৰে ধীৰে স্বাৱলম্বী হ'বলৈ ধৰে। ই এক কম খৰচী আৰু বহুমুখী আয় ল'ব পৰা এক ব্যৱস্থা, আৰু লগতে ই পৰিৱেশ সুৰক্ষিত কৰে। ধৰি লওক এডৰা মাটিত এজন কৃষকে আম গছ, শাক পাচলি আৰু পশুধন একেলগে পালন কৰিছে, তো তেওঁ তাৰ ফলত কি হ'ব, যদি তেওঁৰ এটা খেতি লোকচানো হয় তেতিয়াহ'লে আনটো কিন্তু লাভ হ'ব। এই পদ্ধতিৰ জৰিয়তে বছৰৰ সকলো সময়তে আয় পাব পাৰে। যেনে ধৰক শস্য মৌচুমী হ'লেও গছ গছনি বা পশুধনৰ পৰা বছৰি আয় লাভ কৰিব পাৰে এজন কৃষকে। লগতে ই এক কম খৰচী আৰু মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিব পৰা পদ্ধতি। দীৰ্ঘম্যাদী বিনিয়োগ কৰিব পাৰে, যেনে ধৰক কিছুমান মূল্যৱান গছ, শাল, চেগুন, গমাৰি ইত্যাদি ৰোপণৰ ফলত তেওঁলোকে দীৰ্ঘম্যাদী বিনিয়োগ কৰিব পাৰে। তদুপৰি এই পদ্ধতিৰ জৰিয়তে গছৰ সংখ্যা বাঢ়ে, বন্যপ্ৰাণীৰ কাৰণে বাসস্থানৰ সৃষ্টি হয় আৰু ই জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়।
1: হয়, খুব সুন্দৰকৈ আপুনি কথাখিনি অৱতাৰণা কৰিছে। এতিয়া আমাৰ ধৰি লওক এজন সচৰাচৰ কৃষকে তেওঁ ভাবিছে যে তেওঁ বনাঞ্চলৰ ওচৰত তেওঁ যিহেতু খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে, তেওঁ বিভিন্ন উন্নত জাতৰ বৃক্ষসমূহ তেওঁ ৰোপণ কৰিব বিচাৰিছে, তেওঁ কেনেধৰণে আগবাঢ়িব, তেওঁ প্ৰথমতে কাৰ লগত যোগাযোগ কৰিব, আৰু উচ্চ মানদণ্ডৰ উচ্চ ক্ষমতা সম্পন্ন এই গছসমূহৰ যিসমূহ পুলি, সেই পুলিসমূহ তেওঁলোকে ক'ত পাব তাৰ বিষয়ে অলপমান জনাওকচোন।
2: বন বিভাগৰ ওচৰত আচলতে যিবিলাক নাৰ্চাৰী থাকে সেই নাৰ্চাৰীবিলাকত আমাৰ উন্নত মানদণ্ডৰ গছপুলি থাকেই। গতিকে যেতিয়া এজন কৃষকে সেই গছপুলিখিনি পাবলৈ বিচাৰে, তেওঁলোকে আবেদন কৰিলে হয় স্থানীয় বন বিভাগক, বন বিষয়াক তেওঁলোকে যদি আবেদন কৰে তেওঁলোকে বিনামূলীয়াকৈ এই গছপুলিসমূহ লাভ কৰিব পাৰে।
1: হয়, ইয়াৰ ক্ষেত্ৰত কিবা প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি, কৃষকসকলে কেনেধৰণে সেই কৃষিৰ লগতে উন্নত পদ্ধতিৰে তেওঁলোকে উন্নত মানসম্পন্ন বৃক্ষসমূহ ৰোপণ কৰিবৰ কাৰণে কিবা প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি, আপোনালোকে আপোনালোকৰ বিভাগৰ পৰা তেনেকুৱা ধৰণৰ কিবা প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি? ধৰি লওক কিবা সংস্থা আছে, বিভিন্ন ধৰণৰ আপোনালোকৰ ট্ৰেইনিং ইনষ্টিটিউটসমূহ আছে, প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ আছে, তিনিচুকীয়াটো প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে, হয়তো আমাৰ গুৱাহাটীতো বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে, সেইসমূহৰ জৰিয়তে কৃষকে প্ৰশিক্ষণ লাভ কৰিব পাৰে নেকি যদি কোনোবা কৃষক ইচ্ছুক হয়?
2: আচলতে আমাৰ যিবিলাক ইক' ডেভেলপমেণ্ট কমিটি বনোৱা যায় আমাৰ বন বিভাগৰ জৰিয়তে, তেওঁলোকে গাঁৱৰ মানুহখিনিক এই ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰে গছপুলি ৰোপণ বা বনানীকৰণৰ কাৰণে। এই ক্ষেত্ৰত সেই স্থানীয় মানুহখিনি সেই পদ্ধতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে আৰু তেওঁলোকে সেই প্ৰশিক্ষণ নহয় আচলতে, তেওঁলোকে সেই পদ্ধতিৰ জৰিয়তে তেওঁলোকে নিজৰ বাবেও কিছুমান আৰম্ভ কৰিব পাৰে।
1: হয়, খুব সুন্দৰকৈ ক'লে। এতিয়া যিহেতু আমি ইতিমধ্যে প্ৰান্তীয় কৃষকসকলৰ, বনাঞ্চলৰ প্ৰান্তীয় কৃষকসকলে কৃষি আৰু বনানীকৰণৰ জৰিয়তে তেওঁলোকৰ স্বাৱলম্বিতাৰ দিশটোৰ কথা আমি আলোচনা কৰি আছোঁ, এই ক্ষেত্ৰত এজন কৃষকে সেই বনানীকৰণৰ জৰিয়তে কেনেধৰণে লাভান্বিত হ'ব পাৰে তাৰ বিষয়ে অলপমান জনাওকচোন।
2: হয়, কৃষকজনে তেওঁলোকৰ

0: মূল্যৱান যিবিলাক গছপুলি লাগে তেওঁলোকে বন বিভাগৰ অনুমতি লৈ পেলাই তেওঁ ঘৰত ৰোপণ কৰিব পাৰে। ঘৰত হওক বা তেওঁ নিজৰ যিখিনি মাটি আছে দূৰত হ'লেও সেই মাটিত তেওঁলোকে ৰোপণ কৰিব পাৰে। মূল্যৱান গছ হ'লে যেতিয়া কাটিবৰ সময় হয়, যদি নিজৰ ঘৰৰ মাটিত আছে সেই গছজোপা কাটি পেলাই বেলেগ জেগাত নিব লগা নহয়, নিজৰ ঘৰতে ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে তেওঁ কোনো অনুমতি ল'ব নালাগে বন বিভাগৰ পৰা।
1: হয়, লগতে তেওঁলোকৰ নিজৰ দৈনন্দিন জীৱন জীৱিকাৰ বাবেও আচলতে তেওঁলোকে এই সমলসমূহক ব্যৱহাৰ কৰিব পাৰে, নিশ্চয় নহয়নে? হয়, গতিকে এই ক্ষেত্ৰত আমি দেখা পালোঁ যে কৃষি আৰু বনানীকৰণ দুয়োটা বিষয় যেতিয়া একত্ৰিত হৈ পেলাই আগবাঢ়ি যায় তেনেহ'লে কৃষকসকলৰ স্বাৱলম্বিতা আৰু অৰ্থনৈতিক উৎকৰ্ষ সাধনৰ দিশটোত তেওঁলোকে যথেষ্টখিনি ধনাত্মক প্ৰভাৱ ইয়াৰ পৰা পৰিব পাৰে। ইতিমধ্যে আপুনি উল্লেখ কৰিলে বনাঞ্চলৰ বিভিন্ন ধৰণৰ সম্পদসমূহ লোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আইনী ব্যৱস্থা আছে, গতিকে এই আইনী ব্যৱস্থাসমূহৰ বিষয়ে আমাৰ বহু কৃষক হয়তো অৱগত নহয়। এই ক্ষেত্ৰত আজিৰ অনুষ্ঠানটোৰ পৰা আপোনালোকে অলপমান কৃষকসকলৰ উদ্দেশ্যে এই আইনী ব্যৱস্থাসমূহৰ বিষয়ে কওকচোন।
2: হয়, কৃষি আৰু বন্যপ্ৰাণীৰ মাজত যিটো এটা সম্পৰ্ক, সেইটো বিশেষকৈ আমি আজি যিটো আমাৰ মুখ্য যিটো বিষয়, আমাৰ মানুহ বন্যপ্ৰাণী সংঘাতৰ বিষয়ে আমি আচলতে পাতিছোঁ। এই সংক্ৰান্তত বিভিন্ন ধৰণৰ নিয়ন্ত্ৰণ হওক বা সংৰক্ষণৰ বাবে আমাৰ ভাৰত চৰকাৰ ভাৰতত আমাৰ কিছুমান গুৰুত্বপূৰ্ণ আইন আছে। যেনে আমি প্ৰমুখ্যে প্ৰথমতে আমি পাতিছিলোঁ যে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট, যিটোৰ কথা আমি জানো 1972, এইটো ভাৰতৰ এটা মুখ্য বন্যপ্ৰাণী সংৰক্ষণৰ আইন। আৰু ইয়াত আমি ইয়াৰ অধীনত আমি বন্যপ্ৰাণী হত্যা হওক বা কোনো ধৰণৰ ক্ষতি বা আমাৰ বনাঞ্চল তাত যিকোনো ধৰণৰ ক্ষতিৰ ক্ষেত্ৰত আমি কিছু আমি নিয়ন্ত্ৰণমূলক ব্যৱস্থা আমি প্ৰদান কৰা হয় এই এক্ট, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 অধীনত। তাৰ লগতে আমাৰ আৰু এটা এক্ট আছে, যেনে ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট 1980। এইটোত আমি কি কৰোঁ, ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট যিহেতু নামতে আমি গম পাইছোঁ, আমাৰ যিখিনি আমাৰ ফৰেষ্ট লেণ্ড আছে সেই ফৰেষ্ট লেণ্ডখিনি যাতে কোনো ধৰণৰ নন ফৰেষ্ট কামৰ কাৰণে ব্যৱহাৰ নহওক। ধৰক এতিয়া আমি বহু ক্ষেত্ৰত দেখোঁ আমাৰ ফৰেষ্ট লেণ্ড ডাইভাৰ্ট কৰা হয় ৰাস্তা বনোৱাৰ কাৰণে হওক বা বিভিন্ন ধৰণৰ তেনেকুৱা কাৰ্যৰ কাৰণে। ছ' এই ফৰেষ্ট কনজাৰ্ভেশ্যন এক্টৰ থ্ৰুয়েদি বনাঞ্চলসমূহ সংৰক্ষণ কৰা হয় আৰু বনভূমি যিখিনি আছে আমাৰ অন্য কামত যাতে ব্যৱহাৰ হ'লেও তাক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, সেইটোৰ বাবে এই এক্টখন আছে। আৰু লগতে আমাৰ আৰু এটা এক্ট আছে, বায়'লজিকেল ডাইভাৰ্চিটি এক্ট 2002, যিটোৰ থ্ৰুয়েদি আমি আমাৰ যিখিনি বায়'ডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ তাৰ সংৰক্ষণৰ প্ৰতি আমি গুৰুত্ব দিব পাৰোঁ, আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু লগতে এনেকুৱাও আছে যে আমাৰ যিটো আমাৰ কিছুমান যিখিনি আমাৰ ফৰেষ্ট ডুৱেলাৰ্ছ থাকে তেওঁলোকৰ কাৰণে আমাৰ ফৰেষ্ট ৰাইটছ এক্টটো আছে, সেইখন আচলতে আমাৰ হেৰি হৈ অহা নাই, তাত কিছু মানে তাত কাম কৰিবলগীয়া আছে ফৰেষ্ট ৰাইট এক্টৰ অধীনত মানুহখিনিয়ে ৰাইটছখিনি এতিয়ালৈকে সম্পূৰ্ণভাৱে নাই পোৱা। তাৰ বাহিৰেও আমাৰ যিখন মষ্ট ইম্পৰ্টেণ্ট এক্ট, আমাৰ ইণ্ডিয়ান ফৰেষ্ট এক্ট 1927, সেইখনো আছে, সেইখনৰ থ্ৰুয়েদিও আমি বন আৰু বন সম্পদ ব্যৱস্থাপনাৰ প্ৰতি মানে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আমি মানুহক সজাগ কৰিব পাৰোঁ আৰু এই বন্যপ্ৰাণী হওক বা আমাৰ যিখিনি আমাৰ বন সম্পদ আমি সংৰক্ষণ কৰিব পাৰোঁ। লগতে আমাৰ সময়ে সময়ে কি হয়, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে বন বিভাগেই হওক আমাৰ কিছুমান SOP মানে উলিয়াই থকা হয়, তেওঁলোকে উলিয়ায়। এতিয়া ধৰক যিখিনি আমি আজি পাতিছোঁ যে বন্যপ্ৰাণী মানুহ যিখিনি হিউমেন এনিমেল কনফ্লিক্ট আছে তাৰ কাৰণেও আচলতে যদিও ই এটা দুৰ্যোগ নহয়, প্ৰাকৃতিক দুৰ্যোগ নহয়, যদিও ইয়াক মানে সময়ে সময়ে আচলতে ইয়াক দুৰ্যোগৰ নিচিনা মানে আচলতে ট্ৰিট কৰা হয়। সেইটো কাৰণে যিটো মই অলপ আগতে কোৱা আমাৰ যিটো ক্ষতিপূৰণৰ ব্যৱস্থা, সেইটো কাৰণে যিমান পাৰে মানে ফাষ্ট ট্ৰেক কৰা হৈছে যাতে মানুহখিনিৰ, যিটো আমি অলৰেডি প্ৰিয়ংকা বাইদেউ কৈছে যে মানুহখিনিৰ সহনশীলতা কমিছে, সেই হেতুকে যাতে কম্পেনচেশ্যনটো, ক্ষতিপূৰণটো যিমান পাৰোঁ সোনকালে দিয়া হয়, সেইটোৰ কাৰণে আচলতে সময়ে সময়ে বিভাগে কামবোৰ কৰি যায়। আৰু ইয়াত মানুহখিনিৰ যিখিনি পাব্লিক আছে, যিখিনি কৃষি ৰাইজ আছে, কৃষি সমাজ আছে, লগতে যিখিনি বনৰ ওচৰে পাজৰে থকা ফৰেষ্টৰ ওচৰে পাজৰে থকা যিখিনি মানুহ আছে, তেওঁলোকে যাতে সময়ে সময়ে বিভাগৰ লগত মানে একেলগ হৈ যাতে কামখিনি কৰে, তেওঁলোকে বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন দিয়াই হওক, লগে লগে অৱগত কৰোৱাই হওক বা বিভিন্ন ধৰণৰ মানে সহযোগ কৰাই হওক, সেই কামখিনি যাতে তেওঁলোকে কৰে, সেইটোৱে মই ক'ব বিচাৰোঁ। আৰু তেওঁলোকে আচলতে এই যিখিনি আমাৰ এক্ট আছে বিভিন্ন এক্টৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখি তেওঁলোকে এইখিনিৰ প্ৰতি আচলতে অৱগত হ'ব লাগে, সজাগ হ'ব লাগে আৰু আনকো কৰাব লাগে সজাগ,
0: তেনেকৈ ভাবোঁ। ইয়াৰ লগতে মই আৰু এটা কথা যোগ কৰিব বিচাৰোঁ, বায়'ডাইভাৰ্চিটি এক্ট 2002ৰ অধীনত আচলতে কৃষকসকল বহুত লাভান্বিত হয়। ইয়াত বনজ যিবিলাক উদ্ভিদ আছে সেই উদ্ভিদবিলাকৰ ৰক্ষণাবেক্ষণত গুৰুত্ব দিয়া হয়।
1: হয়, খুব সুন্দৰকৈ আচলতে কথাখিনি কৈছে। ইয়াৰ লগতে আৰু এটা গুৰুত্ব

0: গুৰুত্বপূৰ্ণ বিষয় হৈছে আধুনিক প্ৰযুক্তি। এতিয়া বন্যপ্ৰাণী আৰু মানুহ বিশেষকৈ খেতিপথাৰৰ ক্ষেত্ৰত অনিষ্ট কৰাৰ দিশটোলৈ যদি আমি লক্ষ্য কৰোঁ, বন্যপ্ৰাণীৰ সংঘাত ৰোধ কৰিবৰ কাৰণে আধুনিক প্ৰযুক্তি কেনেকুৱা ধৰণৰ এতিয়া আমাৰ সমাজলৈ আহিছে তাৰ বিষয়ে জনাওকচোন।
1: হয়, সময়ে সময়ে আমি মানুহ আৰু বন্যপ্ৰাণীৰ যিখিনি কোএক্সিষ্টেঞ্চ সেইখিনি আমি নিশ্চিত কৰিবলৈ আমি সচৰাচৰতে আমি আচলতে বন বিভাগেও আমি ইউজ কৰি আহিছোঁ, আমি ব্যৱহাৰ কৰি আহিছোঁ বিভিন্ন ধৰণৰ প্ৰযুক্তি, যেনে আমি পেট্ৰলিং আমি যিটো কৰোঁ, আমি ডেইলি পেট্ৰলিং কৰা হয়। পেট্ৰলিঙৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ আমাৰ এপ আছে, এম ষ্ট্ৰাইপছ নামৰ এপ এটা আছে, আমি সেই এপটো ইউজ কৰোঁ পেট্ৰলিঙৰ কাৰণে, যিটোৱে বিভাগক সহায় কৰে। লগতে তেওঁলোকে তাত আচলতে সেই এপটোত আমি পেট্ৰলিং কৰাৰ সময়ত আমি কি দেখিছোঁ, আমি পেট্ৰলিং কৰা ৰাস্তাটোত আমি কি দেখিছোঁ আৰু কিমানখিনি আমি আচলতে ভালকৈ পেট্ৰলিং কৰিছোঁ, সেই গোটেইখিনি আচলতে সেই এপটোত আমি গম পাওঁ। সেইটোত আচলতে আমি ইনপুট দিব লাগে, তেনেকুৱা এটা এপ আছে। লগতে আমি এনেকুৱা ধৰণৰ যিটো কোএক্সিষ্টেঞ্চৰ কাৰণে আমাৰ আৰ্লি ৱাৰ্নিং ছিষ্টেমৰ সুবিধা আছে, যাতে যিহেতু আমি গম পাওঁ, আমি শুনিবলৈ পাওঁ, আমাৰ গুৱাহাটীতে আমি শুনিবলৈ পাওঁ, আমি আমাৰ যিহেতু ৰেলৱে ট্ৰেকছ আছে আমাৰ পামহি অঞ্চলত, আমাৰ যিটো ৰেল লাইন আছে, তো সেইফালেদি আমি তাত আমাৰ আচলতে আমাৰ 5টা এলিফেণ্ট কৰিডৰ্ছ আছে, চ' সেইফালেদি হাতী প্ৰায় অহা যোৱা কৰে। চ' সেইকাৰণে কি হয়, সচৰাচৰ কি হয়, আপোনাৰ হাতী প্ৰায় আপোনাৰ দুৰ্ঘটনা পতিত হয়, লগতে আপোনাৰ মৃত্যুমুখতো পৰে। সেয়েহে আমাৰ আৰ্লি ৱাৰ্নিং ছিষ্টেমৰ সুবিধা আছে। লগতে আমি ৰেলৱে ডিপাৰ্টমেণ্টৰ লগত আমি অনবৰতে আমি সংযোগ বনাই ৰাখোঁ। আমাৰ এছ এম এছ এলাৰ্টৰ থ্ৰুইদিয়ে হওক বা বিভিন্ন ধৰণৰ গ্ৰুপৰ থ্ৰুইদি হওক, আমি এইবোৰ ৱাৰ্নিং ছিষ্টেম আমি হেৰি কৰোঁ। আৰু ছ'লাৰ ফেঞ্চিঙৰ সুবিধা আমি আগতে পাতিছিলোঁ, ছ'লাৰ ফেঞ্চিঙৰ সুবিধাও আছে। আমি ছ'লাৰ ফেঞ্চিং যিটোৰ থ্ৰুইদি, ছ'লাৰ ফেঞ্চিং মানে কি, আমাৰ এতিয়া এনেকুৱা নহয় যে ইলেক্ট্ৰিক খুব এটা হাই ভল্টৰ ইলেক্ট্ৰিচিটি আমি ইউজ কৰি আছোঁ, তাত আমি খুব এটা কম যাতে পালছৰ নিচিনাকৈ মানে এটা সৰু হেৰি মানে আপোনাৰ পালছিফাই হোৱা, যাতে মানে হাতীটো আপোনাৰ ক্ষতিও নহওক, অথচ তেওঁলোক সেই মানে ৱাৰ্ণো হওক, তেনেকুৱা ধৰণৰ সুবিধা এটা আছে। বা বাইদেউ কোৱাৰ নিচিনা যিটো বি হাইভৰ কথা কৈছিলে, মৌমাখি ব্যৱহাৰ কৰি, তেনেকুৱা ধৰণৰো আছে। আমি মুঠৰ ওপৰত আমি কমিউনিটি পাৰ্টিচিপেশ্যন খুব এটা ইম্পৰ্টেণ্ট বিষয় এই ক্ষেত্ৰত। আমি টেকন'লজি ইউজ কৰোঁ, আমি আৰু আমাৰ যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে, তাত আমি দুটা ধৰণৰ টেকন'লজিৰ কথা আমি জানিবলৈ পাইছিলোঁ। এটা হৈছিলে আমি ই আই নামৰ এটা টেকন'লজি তেওঁলোকে ইউজ কৰে, যিটো থ্ৰুইদি তেওঁলোকে বহুত এটা ডাঙৰ এৰিয়া তেওঁলোকে কাভাৰ কৰে আৰু যিটো থ্ৰুই তেওঁলোকে নজৰ দিব পাৰে যাতে বহু বন্যপ্ৰাণী ক'ৰবাত ক্ষতি হৈছে নেকি বা কোনো ধৰণৰ মানে ইনট্ৰুডাৰ সোমাইছে নেকি। লগতে আমি যিটো দেখি পাওঁ, আমি কাজিৰঙাৰ যেতিয়া আমি এলিফেণ্ট সেইটোতো কৰিডৰ হয়, এনিমেল কৰিডৰ হয়, নেশ্যনেল হাইৱেৰে আমি যাওঁ, যাওঁতে আমি দেখোঁ যে তাত কিছুমান জেগাই জেগাই স্পীড লিমিট লগোৱা আছে। অকল স্পীড লিমিট লগোৱাই নহয়, তাত আচলতে আমাৰ থাৰ্মেল কেমেৰাৰো সুবিধা আছে, যিটো থ্ৰুইদি মানে যাতে এক্সিডেণ্ট নহওক, মানে হাতী হওক বা জীৱ জন্তুৰ হওক, সেইটো এটা
0: গুৰুত্ব প্ৰদান কৰা হৈছে। হয়, আচলতে খুব সুন্দৰকৈ আজি এই আলোচনাটোত আপোনালোকে বিভিন্ন ধৰণৰ কাৰিকৰী দিশসমূহ, বিশেষকৈ বন্যপ্ৰাণী সংৰক্ষণ আৰু কৃষিখণ্ডত আমি আগবাঢ়ি যাবৰ কাৰণে কেনেধৰণে বন্যপ্ৰাণীয়ে কৃষিখণ্ডত আচলতে বিভিন্ন ধৰণৰ সংঘাত বা অপকাৰ বা অনিষ্ট আদি নকৰিবৰ কাৰণে কি কি কাৰ্যপন্থা ল'ব লাগে, কি কি আইন আছে আৰু কেনেকৈ ধৰণে আমাৰ কৃষকসকল আগবাঢ়ি যাব, এই বিষয়ে খুব সুন্দৰকৈ আৰু সাৱলীলভাৱে আপোনালোকে আমাৰ কৃষক ৰাইজৰ উদ্দেশ্যে জনালে। দুয়োগৰাকী সমল ব্যক্তিলৈকে আজিৰ এই অনুষ্ঠানটোৰ পৰা আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃষক ৰাইজক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে, কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহ অৱস্থানলৈ এই বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে ৰাণীস্থিত পশ্চিম অসম জেনেটিক ৰেঞ্জৰ আঞ্চলিক বন বিষয়া প্ৰিয়ংকা হাতীমাতা আৰু গুৱাহাটীস্থিত বশিষ্ঠ বন্যপ্ৰাণী সংমণ্ডলৰ সঞ্চালক বন বিষয়া সুৰুশ্ৰী পাটোৱাৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিলে খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ কৃষি উন্নয়ন বিষয়া মানসজ্যোতি বৰাই। আমাৰ আজিৰ কৃষিজগত অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল।

0: বৰাই।
1: কৈ কৈ ভাগৰি গলো। কি হল? নতুন কিট বেগ লাগে। তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
2: কৰেক্ট।
1: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা। 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গ'ল না নতুন কিট বেগ।
2: RBI কয়
3: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত RBI অম্বুডছমেন।
4: ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
5: বাই গাৰ্লছ, কোনফালে গৈছা?
6: শুনা নাই?
5: নো শ্বেয়াৰিং।
4: RBI কয়, জানি লওক, সতৰ্ক হওক।
7: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ক্ৰীড়া বাৰ্তা।

0: নমস্কাৰ। ক্ৰীড়া ক্ষেত্ৰৰ শেহতীয়া বা বাতৰিৰে সমৃদ্ধ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তাৰ সৈতে মই ঋতুপৰ্ণা বৰা। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত নৰৱে পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰোমাঞ্চকৰ খেলখনৰ প্ৰথমাৰ্ধ গ'লশূন্যভাৱে পাৰ হয় যদিও খেলখনৰ দ্বিতীয়াৰ্ধত আৰ্লিং হালাণ্ডে 79 আৰু 90 মিনিটত দুটাকৈ গ'ল দি নৰৱে শক্তিশালী স্থিতিত উপনীত কৰায়। ইয়াৰ পাছত নেইমাৰ জুনিয়ৰে খেলৰ অন্তিম সময়ত এটা গ'ল দিয়ে যদিও ষষ্ঠবাৰৰ বাবে ব্ৰাজিলৰ বিশ্বকাপ জয়ৰ সপোন ইমানতে সামৰণি পৰে। ইপিনে নৰৱেৰ বিৰুদ্ধে পৰাজয়ৰ পাছতেই নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা কৰে। প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ইংলেণ্ডে মেক্সিকোক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু বিভিন্ন জিলাৰ সহযোগত কালি মহিলাৰ 15 বছৰ অনুৰ্ধৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্ট আৰম্ভ হৈছে। নলবাৰী ক্ৰীড়া সন্থাৰ সহযোগত কালি পুৱা 9 বজাৰ পৰা নলবাৰী মহাবিদ্যালয় খেলপথাৰত এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ প্ৰথম দিনৰ খেলত গুৱাহাটীয়ে ওদালগুৰিক 103 ৰাণৰ ব্যৱধানত পৰাজিত কৰে। গুৱাহাটীয়ে প্ৰথমে বেটিং কৰি 21 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 140 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ওদালগুৰিয়ে 16 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 37 ৰাণহে সংগ্ৰহ কৰে। প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ প্ৰাক মুহূৰ্তত অসম ফুটবল সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক দিলীপ মেধিয়ে অসম ক্ৰিকেট সন্থাৰ পতাকা উত্তোলন কৰে। কুশলকোঁৱৰ ইনডোৰ ষ্টেডিয়ামত আজিৰে পৰা 10 জুলাইলৈকে যোৰহাট জিলা বেডমিণ্টন সন্থাৰ উদ্যোগত য়নেক্স ছানৰাইজ চতুৰ্থ ৰাজ্যিক ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট আয়োজন কৰা হৈছে। অসম বেডমিণ্টন সন্থাৰ সহযোগত আয়োজন কৰা এই প্ৰতিযোগিতাত 500ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি আয়োজকে জানিবলৈ দিছে। মুঠ 5খন বেডমিণ্টন কৰ্টত মেচসমূহ অনুষ্ঠিত হ'ব। ল'ৰা আৰু ছোৱালী শাখাৰ 9, 11, 13, 15, 17 আৰু 19 বছৰৰ অনুৰ্ধৰ ছিংগলছ মেচৰ উপৰি প্ৰতিযোগী সাপেক্ষে কেইটামান ডাবলছ ইভেণ্ট অনুষ্ঠিত হোৱাৰো সম্ভাৱনা আছে।
1: ক্ৰীড়া বাৰ্তা শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ। বিল ভৰাৰ আগতেতো আহিব নহয়। কৈ ছোৱালীহঁত কি কৰি আছো?
3: বিললৈ ৰৈ আছো।
2: তোমাৰ কাৰ্ডখন দিয়া না, পিন দিয়া।
4: RBI কয় যে আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব। হে, এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি? RBI কয়, জানি লওক, সতৰ্ক হওক।
5: এই কাহিনী হল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গল দৰমহা, এতিয়া নতুন কাণ ফুলি
6: নহয়, প্ৰথমে সঞ্চয়,
5: প্ৰথমে কাণ ফুলি।
6: শুন, প্ৰতি মাহে অলপ বচাওক, অলপ বিনিয়োগ কৰক আৰু অলপ ইমাৰ্জেঞ্চিৰ বাবেও সাঁচক, যাতে হৈ ৰয় টেনশ্যন ফ্ৰী।
5: কিন্তু কাণ ফুলি কি হ'ব?
6: যাবানে দি দিওঁ ইনজেকচন?
7: RBI কয়,
6: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত। বিধায়ক ডঃ হাবে তেৰাণক উপাধ্যক্ষ নিৰ্বাচিত। মানস ৰাষ্ট্ৰীয় উদ্যানৰ সেউজ ভূমি সংৰক্ষণ কৰাৰ বাবে বিশেষ পদক্ষেপ। গুৱাহাটীত ব্ৰিক্স ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক। গোলাঘাটত আজি বিশ্ব জুনচিছ দিৱস উপলক্ষে পশুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ৰোগসমূহৰ ক্ষেত্ৰত সজাগতা সভা। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত স্পেইন আৰু পৰ্তুগাল মুখামুখি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনাৰ বিচাৰি ব্যৰ্থ হোৱাত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰে। আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। AIUDFও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। আজি সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰাণক উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু BPF দলে ডঃ তেৰাণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে 3খন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয়। ডঃ হাবে তেৰাণক শুভেচ্ছা জ্ঞাপন কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই এইদৰে কয়।
1: ডক্টৰ হাবি তেৰণ ডাঙৰীয়া অসম বিধানসভাৰ উপাধ্যক্ষৰ দৰে সন্মানীয় পদত অধিষ্ঠিত হোৱাৰ বাবে তেখেতক অসম গণ পৰিষদ বিধায়িনী দলৰ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন জনাইছো। এগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰ, পাহাৰীয়া জিলাখনৰ এগৰাকী উচ্চ শিক্ষিত কাৰ্বি যুৱক, এই আসনখনত অধিষ্ঠিত হোৱাটো আমাৰ আটাইৰে কাৰণে গৌৰৱৰ বিষয় আৰু বিশেষকৈ পাহাৰীয়া জিলাখনৰ। মই তেখেতক আন্তৰিক শুভেচ্ছা জনাইছো। এগৰাকী যুৱ বিধায়ক, অভিজ্ঞতা সম্পন্ন বিধায়ক, মই ভাবো যে তেখেতৰ যি দায়িত্ব, সেই দায়িত্ব নিশ্চয় অতি গুৰুত্ব সহকাৰে ল'ব। এগৰাকী ডেপুটি স্পীকাৰৰ কৰিব পৰা বহুতখিনি কাম আছে, বিধানসভাত যথেষ্টখিনি কাম আছে আৰু বিধানসভাৰ বাহিৰতো।
0: সদনত আজি কেইবাখনো প্ৰতিবেদন দাখিল কৰা হয়। ইয়াৰ লগতে অসম বিধানসভাৰ সদস্যৰ প্ৰয়োজনীয় অৰ্হতাহীনতা দূৰীকৰণৰ সংশোধনী অধ্যাদেশ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই বিবৃতি প্ৰদান কৰে। ইয়াৰ পাছতেই এই বিষয়টো সন্দৰ্ভত এখন বিধেয়ক তথা অসম সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰা হয়। চাহ শ্ৰমিক ভূমি অধিকাৰ আইনৰ অধীনত ৰাজ্যৰ 206খন চাহ বাগিচালৈ প্ৰথম পৰ্যায়ত 28,831খন ভূমিপট্টা বিতৰণ কৰা হৈছে। দ্বিতীয় পৰ্যায়ত 1,40,000 পৰিয়ালক পট্টা দিয়াৰ বাবে জৰীপ চলি আছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি কংগ্ৰেছৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই কথা সদৰি কৰে। বিজেপি বিধায়ক সঞ্জয় কিষাণৰ আন এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত বৰ্তমান ৰাজ্যত 2খন চাহ বাগিচা বন্ধ হৈ থকা বুলি মন্ত্ৰী তেলীয়ে উত্তৰ দিয়ে। ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক 1খনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব।

0: মৰিয়া সমষ্টিটো কাইলৈ এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বন বিভাগে চোৱা চিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব। বিধানসভাত বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্নৰ উত্তৰত বনমন্ত্ৰীগৰাকীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত সেউজ ভূমি সংৰক্ষণ সন্দৰ্ভত প্ৰকাশ কৰে। উদ্যানখনৰ অপতৃণ আঁতৰ কৰাৰ নামত সেউজ ভূমি হ্ৰাস পাইছে নেকি বুলি বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত বনমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। তদুপৰি উদ্যানখনলৈ পৰ্যটকৰ আগমন বৃদ্ধিৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ বনৰক্ষীসকলৰ ভাট্টা সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: অসমৰ ৱাইল্ড লাইফত কাম কৰা যিসমূহ এই তৃণমূল পৰ্যায়ৰ কৰ্মী আছে, তেওঁলোকৰ যি অদম্য সাহস আৰু যি ধৰণে বিভাগটোৰ কাৰণে জীৱন দিয় কাম কৰি আছে, সেয়া কিন্তু সঁচাকৈ প্ৰশংসনীয়। আজি অসমৰ বনাঞ্চল ৰক্ষা কৰাৰ মূল নায়কে হ'ল তেওঁলোক। আজি কাজিৰঙা বা মানাহত আমাৰ মহিলা ফৰেষ্ট গাৰ্ডসকলেও 15-20 কিলোমিটাৰ দিনটোত খোজকাঢ়ি সেই বনাঞ্চলখনক প্ৰটেকশ্যন দিবৰ কাৰণে, মানুহ আৰু জীৱ জন্তুৰ সমন্বয় ৰক্ষা কৰিবৰ কাৰণে প্ৰতিটো সময়ত কাম কৰে। গতিকে যদি তেনেকুৱা কোনোবা ফৰেষ্ট গাৰ্ডে পাবলগীয়া টাইগাৰ প্ৰজেক্টৰ কিবা ভাট্টা পোৱা নাই, ইমিডিয়েটলি তাৰ ওপৰত মই খবৰ লৈ মই ইমিডিয়েটলি জানি লম।
0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অংকুৰজ্যোতি শৰ্মাৰ পৰা।
2: কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ অপব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি আৰু এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্ক নেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণেৰে এই বৈঠকৰ কাইলৈ সামৰণি পৰিব। ৰাজ্যত বান আৰু গৰাখহনীয়াই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিবছৰে অসমৰ কেইবাখনো জিলাত বান আৰু গৰাখহনীয়াৰ ফলত যথেষ্ট ধনজনৰ ক্ষতি হৈ আহিছে। এই সমস্যাৰ স্থায়ী সমাধান আৰু কৃষকসকলক ক্ষতিপূৰণ দিবলৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি কেইবাখনো জিলাত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী সন্দৰ্ভত এয়া আমাৰ এক প্ৰতিবেদন।
3: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু কেইবাখনো আঞ্চলিক সমিতিৰ সহযোগত আজি জোনাই সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৱে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত শেহতীয়াকৈ জোনাইত সংঘটিত ভয়াৱহ বানত প্ৰায় 5 শতাধিক পৰিয়ালে নিজৰ ঘৰ বাৰী, কৃষিভূমি আৰু জীৱিকা হেৰুওৱাৰ দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহক চৰকাৰে আৰ্থিক সাহায্য দিয়াৰ ক্ষেত্ৰত দাবী জনায়। সংগঠনটোৰ কৰ্মীসকলে কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ জোনাই সমজিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ পৃথকে পৃথকে প্ৰেৰণ কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ 2খন পৃথক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পৰিষদৰ সভাপতি লক্ষেশ্বৰ দাস আৰু সাধাৰণ সম্পাদক ৰাজীৱ বায়ন স্বাক্ষৰিত স্মাৰক পত্ৰত অসমৰ বানগৰা খহনীয়াৰ ফলত কৃষি, অৰ্থনীতি, যোগাযোগ ব্যৱস্থা আৰু জনজীৱনত পৰা ব্যাপক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনোৱা হয়। লগতে বান গৰা খহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান আৰু কৃষি ঋণ সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ দাবী উত্থাপন কৰা হয়। ইয়াৰ সমান্তৰালভাৱে দাবীসমূহৰ সমৰ্থনত পাঠশালাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। ধেমাজিৰ পৰা আমাৰ সংবাদদাতা হৰেন্দ্ৰ নাথ শৰ্মা আৰু বজালীৰ পৰা আমাৰ সংবাদদাতা কল্যাণ কলিতাৰ সৈতে মই জিন্তিৰাণী ডেকা।
2: অসম নাগালেণ্ড সীমান্তৱৰ্তী গোলাঘাট জিলাৰ মেৰাপানীৰ সৰুপানী অঞ্চলত আজি নাগালেণ্ড প্ৰশাসনৰ লোকে 300টা পৰিয়ালৰ পিয়ল কৰা কাৰ্যক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় লোকে দাবী কৰা মতে অসমৰ ভূখণ্ডত নাগালেণ্ড প্ৰশাসনে চলোৱা এই কাৰ্যত অঞ্চলটোৰ আৱাসীসকলৰ মাজত অসন্তোষ পৰিলক্ষিত হয়। আনহাতে পিয়ল কৰিবলৈ অহা লোকসকলে স্থানীয় লোকসকলক নাগালেণ্ডৰ ফালৰ পৰা বিদ্যুৎ যোগানসহ

0: বিভিন্ন সা সুবিধা প্ৰদান কৰা হ'ব বুলি অৱগত কৰাৰ কথা জানিব পৰা গৈছে। ঘটনা কেন্দ্ৰ কৰি স্থানীয় ৰাইজে উপযুক্ত তদন্ত আৰু চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে। ইপিনে অসম নাগালেণ্ড সীমা সমস্যাক লৈ আজি গোলাঘাট জিলাৰ সৰুপথাৰত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। সৰুপথাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত চুতীয়া ছাত্ৰ সন্থাসহ পাঁচটা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। সীমান্তত নগৰ আগ্ৰাসন ৰোধ কৰাৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা সৰুপথাৰ সমজিলা কাৰ্যালয়লৈ হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদী সমদল উলিওৱা হয়। প্ৰতিবাদকাৰীসকলে সীমান্তবাসীৰ জীৱন তথা সম্পত্তি নিৰাপত্তা নিশ্চিত কৰাত জিলা প্ৰশাসন ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি এই সমস্যা শীঘ্ৰে সমাধান কৰাৰ দাবী জনায়। আজাৰা আৰক্ষীয়ে আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাৰ্গো টাৰ্মিনেলৰ পৰা প্ৰায় 700 কিলোগ্ৰাম মাদক দ্ৰব্য জব্দ কৰাৰ লগতে 4 লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোককেইজন ত্ৰিপুৰাৰ আবু বক্কৰ ছিদ্দিক ওৰফে ৰোমান, মেঘালয়ৰ পশ্চিম খাচী পাৰ্বত্য জিলাৰ ফাল বক্সাৰ পাৰলং, আলভিনেষ্টৰ চিএম আৰু ক্ৰাছ দখাৰ বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে বিমানবন্দৰত 111টাকৈ পাৰ্চেলৰ স্কেনিঙৰ সময়ত বন্দৰৰ কৰ্মচাৰী সন্দেহ উপজাত বিষয়টো আজাৰা আৰক্ষীক অৱগত কৰা হৈছিল। আৰক্ষীৰ তদন্তত এই মাদক দ্ৰব্য সৰবৰাহৰ ঘটনাৰ অন্তৰালত আন্তঃৰাষ্ট্ৰীয় সৰবৰাহী চক্ৰ জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে জনোৱা মতে মাদক দ্ৰব্যখিনি মেঘালয়ৰ পশ্চিম খাচী পাৰ্বত্য জিলাৰ মাইৰং অঞ্চলৰ পৰা সংগ্ৰহ কৰি জোৰাবাদ হৈ গুৱাহাটীলৈ অনা হৈছিল। কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকত গুৰুতৰভাৱে অসুস্থ হৈ কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে যোৱা প্ৰায় এসপ্তাহ ধৰি জ্বৰত আক্ৰান্ত হৈ স্বাস্থ্যৰ অৱনতি ঘটা সত্ৰাধিকাৰগৰাকীক কালি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি সমন্বয়ৰক্ষী সমিতিৰ তৎপৰতাত সত্ৰৰ ভকতসকলে তেওঁৰ চিকিৎসাৰ তদাৰক কৰি আছে। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি জিতেন্দ্ৰনাথ প্ৰধানী আৰু সাধাৰণ সম্পাদক দীপক দাসে সত্ৰাধিকাৰগৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে তেওঁৰ চিকিৎসাৰ বাবে চৰকাৰক সহায় আগবঢ়াবলৈ আহ্বান জনাইছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
1: গোলাঘাটত আজি বিশ্ব জুনোচিছ দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে জিলা স্বাস্থ্য বিভাগে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ বহিঃ বিভাগত এটা সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগীক ৰোগীৰ আত্মীয় অভিভাৱক তথা সাধাৰণ ৰাইজৰ মাজত জুনোচিছ অৰ্থাৎ পশুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱাৰ ৰোগসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। এই উপলক্ষে জিলা মহামাৰী বিশেষজ্ঞ, জিলা মিডিয়া বিশেষজ্ঞ আৰু অনুজীৱ বিজ্ঞানীয়ে ৰাইজক ৰেবিজ, বাৰ্ড ফ্লু, চুৱাইন ফ্লু, লেপ্টস্পাইৰচিছ, জাপানিজ এনকেফেলাইটিছ আদি বিভিন্ন জুনোচিছ ৰোগৰ বিষয়ে অৱগত কৰে। এনে ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্য বিভাগৰ সৈতে সহযোগিতা কৰাৰ আহ্বান জনায়। লগতে স্বাস্থ্যকৰ জীৱন যাপন, ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা, পোহনীয়া জন্তুৰ নিয়মীয়া টীকাকৰণ, চাফ চিকুণকৈ ৰখা, নিৰাপদ খাদ্য গ্ৰহণ, হাত ধোৱাৰ অভ্যাস আৰু পশুৰ সৈতে ব্যৱহাৰৰ সময়ত প্ৰয়োজনীয় সাৱধানতা অৱলম্বনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। জিলা চিকিৎসালয়ৰ উপৰি জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰতো আজি বিশ্ব জুনোচিছ দিৱস পালন কৰা হয়। তেজপুৰৰ ৰঙাপাৰাতো এই দিৱস অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত শিৱসাগৰত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জয়ন্তী উপলক্ষে জিলা কাৰ্যকৰ্তাৰ এখন সন্মিলন অনুষ্ঠিত হয়। শ্যাম মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই সন্মিলনত ৰাজ্যসভাৰ সাংসদ যোগেন মোহন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত সাংসদগৰাকীয়ে ডঃ মুখাৰ্জীক দেশ গঠন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ অনবদ্য অৱদান আগবঢ়োৱা বিৰল ব্যক্তিত্ব বুলি অভিহিত কৰে। পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিলে অপ্ৰত্যাশিতভাৱে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। যোৱা নিশা নৰৱেৰ বিৰুদ্ধে খেলা প্ৰি কোৱাৰ্টাৰ ফাইনেলত 2-1 গলৰ ব্যৱধানত ব্ৰাজিল পৰাস্ত হয়। প্ৰতিযোগিতাৰ আজি নিশা 12:30 বজাত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত স্পেইন আৰু পৰ্টুগাল মুখামুখি হ'ব। আনহাতে কাইলৈ পুৱা 5:30 বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত। বিধায়ক ডঃ হাবে তেৰণক উপাধ্যক্ষ নিৰ্বাচিত। মানস ৰাষ্ট্ৰীয় উদ্যানৰ সেউজ ভূমি সংৰক্ষণ কৰাৰ বাবে বিশেষ পদক্ষেপ। গুৱাহাটীত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক। গোলাঘাটত আজি বিশ্ব জুনোচিছ দিৱস উপলক্ষে পশুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ৰোগসমূহৰ ক্ষেত্ৰত সজাগতা সভা। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত স্পেইন আৰু পৰ্টুগাল মুখামুখি। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল' পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল' পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। নিয়োগ বাতৰি ইমানেই।
2: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

শ্ৰোতাসকলে আজি নিশা 9:30 বজাত শুনিবলৈ পাব দীপক কুমাৰ শৰ্মা ৰচিত নাটক পুৱতি তৰাৰ হাঁহি, নাটখনিৰ প্ৰযোজনা নয়ন প্ৰসাদৰ।

0: 보내볼래봐봐.
1: 에야, 아까 그 반에. বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খন্তেক সময় পূৰ্বে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত উপস্থিত হৈছে। ইণ্ডোনেছিয়াৰ ভ্ৰমণসূচী সামৰি প্ৰধানমন্ত্ৰী অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ যাব। গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে সংস্কাৰ, ডিজিটাইজেচন আৰু পেছাদাৰী ব্যৱস্থাপনাৰ জৰিয়তে সমবায় আন্দোলনে এটা নতুন অধ্যায়ত প্ৰৱেশ কৰিছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। বেংগালুৰুত এটা শিলৰ কুৱেৰীত সংঘটিত দুৰ্ঘটনাত 7 জন শ্ৰমিকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰাজ্যখনৰ মুখ্য সচিবলৈ জাননী জাৰি কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আজি স্পেইন পৰ্তুগালৰ মুখামুখি হ'ব। পুৱা 5:30 বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ

সংঘটিত দুৰ্ঘটনাত 7 জন শ্ৰমিকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰাজ্যখনৰ মুখ্য সচিবলৈ জাননী জাৰি কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আজি স্পেইন পৰ্তুগালৰ মুখামুখি হ'ব। পুৱা 5:30 বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খন্তেক সময়ৰ পূৰ্বে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত উপস্থিত হৈছে। জাকাৰ্টা বিমান বন্দৰত প্ৰধানমন্ত্ৰী মোদীক ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবৌ সুবিয়ান্তোই আদৰণি জনায়। বিমান বন্দৰত তেওঁক পৰম্পৰাগত ভাৰতীয় আৰু ইণ্ডোনেছিয়াৰ সাংস্কৃতিক প্ৰদৰ্শনেৰে স্থানীয় ইণ্ডোনেছিয়াৰ সম্প্ৰদায়ে বিপুল আদৰণি জনায়। ইণ্ডোনেছিয়ালৈ এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থটো ভ্ৰমণ। এই ভ্ৰমণসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাগ ল'ব আৰু দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে সাংস্কৃতিক আৰু ঐতিহাসিক নগৰী য়োগাকাৰ্টালৈ যাব আৰু তাত প্ৰবানন মন্দিৰৰ চৌহদ ভ্ৰমণ কৰিব। ভাৰতে এই মন্দিৰটো সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জাকাৰ্টাত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলৰ এক বিশাল সভাক সম্বোধন কৰিব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে 6 জুলাইৰ পৰা 11 জুলাইলৈকে ভাৰত প্ৰশান্ত মহাসাগৰ অঞ্চলৰ 3খন ৰাষ্ট্ৰ ক্ৰমে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ কৰিব। ইণ্ডোনেছিয়াৰ পৰা ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 3দিনীয়া কাৰ্যসূচীৰে 8 জুলাইত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানেজৰ সৈতে তৃতীয় ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে লগতে ভাৰত অষ্ট্ৰেলিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত অংশগ্ৰহণ কৰি দুয়োখন দেশৰ শীৰ্ষ ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰিব। এই ভ্ৰমণে ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰি তুলিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ প্ৰতিৰক্ষা, নিৰাপত্তা, বাণিজ্য, বিনিয়োগ, শিক্ষা, জটিল প্ৰযুক্তি, ক্ৰীড়া, জনসংযোগ আদি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। তেওঁ মেলবৰ্ণৰ প্ৰৱাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব। ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত তেওঁ দুদিনীয়া সূচীৰে 10 জুলাইত নিউজিলেণ্ডলৈ যাব। এয়া হৈছে বিগত 40 বছৰত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো নিউজিলেণ্ড ভ্ৰমণ। শ্ৰীমোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই বিগত 2 বছৰত বিশেষ অগ্ৰগতি লাভ কৰা বাণিজ্য, বিনিয়োগ আৰু প্ৰতিৰক্ষা খণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে দেশখনৰ আগশাৰীৰ ব্যৱসায়ী আৰু ক্ৰীড়াবিদসকলৰ সৈতে মত বিনিময় কৰিব। গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি কয় যে সংস্কাৰ, ডিজিটাইজেচন আৰু পেছাদাৰী ব্যৱস্থাপনাৰ জৰিয়তে সমবায় আন্দোলনে এটা নতুন অধ্যায়ত প্ৰৱেশ কৰিছে। সমবায় মন্ত্ৰালয়ৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীক সম্বোধন কৰি শ্ৰীশ্বাহে কয় যে দেশৰ প্ৰতিটো অঞ্চলৰে 5খনকৈ শ্ৰেষ্ঠ সমবায় সমিতিক স্বীকৃতি দিবলৈ এটা ৰেংকিং ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে সমবায় বেংকসমূহ সম্প্ৰতি 27 লাখ কোটি টকাৰ অৰ্থনীতিৰ গৰাকী। প্ৰাথমিক কৃষি ঋণ সমিতিসমূহ সুদৃঢ় কৰিবলৈ প্ৰচেষ্টা অব্যাহত আছে বুলি উল্লেখ কৰি গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহে কৃষকসকলক জৈৱিক কৃষি সামগ্ৰী উৎপাদন বৃদ্ধি আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহান জনায়। তেওঁ কয় যে দেশৰ সমবায় খণ্ডৰ সৈতে জড়িত 30 কোটি লোক আৰু 8,50,000তকৈ অধিক সমবায় সমিতিসমূহৰ বাবে আজি এটা পবিত্ৰ দিন, কিয়নো আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰত এটা স্বতন্ত্ৰ সমবায় মন্ত্ৰালয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লৈছিল। শ্ৰীশ্বাহে লগতে কয় যে যোৱা 5 বছৰত সমবায় খণ্ডক আধুনিক স্বচ্ছ প্ৰযুক্তিৰে জড়িত কৰিবলৈ প্ৰশংসনীয় কাম কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে আজি ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জন্মবাৰ্ষিকীত সমাজ সংস্কাৰকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। শ্ৰীশ্বাহে কয় যে ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ৰাষ্ট্ৰৰ প্ৰথম ধাৰণাক নিজৰ জীৱনৰ দিক নিৰ্দেশক কৰি লৈছিল। জাতীয় সংহতিৰ বাবে তেওঁ জীৱনজোৰা যুঁজ তথা অটল প্ৰতিশ্ৰুতিবদ্ধতাই পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলিও শ্ৰীশ্বাহে উল্লেখ কৰে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদমুখৰ পৰিস্থিতি সৃষ্টি কৰে। আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ

0: লে আলোচনা বিচাৰে। এ আই ইউ ডি এফ এও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এটা গম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ছখনকৈ দেশৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ পৰিচয় পত্ৰ গ্ৰহণ কৰে। মোজাম্বিকৰ উচ্চায়ুক্ত আৰামাণ্ডো পেড্ৰো ময়ুনানে নিকাৰগুৱাৰ ৰাষ্ট্ৰদূত নাডেস্কা ইমাৰা কাভাৰ্ট, ছুৰিনামৰ ৰাষ্ট্ৰদূত হানিছা জয়ৰাম আৰু গেবন গণৰাজ্যৰ ওৰেলিন মাৰ্চেল মিনছা আৰু মংগোলীয়ৰ ৰাষ্ট্ৰদূত ডঃ উলজিত লোহাচেঞ্জভ আৰু বাহামাৰ উচ্চায়ুক্ত পিটাৰ নিকোলাছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক তেওঁলোকৰ পৰিচয় পত্ৰ প্ৰদান কৰে। কৰ্ণাটকৰ বেংগালুৰুত এটা হিলৰ কুৱেৰীত এটা বৃহৎ গ্ৰেনাইট হিল বাগৰি পৰি 7 শ্ৰমিকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰাজ্যখনৰ মুখ্য সচিবলৈ জাননী জাৰি কৰিছে। সংবাদ মাধ্যমত প্ৰকাশিত এটা বাতৰি প্ৰকাশ পোৱাৰ পাছত আয়োগে ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰে আৰু দুসপ্তাহৰ ভিতৰত আয়োগে এটা বিস্তৃত প্ৰতিবেদন বিচাৰিছে। আয়োগে কয় যদিহে বাতৰিটো সঁচা তেন্তে ই মানৱ অধিকাৰৰ উলংঘনৰ এটা গম্ভীৰ বিষয়। বেংগালুৰুত যোৱা সপ্তাহত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। 17 সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ 2024-25ৰ বঁটা বিতৰণী অনুষ্ঠান কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত কাশ্মীৰ বিশ্ববিদ্যালয়ে প্ৰথম স্থান অধিকাৰ কৰিছে। সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিজয়ী বিশ্ববিদ্যালয় মহাবিদ্যালয় আৰু শিক্ষাৰ্থীসকলক বঁটা বিতৰণ কৰে। সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিজয়ী বিশ্ববিদ্যালয় মহাবিদ্যালয় আৰু শিক্ষাৰ্থীসকলক বঁটা বিতৰণ কৰিব। শিক্ষাৰ্থীসকলৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু সংসদীয় পদ্ধতিসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিগত 29 বছৰ ধৰি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ মাজত সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। এই প্ৰতিযোগিতাৰ শেহতীয়া সংস্কৰণত দেশৰ 51খন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছে। ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীক সন্মান জনাই ইৰাণৰ ৰাজধানী তেহৰাণত আজি উলিওৱা এটা শোক সমদলত লাখ লাখ লোকে অংশগ্ৰহণ কৰে। যোৱা 28 ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত মৃত্যু হোৱা খামেইনী আৰু তেওঁৰ পৰিয়ালৰ বহুকেইজন সদস্যৰ মৃতদেহৰ কফিন এখন ট্ৰাকত লৈ সমদল কৰা হয়। উল্লেখযোগ্য যে 2020 চনৰ ৰিভলিউচনেৰী গাৰ্ডৰ জেনেৰেল কাছিম চেলেমেনীৰ শোক সমদলত 10 লাখ লোকে অংশগ্ৰহণ কৰিছিল, কিন্তু সেই সমদলতকৈ আলী খামেইনীৰ সমদলত অংশ লোৱা লোকৰ সংখ্যা অধিক আছিল। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আজি স্পেইন আৰু পৰ্তুগাল মুখামুখি হ'ব। প্ৰি কোৱাৰ্টাৰ ফাইনেলখন নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। আনহাতে পুৱা 5:30 বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে 5 বাৰৰ চেম্পিয়ন ব্ৰাজিলে অপ্ৰত্যাশিতভাৱে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। যোৱা নিশা নৰৱেৰ বিৰুদ্ধে খেলা প্ৰি কোৱাৰ্টাৰ ফাইনেল খেলখনত 2-1 গলৰ ব্যৱধানত ব্ৰাজিল পৰাস্ত হয়। এই জয়ৰ জৰিয়তে নৰৱে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খন্তেক সময়ৰ পূৰ্বে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত উপস্থিত হৈছে। ইণ্ডোনেছিয়াৰ ভ্ৰমণসূচী সামৰি প্ৰধানমন্ত্ৰী অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ যাব। গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে সংস্কাৰ, ডিজিটাইজেচন আৰু পেছাদাৰী ব্যৱস্থাপনাৰ জৰিয়তে সমবায় আন্দোলনে এটা নতুন অধ্যায়ত প্ৰৱেশ কৰিছে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আজি স্পেইন পৰ্তুগালৰ মুখামুখি হ'ব। পুৱা 5:30 বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বি পি এল কাৰ্ড আছে তেতিয়াহলেতো

0: খিৰতে মহৰ খুটি
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
1: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আকৌ শুনোৱা হওক গীতৰ মনোমোহা এই অনুষ্ঠানটিৰ আৰম্ভণিতে শ্ৰোতাসকলক শুনাবলৈ লৈছো ভূপেন হাজৰিকাৰ কণ্ঠৰে গীত

আকৌ শুনোৱা হওক অনুষ্ঠানৰ আৰম্ভণিতে শ্ৰোতাসকলে শুনিলে ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত। গীতৰ কথা আছিল শিল্পীৰ নিজা। শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহযোগে। এইবাৰ এয়া নিপু শৰ্মাৰ কণ্ঠৰ গীতৰ কথা আৰু প্ৰযোজনা সুধীৰ দাসৰ।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনিলে ভূপেন হাজৰিকা, নিপু শৰ্মা আৰু মিনাৰ্ভা ফুকনৰ কণ্ঠৰ গীত। গীতৰ কথা আছিল ক্ৰমে ভূপেন হাজৰিকা, সুধীৰ দাস আৰু অনিল কলিতাৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ অনুষ্ঠানত এতিয়া শুনক অসীময় ইংতি আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত।

0: পূবালীৰ সুৰনুষ্ঠানত ইমান পৰে কাৰ্বি গীত শুনিলে অসীময় ইংতি আৰু সংগীবৃন্দৰ কণ্ঠত।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছো মিনতি গগৈ বৰুৱাৰ কণ্ঠৰ গীত। শিল্পীয়ে গাবলৈ লোৱা প্ৰথম গীতৰ কথা ডক্টৰ

আধুনিকীত অনুষ্ঠানটি শুনিলে। আজিৰ শিল্পী আছিল মিনতী গগৈ বৰুৱা। গীতৰ কথা আছিল ক্ৰমে ডক্টৰ অৰূপ কুমাৰ শৰ্মা, অৰূপ বৰঠাকুৰ আৰু বিবি দেৱী বৰবৰুৱাৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই মুখ্য বাতৰি।

নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশা আঠ বজাৰ মুখ্য বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। এই একৈশ দিনীয়া অধিৱেশনত মুঠ ষোল্লখন বৈঠক অনুষ্ঠিত হ'ব। আজি সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰণক উপাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। চাহ শ্ৰমিক ভূমি অধিকাৰ আইনৰ অধীনত ৰাজ্যৰ 206খন চাহ বাগিচালৈ প্ৰথম পৰ্যায়ত 28,831খন ভূমিপট্টা বিতৰণ কৰা হৈছে বুলি

0: মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বিধানসভাত প্ৰকাশ কৰে। ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি অসম বিধানসভাত মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছদিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ ৰাওনা হৈছে। ধেমাজি জিলাত হোৱা শেহতীয়া বান আৰু গৰাখহনীয়াৰ ফলত হোৱা ক্ষতি সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি আজি জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে সদনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। আজাৰা আৰক্ষীয়ে আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাৰ্গো টাৰ্মিনেলৰ পৰা প্ৰায় 700 কিলোগ্ৰাম মাদক দ্ৰব্য জব্দ কৰাৰ লগতে 4 লোকক গ্ৰেপ্তাৰ কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত 5 চেম্পিয়ন ব্ৰাজিলক পৰাস্ত কৰি নৰৱে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। পৰিয়াল কল্যাণ অনুষ্ঠান

0: নমস্কাৰ আদৰ শ্ৰোতা, পৰিয়াল কল্যাণ অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আমি আপোনালোকক আন্তৰিক স্বাগতম জনাইছো। আদৰ শ্ৰোতা, আজি আমাৰ যিগৰাকী অতিথি তেখেতক আমি মাতি আনিছো আমাৰ ষ্টুডিঅলৈ মানসিক স্বাস্থ্য সম্পৰ্কে আমি কথা পাতিবলৈ, আৰু তেখেত হ'ল ডক্টৰ নিমি বৰগোহাঁই, ক্লিনিকেল চাইকলজিষ্ট, মনস্তত্ববিদ। আপোনাক স্বাগতম জনাইছো আমাৰ আজিৰ এই অনুষ্ঠানলৈ।
1: নমস্কাৰ আৰু ধন্যবাদ মোক ইয়ালে নিমন্ত্ৰণ কৰি অনাৰ কাৰণে। খুব টপিকটো খুব মানে ইম্পৰ্টেণ্ট টপিক হয়, যিটো কথা আমি ডিছকাছ কৰিব লৈছো, আমি ভাবো ৰাইজে ভাল পাব।
0: নিশ্চয় অতি প্ৰয়োজনীয় আৰু এটা গুৰুত্বপূৰ্ণ বিষয়, এটা বৰ্তমান সময়ত অধিক গুৰুত্ব লাভ কৰিছে মানসিক স্বাস্থ্যৰ কথা। এতিয়া সাধাৰণতে ধৰক আমি যিটো শাৰীৰিক স্বাস্থ্যৰ কথা সকলোৱে জানো বা জ্ঞাত, তাৰ চিম্পটমছবিলাক ওলাই পৰে, মানুহে ডক্টৰৰ ওচৰলৈ যায়, কিন্তু মানসিক স্বাস্থ্যটো ইমান হয়তো মানুহে নাজানে।
1: আমাৰ সমাজখনত এটা ডাঙৰ এটা মানে ষ্টিগমা বুলি যিটো আমি কওঁ, মানে আমি এজন আজি যদি মই যদি মানসিক স্বাস্থ্যৰ কিবা বা টেনশ্যনে হওক, এংজাইটিয়ে হওক, ষ্ট্ৰেছতে ভুগিছোঁ, মানুহে যাবলৈ খুব অসুবিধা পায়। কাৰণ আমাৰ সমাজত এটা বহুতে ভাবে যে মানসিক স্বাস্থ্য বিষয়ক এজন যদি মই চিকিৎসকৰ ওচৰত যাওঁ বা তেনেকৈ মনস্তত্ববিদৰ ওচৰত যাওঁ, তাৰমানে মই পাগল। সেইটো নহয় আচলতে। আমাৰ সমাজখন কিন্তু এতিয়াও বহুত পিছপৰি আছে। আজি যদি মোৰ টেনশ্যন হৈছে মই ক'ত যাম, আজি যদি মোৰ ষ্ট্ৰেছ হৈছে মই ক'ত যাম, আজি যদি মোৰ মনটো দুখ লাগিছে মই ক'ত যাম। গতিকে সেইকাৰণে আচলতে মানসিক স্বাস্থ্যৰ দিশটো বহুত গুৰুত্বপূৰ্ণ। আৰু মই ইয়াত আৰু এটা কথা ক'বলৈ বিচাৰিম যে আগতে মানুহ হয়তো ইমান সতৰ্ক নাছিলে। মই নিজেই দেখিছো যে যেতিয়াৰ পৰা কোভিড পেণ্ডেমিক আৰম্ভ হৈছিলে, লকডাউন হৈছিলে, মানে মানুহে তেতিয়া বুজি পাইছিলে যে আচলতে ইমান মানে মানসিক স্বাস্থ্যটো কি। মানে ঘৰত থাকিছিলে, ল'ৰা ছোৱালীবিলাকে মোবাইলত ক্লাছ কৰিছিলে, মানে তেওঁলোকে ঘৰ বন্দি হৈ থাকিছিলে, তেতিয়া কাকো লগ পোৱা নাছিলে, তেতিয়া তেওঁলোকে গম পালে ডিপ্ৰেশ্যনটো কি বস্তু। সেই তেতিয়াৰ পৰা আচলতে অকণমান সজাগতাটো হৈছে মানুহৰ, কিন্তু মই ভাবো আমাৰ দেশ এতিয়াও বহুত পিছত আছে। সজাগতাটো মানুহৰ মাজত এতিয়াও আমি যেনেকে বিয়পাব লাগিছিলে সেইমতে হোৱাগে নাই।
0: এতিয়া এই কথাটো যেতিয়া ধৰক কয় যে মেণ্টেল হেল্থ আৰু এটা মেণ্টেল ইলনেছ, এই দুটা বস্তু দুটা একে নে বেলেগ বেলেগ? যদি তেনেকে বেছি সহজ কৰিবলৈ যাওঁ, সুস্থ মানসিক স্বাস্থ্য আৰু মানসিক ৰোগ।
1: মানসিক স্বাস্থ্য বুলি ক'লে আচলতে আমি মানে ইউ আৰ এৱে ফ্ৰম এভৰি ডিজিজেছ, তাৰমানে তোমাৰ যদি বা যিকোনো লোকৰে, যিকোনো এজন ব্যক্তিৰে যাতে কোনো ধৰণৰ মানে বেমাৰ আজাৰৰ পৰা মুক্ত, আৰু য'ত নেকি তুমি মানে ৱেডাৰ ইউ কেন থিংক পজিটিভলি, ডিচাইড পজিটিভলি আৰু কণ্ট্ৰিবিউট চাৰ্টেইন থিংছ টুৱাৰ্ডছ টু ছ'চাইটি, তাৰমানে আমি ভাল মানে মানসিক স্বাস্থ্যৰ মই তোমাক ডেফিনেশ্যনটো কৈছোঁ যে য'ত আমি ভালদৰে আমি চিন্তা কৰিব পাৰোঁ, য'ত আমি এটা আমাৰ নিজৰ ভাৱটো প্ৰকাশ কৰিব পাৰোঁ, আৰু আমি যেনেকৈ আমাৰ যিহেতু আমি এজন মানে নাগৰিক হিচাপে আমি সমাজখনক এটা যিহেতু দিব পাৰোঁ, কিবা এটা মানে কণ্ট্ৰিবিউট কৰিব পাৰোঁ, সেইটোৱেই হৈছে আচল আচল মানসিক স্বাস্থ্য।

0: এতিয়া যদি মানসিক ইলনেছৰ কথাটো কওঁ, কোনবিলাক কথা আহি যায়, ধৰক কি বিসংগতি থাকে,
1: ৰোগ বুলি ক'লে আচলতে বেলেগ বেলেগ ধৰণৰ হয়। মানে ইয়াত ৰোগ বুলি ক'লে মানসিক ৰোগৰো দুই ধৰণৰ ৰোগ আছে। এক ধৰণৰ ৰোগ হৈছে আমি যিটো মেজৰ মেণ্টেল ইলনেছ বুলি কওঁ, মানে মেজৰ মানে সাংঘাতিক ডাঙৰ, মানে ডাঙৰ যেনেকে শাৰীৰিক স্বাস্থ্যত যেনেকে কিছুমান ব্যাধি আছে যিবিলাক একদম বৰ গুৰুত্ব,
0: দুৰাৰোগ্য যিবিলাক,
1: দুৰাৰোগ্য মানসিক ৰোগৰো আছে। আৰু ঠিক তেনেকে সৰু সৰু ৰোগ কিছুমানো আছে মানসিক ৰোগৰ ক্ষেত্ৰত। আমি যদি দুৰাৰোগ্য বুলি কওঁ, কিছুমান এনেকুৱা ধৰণৰ ৰোগ আছে সেইবোৰ তেওঁলোকে গোটেই জীৱন পৰ্যন্ত তেওঁলোকে দৰৱ খাব লাগে, মানসিক ৰোগৰ দৰৱ খাব লাগে। ৰোগ যেনেকে আমাৰ মানে চৰ্দি জ্বৰ কাহ লাগে তেনেকে আমি দৰৱ খাওঁ, ঠিক তেনেকে মানসিক ৰোগৰো হয়। মানুহে মানে উল্টা পুল্টা কথা কয়, ধৰা সন্দেহ কৰে, অকলে থাকিলে কাণত কথা কোৱাৰ নিচিনা লাগে, কেতিয়াবা হঠাতে ভাল লাগে, হঠাতে বেয়া লাগে, মানে কণ্ট্ৰল নাই, মনটোৰ ওপৰত কণ্ট্ৰল নাই, সেইবিলাকক আচলতে মানসিক ৰোগ বুলি কোৱা হয়। আৰু সেইবোৰ আচলতে আমি যেনেকে দৰৱ খাওঁ, যে আমাৰ মানে মই ইয়াতে এটা এক্সাম্পল এটা দিবলৈ বিচাৰিছো, মানুহৰ মাজত কনফিউজনটো কিয় হয় যে এজন ব্যক্তিক যদি মই যদি গৈ পেলাই কওঁ যে মোৰ আজি দুদিনমানৰ পৰা টোপনিটো অহা নাই বা মোৰ খাবলৈ মন যোৱা নাই, মোৰ মনটো ভাল লাগি নাথাকে, তেতিয়া যিজন ব্যক্তিৰ আগত মই কথাষাৰ কম, সেই ব্যক্তিজনে হয়তো মোক ক'ব লাগে এই তুমি অলপ বেছি চিন্তা কৰা, বেছিকে চাগে ভাবা, সেইকাৰণে চাগে তোমাৰ তেনেকুৱা হৈছে, বাদ দিয়া আজিৰ পৰা কথা নাভাবিবা। মই সেই একেজন ব্যক্তিকে যদি মই যদি কওঁ মোৰ আজিকালি মানে ঘনে ঘনে জ্বৰটো উঠি থাকে বা মোৰ মানে খাবলৈ মন নাযায়, ভোকটো নালাগে, দেখোন কিবা হৈছে, এনেকে যদি কওঁ, সেই ব্যক্তিজনে কিন্তু মোক লগে লগে ক'ব এই তুমি কিয় ডক্টৰ দেখুওৱা নাই, মানে ডিফাৰেঞ্চটো সেইটো সেইটো হয়। মানে মোৰ যদি টোপনি অহা নাই, মোৰ যদি মনটো ভাল লগা নাই, মোৰ যদি মানে চিন্তা, মোৰ যদি বহুত চিন্তাই জুমুৰি ধৰিছে, মই কি কৰিম,
0: ক'ত যাম,
1: ক'ত যাম, সেই বস্তুটো আচলতে মই এটা মানে সেইকাৰণে মই এটা এক্সাম্পল দি পেলাই ক'লো, এই এনেকুৱা ধৰণৰ কাৰণে আচলতে আমাৰ মানসিক স্বাস্থ্যৰ সজাগতাটো বহুত
0: পিছপৰি আছে। হয়, এতিয়া আপুনি কিছু লক্ষণৰ কথা ক'লে যে মনটো ভাল লগা নাই, ধৰক টোপনি অহা নাই, অধিক চিন্তা কৰে, অভাৰ থিংকিং যিটো কথা কৈছে, তেনেকুৱা ধৰণৰ আৰু কি কি হ'লে, ধৰক মই যদি চিম্পটমছ বা লক্ষণৰ কথা কেনেকৈ জানিব, আপুনি যিটো ক'লে আমি যাব লাগে, তাৰ আগৰ ষ্টেজটো যে মই জানিব লাগিব যে মোৰ ধৰক মেণ্টেল হেল্থ কিবা অসুবিধা হৈছে, মানসিক স্বাস্থ্যত মোৰ সঠিক হৈ থকা নাই, এই কথাখিনি কোনবিলাক লক্ষণেৰে গম পোৱা যায় এগৰাকী ব্যক্তিৰ, কি কি লক্ষণ পৰিস্ফুট হৈ উঠে?
1: মানে মই যদি অলপ মানে প্ৰাপ্তবয়স্ক লোকৰ কথা কওঁ, মানে মানে শিশুৰ ক্ষেত্ৰত, কৈশোৰৰ ক্ষেত্ৰত, প্ৰাপ্তবয়স্ক চবৰে বেলেগ বেলেগ ধৰণৰ অসুবিধাবিলাক হয়। তেনেকে মই যদি শিশুৰ ফালৰ পৰা আহোঁ, মই প্ৰথমৰ পৰা শিশুৰ ফালৰ পৰাই যাম, শিশুৰ ফালৰ পৰা যদি আহোঁ, আমি ভাবোঁ শিশুৰো মানসিক ৰোগ নহ'ব পাৰে, কিন্তু শিশুৰো মানসিক ৰোগ হয়, শিশুৰো মানসিক ৰোগ হয়, শিশুৰো টেনচন হয়, শিশুৰো, কিন্তু আমি এতিয়া প্ৰাপ্তবয়স্ক বা আমি ডাঙৰ হিচাপে আমি যে ক'ব পাৰোঁ মোৰ আজি মনটো ভাল লগা নাই, মোৰ আজি অমুকটো হৈছে, আমি ক'ব পাৰোঁ, আমি প্ৰকাশ কৰিব পাৰোঁ, কিন্তু এটা শিশুৱে, ছয় সাত আঠ বছৰীয়া শিশু এটাই ক'ব নোৱাৰে। সেই শিশুজনে হয়তো ক'ব যে মোৰ পেটটো বিষাইছে, মোৰ মূৰটো বিষাইছে, এনেকুৱা ধৰণৰ, মই তেওঁৰ কাৰণে এনেকুৱা ধৰণৰ বহুত দেখিছো, তেওঁলোকৰ চিম্পটমছবিলাক, লক্ষণবিলাক তেনেকুৱা নিচিনা, সেইটো কিন্তু মানসিক অসুখ বুলি ক'ম দেই। কিন্তু মানসিক দুৰ্বলতা, দুৰ্বলতা বস্তুটো বেলেগ,
0: দেই
1: দুৰ্বলতা হ'লে যেতিয়া এটা শিশুৱে, মই শিশুৰ ফালৰ পৰাই কৈছো যে এটা শিশুৱে যদি লিখা পঢ়া কৰিবলৈ নোৱাৰে, সি যদি বুজি নাপায়, সি যদি সদায় তাক স্কুলত মানে সদায় লাষ্টৰ বেঞ্চত বহে বা তাক মানে সি গুৰুত্ব সহকাৰে নলয়, সি পৰীক্ষাত ভাল ফল দেখাব নোৱাৰে, তেতিয়া তাৰ নিশ্চয় ভিতৰত মনৰ জগতখনত তাৰ এটা মানে অসুবিধা, দুৰ্বলতা থাকিব পাৰে, তেতিয়া সেইটো কিন্তু ৰোগ নহয়,
0: সেইটো ৰোগ নহয়, সেইটো দুৰ্বলতা,
1: সেইটো দুৰ্বলতা। গতিকে সেই ডিফাৰেঞ্চটো সেইটোৱে হয়। আৰু যদি মই কৈশোৰলৈ যাওঁ, যদি মই কৈশোৰলৈ যাওঁ, কৈশোৰবিলাকৰ কি হয় সাধাৰণতে, আজিকালি আমি প্ৰায়ে দেখা পাওঁ যে খুব ইংৰাজীত মুড চুইং বুলি কয়, মানে মুড চুইং মানে মনৰ স্থিৰতাটো মানে খুব সঘনে
0: সলনি হয়,
1: মানে এই ভাল লাগিল, এই বেয়া লাগিল, এই মানে হাঁহি ফূৰ্তি কৰিলে, এই পটককে বেয়া লাগিলে, পটককে একো নভবাকে কিবা এটা কাম কৰি দিলে, পটককে মন গ'ল ওপৰৰ পৰা জঁপিয়াই দিলে, মানে মনটোৰ পৰা কয়, তাৰমানে মনটো খুব ফ্লাকচুৱেট হৈ থাকে, সেইবিলাক লক্ষণ আমি দেখি,
0: খং হ'ব পাৰে, খুব ইৰিটেশ্যন যিটো কয়,
1: হয় হয়, খং খুব সঘনে খং উঠে, বস্তু বাহিনী ভাঙে, কাৰো কথা নুশুনে, ঘৰত থাকিব নিবিচাৰে, ঘৰৰ পৰা ওলাই যাব, সেইটোতো আমি সাধাৰণতে সেইকাৰণে

0: এটা তেওঁলোকে কৈছে যে হেড বেঙিং মানে বেণ্ডিং চিনড্ৰম, মানে তললৈ চাওঁতে চাওঁতে মোবাইলটো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেওঁলোকে মূৰটো উঠাব নোৱাৰা হৈ গৈছিলে। মানে বহুতে ভাবে এইটো কিবা নাৰ্ভৰ প্ৰব্লেম হৈছে নেকি, বহুতে ভাবিছিলে কিবা হাড়ৰ প্ৰব্লেম হৈছে নেকি, কিন্তু তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি মানে এইটো মানে ইয়াৰ কথা নহয়, এইটো বিশ্বতে ওলাইছে সেইটো কথা। তেতিয়া মানে সেই বস্তুটো ধৰা এতিয়া মানে মোবাইল বস্তুটোৱে মানুহক বহুত প্ৰভাৱিত কৰিছে, মোবাইলৰ পৰা বহুত মানসিক ৰোগ হৈছে। আমি প্ৰথমতে আমি দেখিম যেতিয়া মোৰ অস্বাভাৱিক ধৰণে মোৰ বুকুখন ধপধপায়, মোৰ যদি মূৰটো বিষায়, মোৰ যদি টোপনি নাহে, খাবলৈ মন নাযায়, মই যদি কোনোবাই কিবা এটা ক'লে কথা ক'লে মই ঘপকেনে খিংখিঙাই উঠো, ইৰিটেশ্যন যিটো কওঁ, তেতিয়াহ'লে মোৰ নিশ্চয় মনৰ ভিতৰত কিবা এটা থাকিব পাৰে, বা মোৰ কোনো কথা নোহোৱাকৈ মোৰ যদি চকুৰ পানী ওলাই থাকে, মোৰ যদি মই যদি কওঁ মোৰ মনটো বেয়া নালাগে কিন্তু মোৰ এনেই মন চকুৰ পানী ওলাই থাকে, কিন্তু সেইটোৰ ভিতৰত কিবা নহয় কিবা এটা কাৰক এটা থাকে।
1: ইয়াৰ পৰা পৰিত্ৰাণ কি কি কৰিব
0: আমাৰ এতিয়া এতিয়া মই মোৰ নিজৰ মই হস্পিটেলতো দেখিছো তেনেকুৱা ৰোগী বহুত আহিছে। আৰু সেই অকল মই নকওঁ যে অকল যিটো মানে ইয়াং জেনেৰেশ্যনৰ ভিতৰত হৈছে, কিন্তু ডাঙৰ মানুহো আহিছে, কাৰণ ডাঙৰ মানুহ তেওঁলোকে অলৰেডি তেওঁলোকে মানসিক হতাগ্ৰস্ততাত ভুগি আছিলে, কিন্তু এই বস্তুবিলাকে মোবাইলটো চাই চাই আৰু বেছিকে হৈ গৈছে। আৰু মোবাইলত আমি চবেই জানো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ন, মই যদি এটা বস্তু চাই থাকো সেইটো বস্তু বাৰে বাৰে সেইটো বস্তুৱে মোক
1: একেধৰণৰ বস্তু আহি থাকে,
0: একেধৰণৰ বস্তু আহি থাকে, গতিকে চব বস্তুৰ এটা লিমিট এটা আছে। মই ৰাইজক এটা কথা কম যে চব বস্তুৰ এটা লিমিট এটা আছে, যদি আমি মোবাইলটো অনবৰতে চাই থাকো, কাৰণ সেই তেনেকুৱা আমি যিটো নিগেটিভ ইম্পেক্ট, সেই নিগেটিভ ইম্পেক্টটোৱে আমাৰ মনত আহিব, আমাৰ হতাশগ্ৰস্ততাটো বঢ়াই দিব। ইয়াত মই এটা কথা কম যিটো সকলোৰে এতিয়া চৰ্চা হৈ আছে, লোনলিনেছটো। আজি যদি এজন ব্যক্তি বহুত মানুহৰ মাজত থাকে, দিনে ৰাতিয়ে মানুহৰ মাজত থাকে, সেইটোৱে নুবুজায় মানুহজন বহুত ফূৰ্তিত আছে, মানুহজনৰ বা মানুহগৰাকীৰ যিকোনো ব্যক্তিৰ মাজত হ'ব পাৰে, মানে লোনলিনেছ বস্তুটো মানে এইটো নহয়, আমাৰ বিখ্যাত হয়তো তুমিও জানিব পাৰা যে এজন বিখ্যাত লোকে কৈছিলে যে আমাৰ লোনলিনেছটো অকল ইটছ নট বাই চাৰাউণ্ডিং উইথ পিপল, মই যদি কিবা এটা কথা ক'বলৈ নোৱাৰোঁ, মোৰ ধৰা অন্তৰত বহুত কিবা এটা কথা আছে কিন্তু মই কাকো খুলি ক'বলৈ পৰা নাই, হা, মোৰ সেইটো লোনলিনেছ আছে, আৰু সেই বস্তুটোৱে আচলতে এজন ব্যক্তিক খুলি খুলি খায়। কিন্তু সেনেকুৱা ব্যক্তিক আজি যদি মই যদি মোৰ তেনেকুৱা ধৰণৰ মই যদি এটা বিশেষ মানে চিন্তাত যদি মই যদি ভুগো, মই কাক ক'ম, মই এজন ব্যক্তিক মই মোৰ নিজৰ মনৰ মিলা ব্যক্তি এজনক ক'ব লাগিব যোনে মোৰ মনটো বুজি পায়। গতিকে সেইকাৰণে লোনলিনেছ বস্তুটো এইটো নহয়, বহুতে ভাবে যে কি তাৰ ডিপ্ৰেশ্যন হ'ব পাৰে,
1: ইমান চাৰিওফালে মানুহ আছে,
0: ইমান ফূৰ্তি
1: কৰি থাকে,
0: কিন্তু
1: সেইখিনি থকাৰ পাছতো মানুহ এজন লোনলি হ'ব পাৰে, এই কথাটো কৈছে, হয় মানে মানুহক ঘেৰি থাকিলেও মানুহজন ভিতৰৰ পৰা অকলশৰীয়া হ'ব পাৰে,
0: যিটো আমি কমিউনিকেশ্যন স্কিলছ বুলি কওঁ,
1: হয়
0: দেই কমিউনিকেশ্যন বহুত মানুহ দেখো আমি যিবোৰ অলপমান ইন্ট্ৰভাৰ্ট মানুহ দেখো, তেওঁলোকৰ অন্তৰখনত মনৰ ভিতৰত বহুত বস্তু থাকে কিন্তু তেওঁলোকে খুলি ক'ব নোৱাৰে কথাবিলাক, আৰু সেইবোৰ বস্তু এটা পৰ্যায়ত গৈ পেলাই তেওঁলোকে মই এইটোও দেখিছো তেওঁলোকে গৈ পেলাই আত্মহত্যাও কৰে বা আত্মহনন যিটো কোৱা হয় আৰু তেনেকুৱাও কৰা দেখিছো, কাৰণ মানে মুখ ফুলি ফুটাই পেলাই কথাবিলাক খুলি
1: ক'ব নোৱাৰে
0: এনেকুৱা, গতিকে মানসিক স্বাস্থ্য বা মানসিক ৰোগ
1: ইয়াৰ পৰা এতিয়া পৰিত্ৰাণ কি, আপুনি যিটো কথা ক'লে ধৰক ক'ব নোৱাৰা বা ভালকে খাব মন নোযোৱা বা ধৰক টোপনি ভাল নোহোৱা এইবিলাক লক্ষণ দেখা দিলে, আমি প্ৰথমটো আমি কোনো মনস্তত্ববিদৰ ওচৰলৈ যাব লাগিব, কাৰণখিনি ফহিয়াই চাবলৈ, কাৰোবাৰ সৈতে কথা
0: পাতিবলৈ,
1: আমি ঘৰৰ মানুহৰ লগত ক'ব পৰা নাই, আমি বন্ধু বান্ধৱৰ লগত ক'ব নোৱাৰিব পাৰোঁ, মোৰ চাৰাউণ্ডিং আপুনি যিটো ক'লে নোৱাৰিব পাৰোঁ, কিন্তু আমি এগৰাকী বিশেষ যি এই ক্ষেত্ৰখনত সদায় সেৱা প্ৰদান কৰি আছে তেওঁৰ ওচৰলৈ গৈ আমি কেনেদৰে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ,
0: মানে এইটো খুব গুৰুত্বপূৰ্ণ কথা আচলতে, বহুত মানুহে বুজি নাপায়। মই এটা ফৰ এক্সাম্পল এটা সৰু কথা এটা কওঁ যে মানে যদি মই কিবা এটা মোৰ টেনশ্যনত মই ভুগি আছোঁ, মোৰ খুব বুকুখন ধপধপাইছে, মই উশাহটো চুটি চুটি
1: যেন পাইছোঁ,
0: মইতো কেতিয়াও মই মানসিক বা মনস্তত্ববিদ বা মানসিক ৰোগৰ চিকিৎসকৰ ওচৰত নাযাওঁ, মই ভাবিম মোৰ এইটো কিবা হাৰ্টৰ প্ৰব্লেম হৈছে, মই চিধা এজন কাৰ্ডিঅ'লজিষ্টৰ ওচৰত যাম, মোৰ যদি মূৰটো বিষায় মোৰ যদি মূৰটো কনষ্টেণ্ট মোৰ বহুত মই মোৰ কাইলৈ দুদিন পিছত মোৰ কিবা এটা প্ৰেজেণ্টেশ্যন আছে, মই মূৰটো বিষাই আছে, মোৰ কনষ্টেণ্টলি মূৰটো বিষাই আছে, মই ভাবিলো মোৰ মূৰৰ ভিতৰত কিবা আছে, মইতো কেতিয়াও মনস্তত্ববিদৰ ওচৰত নাযাওঁ, মই তেতিয়া এজন

0: নাই এই বস্তুটোত তাৰমানে মই ইয়াত এটা কথা কৈছো যে মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য দুয়োটা ওতঃপ্ৰোতভাৱে জড়িত আৰু মানসিক স্বাস্থ্যটোত যদি কেতিয়াবা অৱসান ঘটে তেতিয়া শাৰীৰিক স্বাস্থ্যত প্ৰতিফলিত হয়
1: নিশ্চয়
0: আৰু যদি শাৰীৰিক স্বাস্থ্যৰ কিবা এটা হয় তেতিয়াহ'লে মানসিক স্বাস্থ্যত প্ৰতিফলিত তাৰমানে মই দেখিছো যে বহুত মানুহ মই কেতিয়াও বহুত মানুহে হয়তো নাজানে যে মানুহৰ কঁকালৰ বিষ হ'লে যে মানুহৰ ডিপ্ৰেশ্যন হ'ব
1: পাৰে
0: কঁকালৰ বিষৰটো মানুহৰ ডিপ্ৰেশ্যনৰ কাৰণে কঁকালটো বিষাব পাৰে কঁকালৰ বিষ মানে মূৰৰ বিষটো মানুহৰ টেনশ্যনৰ কাৰণে হ'ব পাৰে পিঠিৰ বিষটো মানুহৰ ষ্ট্ৰেছৰ কাৰণে হ'ব পাৰে মানে বহুত এই ছাবজেক্টটো মই আগতেই কৈছো এই ছাবজেক্টটো এখন বিশাল হয় কিন্তু মানুহে এইটো নহয় যে মই ঠিক আছে মই এজন মানে মনস্তত্ববিদৰ ওচৰত নগৈ পেলাই মই এজন বেলেগ এজন চিকিৎসকৰ ওচৰত গ'লো তেখেতে মোক এইকেইটা এইকেইটা দৰৱ দিলে তেখেতে ক'লে আপোনাৰ একো নাই আপুনি এইকেইটা দৰৱ খাব মোৰ ভাল হৈ যাব আপোনাৰ ভাল হৈ যাব কিন্তু মই যদি অলপ ফহিয়াই চাওঁ মোৰ কিয় হৈছে এইটো কথা মোক যদি কোনোবাই অলপ মানে ছাপৰ্ট কৰে বা মোক যদি কয় যে না আপুনি এবাৰ এজন মনস্তত্ববিদৰ ওচৰত গৈ পেলাই অলপ কথাখিনি পাতি ল'বচোন হয়তো আপোনাৰ মনৰ ক'ৰবাৰ চুকত হয়তো আপোনাৰ কিবা প্ৰব্লেম থাকিব পাৰে সেই বস্তুটো আচলতে আজিৰ যুগত
1: আপুনি এটা শব্দ কৈছিলে ডিপ্ৰেশ্যন আমিও কৈছিলোঁ যে মাছ ডিপ্ৰেশ্যন এনেকুৱা হৈছে বা এই ডিপ্ৰেশ্যনটো নেকি আজি সঘনাই শুনিবলৈ পোৱা যায় বহুতে কয় যে তাৰ ডিপ্ৰেশ্যন হৈছে মানুহ যে ডিপ্ৰেশ্যনত আছে নেকি আমাৰো ফিল হয় কেতিয়া মই ডিপ্ৰেশ্যনত আছো নেকি কথাটো কেতিয়া এই ডিপ্ৰেশ্যননো কি আচলতে
0: ডিপ্ৰেশ্যনটো হতাশগ্ৰস্ততা হয় তাৰমানে ডিপ্ৰেশ্যন বুলি যদি মই কওঁ যে মোৰ মনটো ভাল লগা নাই মই যদি আহি পেলাই ৰাতিপুৱা কাৰোবাক কওঁ মোৰ আজি মনটো ভাল লগা নাই ক'ব নোৱাৰো মোৰ একদম ফূৰ্তি লগা নাই মই নকওঁ যে মোৰ ডিপ্ৰেশ্যন হৈছে মই যদি কাইলৈ যদি মই সেই একেজন মানুহকে মানুহে যদি মোক সোধে আজি তোমাৰ মনটো কেনেকুৱা মই যদি কওঁ আজি ঠিকে আছে হা আজি মোৰ চব ঠিকে আছে যদি কিছুমান এনেকুৱা লক্ষণ আছে যিবোৰ লক্ষণ যদি এজন ব্যক্তি যদি তিনি সপ্তাহৰো বেছি যদি সেই লক্ষণবিলাক কনষ্টেণ্টলি থাকে
1: তিনি সপ্তাহৰ বেছি
0: ধৰা টোপনি নোহোৱা ভোক নালাগা মনটো ভাল নালাগা মানে খং উঠা তাৰপিছত কেতিয়াবা বহুত মানুহে পাহৰিও যায় কথাও পাহৰি যায় কথা পাহৰি যোৱা মনোযোগটো দিব নোৱাৰা মই ক্লাছত গৈছো বা মোক কোনোবাই কিবা কৈছে মোৰ মনটো বেলেগত আছে মনৰ একেবাৰে ফূৰ্তিটো নালাগে সেই বস্তুটো যদি কণ্টিনিউৱাছলি তিনি সপ্তাহমান হৈ থাকে তেতিয়াহে কিন্তু ডিপ্ৰেশ্যন এইটো নহয় যে মোৰ ভাল লগা নাই এইটো ডিপ্ৰেশ্যন হৈছে নেকি নহয় মনটো বেয়া লাগিছে নেকি মানে ডিপ্ৰেশ্যন ৱৰ্ডটো আচলতে তাৰ বহুত
1: মিনিং আছে
0: গতিকে আমি সেইটোহে বুজাওঁ আচলতে যদি এজন ব্যক্তিৰ কিছুমান মানে বৈশিষ্ট্য যদি তিনি সপ্তাহৰো বেছি থাকে তেওঁৰ ওচৰত তেতিয়া আমি সেইটো ডিপ্ৰেশ্যন বুলি ক'ব পাৰোঁ সেইটোৱে হৈছে কথা
1: এতিয়া ধৰক এই মানসিক যেনেকৈ শাৰীৰিক স্বাস্থ্যৰ অৱনীতি হ'লে বিভিন্ন ঔষধ আপুনি দিয়ে কৈছে মানসিক স্বাস্থ্যৰ নিশ্চয় তেনেকুৱা ঔষধ থাকে বা তেনেকুৱা কাৰোবাৰ যে মনটো ধৰি আপুনি যেনেকৈ তিনি সপ্তাহতকৈ তেনেকুৱা ধৰক কণ্ডিশ্যন এটা হৈ আছে তেওঁক গ'লে কেনেধৰণে চিকিৎসা কৰা হয় মানে মানসিক স্বাস্থ্যৰ চিকিৎসা কেনেকুৱা
0: আচলতে এনেকুৱা মই এজন মনস্তত্ববিদ আৰু মনস্তত্ববিদ আৰু মানসিক ৰোগীৰ চিকিৎসা ৰোগীৰ যিজন আমি যিটো চাইকিয়াট্ৰিষ্ট আৰু মই চাইকলজিষ্ট হয় দুয়োজনৰে বহুত ডিফাৰেঞ্চ মানে মই এজন মনস্তত্ব বা চাইকলজিষ্ট হিচাপে মই দৰৱ দিব নোৱাৰো কিন্তু মই যদি ভাবো যে মই যদি প্ৰয়োজন ভাবো যে এজন এইজনৰ বহুত মানে প্ৰব্লেম হৈছে তেতিয়া মই সেই ৰোগীজনক মই মানে মানসিক ৰোগীৰ চিকিৎসকৰ যে চাইকিয়াট্ৰিষ্টৰ ওচৰলৈ যদি মই ভাবো যে দৰৱৰ প্ৰয়োজন আছে কিন্তু বহুতে ভাবে যে অকল মই দেখিছো আমাৰ সমাজত বহুতে দৰৱ খোৱাটো এটা বহুত ডাঙৰ ষ্টিগমা বুলি ভাবে দৰৱ খালে কিজানি মোৰ ছাইড এফেক্ট হ'ব কিন্তু মই ৰোগীক কওঁ যে যদি আপোনাৰ প্ৰেছাৰ হয় ডায়েবেটিছ হয় বা কিবা তেনেকুৱা ধৰণৰ আনুষাংগিক যদি শাৰীৰিক স্বাস্থ্যৰ যদি কিবা প্ৰব্লেমৰ কাৰণে আপুনি যদি দৰৱ খাই থাকে আপুনি তেতিয়াহ'লে আপুনি মানসিক স্বাস্থ্যটো ঠিক কৰিবৰ কাৰণে কিয় দৰৱ নাখাব কিয় নাখাব আজি যদি মোৰ বহুত খং উঠিছে মই বস্তু চস্তু ভাঙি পেলাইছো মই নিজকে কণ্ট্ৰল কৰিব পৰা নাই তেতিয়াহ'লেতো মোকতো দৰৱ লাগিবই প্ৰয়োজন হ'বই গতিকে সেইকাৰণে দৰৱৰ প্ৰয়োজনটো মই ভাবো যে দৰৱৰ বহুত মানে হেৰি আছে মানে ৰোল আছে আৰু যদি এইটো নহয় যে অকল কাউন্সিলিং বা যিটো আমি যিটো পৰামৰ্শ দি পেলাই যে ভাল কৰিব পাৰি অকল সেইটোৱে নহয় কিছুমান ৰোগী এনেকুৱা কিছুমানৰ ৰোগ আছে যিটো দুইটা বস্তুৰে
1: দৰকাৰ
0: মানে পৰামৰ্শটো লাগিব কাউন্সিলিঙো লাগিব তেওঁক লগে লগে তেওঁক মানে দৰৱো লাগিব গতিকে এইটো এই ৰোগবিলাক আচলতে ভাল কৰিব পৰা উপায় এই দুটাই হয় কিন্তু এইটো নহয় যে মই আজি দৰৱটো খাম মোক কাইলৈ ভাল হৈ যাব কাৰণ মানে শাৰীৰিক স্বাস্থ্যৰ নিচিনা নহয় মানসিক স্বাস্থ্য

0: বস্তুটো অলপ ভাল হ'বৰ কাৰণে অলপ সময়ৰ দৰকাৰ
1: হয়,
0: ধৈৰ্য লাগে সেইটো কাৰণে।
1: হয় নিশ্চয়কৈ। আৰু এটা কথা আমি প্ৰায় এতিয়া ধৰক আমি বিশেষকৈ নতুন চামৰ মাজত দেখোঁ যিহেতু কম্পিটিশ্যন বাঢ়ি আহিছে, বিশেষকৈ যদি মই ষ্টুডেণ্টখিনি বা আমাৰ ছাত্ৰ ছাত্ৰীৰ কথা কওঁ, তেওঁলোকৰ এটা ছেল্ফ হাৰ্মৰ কথা এটা আহি যায়। বা ধৰক আপুনি যিটো আগতে কৈছে যে কিছুমান মানুহতো আত্মহননৰ পথো বাছি লয়, তেনেকুৱা বহুত দেখা পাওঁ। এই ধৰণৰ চিন্তাবিলাক কিয় আহে, তাৰ কাৰণ কি, বা ইয়াৰ আপোনালোকৰ ওচৰলৈ কোনোবা আহিলে তেনেকুৱা ধৰক কাৰোবাৰ আহি আছে, কেনেদৰে আপোনাৰ এটা কাউন্সিলিং কৰে, কি কয়?
0: ডেফিনেটলি এইবিলাক মগজুৰ পৰাই
1: হয়,
0: মগজুৰ যিবিলাক আমাৰ আমি যিবিলাক ৰাসায়নিক পদাৰ্থ আছে সেইবিলাক ৰাসায়নিক পদাৰ্থৰ মানে ওলট পালট হ'লেই তেনেকুৱা নিচিনা হয়। গতিকে সেনেকুৱা ৰোগ সেনেকুৱা ধৰণৰ ব্যক্তিক কিন্তু দৰৱৰ প্ৰয়োজন হয়। দৰৱবিলাক সেইটো কাৰণেই দিয়া হয়, আচলতে ষ্টেবিলাইজ কৰিবৰ কাৰণে দিয়া হয়। সেনেকুৱা ধৰণৰ বুজিছে যিটো আপুনি যিটো ক'লে যে যিটো ছেল্ফ হাৰ্ম, ছেল্ফ হাৰ্ম বস্তুটো দুটা ধৰণৰ হয়। এটা হ'ল আত্মহনন আত্মহত্যা, যিটো ছেল্ফ হাৰ্ম, আৰু এটা অন্য ছেল্ফ হাৰ্ম হৈছে কিছুমান ব্যক্তিক মই দেখিছোঁ, ব্যক্তি সাধাৰণতে এইটো বস্তু বিশেষকৈ কৈশোৰৰ মাজত বেছিকৈ হোৱা দেখা যায়। আমি যিটো ডেলিবাৰেট ছেল্ফ হাৰ্ম বুলি কওঁ, মানে নিজৰ পেইনটো ল'ব নোৱাৰি তেওঁলোকে নিজকে আঘাত কৰে,
1: আঘাত
0: মানে নিজকে কাটে, হাতখন কাটিব বা নিজকে বহুত কষ্ট দিয়ে, কিন্তু সেই পেইনটো সেই দুখ মানে দুখ লগা মানে অনুভৱ তেওঁলোকে নকৰে। তেওঁলোকৰ পেইন ইনটেনচিটিটো ইমান বেছি হয় তেওঁলোকে নিজক আচলতে আঘাত কৰিলেহে তেওঁলোকে অলপমান শান্তি লাভ কৰে, কিন্তু সেইটো নৰ্মেল নহয়, সেইটো নৰ্মেল নহয়। সেইটোতে মই যে প্ৰথমতে ক'লো যে মুড ডিজৰ্ডাৰ বুলি যে কওঁ যে মনটো ইফাল সিফাল হয়, সেইটো সেই এৰিয়াটোত আচলতে পৰে, বহুত মানুহে নাজানে সেইটো কথা।
1: হয়, আৰু ধৰক বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ কথা দেখোঁ, আপুনি যেনেকৈ কৈছে শাৰীৰিক স্বাস্থ্য মানসিক স্বাস্থ্য দুয়োটাৰ সম্পৰ্ক আছে, এটা আনটোৰ ওপৰত ডিপেণ্ডেণ্ট। আমি তেনেকুৱা বহুত দেখিছোঁ, বহুত কাৰোবাৰ ৰোগ হৈ আছে, অকণমান জটিল ৰোগ ভাল পাইছে তাৰপৰা, কিন্তু দীঘলীয়া সময় ধৰি তেখেতে মেডিচিন খাই আছে, ঔষধ লৈ আছে, বা সদায় এটা তেখেত টেনশ্যনত থাকে। সেনেকুৱা মানুহৰ এনেকুৱা মনটো প্ৰায়ে আপুনি কওঁতে মোৰ মনলৈ আহিছে, প্ৰায় মনটো দুখত থাকে বা এটা ভয় ভয় ভাৱ এটা থাকে, বা কিন্তু আপুনি একো নোহোৱাকৈ চকু পানী ওলায় যিটো কথা ক'লে, সেইখিনি মানুহক কেনেকৈ পৰিত্ৰাণ, কাউন্সেলিং কৰি বা মনস্তত্ববিদ এগৰাকীৰ ওচৰলৈ গ'লে কিমানখিনি তেখেতে সকাহ পাব পাৰে, কাৰণ তেনেকুৱা ৰোগী আমি দেখিছোঁ তাৰমানে।
0: আছে আছে, যিটো
1: বয়স্ক লোক, অল্ড এজ হয়, অকণমান
0: অকলশৰীয়া হয়, অকলশৰীয়া হয়, আৰু অল্ড এজটো আচলতে অল্ড এজটো হয়েই অকলশৰীয়া হয় আচলতে, কাৰণ ল'ৰা ছোৱালীবিলাকো কিছুমানৰ দূৰত থাকে। সঘনাই মই এতিয়া দেখিবলৈ যিবিলাক পাইছোঁ অল্ড এজত, বিশেষকৈ আমি যিটো দেখিছোঁ যে পাহৰা শক্তিটো বহুত হৈ গৈছে মানুহৰ, ডিমেনচিয়া, আৰু মই সদায়ে মানে মেমৰি এছেচমেণ্টটো কৰোঁ, সদায়ে এজন নহয় দুজন থাকেই মোৰ অপিডিত। মই এইটো দেখিছোঁ যে তেনেকুৱা ব্যক্তি, ডিমেনচিয়া ব্যক্তিজনৰ আচলতে যিটো তেওঁৰ হয়, বেছিভাগ কাৰকে হৈছে আচলতে ডিপ্ৰেশ্যন, অকলশৰীয়া, আৰু সেইকাৰণে আমাৰ ইয়াত এতিয়ালৈকে সেইটো বস্তু হোৱা নাই, কিন্তু মই বহুত ছাপৰ্ট কৰোঁ, হয়তো কোনোবা ব্যক্তি ওলাই আহিব পাৰে তেনেকুৱা, যিটো আপোনাৰ স্বৰ্গীয় ৰতন টাটাই তেনেকুৱা এটা ট্ৰাষ্টক মানে তেওঁৰ যিজন তেওঁ এটা ইয়াং ল'ৰা এজন আছিলে তেওঁৰ লগত কাম কৰি, মই এতিয়া নামটো পাহৰি গৈছোঁ তেওঁৰ, তেওঁ এটা ধুনীয়া এটা অনুষ্ঠান এটা খুলিছিলে তাত, য'ত য'ত তেওঁলোকে ছাৰ্ভিচ দিছিলে, যিকেইজন মানে বৃদ্ধ লোক ঘৰত অকলে থাকে, তেওঁলোকে এজন এজন ব্যক্তি গৈ পেলাই তেওঁলোকক চব কৰি দিছিলে, পেপাৰখন পঢ়াৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ গোটেই সেই বস্তুটো তেওঁলোকে ইমান তেওঁ ইমান ফিল কৰিছিলে। গতিকে আমাৰ মই ভাবোঁ যে আমাৰ প্ৰত্যেক সেইখন মহাৰাষ্ট্ৰ বম্বেত আছে, কিন্তু মই ভাবিছোঁ যে তেনেকুৱা ধৰণৰ বস্তু যদি আমাৰ অসমতো কৰিব পাৰে, আমাৰ বহুত দৰকাৰ আছে, মানসিক স্বাস্থ্যটো ইমান চবেই গুৰুত্ব সহকাৰে লৈছে
1: আজিকালি, ক'ৰবাত এটা দুটা ঠাই হৈছে, মই দেখিছোঁ বয়োজ্যেষ্ঠ আমাৰ শিলপুখুৰীৰ ওচৰতে আছে, বয়োজ্যেষ্ঠ লোকসকলৰ এটা ক্লাব
0: হয়
1: তাত গৈ, হয় তাত গৈ তেখেতে কথা পাতে, গৈ সন্ধিয়া সন্ধিয়া হয়, ওচৰতে আছে, তেনেকুৱা ধৰণৰ অনুষ্ঠান এতিয়া হ'ব ধৰিছে আৰু সমাজখনত চাগে প্ৰয়োজন হৈছে,
0: কাৰণ মানসিক স্বাস্থ্যক মানুহে আজিকালি অলপ গুৰুত্ব সহকাৰে লোৱা হৈছে, দেখিছোঁ অলপ লয়, কাৰণ বুজি পায় মানুহে যে মোৰ এনেকুৱা নিচিনা, আৰু অকলশৰে এতিয়া আমাৰ আগতে ধৰক আমি 60 বছৰ বয়সত বুঢ়া মানে ৰিটায়াৰমেণ্ট এজ হয়, কিন্তু 70 বছৰ বয়সতলৈকে আজিকালি এজন মানুহ বহুত টনকিয়াল
1: হৈ থাকে,
0: গতিকে সেইকাৰণে তেওঁলোকক আচলতে বহুত দৰকাৰ হয়, বহুত দৰকাৰ হয়। আৰু মানসিক স্বাস্থ্যটো সবল কৰি ৰাখিবলৈ হ'লে প্ৰথমতে এক্সাৰচাইজ লাগিব, মানে শাৰীৰিক এক্সাৰচাইজ, য'ত মানসিক স্বাস্থ্য থাকে তাতে শাৰীৰিক স্বাস্থ্য
1: থাকিব,
0: হয়নে নহয়? গতিকে মনটো ভাল কৰি থাকিব লাগিব, মনটো আমাৰ যাতে, মই যদি ভাবোঁ যে মোৰ এংজাইটি হয় এইটো বস্তু, মই সেই বস্তুটোক মই নিৰ্মূলে কৰিব লাগিব, সেই বস্তুটোক মই এভইডে কৰিব লাগিব।
1: কয় এইটো যে আমি সৰুৰে পৰা শুনি ছাউণ্ড মাইণ্ড ইন এ ছাউণ্ড বডি বুলি।

0: নিজকে প্ৰায়ৰিটাইজ কৰিব লাগে, নিজকে প্ৰায়ৰিটাইজ কৰিব লাগে, নিজকে ফোকাছ কৰিব লাগে, মই কোন, মোৰ কি মোৰ মানে ভাল আছে, গুণ ভাল গুণ আছে, কি মোৰ বেয়া গুণ আছে, যিটো আমি ছেল্ফ ইভালুৱেশ্যন বুলি কম, ছেল্ফ এৱেৰনেছ, জীৱনশৈলী লাগি মানে জানিবই লাগিব, অকল পঢ়া শুনাখিনি বা নিজৰ মোৰ যিখিনি কথা সেইখিনি লৈ ব্যস্ত থাকিলে নহ'ব, মোৰ জীৱন মানুহৰ সকলোৰে জীৱনশৈলী যিটো আমি লাইফ স্কিলছ বুলি কওঁ, সেই বস্তুখিনি জীৱনশৈলীটোৱে আচলতে এজন মানে ব্যক্তিক মানসিক স্বাস্থ্যটো সুচাৰুৰূপে চলোৱাত বহুত সহায় কৰে।
1: ডক্টৰ নিমি বৰগোহাঁই, আমি আহি শেষ পৰ্যায়ত উপস্থিত হৈছোঁ, আমাৰ অনুষ্ঠান সামৰিব লাগিব নিৰ্ধাৰিত সময়, কিন্তু শেষত খোজে এখন সুস্থ, আমি ধৰক ইণ্ডিভিজুৱেলি কথাবিলাক পাতি আছোঁ, কাৰণ সুস্থ সমাজ গঠনৰ কাৰণে সকলোৰে সমূহীয়া মানসিক স্বাস্থ্যটো ভাল হ'ব লাগে। সেই সমাজত যেনেকৈ কৈছোঁ, ধৰক আমাৰ দেশখন বা ৰাজ্যখনত এতিয়া আমি মুকলিকৈ কথা নাপাতোঁ, এনেকৈ ছেশ্যনবিলাক আমি অৰ্গেনাইজ নকৰোঁ, অতি কম কৰা হয় বা আজিকালি অকণমান সজাগ হৈছে, কিন্তু যিমান প্ৰয়োজনীয় কিন্তু নহয়। তাৰ কাৰণে কি কৰিব পৰা যায় অধিক মানুহক, যাতে মানসিক স্বাস্থ্য সম্পৰ্কে আমি সজাগ কৰিব পাৰোঁ?
0: মানে মই এতিয়া দেখিছোঁ যে বহুত মানুহৰ সজাগতাটো, মই আকৌ কৈছোঁ যে আফটাৰ পেণ্ডেমিক মানে কভিডৰ পিছত অকণমান সজাগতাটো আহিছে, বঢ়া বুলি নবঢ়া বুলি নকওঁ, হৈছে। কিন্তু মই ভাবোঁ স্কুল, কলেজ, অফিচ, কৰ্পৰেট অফিচ, এই সকলোবোৰতে আচলতে মানসিক স্বাস্থ্যৰ সজাগতাটো লাগে। সজাগতাটো লাগে মানে কি হয়, তেওঁলোকে এজন এজন ব্যক্তিক তেওঁলোকে যদি মাতি আনি পেলাই তেওঁলোকে মানসিক স্বাস্থ্যৰ কথা মাহেকত এবাৰ হ'লেও আচলতে যদি তেওঁলোকক কয়, মানে মানসিক স্বাস্থ্যৰ সজাগতাটো বাঢ়িব আৰু মানসিক স্বাস্থ্যৰ অৱনতিও নঘটিব,
1: সমাজখন সুস্থ ধৰণে আগবাঢ়িব পাৰিব, তাকে আমি কামনা কৰিছোঁ। তেন্তে আদৰৰ শ্ৰোতা, আমাৰ নিৰ্ধাৰিত সময় আজি শেষ হ'ল, গতিকে এইখিনিতে আমি ডক্টৰ নিমি বৰগোহাঁইক আমি ইমানতে বিদায় জনাব লাগিব। আজিলৈ বিদায় মাগিছোঁ, নমস্কাৰ।

0: পৰিয়াল কল্যাণ অনুষ্ঠানটি শুনিলে।
1: আলাপ অনুরাগ, আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
2: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
3: হেৰো, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰো কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মইও এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
6: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লৈছো কেইটামান আধুনিক গীত। প্ৰথমে শুনক শান্তা উজিৰৰ কণ্ঠৰ গীত। গীতটি লোৱা হৈছে নয়নে নয়নে এলবামটিৰ পৰা।

শ্ৰোতাসকলক এইবাৰ শুনাবলৈ লৈছোঁ তুমি কেতিয়া আহিবা এলবামটিৰ পৰা এটি গীত, গীতি গাইছে তৰালী শৰ্মাই।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে শুনি আছে অসমীয়া বোলছবিৰ গীত অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দূৰণিৰ ৰং বোলছবিৰ এটি গীত, গাইছে পুলক বেনাৰ্জীয়ে।

0: চিত্ৰগীত অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: অনুৰাগ মোৰ গীত,
3: আলাপ অনুৰাগ,
2: আভৰণ
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
2: বৰাৰ।
4: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক বিধানসভাত আজিৰ দিনটো।
5: 16 অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ প্ৰথম দিনাই উত্তপ্ত হ'ল সদনৰ মজিয়া। বিশেষকৈ বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ, ৰাইজৰ দল আৰু AIUDFএ পৃথকে পৃথকে উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱ, নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অগ্ৰাহ্য কৰাক কেন্দ্ৰ কৰিয়েই উত্তপ্ত হৈ উঠে সদন। পৰিৱেশ ইমানেই উত্তপ্ত হৈ উঠে যে এটা সময়ত সদনত কোনেও কাৰো মাত নুশুনা অৱস্থাৰ সৃষ্টি হয়। ইয়াৰ মাজতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে সদনত প্ৰথমে নিজ আসনৰ পৰা উঠি অধ্যক্ষৰ মেজৰ কাষলৈ আগবাঢ়ে। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ লগতে এটা সময়ত বিৰোধী কংগ্ৰেছ, ৰাইজৰ দল বিধায়কসকলৰ লগতে AIUDFৰ বিধায়কদ্বয়েও নিজ আসনৰ পৰা উঠি গৈ অধ্যক্ষৰ মেজ ঘেৰাও কৰি বিভিন্ন শ্লোগান দিয়াই নহয়, বিৰোধী বিধায়কসকলে বিভিন্ন শ্লোগান সম্বলিত প্লে কাৰ্ডো প্ৰদৰ্শন কৰে। প্ৰায় 5 মিনিট ধৰি ৰাজ্যৰ বিৰোধী শিবিৰে এইদৰে পৰিৱেশ উত্তাল কৰি ৰখাৰ সময়তে সদনৰ মজিয়াত বিভিন্ন প্ৰতিবাদী শ্লোগান দিয়া আৰু প্লে কাৰ্ড প্ৰদৰ্শন কৰাটো অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 275 নিয়মৰ পৰিপন্থী বুলি সদনৰ দৃষ্টিগোচৰ কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। বিধানসভাৰ অধ্যক্ষই লগতে কয় যে সৰ্বদলীয় বৈঠকতে প্ৰতিটো ৰাজনৈতিক দলৰ দলপতিক এই বিষয়ে অৱগত কৰা হৈছিল। বিধানসভাৰ অধ্যক্ষৰ এই ঘোষণাৰ পাছত বিৰোধী বিধায়কসকলে সদনৰ মজিয়াত প্লে কাৰ্ড প্ৰদৰ্শনৰ লগতে শ্লোগান দিয়াৰ পৰাও বিৰত থাকে। পাছত বিধানসভাৰ অধ্যক্ষই সভা স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ প্ৰতিবাদত ৰাজ্যৰ বিৰোধী শিবিৰে সদন ত্যাগ কৰে। স্মৰণযোগ্য যে প্ৰশ্নোত্তৰ শিতানেৰে আজিৰে পৰা আৰম্ভ হৈছে 16 অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ কাম কাজ। নিৰ্ধাৰিত সূচী অনুসৰি আজি পুৱা 9:30 বজাৰ লগে লগে আৰম্ভ হয় সদনৰ কাম কাজ। সদনৰ প্ৰশ্নোত্তৰ ঘণ্টাত বিজেপি বিধায়ক পল্লৱলোচন দাসৰ এক পৰিপূৰক প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে ৰাজ্যৰ 206খন চাহ বাগিচাৰ 28,831টা চাহ শ্ৰমিক পৰিয়ালক ইতিমধ্যে প্ৰথম পৰ্যায়ত প্ৰথমবাৰৰ বাবে ভূমিপত্ৰ প্ৰদান কৰা হৈছে। অতি কম সময়ৰ ভিতৰতে দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ 250খন চাহ বাগিচাৰ 1,14,000 চাহ শ্ৰমিক পৰিয়ালৰ মাজত ভূমিপত্তা বিতৰণ কৰা হ'ব। ইয়াৰ বাবে সংশ্লিষ্ট চাহ বাগিচাসমূহত অন্তিম পৰ্যায়ৰ জৰীপ চলি থকা বুলিও মন্ত্ৰীগৰাকীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। লগতে বিজেপি বিধায়ক সঞ্জয় কিষাণৰ আন পৰিপূৰক প্ৰশ্নৰ উত্তৰত বৰ্তমানে ৰাজ্যত 2খন চাহ বাগিচা বন্ধ হৈ থকা বুলিও মন্ত্ৰীগৰাকীয়ে সদনত অৱগত কৰে। ৰাজ্যৰ জনজাতীয় অধ্যুষিত অঞ্চলত বৰ্তমানেও দ্ৰুত হাৰত ধৰ্মান্তৰিতকৰণ অব্যাহত থকা বুলি সদনৰ দৃষ্টিগোচৰ কৰে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। বিজেপি বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদনৰ দৃষ্টিগোচৰ কৰি মন্ত্ৰী

মাৰিয়ে কয় যে অসমৰ খিলঞ্জীয়া জাতি জনজাতিসমূহৰ চহকী আৰু ঐতিহ্যবাহী সমলসমূহ বৰ্তমানেও সংৰক্ষিত হৈ আছে। এই অমূল্য সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ, সুৰক্ষা আৰু সংবৰ্ধনৰ লক্ষ্যৰে চৰকাৰে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। অনাগত দিনতো ৰাজ্যখনত এই প্ৰক্ৰিয়া ত্বৰান্বিত কৰা হ'ব, কিয়নো ৰাজ্যৰ জনজাতীয় অধ্যুষিত অঞ্চলসমূহত বৰ্তমানো অব্যাহত আছে ধৰ্মান্তৰিতকৰণ প্ৰক্ৰিয়া। ৰাজ্যৰ প্ৰতিটো খিলঞ্জীয়া আৰু জনজাতীয় গোষ্ঠীসমূহৰ পাৰম্পৰিক ধৰ্মীয় বিশ্বাস, মূল্যবোধ আৰু সাংস্কৃতিক ঐতিহ্য অটুট ৰখাৰ বাবেই প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে সদনক অৱগত কৰে। প্ৰশ্নোত্তৰ ঘণ্টাত আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। প্ৰশ্নোত্তৰ ঘণ্টা অন্ত পৰা মাত্ৰেই অসম বিধানসভাৰ অধ্যক্ষই সদনত ঘোষণা কৰে অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন, লগতে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ ৯-১ দফাৰ অধীনত চলিত অধিৱেশনত সদন পৰিচালনাৰ বাবে সভাপতি হিচাপে জ্যেষ্ঠ বিধায়ক ভুৱন পেগু, পৃথ্বীৰাজ ৰাভা, ৰবিৰাম নাৰ্জাৰী আৰু জাকিৰ হুছেইন চিকদাৰৰ নাম ঘোষণা কৰে। ইয়াৰ পাছতে ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগানৰ বাবে ৰাজ্যবাসীয়ে সৰ্বদিশতে জলাকলা খাবলগীয়া পৰিৱেশৰ উদ্ভৱ হোৱা বুলি সদনৰ দৃষ্টিগোচৰ কৰি সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। অনুৰূপ ধৰণে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত অভাৱনীয়ভাৱে ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে। ৰাজ্যৰ বহু শিক্ষানুষ্ঠানত পৰ্যাপ্ত সংখ্যক শিক্ষকৰো অভাৱ, যাৰ বাবে সদনৰ সকলো কাম কাজ পৰিহাৰ কৰি ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা ৰক্ষাৰ স্বাৰ্থত সদনত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। অবৈধ নাগৰিক বিতাৰণৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ ঘটনা শেহতীয়াকৈ বৃদ্ধি পাইছে। এনেধৰণৰ ঘটনাৰ বাবে বাৰে বাৰে মানৱ অধিকাৰ উলংঘন হৈ থকা বুলি সদনৰ দৃষ্টিগোচৰ কৰি সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে AIUDFৰ বিধায়ক মুজিবুৰ ৰহমানে। পাছত ৰাজ্যৰ বিৰোধী শিবিৰে পৃথকে পৃথকে উত্থাপন কৰা তিনিওটা সভা স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰে বিধানসভাৰ অধ্যক্ষই। লগতে বিৰোধী শিবিৰে উত্থাপন কৰা বিষয়সমূহ পৰৱৰ্তী সময়ত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে আলোচনা কৰাৰ থল থকা বুলিও বিধানসভাৰ অধ্যক্ষই উল্লেখ কৰে। ইপিনে শেহতীয়া নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ভুল তথ্যৰে শপতনামা দাখিল কৰা বুলি পইণ্ট অফ অৰ্ডাৰৰ জৰিয়তে সদনৰ দৃষ্টিগোচৰ কৰে বিধায়ক ভুৱন পেগুৱে। তেওঁ কয় যে শপতনামাত উল্লেখ কৰা তথ্য আৰু কিছু সময় পূৰ্বে বিধায়ক অখিল গগৈয়ে উল্লেখ কৰা তথ্যৰ মাজত বৃহৎ পাৰ্থক্য আছে, কাৰণ অখিল গগৈৰ বিৰুদ্ধে চৰকাৰী তথ্য অনুসৰি বিভিন্ন আৰক্ষী থানাত 32টা গোচৰ ৰুজু হৈ আছে, অথচ শপতনামাত এই সংখ্যা 21 বুলি উল্লেখ কৰিছিল। আৰু আজি সদনত বিধায়ক অখিল গগৈয়ে কৈছে যে তেওঁৰ বিৰুদ্ধে 165টা গোচৰ ৰুজু হৈ আছে, গতিকে বিষয়টো তদন্ত কৰি শীঘ্ৰেই বিধায়ক অখিল গগৈৰ বিধায়ক পদ খাৰিজৰ ব্যৱস্থা কৰিব লাগে। উল্লেখযোগ্য যে প্ৰশ্নোত্তৰ ঘণ্টাতে এই বিষয়টো প্ৰথমে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰথমে সদনৰ দৃষ্টিগোচৰ কৰে। লগতে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ'ব বুলিও মন্ত্ৰী হাজৰিকাই সদনত উল্লেখ কৰে। কিন্তু হুলস্থূলীয়া পৰিৱেশৰ বাবে বিষয়টো নিষ্পত্তি নোহোৱাকৈ থাকি যোৱাত বিধায়ক পেগুৱে পুনৰ সদনৰ দৃষ্টিগোচৰ কৰে। পাছত বিষয়টো নিৰীক্ষণৰ সময়তে এই সন্দৰ্ভত ৰুলিং দিব বুলি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সদনক অৱগত কৰে। ইপিনে অতি কম সময়ৰ ভিতৰতে দেশৰ অন্যান্য ৰাজ্যৰ দৰে অসমৰো ডিব্ৰুগড় আৰু শিলচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠ স্থাপন হ'ব বুলি সদনত উল্লেখ কৰে ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে। শূন্যকালীন ঘণ্টাত বিজেপি বিধায়ক কমলাক্ষ দে পুৰকায়স্থই উত্থাপন কৰা বিষয়ৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে সদনক অৱগত কৰে এই তথ্য। গুৱাহাটী আৰু বৰাক উপত্যকাৰ ভৌগোলিক দূৰত্ব আৰু বৰাক উপত্যকাৰ জনসংখ্যাকে আদি কৰি একাধিক কাৰণত বৰাক উপত্যকাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠ স্থাপনৰ প্ৰয়োজনীয়তা আছে বুলি সদনৰ দৃষ্টিগোচৰ কৰিছিল বিধায়ক পুৰকায়স্থই। আনহাতে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিতে বন আৰু পৰিৱেশ বিভাগে এখনকৈ জন্মদিন শপত উদ্যান প্ৰতিষ্ঠা কৰিব বুলি সদনত উল্লেখ কৰে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নিয়মৰ অধীনত বিজেপি বিধায়ক মৃণাল শইকীয়াই উত্থাপন কৰা এটা বিষয়ৰ উত্তৰত এই কথা সদৰি কৰি মন্ত্ৰী বৰুৱাই কয় যে চলিত বৰ্ষৰ বন সপ্তাহৰ কাইলৈ সামৰণি পৰিব। বন সপ্তাহৰ সামৰণি উৎসৱৰ লগত সংগতি ৰাখি ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখনকৈ জন্মদিন শপত উদ্যান স্থাপনৰ পৰিকল্পনা কৰা হৈছে। সেই অনুসাৰে ৰাজ্যৰ প্ৰথমখন জন্মদিন শপত উদ্যান কাইলৈ ডিমৰীয়া বিধানসভা সমষ্টিত স্থাপন কৰা হ'ব। ষোড়শ অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আমৰি বিধানসভা সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰণ। বিধানসভাৰ উপাধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স চমুকৈ NDAৰ তৰফৰ পৰা পৃথকে পৃথকে মুঠ 3খন মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ প্ৰথমখন মনোনয়ন পত্ৰৰ জৰিয়তে বিধানসভাৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে ডাঃ হাবে তেৰণক প্ৰস্তাৱক হিচাপে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু সমৰ্থক হিচাপে মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে স্বাক্ষৰ কৰে। একেদৰে দ্বিতীয়খন মনোনয়ন পত্ৰত প্ৰস্তাৱক

হিচাপে অগপ বিধায়ক ডঃ তপন দাস আৰু সমৰ্থক হিচাপে ধৰ্মেশ্বৰ ৰয়ে আৰু তৃতীয়খন মনোনয়ন পত্ৰত প্ৰস্তাৱক হিচাপে মন্ত্ৰী চৰণ বৰুৱে আৰু সমৰ্থক হিচাপে বি পি এফৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই স্বাক্ষৰ কৰে। পাছত অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে পৃথকে পৃথকে দাখিল কৰা তিনিওখন মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰে বিধানসভাৰ অধ্যক্ষই। লগে লগে অসম বিধানসভাৰ উপাধ্যক্ষ পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় নৱগঠিত আমৰি বিধানসভা সমষ্টিৰ বিধায়ক ডঃ হাবেতেৰণ। পাছত শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কসকলে নৱনিৰ্বাচিত উপাধ্যক্ষ ডঃ তেৰণক উপাধ্যক্ষৰ আসনলৈকে আগবঢ়াই নিয়ে। লগতে শাসক বিৰোধী উভয় শিবিৰৰ জ্যেষ্ঠ বিধায়কসকলে বিধানসভাৰ নৱনিৰ্বাচিত উপাধ্যক্ষ ডঃ তেৰণক উদ্দেশ্য কৰি অভিনন্দন সূচক বক্তব্য দাঙি ধৰে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনত বিভিন্ন বিভাগৰ প্ৰতিবেদন, অধ্যাদেশ আদিৰ উপৰি দুখন সংশোধনী বিধেয়কো উত্থাপন হয়। নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে 2026 চনৰ অসম ৰাজ্যিক বিধানসভাৰ সদস্যসকলৰ অৰ্হতাহীনতা দূৰীকৰণ সংশোধনী বিধেয়কখন মন্ত্ৰী পীযুষ হাজৰিকাই আৰু 2026 চনৰ অসম সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়কখন বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত উত্থাপন কৰে। নিৰ্ধাৰিত সূচী অনুসৰি মৃত্যু প্ৰসংগ অন্ত পৰা মাত্ৰেই মঙলবাৰে পুৱা 9:30 বজালৈকে সদন স্থগিত ঘোষণা কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। অসম বিধানসভাত আজিৰ দিনটো শুনিলে আমালৈ যুগুতাই পঠিয়াইছে জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ে।

নমস্কার, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাৰ আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদমুখৰ পৰিস্থিতি সৃষ্টি কৰে। আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। AIUDFAও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ত আলোচনা পিছে পৰিও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। আজি সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰণক উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু BPF দলে ডঃ তেৰণক উপাধ্যক্ষ হিচাপে নিৰ্বাচনৰ বাবে 3খন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয়। গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰৰ সভাগৃহত আজি সদৌ অসম ছাত্ৰ সন্থাৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত সোধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। তদুপৰি অহা 8 আগষ্টত আছুৰ সংবিধান গৃহীত হোৱাৰ দিনটোৰ 60 বছৰ পূৰ্তি উপলক্ষে হীৰক জয়ন্তী বৰ্ষ উদযাপন আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকীত ছাত্ৰ সন্থাই গ্ৰহণ কৰিবলগীয়া কাৰ্যসূচীৰ সন্দৰ্ভতো আলোচনা কৰা হয়। বৰগীতৰ বিশিষ্ট শিল্পী খনা দাস আৰু বিশিষ্ট তবলাবাদক লিখন শৰ্মালৈ 2026 বৰ্ষৰ ৰখেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা আগবঢ়োৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 8 আৰু 9 জুলাইত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই বঁটা প্ৰদান

0: অনুষ্ঠানত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। সামাজিক ন্যায় আৰু সবলীকৰণ তথা ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰে কৈছে যে সমাজৰ পিছপৰা শ্ৰেণীৰ উন্নয়ন আৰু সবলীকৰণৰ ক্ষেত্ৰত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে অনাগত দিনত গুৰুত্ব সহকাৰে কাম কৰি যাব। সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণীৰ সন্মিলনৰ সহযোগত তেওঁৰ বিভাগে পিছপৰা লোকসকলৰ আৰ্থ সামাজিক সবলীকৰণৰ বাবে অধিক ফলপ্ৰসূ আৰু জনমুখী পদক্ষেপ গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। আজি গুৱাহাটীৰ কমলাকান্ত বৰুৱা ভৱনত সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণীৰ সন্মিলনৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। সন্মিলনীৰ কাম কাজৰ প্ৰশংসা কৰি মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰে কয় যে পিছপৰা শ্ৰেণীসমূহৰ উন্নয়ন, অধিকাৰ সুৰক্ষা আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সংগঠনটোৰ দীৰ্ঘদিনীয়া অৱদান আছে। সংস্কৃত ভাষাত শপত গ্ৰহণ কৰা 17গৰাকী বিধায়ক আৰু মন্ত্ৰীক সংস্কৃত ভাৰতী উত্তৰ অসম প্ৰান্তৰ তৰফৰ পৰা আজি সম্বৰ্ধনা জনোৱা হয়। মন্ত্ৰী বিমল বৰা, জয়ন্ত মল্লবৰুৱা, বিশ্বজিৎ দৈমাৰী আৰু নীলিমা দেৱীৰ লগতে বিধায়ক অমিয়কান্তি দাস, পৃথ্বীৰাজ ৰাভা, পৰমানন্দ ৰাজবংশী, ৰাজদীপ গোৱালা, মৃদুল কুমাৰ দত্ত, পবিত্ৰ ৰাভা, ময়ূৰ বৰগোহাঁই, মিলন দাস, বিজয় কুমাৰ গুপ্তাক সংস্কৃত ভাৰতীয়ে সম্বৰ্ধনা জনায়। অৱশ্যে সংস্কৃতত শপত গ্ৰহণ কৰা বিধায়ক সঞ্জয় কিষাণ, ভৱেশ কলিতা, ভিক্টৰ দাস আৰু কৃষ্ণ কমল তাঁতী অনুষ্ঠানত উপস্থিত নথকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকলৈ সম্বৰ্ধনা পত্ৰ প্ৰেৰণ কৰা হ'ব বুলি সংস্কৃত ভাৰতীৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আজি স্পেইন আৰু পৰ্তুগাল মুখামুখি হ'ব। খেলখন নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। আনহাতে পুৱা 5:30 বজাত আমেৰিকা যুক্তৰাষ্ট্ৰ বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বজালী জিলাৰ ভূটান্ত মহিতৰা গাঁৱৰ নিবাসী প্ৰাক্তন সৈনিক তথা বিশিষ্ট সমাজকৰ্মী টংকেশ্বৰ ঠাকুৰীয়াৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 56 বছৰ। ছাত্ৰ জীৱনত অসম আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা ঠাকুৰীয়াই পিছলৈ ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন পুৱতি তৰাৰ হাঁহি।

0: ভজো হেন দে বজো দুপতি।
1: মা, দিগন্ত আহিছে।
0: হা, দিগন্ত আহিছে। তুমি শুই থকাৰ পৰা কেনেকৈ দেখিলা বোৱাৰী?
1: খিৰিকীয়েদি চাই আছিলো। চাওঁ, দুৱাৰখন খুলি দিওঁ। তিতি বুঢ়ি একেবাৰে জুৰুলি জুপুৰি হৈ আহিছে।
0: কটা, বাহিৰত কোনো নাইচোন।
1: দিগন্ত, লুকাই থাকিব নালাগে, সোমাই আহা। মোক এৰি ইমান দিন তুমি কেনেকৈ আছিলা? মই তোমাক অনুৰোধ কৰিছোঁ দিগন্ত, আৰু ধেমালি নকৰিবা। মোৰ বৰ অসহ্য হৈছে দিগন্ত। দিগন্ত, দিগন্ত,
0: সি যদি সঁচাকৈ আহিছে।
1: মই দেখিছিলোঁ মা।
0: দিগন্ত আৰু নাহে।
1: আপুনি কেনেকৈ জানিলে মা দিগন্ত যে নাহিব?
0: মই সেইটো কোৱা নাই নহয়। ভিতৰলৈ আহা। সকলো বস্তুৰে ঘূৰি অহা এটা নিৰ্দিষ্ট সময় থাকে নহয় বোৱাৰী, সেইটোহে কৈছোঁ।
1: মা, দিগন্ত, দিগন্ত আৰু ঘূৰি নাহিব মা।
0: বেঙীজনী, কিবাটোহে বুজিলা? এতিয়া ৰাতি দুই প্ৰহৰ হৈ গ'ল, সি ইমান দেৰিলৈকে নাথাকে নহয়।
1: ইমানখন ডাঙৰ বিচনাত অকলে শুই থাকিবলৈ মোৰ বৰ কষ্ট হয় মা, বৰ কষ্ট হয়। আজি আজি আপুনি মোৰ লগতে শুব মা, নহ'লে মোৰ বৰ কষ্ট হয় মা, বৰ কষ্ট হয়।
0: ব্ৰহ্মা।

0: জানো মৃত্যু মোৰ বাবে এই জঘন্য জীৱনতকৈ মৃত্যুৱেই শ্ৰেয়, মৃণাল দা। অলপ মই শান্তি বিচাৰো।
1: শান্তি কিয়? চিৰশান্তি দিম তোক।
0: গুলিয়াই দিব, দিয়ক, গুলিয়াই দিয়ক মৃণাল দা, মোৰ আজি মৰিবলৈকো ভয় নাই।
2: হেৰা, এই তোমালোকে কিবা তৰ্ক কৰি আছা নেকি? হে
3: নাই নাই,
2: ছোৱালীজনীৰ গাত
3: আপুনি ঠিকেই অনুমান কৰিব পাৰিছে, সন্তান হ'বৰ সময় হৈছে। আমি থকা কেম্পটোৰ চাৰিওফালে মিলিটেৰীয়ে আগুৰি ধৰিছে। ইতিমধ্যে আমাৰ লগৰ কেইজনৰ চাগে মৃত্যু হৈছে, আমি কোনোমতে পলাই আহিছোঁ।
2: মানে তোমালোকে
0: এই মুহূৰ্তত আপুনি বেছিকৈ ভবা মানেই আমাৰ সকলোৰে বিপদ। অন্ততঃ এই পৃথিৱীলৈ আহিব লগা নিষ্পাপ শিশুটোৰ কথা এবাৰ ভাবক, সিটো একো দোষ কৰা নাই।
2: দোষ কোনেও দোষ কৰা নাই, এয়া আমাৰ ভাগ্য, বুজিছা? ভাগ্য।
4: তোমালোকে বাৰে বাৰে কিয় একেটা কথাকে বুজাব চেষ্টা কৰিছা? তেওঁলোকৰ ওচৰত মই কি দোষ কৰিছো?
2: দোষ কৰা নাই সঁচা, কিন্তু সিহঁতেতো তোৰ মোৰ দৰে কথাটো ভবা নাই। দুষ্টক দেখি এতিয়া দূৰ হৈ থকাহে দিন, বুজিছ দিগন্ত? দুষ্টক দেখি দূৰ হৈ থকা এদিন, তাতে জীৱনটো থকালৈকে সদায় ধন ঘটি থাকিব পাৰিবি নহয়।
5: অঁ, মাই ঠিকেই কৈছে, প্ৰয়োজন হ'লে নতুনকৈ লোৱা মাটিডোখৰকে বেচি দিয়া।
2: অঁ,
4: বৰ সহজতে কথাটো কৈ দিলা তুমি। টকাৰ অভাৱৰ বাবে বিয়াত তোমাক দিয়া নেকলেচডাল মনৰ পচন্দমতে দিব পৰা নাছিলোঁ।
5: মইতো একো বেয়া পোৱা নাই।
4: তুমি যে বেয়া নোপোৱা মই জানো, কিন্তু মোৰোতো মনৰ সন্তুষ্টি বোলা কথা এটা আছে।
2: সেইবোৰ পুৰণা কথা, এতিয়া বাদ দে দিগন্ত, বৰ্তমান পৰিস্থিতি কি কৰা উচিত সেইটোহে চিন্তা কৰ।
4: এতিয়া মোক কি কৰিব দিছা মা?
2: ধন সম্পত্তিতকৈ মানুহৰ জীৱনৰ মূল্য বেছি। জীয়াই থাকিবলৈ মানুহক ধন সম্পত্তি লাগে সঁচা, কিন্তু অকল ধন সম্পত্তিয়ে মানুহক জীয়াই নাৰাখে নহয়।
4: মা, মই এইবোৰ কথা বুজি পাওঁ, কিন্তু প্ৰকৃত সত্যক অস্বীকাৰ কৰি যুক্তিৰে জীৱনটো পৰিচালনা কৰিব নোৱাৰো। তুমিতো পাহৰি যোৱা নাই মা, মই ইউনিভাৰ্চিটিত থাকোঁতে এৰি চাদৰ বেচি তুমি মোক পঢ়াৰ খৰচ দিছিলা। তোমাৰ ত্যাগৰ বিনিময়ত মই এম এ পাছ কৰিলোঁ, কিন্তু পালোঁ কি? এটা চাকৰিৰ বাবে কিমান ইণ্টাৰভিউ দিলোঁ, ক'তো এটা চাকৰি নাপালোঁ। মানসিক অন্তৰ্দণ্ড সত্ত্বেও জীয়াই থকাৰ তাৰণাত ব্যৱসায় কৰিছোঁ, আৰু মোৰ এই কষ্ট উপাৰ্জিত ধন কিয় আনক দিম? দিলোহেঁতেন যদি এই ধনেৰে আন কাৰোবাৰ উপকাৰ হ'লহেঁতেন, দিলোহেঁতেন যদিহে দুজন দুখীয়া ছাত্ৰ ছাত্ৰীৰ উপকাৰ হ'লহেঁতেন, বন্দুকৰ গুলি কিনিবলৈ মোৰ কষ্ট উপাৰ্জিত ধন কোনো কাৰণতে দিব নোৱাৰোঁ মা, মোক তোমালোকে ক্ষমা কৰিবা। দেউতাৰ স্মৃতিত এখন স্কুল খোলাৰ চিন্তা কৰিহে সেই মাটিখিনি কিনিছোঁ, সেইখিনি মাটি বেচি সিহঁতক কোনো কাৰণতে টকা দিব নোৱাৰোঁ, কোনো কাৰণতে দিব নোৱাৰোঁ মা।
3: নিশ্চয় আপুনি কিবা ভাবিছে?
2: ভাবিছোঁ, মই মোৰ নিজৰ মাজতে এবাৰ অতীতটো খেপিয়াই চাইছোঁ বোপাইহঁত।
0: এই ধুমুহা বতাহৰ মাজতো আপোনাৰ দৰে এগৰাকী মমতাময় মাতৃৰ আশ্ৰয় পোৱাটো আমাৰ বাবে সাক্ষাতে ঈশ্বৰক পোৱাৰ ধৰি লাগিছে।
2: মানে তোমালোকেও ঈশ্বৰক বিশ্বাস কৰা?
0: আজিলৈকে বেলেগকৈ কিবা ঈশ্বৰ আছে বুলি ভবা নাই। বিপদত যিয়ে সহায় কৰে তেওঁ জানো ঈশ্বৰ হ'ব নোৱাৰে, নৰয়তো ঈশ্বৰ।
2: যদি সেই নৰৰূপী ঈশ্বৰেই কাৰোবাৰ জীৱনলৈ অন্ধকাৰ নমাই আনে তেতিয়া সেইজনক কি বুলি ক'বা?
3: আপুনি তেনেকুৱা নকৰে বুলি আমাৰ বিশ্বাস আছে।
2: বিশ্বাস?
0: একো নোকোৱাকৈ বিশ্বাস শব্দটো অৰ্থপূৰ্ণভাৱে কৈ যে ভিতৰলৈ সোমাই গ'ল মৃণাল দা।
3: বুঢ়ীয়ে নিশ্চয় আমাৰ বিপদ কৰিব। শুন ৰাজু, আমাৰ সংগঠনৰ প্ৰথম কথাটোৱেই হৈছে ছেফটি, ছেফটি ফাৰ্ষ্ট, মনত ৰাখিবি।
0: মানে?
3: মানে আৰু কি, সহজ কথাৰে সকলোতে কামত নাহে, বস্তুবোৰ লৈ আহ, ভাবুকি দিব লাগিব।
0: ভুল মৃণাল দা, ভুল, আপুনি সাংঘাতিক ভুল সিদ্ধান্ত লৈছে। বন্দুক বাৰুদেৰে কাৰো হৃদয় জয় কৰিব নোৱাৰি, এইবোৰে ক্ষন্তেক সময়ৰ বাবে মানুহৰ মাজত নিজৰ শক্তি প্ৰমাণ কৰে সঁচা, কিন্তু হেৰুৱা আস্থা ঘূৰাই আনিব নোৱাৰে। আৰু বৰ্তমান আমাৰ সংগঠনৰ ভুল তাতেই, জনগণৰ প্ৰকৃত হৃদয় জয় কৰিব নোৱাৰি হিটলাৰী শাসন ব্যৱস্থাৰে একনায়কত্ববাদৰ যি সাম্ৰাজ্য গঢ়িব বিচাৰিছোঁ, হয়তো কেইদিনমানৰ পাছতেই আমাৰ প্ৰতি থকা জনগণৰ শেষ

0: আস্থাখিনিও হেরুয়াই পেলাম। বিপ্লব মানে কেতিয়াও বোমা বারুদ হব নোৱাৰে মৃণালদা, বিপ্লব মানে শোষিত জনগণে একত্ৰিতভাৱে শ্ৰেণী শত্ৰুৰ বিৰুদ্ধে কৰা প্ৰতিবাদ।
1: অহ বন্ধ কৰ ৰাজু, প্লিজ ৰাজু বন্ধ কৰ, তোৰ এইবোৰ কথা বন্ধ কৰ, মই মোৰ সিদ্ধান্ত ল'ম।
0: আপোনাৰ সিদ্ধান্তৰ বাবে যাতে এইখন ঘৰে আকৌ এবাৰ কষ্ট পাব নালাগে ময়ো কথাষাৰ কৈ থলোঁ।
1: মানে
0: মোৰ বোধেৰে এইটোৱেই দিগন্ত কলিতাৰ ঘৰ, যাক অন্যায়ভাৱে কেইটামান টকাৰ বিনিময়ত আমি হত্যা কৰিছিলোঁ।
1: দিগন্ত কলিতা?
0: অঁ দিগন্ত কলিতা, অকল আমি দিগন্ত কলিতাকেই হত্যা কৰা নাই, হত্যা কৰিলোঁ দিগন্ত কলিতাৰ পত্নীৰ গৰ্ভস্থ সন্তানটো, আৰু হত্যা কৰিলোঁ দিগন্ত কলিতাৰ মাকৰ জীয়াই থকাৰ শেষ সম্বল আশা।
1: বন্ধ কৰ ৰাজু, তোৰ এইবোৰ যুক্তি বন্ধ কৰ, নহ'লে এই মুহূৰ্তত মই যিকোনো সিদ্ধান্ত ল'ম।
0: সিদ্ধান্ত লওক আপুনি আপোনাৰ সিদ্ধান্ত, মোৰ দৰে বহুত ৰাজুৰ মৃত্যু হৈছে, কিন্তু সমাজখনৰ পৰিৱৰ্তন হৈছেনে? তেজেৰে হাত ধুলে কোনো কাৰণতে হাত পৰিষ্কাৰ নহয় মৃণালদা।
1: মই তোক শেষবাৰৰ বাবে অনুৰোধ কৰিছোঁ, এই মুহূৰ্তত এইবোৰ কথা শুনাৰ মোৰ ইচ্ছা নাই। প্লিজ ৰাজু, প্লিজ লিভ মি এলন, প্লিজ।
0: চৰি মৃণালদা।

0: আইজনী, তোমাৰ বিষটো বেছি আহিছে নিশ্চয়।
1: মোক সহায় কৰক মা, মই একো নাজানো, একোৱেই শিকা নাই।
0: ভগৱানৰ ওচৰত বিশ্বাস ৰাখা, সকলো ঠিক হৈ যাব।
2: মা, মা,
0: হেৰা, বোৱাৰীজনী শোৱাৰ পৰা উঠি আহিল। তুমি ক'ৰ পৰা আহিছা? কি কথা, কি বতৰা, এইবোৰ ভাঙি পাতি নক'বা। বতাহ ধুমুহা হোৱাৰ বাবে সোমাই আহিলা বুলি ক'বা, বুজিলা? মনত ৰ'বতো।
1: হ'ব মা।
2: মা, মা,
0: দুৱাৰ খোলা আছে, সোমাই আহা বোৱাৰী। তুমি হ'বলা এতিয়াও টোপনি যোৱাই নাই।
2: মা, বাহিৰত কোনোবাই কিবা কথা পাতি থকা শুনিলোঁ।
0: মই তোমাক সকলো কম বোৱাৰী, বৰ ডাঙৰ বিপদত পৰিহে এওঁলোক আহিছে, বুজিছা? মানুহ হৈ যদি আমি এইকণে সহায় নকৰোঁ, ভগৱানে জানো দুখ নধৰিব। তুমি এওঁৰ ওচৰতে থাকা, এওঁৰ সন্তান হ'বৰ সময় হৈছে, বুজিছা? মই ডাক্তৰ বিশ্বজিতক মাতি আনোগৈ দেই।
2: মা, এই ৰাতিখন অকলে আপুনি, বতাহ ধুমুহা আকৌ অহাৰ সম্ভাৱনা আছে।
0: তুমি চিন্তা কৰিব নালাগে, কামৰ মহৎ উদ্দেশ্য থাকিলে ভগৱানেও সহায় কৰে। তুমি ওচৰতে থাকা, পানী দুনি কিবা লাগিলে দিবা। আই, আইজনী,
1: মা,
0: বিপদত ধৈৰ্যহে ধৰিব লাগে। তুমি মনলৈ এইটো কথা আনা যে তোমাৰ এই যন্ত্ৰণাৰ বিনিময়ত এটি দেৱ শিশুৱে পৃথিৱীৰ ওহৰ চাবলৈ অপেক্ষা কৰি আছে। ধৈৰ্য ধৰা মা, মই আহিছোঁ। কি হ'ল ডেকা ল'ৰাহঁত, মনে মনে আছা যে?
3: নাই, বিপদটোৰ পৰা কেনেকৈ উদ্ধাৰ হ'ব পাৰি সেইটোহে চিন্তা কৰি আছোঁ।
0: ঈশ্বৰৰ ওচৰত আস্থা ৰাখা, সকলো ঠিক হ'ব। সন্তান হ'বৰ সময় হৈছে, হস্পিটাললৈ নিব লাগিব।
3: কিন্তু হস্পিটাললৈ নিলে আমি পুনৰ বিপদৰ সন্মুখীনহে হ'ব লাগিব। আৰ্মীয়ে ইতিমধ্যে হস্পিটালতো খবৰ কৰিছে, বাটত পুলিচ চিআৰপিৰ চোকা পহৰা আছে।
0: ওচৰতে মোৰ এজন নিজৰে ডাক্তৰ আছে, মই তেওঁক যিকোনো প্ৰকাৰে ইয়ালৈ আনিম। তোমালোক অলপ সাৱধানে থাকিবা হওক, তেওঁলোকে তোমালোকক নিবিচাৰালৈকে ভিতৰলৈ নাযাবা। আৰু শুনাচোন, তোমালোকে মোৰ বোৱাৰীক আচল পৰিচয়টো নিদিবা, কিন্তু বৰ ডাঙৰ বিপদ হ'ব।
3: আপুনি এই ৰাতিখন আকৌ বতাহ ধুমুহা অহাৰ সম্ভাৱনা আছে।
0: তোমালোকে নিজে মাতি অনা ধুমুহাতকৈ বাহিৰৰ ধুমুহা একেবাৰে নগণ্য বুলি ভাবিবা। দুৱাৰখনত ভালকৈ হুক লগাই দিবা।

0: আপোনাৰ তেখেত ক'ত থাকে?
1: বহুত দিন হ'ল, একো খবৰ পোৱা নাই।
0: আপোনাৰ দৰে মানুহ এজনী এৰি তেওঁনো ইমান দিন বাহিৰত থাকিব পাৰিছেনে?
1: ময়ো তাকে ভাবি আচৰিত হওঁ। সিহঁতে একো কৰা নাইতো।
0: মানে
1: বহুত কথা এইবোৰ।
0: তেখেতৰ নাম
1: দিগন্ত কলিতা।
0: দিগন্ত কলিতা?
1: আচৰিত হ'লা যে।
0: নাই নাই, নামটো ক'ৰবাত শুনা দৰে লাগিছে। তেখেতে আপোনাক বৰ মৰম কৰিছিল নহয়নে?
1: কৰিছিল। আমাৰ মাজৰ সম্পৰ্কটো অকল স্বামী স্ত্ৰী সম্বন্ধৰ দৰে নাছিল, আমি ভাল বন্ধুৰ দৰে আছিলোঁ। তেওঁ মোৰ লগত ধেমালি কৰি বৰ ভাল পাইছিল, বৰ ভাল পাইছিল।
2: ৰুমি, ৰুমি, ৰুমি, দুৱাৰ ঘৰ মেলি কলৈ গ'ল? এইবোৰ কিবা সুগৃহিণী লক্ষণ নেকি? আকৌ মই লক্ষী চৰিত্ৰ পঢ়াব লাগিব যেন পাওঁ। ৰুমি, ৰুমি, মেও মানে মাছ চুৰ কৰি খোৱা কলি মেকুৰীজনী। ৰহ, একেচাতে মাছ চুৰ কৰি খোৱা উলিয়াই দিম। ক'ত যাবি তই? হে, আজি আজি তোৰ নিস্তাৰ নাই। ওলা, ওলা বুলি কৈছো, ওলা।
3: চাবা কিন্তু গাত লাগিলে কথা বেয়া হ'ব, মাক লগাই দিম।
2: হেৰৌ কলি মেকুৰীজনী, তই আকৌ মাত দিব পৰা কেতিয়াৰ পৰা হ'লি?
3: কি ক'লা তুমি? মাছ চুৰ কৰি খোৱা কলি মেকুৰীজনীৰ লগত তুলনা কৰিছা? এতিয়াই মাৰ ঘৰলৈ গুচি যাম।
2: নিজিত ছেৰে যোৱাজনক মোৰো আগচি ধৰি ৰখোৱাৰ স্বভাৱ নাই দেই।
3: সঁচা?
2: সঁচা। কিন্তু চাবা, ওলোৱা কেঁচুৱে গাত নাপায়, অন্তত আমাৰ এই ভেটিত।
3: দিগন্ত, তুমি জোখতকৈ বেছি কৰিছা কিন্তু, মোক কেঁচুৰ লগত তুলনা কৰিছা। মই এতিয়াই যামগৈ। কি চাইছা এনেকৈ?
2: তোমাক চাই থকা যেন লগা নাই নেকি?
3: কিয় আগচি ধৰিছা? বাট এৰি দিয়া, এতিয়াই এতিয়াই মই মাৰ ঘৰলৈ গুচি যাম।
2: নোৱাৰা যাব।
3: কিয়?
2: বিয়াৰ আগতে মোলৈ দিয়া চিঠিবোৰ পঢ়ি চোৱা। সেই যে লিখিছিলা, মৰমৰ দিগন্ত, মৰম গ্ৰহণ কৰিবা, মোৰ হৃদয়ে তোমাৰ বাহিৰে আন কাৰো নাম নলয়। ভাগ্য ভাল আমাৰ প্ৰেমৰ দিনবোৰত মোবাইল ফোন ওলোৱা নাছিল, নহলে হাজাৰ টকাৰ ওপৰত মাহে ফোনৰ বিল হ'লহেঁতেন। এটা সন্তানৰ মাক নহওঁতেই ইমান সোনকালে কথাবোৰ পাহৰিলা। যোৱা যোৱা, যাবাগৈ যেতিয়া, আগতে একাপ চাহ কৰি দিয়া। চাহকাপ কিন্তু মাৰ ষ্টাইলত কৰিবা, তোমাৰ চাহৰ একো সা সোৱাদ নাই।
3: দিগন্ত, বেছি হৈছে কিন্তু, মই আজি মাৰ ঘৰলৈ গুচি যাম।
4: ৰুমি, ৰুমি,
3: কথা বেয়া হ'ব কিন্তু দিগন্ত।
4: তহঁতৰ ভিতৰত কিবা কাজিয়া পেচাল লাগিছে নেকি? বোৱাৰী, তুমি কান্দিছা কিয়?
2: মই কওঁ নেকি মা?
4: তোক সোধা নাই ৰ, তোৰনো স্বভাৱ কেতিয়া পৰিৱৰ্তন হ'ব আৰু?
2: সকলো মাইকী মানুহৰ জাত একেই মা, প্ৰেমত পৰি বিয়া পাতি পস্তালো। কি জানা মা, প্ৰেমত পৰি বিয়া পাতিলে মৰম চেনেহবোৰ আগতে শেষ হৈ যায়। দ্বিতীয়তে, প্ৰেমত পৰি বিয়া পাতিলে পত্নীয়ে সদায় স্বামী দেৱতাক বয়ফ্ৰেণ্ড বুলিহে ভাবে।
3: শুনিছে মা, শুনিছে, পুতেকৰ কথাবোৰ শুনিছে। ইমানৰ পিছতো মই কিবা সহ্য কৰি থাকিব পাৰোঁ? বিয়াৰ আগতে দেউতাই বুজাওঁতে মইতো তোমাক এৰি দিম বুলিয়ে ভাবিছিলোঁ, কিন্তু
2: কিন্তু কি, এই দিগন্তক তুমি এৰো বুলি এৰিব নোৱাৰিবা, কাৰণ ময়ো
3: ৰৈ গলা যে।
4: যত চব মস্কিল তাতেই, মৰম চেনেহৰ এনাজৰীডাল ছিঙিম বুলি কোনেও ছিঙিব নোৱাৰে নহয়। দুইটা পাকঘৰলৈ আহ, মই ভাত ৰান্ধিম আৰু তহঁত দুটাই চুপতা চুপতি কৰি থাকিবি। আহা বোৱাৰী, আহা
2: যোৱা। মেও

0: তেখেতে আপোনাক বৰ মৰম কৰিছিল?
1: কৰিছিল, খুব মৰম কৰিছিল।
0: মানুহৰ জীৱনটো যে বৰ যন্ত্ৰণাৰ।
1: বিষটো আকৌ আহিছে?
0: অঁ, অকণমান পানী দিবনে?
1: অঁ, আনিছোঁ।

0: ৰব।
1: এনেকৈ ৰখাই দিলা যে কিবা কবা নেকি তোমালোকে?
0: এই ৰাতিখন যায় কলৈ?
1: ডাক্তৰৰ ওচৰ।
2: ছাৰ, কথাটো অলপ ৰহস্য থকাৰ দৰে লাগিছে।
0: অঁ, আপোনাৰ কাৰোবাৰ কিবা হৈছে?
1: এই ছোৱালীজনী ছোৱালীটো আহি নাপালেই নহয়।
0: কি অসুখ? কি অসুখ? কি
1: সন্তান হ'বৰ সময় হৈছে, তাতে এইবাৰেই প্ৰথম। এৰা, এই তোমালোকে এই বুঢ়ী মানুহজনীক এনেকৈ প্ৰশ্ন সুধি থাকিবানে? নে তোমালোকৰ গাড়ীতে উঠাই নি হৈ ডাক্তৰ বিশ্বজিতৰ ঘৰলৈ নিবা? পুলিচৰ কাপোৰযোৰ পিন্ধিছা বুলি মানৱতাখিনিও দলিয়াই দিবানে?
0: কথাটো কওঁ বুলিয়ে ক'লে দেই। উঠক উঠক, গাড়ীত উঠক, ডাক্তৰৰ পদূলিতে ৰখাই দিম।
1: অঁ, ক'লা ক'লা।
2: ছাতিটো জপাই লগাই তা।
1: এহে, পাহৰিছিলোহে।
0: ড্ৰাইভাৰ বলা।

0: বিশ্বজিত, অ বিশ্বজিত,
1: কোন
0: মোর মাতটো ধরিব পৰা নাই?
1: অৰব অৰব গৈছো।
2: আপুনি ইমান ৰাতিখন আপুনি এনেকৈ অকলে আহিছে? আহকচোন আহক, ভিতৰলৈ আহক, আহক আহক, ৰব বহকচোন। এই গামোচাখন ৰ, গাটো মুচি লওক।
0: বৰ ডাঙৰ বিপদত পৰিলোহে, এই ৰাতিখন তোমাক আমনি কৰিলোঁ।
2: ৰুমিবোৰ কিবা হৈছে নেকি?
0: নাই, বোৱাৰী একো হোৱা নাই।
2: ঘৰতনো কোন আছে?
0: সেইবোৰ বহুত কথা বিশ্বজিত।

0: কি কলে আপুনি? সেই হত্যাকাৰীহঁতক আপুনি সহায় কৰিব?
1: উপায় নাই বিশ্বজিৎ, সিহঁতৰ পৰিচয় পোৱাৰ পাছত মোৰ বুকত থকা প্ৰতিশোধৰ জুইকুৰা দপ দপকৈ জ্বলি উঠিছিল। ভাবিছিলোঁ থানালৈ গৈ খবৰ দি মোৰ প্ৰতিশোধ পূৰাওঁ, কিন্তু মই যে নোৱাৰিলোঁ বিশ্বজিৎ, মই নোৱাৰিলোঁ। বোৱাৰীজনীয়ে অৱশ্যে এতিয়াও সিহঁতৰ পৰিচয় পোৱা নাই। চোৱা চোৱা বিশ্বজিৎ, এই মুহূৰ্তত মই তোমাৰ মনৰ কথা নুবুজা নহয়, কিন্তু প্ৰসৱ বেদনাত ছটফটাই থকা এগৰাকী অসহায় নাৰী আমি যদি কোনেও সহায় নকৰোঁ, আমি বাৰু অমানুহ নহ'মনে? ভুল কৰিছে যদি সিহঁতে কৰিছে, কিন্তু এই পৃথিৱীলৈ আহিব বিচৰা ফুলৰ দৰে পবিত্ৰ সন্তানটোৰ কিবা জানো দোষ আছে? সন্তানটোৱে যদি এইখন পৃথিৱীৰ এনেকুৱা কদৰ্য ৰূপৰ কথা জানে, মোৰ বোধেৰে সি মাকৰ পেটতে আত্মহত্যা কৰিব। তুমি কিবা ভাবিছা বিশ্বজিৎ?
0: ভাবিছো।
1: তেনেহ'লে মই আহিছোঁ বিশ্বজিৎ। ত্যাগৰ আনন্দ কি তুমি হয়তো আজিলৈকে উপলব্ধিয়েই কৰিব পৰা নাই। সিহঁতৰ দৰে আমি যদি সকলো অমানুহ হওঁ, এই পৃথিৱীখন ধ্বংস হ'বলৈ আৰু বেছি দিন নাই। এজন চিকিৎসক হিচাপে তোমাৰ মনত কাৰো প্ৰতি শত্ৰু মিত্ৰ ভাৱ আহিব নালাগে। ৰোগী শুশ্ৰূষা কৰাটোৱেই তোমাৰ ধৰ্ম হোৱা উচিত।

0: মই আহিলোঁ, আহিলোঁ বিশ্বজিত।
1: ৰ'ব, ময়ো যাম।
0: যাবা?
1: হয়, আপুনি অকণমান বহক, ভিতৰৰ পৰা মই বেগটো লৈ আহোঁ।
0: হ'ব হ'ব।

0: এতিয়ালৈকে নাহিলছে?
1: হয়তো কিবা অসুবিধাত পৰিছে।
0: বুঢ়ীয়ে আমাক
1: কি ক'ব বিচাৰিছে মিনালদা?
0: থানালৈ?
1: নাই নাই, কোনো কাৰণতে হ'ব নোৱাৰে।
2: তই কেনেকৈ জানিলি
1: এইবোৰ কথা? মই মোৰ দেউতাৰ পৰা সৰুতে শিকা কথা। আশ্ৰয়দাতা আৰু অন্নদাতাৰ ওপৰত বিশ্বাস হেৰুৱাটো মহাপাপ।
2: এবাৰ সংগীতাৰ ওচৰৰ পৰা আহোঁগৈ নেকি?
1: নালাগে, বোৱাৰীজনী আমাক চিনি পালে আকৌ আমি নতুন বিপদৰহে সন্মুখীন হ'ব লাগিব।
0: কিন্তু
1: কিন্তু কি?
0: বুঢ়ীয়ে আমাৰ দুটাৰ ভিতৰত কোনটো হেৰি হওঁ এবাৰো নুসুধিলে যে।
1: আমাৰ প্ৰকৃত পৰিচয় পোৱাৰ পাছত আমাৰ প্ৰতি তেখেতৰ মন ঘৃণাৰে উপচি পৰিছিল। এই যে আমাক সহায় কৰিছে, ইয়াৰ অৰ্থ এইটো নহয় যে এয়া আমাৰ প্ৰতি থকা তেওঁৰ আন্তৰিকতা। এইখন পৃথিৱীত এনে কোন মাতৃ আছে যিগৰাকী মাতৃয়ে নিজৰ সন্তানৰ হত্যাকাৰীক ভাল পাব পাৰে?
0: নহ'লে আমাক ইমানখিনি সহায় কৰিছে যে।
1: মাতৃত্বৰ যন্ত্ৰণা অনুভৱ কৰিব পাৰিছে আৰু সন্তানটোৰ কথা চিন্তা কৰিছে। বাৰু মৃণালদা, আজি আপোনালোকৰ সংসাৰৰ মাজলৈ আহিব লগা সন্তানটো আপুনি ভৱিষ্যতে কি হোৱাটো বিচাৰে?
0: সৎ নাগৰিক আৰু সমাজৰ আদৰ্শপৰায়ণ ব্যক্তি হোৱাটো বিচাৰোঁ।
1: কিন্তু বোমা বাৰুদৰ শব্দৰ মাজত ডাঙৰ দীঘল হোৱা শিশুটো কেনেকৈ সৎ নাগৰিক আৰু আদৰ্শপৰায়ণ ব্যক্তি হ'ব পাৰিব বুলি ভাবিলে?
0: সময়ত সকলোবোৰ ঠিক হৈ যাব।
1: সেই ধাৰণা ভুল মৃণালদা, আৰু আমি বৰ্তমান কৰা ভুলৰ পৰিণাম সময়ে এনেকৈয়ে দিব।
3: পুলিচ পুলিচ!
1: কি কৰিছে মৃণালদা?
3: ৰেডি, তই সেইটো কৰ্ণাৰ যা।
1: পুলিচ নহয়, ডাক্তৰ আহিছে।
3: ভাল কৈছা, দুৱাৰ খুলি দে।
1: দিছোঁ।
4: আহা বিশ্বজিত,
5: আহা।
4: হ'ব। অঁ, তোমালোক ইয়াতেই আছা, কোৱাচোন ভিতৰৰ খবৰ।
5: ভিতৰৰ পৰা একো খবৰ অহা নাই বাবে আমিও ভিতৰলৈ যোৱা নাই।
4: ভাল কৰিছা, ভাল কৰিছা বিশ্বজিত।
5: হয়,
4: আহা ভিতৰলৈকে যাওঁ। ব'লা
5: ব'লা।
4: আহা
5: কি ভাবিছো ৰাজু?
1: ভাবিছোঁ মানুহ কিমান মহান হ'লে এনেকৈ ত্যাগ কৰিব পাৰে। আমি এতিয়াও ক'ব পাৰিম নে মৃণালদা, এই মানুহজনীতকৈও আমি নিস্বাৰ্থভাৱে ত্যাগ কৰিব পাৰিছোঁ?
5: আজি কাৰ বাবে নিজৰ জীৱনটোক তুচ্ছ কৰি এনেকৈ পলাই ফুৰিছোঁ? আমিওতো মানুহ, আমাৰো এখন হৃদয় আছে। কিন্তু শাসনৰ নামত শোষণ হ'লে তই মই আমি কি এনেকৈ হাত সাৱতি বহি থাকিম?
1: নোৱাৰো থাকিব, বিপ্লৱী সত্তা আমাৰ তেজত আছে। কিন্তু শত্ৰু মিত্ৰ চিন নোহোৱাকৈ আমি যদি দিগন্ত কলিতাৰ দৰে নিৰীহ লোকক হত্যা কৰোঁ, তেতিয়া সমাজৰ কিবা পৰিৱৰ্তন হ'বনে? কোনো কাৰণতে হ'ব নোৱাৰে। মই এনেদৰে আৰু কাৰো জীৱন কাঢ়ি ল'ব নোৱাৰোঁ মৃণালদা, নোৱাৰিলে কাৰো উপকাৰো নকৰোঁ, কিন্তু জানি শুনি কাৰো অপকাৰো নকৰোঁ।
4: হেৰা, ইমান জোৰকৈ কথা বতৰাবিলাক কেলেই পাতিছা হে? শুনা, তোমালোকে ইয়াত থাকিব নালাগে। বাটতে পুলিচে মোক বহুতো কথা সুধিছে, মোৰ বোধেৰে সিহঁত আহিব। সেই পিছফালৰ দুৱাৰেদি ওলাই যোৱাগৈ, জেওৰাখন পাৰ হৈ এটা ঘৰ পাবা। যোৱা যোৱা যোৱা, দেৰি নকৰিবা। তোমালোকৰ প্ৰয়োজন হ'লে মই মাতিম, নহয় নিজে আহিবা।
1: মৃণালদা,
4: চিন্তা কৰিব নালাগে, যোৱা। তেওঁ এতিয়া নিৰাপদ বুলি ভাবিব পাৰা, ডাক্তৰ মোৰ নিজৰ ল'ৰাৰ দৰে, সি শুশ্ৰূষাত কোনো কাৰণতে কাৰ্পণ্য নকৰে। নহয় যোৱা যোৱা যোৱা, দেৰি নকৰিবা। বোৱাৰীজনীক কিন্তু দেখা নিদিবা দেই। গৈছো গৈছো। কি হ'ল বোৱাৰী?
6: তেওঁ ইমান কষ্ট পাইছে
4: বিশ্বজিত।
7: এই সামান্য কষ্টকণ সহ্য কৰিব নোৱাৰিলে মা খোৱাৰ আনন্দই থাকিব ক'ত? চোৱা চোৱা, অকণমান কাটি হৈ দিয়াচোন।
6: নোৱাৰো নোৱাৰো মা, মোৰ বৰ অসহ্য লাগিছে, মৰিলো। আপুনি পাৰিলে মোক মাৰি পেলাওক।
7: তোমালোকৰ দৰে সন্তান সম্ভৱা তিৰোতাবোৰ মাৰি পেলালে ইমান ডাঙৰ পৃথিৱীখনত দেখোন মানুহেই নাইকিয়া হ'ব। আমি ডাক্তৰবোৰে জীৱন দিওঁহে, জানি শুনি কাৰো জীৱন নলওঁ নহয়। চাওঁ চাওঁ, অকণমান অকণমান এইফালে এইফালে ঘূৰি দিয়াচোন, হৈ যাব। আৰু অলপ কষ্ট কৰিলে সকলো ঠিক হৈ যাব। চাওঁ,

0: এইয়া চাওক দেখোন।
1: তোমাৰ কষ্ট দেখি মোৰ ক'বলৈ মন যোৱা নাই, যদিও নোখোলে নহ'ব, পুলিচ অহাৰ সম্ভাৱনা আছে।
2: মা, পুলিচ?
1: তোমাক পাছত বুজাই ক'ম বোৱাৰী। শুনা, তুমি মোৰ ডাঙৰ ছোৱালী, বুজিছা? নাম পল্লৱী কলিতা, তেজপুৰত বিয়া দিছিলোঁ, আৰু তোমাৰ গিৰিয়েৰাৰ নাম হ'ল নৰেন কলিতা। আৰু যদি সোধে এনেকুৱা অৱস্থাত তেওঁ কিয় অহা নাই, তেতিয়া তুমি কি ক'বা?
2: মোক মাৰি পেলাওক মা, ইমানকৈ আপোনালোকক কষ্ট দিয়া কি অধিকাৰ আছে মোৰ?
1: তুমি ভুল নুবুজিবা, এনেকুৱা সময়ত আমি সকলোৱে আন কথা বাদ দি ইজনে সিজনক মানুহ হিচাপে সহায় কৰিব লাগে, নহ'লে আমি সকলো জানো অমানুহ হৈ নপৰিম মাজনী। শুনা শুনা শুনা, তুমি পুলিচে সুধিলে সময় হোৱা নাই বুলি ক'বা।
3: মা, দুৱাৰত কোনোবাই ঢুকিয়াই আছে।
1: বিশ্বজিৎ, এইখন ঘৰৰ বিষয়ে তুমি একোৱেই নাজানা, যি ক'ব লাগে মই
0: ক'ম।
1: মা, গৈছো।
2: কোন আহিছে?
0: তুমি সেইবোৰ চিন্তা কৰিব নালাগে।
1: কোন?
4: দুৱাৰ খোলা নাই কিয়?
1: নাম কি তোমালোকৰ?
4: আমি আমি পুলিচৰ মানুহ।
1: পুলিচৰ মানুহ ক'বতো পাৰা। এনেকুৱা সময়ত যে খবৰ এটা ল'বলৈ আহিলা, বৰ ভাল কৰিলা, বৰ ভাল কৰিলা। এই তোমালোকৰ গাড়ীতেই জানো মোক উঠাই নিয়া নাছিলা?
4: এইবোৰ আজে বাজে কথা ক'ব নালাগে। আপোনাৰ ছোৱালী ক'ত আছে?
1: সন্তান হ'ব লগা তিৰোতা মানুহ ক'ত থাকে তোমালোকে নাজানা?
4: আমি এবাৰ চাব খোজো।
1: তোমালোক কি নিলা যে?
4: আপোনাৰ কথাৰ অৰ্থ
1: নুবুজিলা যদি সোমাই আহা। আহা, হে, কিয় নোলাজ কৰিব লাগে হে? আহা, তোমালোকেও একেধৰণেই উপজিছিলা। বিশ্বজিত, এওঁলোকে ছোৱালীক এবাৰ চাব খুজিছে।
3: মা মা মা, পল্লৱীৰ ল'ৰা এটা হ'ল।
1: মই জানিছিলোৱেই নহয় ল'ৰাই হ'ব। তোমালোক সোমাই আহা। মই মই কোৱা নাছিলোঁ জানো ল'ৰাই হ'ব। বোৱাৰী বোৱাৰী, এই কাঁহৰ বাতিটো বজাই দিয়াচোন। কোবাই দিয়া কোবাই দিয়া, এই ঢেঁকীটো থকা হ'লে সেইটো কোবাই দিলোহেঁতেন। দিয়া দিয়া দিয়া, বাতিটো বজাই দিয়া, দিয়া দিয়া, এইটো বজাই দিয়া, বজাই দিয়া, বজাই দিয়া। বুজিছা, মোৰ জোঁৱাইটো বৰ ভাগ্যৱান, বুজিছা? প্ৰথমে ল'ৰা, ল'ৰাৰ বাপেকি হ'ল। হেৰা, তোমালোক তোমালোক তোমালোক কিয় ওলাই গ'লা? হা,
4: হ'ব হ'ব, আমি বাহিৰতে বহিছো।
1: কিবা যদি সুধিব লগা আছে সোধা।
4: নাই নাই, একো নাই, আমি বাহিৰতে বহিছো।
1: বিশ্বজিত, মই তেওঁলোকক বিদায় দি আহোগে, কিবা লাগিলে বোৱাৰীক ক'বা।
0: হ'ব হ'ব।
1: হেৰা, এই তোমালোকে দিগন্ত কলিতাক পাহৰিলা হ'বলা?
4: দিগন্ত কলিতা?
1: তোমালোকে পাহৰাটোৱেই স্বাভাৱিক। এইখন দেশত প্ৰত্যেক দিনাই কিমান মানুহ বন্দুক বাৰুদৰ ধোঁৱাৰ মাজত হেৰাই গৈছে। এই সকলোবিলাকতো এদিনৰ বাবেহে খবৰ হয়, কোনে কাৰ খবৰ ৰাখিছে? মোৰ ল'ৰাটোৰ খবৰ ৰখাৰ তোমালোকৰ প্ৰয়োজনেই আছে বাকী?
5: আপুনি দিগন্ত কলিতাৰ মাক?
1: মাক
4: ক্ষমা কৰিব।
1: ক্ষমা কিয় হে?
4: নাই, আপুনি আপুনি কোনো টেৰৰিষ্টক আশ্ৰয় নিদিয়ে।
1: ইমান সহজতে তোমালোকে বিশ্বাস কৰিলা?
4: কৰিছো, কাৰণ কাৰণ সিহঁতে আপোনাৰ ল'ৰাক হত্যা কৰিছিল।
1: এৰা, মোৰ ল'ৰাক সিহঁতে সঁচাই হত্যা কৰিলে? মোৰ ল'ৰাক হত্যা কৰি কাৰ কি লাভ হ'ল? অন্তত সিহঁতে তাৰ দেহাটোকে ঘূৰাই দিব পাৰিলেহেঁতেন। বোৱাৰীজনীয়ে আজিলৈকে দিগন্ত

0: আমার আছে বলিয়ে বিশ্বাস করি আছে জানা? কিমান রাতিলৈকে সি আহিব আহিব বুলি এইখন খিৰিকিয়ে দি বাট চাই থাকে। মই কেনেকৈ কওঁ দিগন্ত যে এইখন পৃথিৱীত আৰু নাই? তোৰ কপালৰ ফুটো মচি পেলাব আৰু।
1: মা মা মা,
0: হে কি হ'ল, হে তোমালোক যোৱা নাই? যোৱা যোৱা যোৱা, মই আৰু সহ্য কৰিব নোৱাৰো, যোৱা যোৱা, হা যোৱা, তোমালোক যোৱা।
2: নাই, আমি ডাক্তৰক এটা ধন্যবাদ দি যাওঁ।
0: নিজৰ কৰ্তব্য কৰাৰ বাবে কোনেও কাকো ধন্যবাদ দিব নালাগে নহয়। ডাক্তৰ হৈছে যেতিয়া ৰোগী শুশ্ৰূষা কৰিবই লাগিব। তোমালোকেও যদি পাৰা নিজৰ নিজৰ কৰ্তব্য ভালদৰে পালন কৰিবা, যাতে স্বাধীন দেশৰ নাগৰিক হৈও আমি নিৰাপত্তাহীনতাত ভুগিব নালাগে। যা,
2: আমি আহিছোঁ।
1: মা মা, ল'ৰাটোৰ নামটো মোৰ পচন্দমতে দিম, হ'বনে?
0: তোমাৰ পচন্দমতে?
1: আমাৰ ল'ৰাটোৰ বাবে দিগন্তই চাই থোৱা নামটোকে দিম।
0: বোৱাৰী,
3: বুজিছা ৰুমি, মোৰ কথাই হ'ব লাগিব।
1: কোনো কাৰণতে হ'ব নোৱাৰে দিগন্ত।
3: চাবা, মোৰ কথাই হ'ব লাগিব। বাজি মাৰিছা?
1: মাৰিছোঁ। মোৰ গৰ্ভত ল'ৰাই আছে নে ছোৱালীয়ে আছে মইহে জানি আছোঁ।
3: তোমাৰ গৰ্ভত থাকিব পাৰে, কিন্তু তাৰ দেউতাক কোন? সেই দিগন্ত কলিতা, বুজিছা?
1: ইমান গৰ্ববোধেৰে কথাখিনি কৈছা যে মোৰ গৰ্ভত থকা সন্তানটো একমাত্ৰ তোমাৰ বাবেহে হৈছে।
3: দ্বৈত প্ৰচেষ্টাত, শাস্ত্ৰটো কৈছে স্বামী স্ত্ৰী হৈব একমতি তেহে সিজিব হৰিত ভকতি। তোমালোক মাইকী মানুহবোৰে সন্তান জন্ম দিব পাৰা বুলিয়ে যে ইমান ফিতাহি মাৰিব পাৰা?
1: থোৱা থোৱা, বেছি ফিতাহি নামাৰিবা। শুনা দিগন্ত,
3: কোৱা,
1: যদি তোমাৰ মতে ল'ৰা হয় তুমি নাম থবা,
3: আচ্ছা,
1: আৰু যদি ছোৱালী হয় মোৰ পচন্দৰ মতেহে নাম হ'ব।
3: ঠিক আছে, তোমাৰ ছোৱালীজনীৰ নামটো এতিয়াই চাই থোৱা, পাছততো এনেই লাগিব।
1: মানে?
3: মানে এই আধুনিক যুগৰ শিক্ষিতা বোৱাৰী হৈও তুমিনো এই সামান্য কথাটোকে নুবুজিলানে?
1: নুবুজো।
3: কিয়? দুটি সন্তানে যথেষ্ট বুলি বাতৰি কাকত, টিভি সকলোতে দেখুৱাই থকা নাই জানো?
1: আৰু আশা নকৰিবা, মা খোৱা কি যন্ত্ৰণা আমি তিৰোতাবোৰেহে বুজো। কিয় হাঁহিছা?
3: তোমাৰ কথা শুনি বৰ ডাঙৰ কথা তুমি কলা দেই ৰুমি, বৰ ডাঙৰ কথা কলা।
1: বাপেক হবা বুলিয়েই ইমান বেছি কৰিব নালাগে। ল'ৰাৰ নাম কি চাই থৈছা কোৱা?
3: ক'ব লাগিব, কওঁ শুনা, মোৰ ল'ৰাৰ নাম হ'ব মানসজ্যোতি।
1: এইটো কিমান নাম হ'ল নেকি?
3: এইটো এইটো নাম, মনৰ পৰা যাৰ জন্ম সি মানস, আৰু জ্যোতি মানে হ'ল পোহৰ। দেখিলা মোৰ নামৰ অৰ্থ?
0: কি নাম চাই থৈছিল দিগন্তই?
1: মানসজ্যোতি।
0: হ'ব দিয়া, সেইটোকে থ'ব লাগিব।
4: চাওঁ, শুনকচোন।
0: কি হ'ল বোৱাৰী? তোমালোকক কোনে সোমাই আহিব দিছিল? কিয় সোমাই আহিলা তোমালোকে?
4: ৰ'ব ৰ'ব, আমি ইয়াৰ পৰা যাওঁগৈ,
5: পোহৰ হৈ আহিছে, আমি আৰু আপোনাক কষ্ট দিব বিচৰা নাই।
0: তুমি ইহঁতক চিনি পাইছা বোৱাৰী?
4: আমাক? নিশ্চয় আপোনাৰ কিবা ভুল হৈছে।
6: মোৰ ভুল হৈছে?
4: হয় হয়, আপোনাৰ ভুল হৈছে।
6: মনত নাই এতিয়া

0: দিগন্ত কি কৰিলি, কি কৰিলি? আৰু সন্তানটো জানো ঘূৰাই দিব পাৰিবি? ক, মোৰ দিগন্ত কি কৰিলি? দে দে, মোৰ সন্তানটো ঘূৰাই দে, ঘূৰাই দে, ঘূৰাই দে।
1: মোৰ ল'ৰাই তহঁতক কি ক্ষতি কৰিছিল? তহঁতে ইমান অমানুহ হ'ব পাৰিলি কেনেকৈ? হা, পাৰিবি? তহঁতে মোৰ বোৱাৰীজনী বুকুৰ শূন্যতাখিনি ঘূৰাই দিবলৈ মই আৰু সহ্য কৰিব নোৱাৰো। তহঁত যা, দিগন্তই কি ক্ষতি কৰিছিল তহঁত, কি ক্ষতি কৰিছিল তহঁত?
0: দিবানে মোৰ দিগন্ত ঘূৰাই? কিমান আশা আছিল দিগন্তৰ। মোৰ কপাললৈ চোৱা, চোৱা, চোৱা মই কেনেকৈ দিগন্তক জীয়াই ৰাখিছো। তোমালোকে তোমালোকে দিগন্তক ক'ত লুকুৱাই ৰাখিছা? কোৱা, ক'ত ৰাখিছা?
1: বোৱাৰী, বোৱাৰী, মুচি পেলা, মুচি পেলোৱা তোমাৰ কপালৰ ৰঙা ফুল, মুচি পেলোৱা। ইহঁতে এতিয়া দিগন্তক জীয়াই ৰখা নাই বোৱাৰী। অ' অ' বোৱাৰী, দিগন্ত নাই অ'। মই জানো তাৰ মাক যদি হয় ক'ব পাৰো বোৱাৰী, দিগন্ত আৰু নাই, তোমাৰ কপালৰ ফুটো বাচি পেলোৱা।

0: সজিত, তুমি বোৱাৰীকে তোলৈ লৈ যোৱা, হয়তো তাইও লৈ যোৱা। হেৰা, তুমি আকৌ উঠি আহিলা কিয়? হা, কোনাত কেঁচুৱাটো লৈ আহিছা কেলে?
1: আমি যাওঁগৈ। সংগীতা, দেৰি কৰিব নালাগে, আহা, কেঁচুৱাটো মোক দিয়া।
0: নুচুবা তাক, নুচুবা তোমালোকে। তাৰ পবিত্ৰ দেহাটো, আমাৰ তেজ লাগি থকা হাত কেইখনে চুই কোনেও চোৱা নকৰিবা। ইয়াক মই আপোনাৰ কোলাত দিলো মা।
1: কি কৰিছা সংগীতা তুমি?
0: তোমাৰ সন্তান তুমি লৈ যোৱা, লৈ যোৱা, নেলাগে নেলাগে আমাক, নেলাগে মোক।
2: জানি শুনি বোমা বাৰুদৰ মাজত তাক এটা অনিশ্চিত ভৱিষ্যতৰ ফালে ঠেলি দিব নোৱাৰো নহয়। লওক তাক আপোনাৰ কোলাত, লওক, ধৰি লওক আপোনাৰ বোৱাৰীয়েকৰ গৰ্ভৰ পৰা হেৰাই যোৱা নাতিটো আজি আকৌ ঘূৰাই পাইছে। লওক মা, মাতি দিবা তোমালোকে। জীৱন দিয়া যিহেতু আমাৰ অধিকাৰ নাই, জীৱন লোৱাৰো অধিকাৰ নাই। নাৰীৰ ৰোকা কপালখনত কিমান দুখ লুকাই থাকে তোমালোকে কি বুজিবা মৃণাল?
1: কিন্তু মই যে তাৰ দেউতাক, পাহৰিছা কিয়?
2: এইটোৱে তোমাৰ আচল চিনাকি, আৰু চিনাকি নাই। আজি তুমি যেনেকৈ ইয়াক হানৰ কোলাত তুলি দিব বিচাৰোঁতে হাহাকাৰ কৰিছা, ৰুমিৰ পেটত গুৰটো মাৰি দিওঁতে এবাৰো সেই সন্তানটোৰ প্ৰতি মৰম উপজা নাছিল কিয়? আজিৰ পৰা মোৰ চিনাকি তোমাৰ পত্নীৰ পৰিচয় চিনাকি নহয়। মই আৰু বোমা বাৰুদৰ লগত খেলা কৰিব নিবিচাৰোঁ মৃণাল।

0: মই বিচৰা ধৰণে জীৱনটো ল'বলৈ দিয়া। পোহৰ হৈ আহিছে, মই যাম, তোমালোক গৈ থাকা, কাৰণ আজিৰ পৰা আমাৰ দুয়োৰে পথ বেলেগ হ'ব। লওক ইয়াক, আপোনাৰ কোলাত লওক, লওক মা।
1: Oh, my God.

0: পুৱতি তৰাৰ হাঁহি দীপক কুমাৰ নাথ ৰচিত নাটকখনি শুনিলে বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে দীপালী, চেতনা দাস, ৰুমি, গব্যাঞ্জলি দেৱী, সংগীতা, পুলকিতা বৰুৱা, দিগন্ত, পুলিন নাথ, ডাক্তৰ বিশ্বজিৎ, বিশ্বজিৎ ওজা, মৃণাল, অবতোষ ভূঞা আৰু ৰাজু বিদ্যুৎ কুমাৰ ভূঞা, প্ৰবাল কুমাৰ শৰ্মাৰ সহযোগত নাটখনি প্ৰযোজনা কৰিলে নয়ন প্ৰসাদে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক দুদীপবৃন্দ গান, পৰাগধৰ চলিহা আৰু মুক্তিনাথ বৰদলৈৰ ৰচনাৰে। প্ৰথম বৃন্দগানটিৰ ৰচনা পৰাগধৰ চলিহাৰ।

বৃন্দগান দুটি শুনিলে। গীতৰ কথা আছিল ক্ৰমে পৰাগধৰ চলিহা আৰু মুক্তিনাথ বৰদলৈৰ। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া সময় নিশা 10:30 বাজিছে। ইয়াৰ লগে লগে সামৰিবৰ হ'ল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসমূহ মুকলি কৰা হ'ব 4:30 বজাত। আজিলৈ মই পুলকিতাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।